এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 3 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 21 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: এজনেও নকৰিবা, কিয়নো সৎ কৰ্মত ৰত থকাজনে দীৰ্ঘায়ু লাভ কৰাৰ দ্বাৰা আৰু অধিক সৎ কৰ্ম সম্পাদন কৰাৰ সুযোগ পাব। আনহাতে দীৰ্ঘায়ু লাভ কৰি দোষীজনে নিজৰ অসৎ কৰ্মৰ বাবে অনুশোচনা কৰাৰ অৱসৰ পাব আৰু তাৰ দ্বাৰা হয়তো তেওঁ আল্লাহৰ পৰা ক্ষমাদান লভিবলৈ সমৰ্থ হ'ব। সময় নৌআহোঁতেই অৰ্থাৎ অকালতে মৃত্যু বাঞ্ছা কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কাৰণ যথাৰ্থতে ক'বলৈ গ'লে তোমাৰ মৃত্যুৰ লগে লগে তোমাৰ সকলো আশাৰ পৰালি পৰিব আৰু আল্লাহৰ দ্বাৰা পুৰস্কৃত হ'বৰ আকাংক্ষাও নিঃশেষ হৈ যাব। পাছে এই কথা নিশ্চয়কৈ জানিবা যে এজন ইছলামৰ বৃদ্ধি পোৱা মানে তেওঁৰ সৎ কৰ্মৰ সংখ্যাও বৃদ্ধি পোৱা। কিন্তু সুখ নাশ কৰোতা আৰু সুখ আনন্দৰ দিনবোৰ হ্ৰাস কৰি আনোতা মৃত্যুক সততে মনত পেলাবা। কোনো পাৰ্থিৱ দুখ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আশাৰে তোমালোকৰ কোনেও মৃত্যু বাঞ্ছা নকৰিবা। কিন্তু কোনোবাই যদি সঁচাকৈ মৃত্যু বিচাৰা, তেন্তে তেওঁ অৱশ্যেই এইবুলি প্ৰাৰ্থনা কৰিব লাগিব, হে আল্লাহ, মোক ঠিক তেতিয়ালৈকে জীয়াই ৰাখিবা যেতিয়ালৈকে জীৱনটো মোৰ বাবে সুন্দৰ হৈ থাকে, আৰু ঠিক তেতিয়াই মোৰ মৃত্যু হ'বলৈ দিবা যেতিয়া মৃত্যু হোৱাটোৱেই মোৰ বাবে উত্তম বুলি মই বিবেচনা কৰিম। আল্লাহত বিশ্বাস ৰাখোঁতাসকলৰ মৃত্যু নাই। সম্ভৱতঃ তেওঁলোক এই বিনাশশীল পাৰ্থিৱ জগতৰ পৰা গৈ অনন্ত অস্তিত্বশীল জগতৰ বাসিন্দা হয়গৈ। ইছলামৰ বাবে মৃত্যু এক আশীৰ্বাদস্বৰূপ। তোমাৰ পিতৃ মাতৃ আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু চা চিনাকি লোক এইসকলৰ ভিতৰত যাৰ যাৰ মৃত্যু হৈছে তেওঁলোকক সোঁৱৰিবা আৰু তেওঁলোকৰ বিষয়ে ভালকৈ কবা। তেওঁলোকৰ কুৎসা ৰতনা কৰাৰ পৰা বিৰত থাকিবা। আদমৰ পুত্ৰসকলে দুটা কথা বেয়া পায়, তাৰে এটা হ'ল মৃত্যু, আনহাতে আকৌ ইছলামৰ পক্ষে পাপ কৰাতকৈ বৰং মৃত্যুৱেই শ্ৰেয়। দ্বিতীয় কথাটো হ'ল অৰ্থাভাৱ বা ধনৰ নাটনি। বিপৰীত পক্ষে কিন্তু নিয়তিৰ ঘৰত এই ধনৰ হিচাপৰ কোনো গুৰুত্ব নাই। কবৰেই হ'ল অনন্তলৈ বুলি যাত্ৰাৰ প্ৰথম পৰ্যায়, মৃত্যু হ'ল এক হেতুস্বৰূপ যাৰ মাধ্যমেৰে বন্ধুৰ সৈতে বন্ধুৰ মিলন সাধিত হয়, নিদ্ৰা মৃত্যুৰ ভাতৃস্বৰূপ। মৃত্যুৰ তিনিদিনৰ পূৰ্বে হজৰত মহম্মদে কৈছিল, আল্লাহৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ আৰু তেওঁৰ কৰুণা তথা ক্ষমা লাভৰ আশা অবিহনে তোমালোকৰ কোনেও মৃত্যু কাকোৱালি নলবা।
1: আজিৰ মুকুতামালা হজৰত মহম্মদৰ বাণীৰে সজোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আকাশ আলী আহমেদ আৰু সংগীতসকলৰ কণ্ঠৰ জিকিৰ।

শ্ৰোতাসকলে আকাশ আলী আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: ইমান পৰে শ্ৰোতাসকলে আকাশ আলী আহমেদ আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এইবাৰ অসমত মহাত্মা গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: যদি ভাৰতৰ লোকে নকৰোঁ বুলি দৃঢ় প্ৰতিজ্ঞাৰে সেই কথাষাৰত শ্ৰদ্ধা ৰাখিবলৈ শিকে, তেন্তে মই হাঁহেৰে কওঁ যে কোনেও ভাৰতবৰ্ষ আক্ৰমণ কৰিব নোৱাৰে। ভৱিষ্যতত প্ৰতিৰক্ষাৰ বাজেট কি হ'ব তালৈ চাই মই ভয় খাওঁ। কংগ্ৰেছেই এনে এটা প্ৰতিৰক্ষাৰ বাজেটত প্ৰস্তাৱ ল'ব লাগিব। পৃথিৱীত আজি অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বিষয়ত যিদৰে অৰিয়াঁৱৰি চলিবলৈ ধৰিছে, তাত ভাৰতবৰ্ষ সোমোৱাটো এটা নিশ্চয় আত্মঘাতী কাম হ'ব। পৃথিৱীয়ে অহিংসাৰ বিষয়ত ভাৰতৰ ওপৰত যি আশা ৰাখিছিল, ভাৰতবৰ্ষই অহিংসাৰ খোপনি এৰিবলগীয়া হলেই পৃথিৱীৰ পৰা সেই আশাৰ বন্তি নুমাই যাব। ইমান যুদ্ধৰ সম্ভাৰেৰেও ফ্ৰান্স আৰু পোলেণ্ডে নিজক ৰক্ষা কৰিব নোৱাৰিলে। এইদৰে মতানৈক্যৰ মাজেদি কেইবামাহো পাৰ হৈ গ'ল। 1940 চনৰ এপ্ৰিল মে' মাহত যুদ্ধই নতুন ৰূপ ল'লে। ইউৰোপৰ প্ৰায় সকলো দেশেই হিটলাৰৰ বশ্যতা স্বীকাৰ কৰিলে। এনে এটা পৰিস্থিতিত কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু মহাত্মাৰ মাজত মতানৈক্য আৰু বহল হ'ল। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মা গান্ধীৰ যুক্তি মানি ল'ব নোৱাৰিলে। তেওঁলোকে ক'লে, আমি আমাৰ হিয়া মন আত্মাৰে আপোনাৰ যুক্তি মানি ল'বলৈ অক্ষম, আৰু আমি ভাবিছোঁ আপোনাক আৰু আমাৰ লগত সাঙুৰি নথওঁ। আপোনাৰ লগত কেৱল এটা সম্পৰ্ক ৰাখিবলৈকে আমি যুক্তিৰে মানি ল'ব নোৱাৰা এটা অৱস্থাত নিজকে কিয় সোমোৱাওঁ? এনেদৰে কৰাটোৰ দ্বাৰা নিজৰ আৰু আনৰ লগত প্ৰতাৰণা কৰা হ'ব। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মাক এই মৰ্মে জানিবলৈও দিলে। মহাত্মাইও ক'লে, মই নিজক প্ৰকাশ কৰিব পৰাকৈ নিজকে মুক্ত ৰাখিব লাগিব। মই যি বিচাৰিছোঁ তাৰ অন্বেষণৰ বাবে নিজকে মুক্ত ৰাখিব লাগিব। মই যেতিয়া আপোনালোকৰ পৰা আঁতৰি যাম বুলি ক'বলৈ ওলাইছোঁ, তেতিয়া মই, কংগ্ৰেছ, আপোনালোক

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হৰিওম চৰণৰ কণ্ঠৰ এটি ভজন।

ইমানপুৰে শ্ৰোতাসকলে হৰিওম চৰণৰ কণ্ঠৰ ভজন শুনিলে। মিডিয়াম এভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নবজাত জীৱনৰ দিশবাণী অনুষ্ঠানত সুলেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড। সাক্ষাৎগ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

নিশা দহ বজাত আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠত আধুনিক গীত। দুপৰীয়া 12:30 আইদেউৰ বুলনিৰ আইদেউৰ আখল শিতানত বেক কৰা বিভিন্ন খাদ্য সম্ভাৰ, এই বিষয়ে ফৰিদা ৰহমানৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত খাৰিফ শস্যৰ সংহত প্ৰথাৰ পৰিচালনা, এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু কুলদীপ তালুকদাৰে। আঁত ধৰিব কমল দাসে। প্ৰযোজনা উৎপল বৰাৰ।

আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ চতুৰ্দশ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 4:30 বড়ো অনুষ্ঠানৰ সাহিত্য অনুষ্ঠানত অঞ্জলি স্বৰ্গীয়ালীৰ স্বৰচিত কবিতা আৰু জয়ন্ত বড়োৰ স্বৰচিত চুটি গল্পপাঠ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 বজাত আৰু সন্ধিয়া 7 বজাত নিউ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত তৰালি শৰ্মাৰ কণ্ঠৰ গীত, 8:30 বজাৰ গীতিমালিকাত চিত্ৰালী গোস্বামী, বিভুৰঞ্জন চৌধুৰী, উত্তৰা চৌধুৰী, সমৰ হাজৰিকা আৰু জয়শ্ৰী হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 9:20 প্ৰভাতী তৰংগ। এই অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় প্ৰষ্টেট কেন্সাৰ। এই বিষয়ক আলোচনাত ভাগ ল'ব চিকিৎসক মনোজ কুমাৰ সিঙে। চাৰে 10 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। 11:05 পাৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণী পৰা অনুষ্ঠানত হিপ হিপ হুৰে শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠানৰ দ্বিতীয় খণ্ড। আগ ধৰিব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দুপৰীয়া 12:15 একক হিন্দী ছবিৰ গীত অনুষ্ঠান, 1:20 মদন চন্দ্ৰ ৰাজবংশী আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 পংকজ শৰ্মাৰ সন্তুৰত লঘু সংগীতৰ সুৰ। আজি দিনৰ 1:50 মুকুন্দ তালুকদাৰৰ কণ্ঠত লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান।

বাজি 25 মিনিটত সংস্কৃত ভাষাৰ পাঠ আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। আগবঢ়াব চিম্পুল কলিতায়।

সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰত দীপক কুমাৰ পামৰ কণ্ঠত ৰাভা গীত, 8:20 মহম্মদ নাদিৰুজ্জামানৰ ইংৰাজী কথিকা জুডিচিয়াৰী এণ্ড ছ'চিয়েল জাষ্টিচ, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:30 চিত্ৰগীত।

0: অনুষ্ঠান পরিস্থিতি ইমানেই।
1: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: স্নাতক। 1953 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1960 চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে ইউ আৰ ৰাৱে। তাৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিত পোষ্ট ডক্টৰেল ফেল' হিচাপে গৱেষণা চলায়। তাত তেওঁ স্বনামধন্য ভাৰতীয় বিজ্ঞানী বিক্ৰম সাৰাভাইৰ তত্বাৱধানত মহাজাগতিক ৰশ্মি সম্পৰ্কে অধ্যয়ন চলায়। তেওঁ আৰু তেওঁৰ দলেই পোনপ্ৰথমে মেৰিনাৰ 2 মহাকাশযানৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি সৌৰ বতাহ অবিচ্ছিন্ন বুলি প্ৰতিপন্ন কৰিছিল। লগতে চুম্বক তত্বৰ ওপৰত সৌৰ বতাহৰ প্ৰভাৱো অধ্যয়ন কৰিছিল। পায়োনিয়াৰ আৰু এক্সপ্ল'ৰাৰ মহাকাশযানৰ সহায়ত কৰা ৰাওৰ পৰীক্ষাসমূহৰ পৰা সৌৰ মহাজাগতিক ৰশ্মি আৰু আন্তঃগ্ৰহ স্থানৰ বিদ্যুৎ চুম্বকীয় অৱস্থাৰ বিষয়ে বিশদভাৱে জানিব পৰা গৈছে। ৰাও 1964 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা উভতি আহি আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। 1972 চনত তেওঁ তাতেই কাম কৰে। মহাকাশ প্ৰযুক্তিবিজ্ঞানৰ প্ৰয়োগৰে ভাৰতৰ প্ৰগতি খৰতকীয়া কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি 1972 চনত ৰাওৱে ভাৰতত মহাকাশ প্ৰযুক্তি গঢ়ি তোলাৰ গুৰু দায়িত্ব মূৰ পাতি লয়। তেওঁৰ তত্বাৱধানত আৰু নিৰ্দেশনাত 1975 চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট মহাকাশলৈ নিক্ষেপ কৰা হয়। তদুপৰি ইয়াৰ পাছতো অন্ততঃ 15টা কৃত্ৰিম উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰা, সমগ্ৰ উপগ্ৰহটোকে নিৰ্মাণ কৰা আৰু সেইবোৰ উৎক্ষেপণ কৰা হৈছিল তেওঁৰ প্ৰচেষ্টাতে। তাৰ ভিতৰত উল্লেখনীয় হৈছে ভাস্কৰ, এপ'ল', ৰোহিণী, ইনছাট 1 আৰু ইনছাট 2 শ্ৰেণীৰ বহুমুখী উপগ্ৰহসমূহ আৰু লগতে অতি সূক্ষ্ম IRS-1A আৰু 1B দূৰসংবেদী উপগ্ৰহসমূহ। আনকি দ্বিতীয় পৰ্যায়ৰ দূৰসংবেদী উপগ্ৰহ IRS-1C আৰু IRS-1D নিৰ্মাণৰ দায়িত্বত আছিল ইউ আৰ ৰাও। 1984 চনত ৰাওৱে মহাকাশ আয়োগৰ অধ্যক্ষ তথা মহাকাশ বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেতিয়া তেওঁ ৰকেট প্ৰযুক্তিবিদ্যাৰ বিকাশ দ্ৰুততৰ কৰি তোলে। তাৰ পাছত 1992 চনত ASLV ৰকেট সফলতাৰে উৎক্ষেপণ কৰিব পৰা গৈছিল। অপাৰেশ্যনেল PSLV ৰকেটৰ নিৰ্মাণো তেওঁৰে দায়িত্বত আছিল। APSLV ৰকেটৰ দ্বাৰাই 1995 চনত ভাৰতে সম্পূৰ্ণ নিজাকৈ 850 কিলোগ্ৰাম ওজনৰ কৃত্ৰিম উপগ্ৰহ এটা মেৰু কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ৰাৱে 1991 চনত ভূস্থিৰ উপগ্ৰহ উৎক্ষেপণ কৰি ভূস্থিৰ উপগ্ৰহ উৎক্ষেপক GSLV-ৰ নিৰ্মাণ আৰু লগতে নিম্ন উষ্ণতা প্ৰযুক্তিবিদ্যাৰ বিকাশৰো অভিসূচনা কৰে। কেইবাটাও নেতৃস্থানীয় অনুষ্ঠানে ৰাওক নিজৰ অধিসদস্য নিৰ্বাচিত কৰিছে। তেনে কেইটামান অনুষ্ঠান হৈছে ইণ্ডিয়ান একাডেমি অৱ ছায়েন্স, ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমি, ইণ্ডিয়ান নেশ্যনেল একাডেমি অৱ ইঞ্জিনিয়াৰিং, নেশ্যনেল ছায়েন্স একাডেমি, এষ্ট্ৰনমিকেল ছ'চাইটি অৱ ইণ্ডিয়া, থাৰ্ড ৱৰ্ল্ড একাডেমি অৱ ছায়েন্স ইত্যাদি। 1995-96 চনত তেওঁ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মূল সভাপতিৰ আসনত থাকি কাৰ্যনিৰ্বাহ কৰিছিল। 1984 চনৰ পৰা 1992 চনৰ কালচোৱাত তেওঁ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ফেডাৰেশ্যনৰ উপসভাপতি আছিল। 1997 চনৰ জুন মাহত ৰাও ৰাষ্ট্ৰসংঘৰ বহি মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।
1: জ্ঞান বিজ্ঞান যোগদায় আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.a

0: aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি যুগুতাই আগবঢ়ালে উৎপল বৰাই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: অগ্নিযুগৰ গান।
5: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ সচিবসকলক দেশৰ ভৱিষ্যত সম্পৰ্কে দীৰ্ঘকালীন দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজুমিক সাক্ষাৎ কৰে। পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই লাডাখত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু নতুন দিল্লীত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ বাসগৃহত ভাৰত চৰকাৰ

সচিবসকলৰ সৈতে তৃতীয়খন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনি আৰু সংযোগ, নিৰাপত্তা, বৈদেশিক পৰিক্ৰমা আৰু প্ৰশাসনৰ সৈতে জড়িত মন্ত্ৰালয়ৰ বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে। তেওঁ সচিবসকলক দেশৰ ভৱিষ্যত কেনেদৰে গঢ় দিব লাগে সেই সম্পৰ্কে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ আহ্বান জনায়। তথ্যৰ অধিক ফলপ্ৰসূ ব্যৱহাৰৰ আহ্বান জনাই শ্ৰীমোদীয়ে কয় যে তথ্য হৈছে এক ৰাষ্ট্ৰীয় সম্পদ আৰু ভৱিষ্যতৰ বাবে এক সমল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তথ্য আদান প্ৰদান নকৰাটো কেৱল সাংগঠনিক সমস্যা নহয়, মানসিকতাৰ সমস্যাও। মন্ত্ৰালয় তথা বিভাগসমূহক নিজৰ বুলি ভাবি কাম কৰিবলৈ তেওঁ বিষয়াসকলৰ প্ৰতি আহ্বান জনায়। বিষয়াসকলৰ মাজত অনানুষ্ঠানিক পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু দলীয় মনোভাৱ গঢ়ি তোলাৰ গুৰুত্বত আলোকপাত কৰি শ্ৰীমোদীয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন দৃষ্টিভংগী আনিবলৈ চৰকাৰী বিভাগ, বিশ্ববিদ্যালয় আৰু যুৱক যুৱতীসকলৰ মাজত অধিক সংযোগ স্থাপনৰ আহ্বান জনায়। তেওঁ দেশৰ প্ৰতিৰক্ষা উদ্যোগক আৰু শক্তিশালী কৰি বিশ্ব পৰ্যায়ত অধিক প্ৰতিযোগিতামূলক কৰি তোলাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। কোভিড-19 মহামাৰী আৰু পশ্চিম এছিয়াৰ সংকটৰ অভিজ্ঞতাৰ উদাহৰণ দি তেওঁ কয় যে এনে সমন্বয় ব্যৱস্থা চৰকাৰৰ কৰ্ম সংস্কৃতিৰ স্বাভাৱিক অংশ হ'ব লাগে। বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ফলপ্ৰসূ ব্যৱহাৰৰো আহ্বান জনায়। জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে ভাৰতৰ ভৱিষ্যত গঢ় দিবলৈ চৰকাৰৰ দৃষ্টিভংগী, অধিক সমন্বয়, উদ্ভাৱনী চিন্তা আদি বিষয়ে তেওঁ উল্লেখ কৰে। বৈঠকত সচিবসকলে বিভিন্ন খণ্ডত অগ্ৰাধিকাৰ, নতুন প্ৰত্যাহ্বান আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰাৰ সময়ত লাভ কৰা অভিজ্ঞতা বিনিময় কৰে। বৈঠকত কেবিনেট সচিব, বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিব আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকলে অংশ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কুইজুমিক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্ৰীমোদীয়ে ভাৰত আৰু জাপানৰ মাজৰ বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতা অধিক সুদৃঢ় কৰাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ভাৰত প্ৰশান্ত মহাসাগৰ আৰু চৌপাশৰ অঞ্চলসমূহৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ভাৰত জাপান প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা ক্ষেত্ৰ, বিশেষকৈ মেক ইন ইণ্ডিয়া অভিযানৰ অধীনত সহ উৎপাদন আৰু সহ বিকাশৰ বাবে ভাৰতীয় কোম্পানী আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ সৈতে জাপানৰ সহযোগিতাৰ সুযোগৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে যোৱা জুলাইত অনুষ্ঠিত 16 ভাৰত জাপান শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিৰ সৈতে হোৱা বিশদ আলোচনাৰ বিষয়েও স্মৰণ কৰে। তেওঁ লগতে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ নিৰন্তৰ বিকাশক ভূয়সী প্ৰশংসা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকে ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সম্পৰ্ক গভীৰ কৰাৰ বিষয়ে ফলপ্ৰসূ আলোচনাত মিলিত হয়। ভাৰত প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতা গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাকাইণ্ডে হিচিলেমাক জাম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে জাম্বিয়াৰ সৈতে বহুমুখী সহযোগিতাক অধিক গুৰুত্ব দি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে উভয় দেশৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰী হিচিলেমাৰ সৈতে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহী। ভাৰতে আজি পুনেত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ব্ৰিক্সৰ সদস্য দেশসমূহৰ যোগাযোগ মন্ত্ৰী আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলক একত্ৰিত কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। বৈঠকৰ মূল বিষয় হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে নতুন প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু সৰ্বাংগীন ডিজিটেল সংযোগ সন্দৰ্ভত মত বিনিময়ৰ বাবে ব্ৰিক্সৰ সদস্য দেশসমূহৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠী আৰু গ্ল'বেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা হিচাপে বিবেচিত ৰাষ্ট্ৰসমূহৰ ডিজিটেল ৰূপান্তৰ সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা আগুৱাই নিয়াৰ বাবে বিভিন্ন পদ্ধতিসমূহতো এই আলোচনাত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মন্ত্ৰীসভাই লাডাখত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই সিদ্ধান্তই লাডাখৰ দূৰণিবতীয়া এলেকাত বাস কৰা জনসাধাৰণৰ ন্যায় আৰু আইনী সেৱা লাভ কৰাৰ ক্ষেত্ৰত সময় ৰাহি হ'ব। তেওঁ কয় যে লাডাখৰ সৰ্বাংগীন বিকাশ আৰু সাংবিধানিক সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।
কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কালি মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা

ঘোষণা করে। শ্রী যোশীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত কৃষিখণ্ডত সৌরশক্তি প্রসারৰ বিষয়ে বিশদভাবে আলোচনা করা হয়। তেওঁ কয় যে বর্তমানলৈকে দেশত প্রধানমন্ত্রী কুসুম যোজনাৰ অধীনত 27 লাখৰ অধিক সৌৰ পাম্প স্থাপন করা হৈছে আৰু আঁচনিখনৰ জৰিয়তে 15.8 গিগাৱাট নবীকৰণযোগ্য শক্তি সামৰ্থ্য বৃদ্ধি পাইছে। ইয়াৰ ফলত বছৰি 80 কোটি 60 লাখ লিটাৰ ডিজেল ৰাহি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত দেশত পলি চিলিকনৰ উৎপাদন আৰু সৌৰ আহিলাপাতি ঘৰুৱাভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা সুদৃঢ়কৰণক লৈও আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে এনচাৰ কি চেলেঞ্জ অৰ্থাৎ উত্তৰসমূহৰ প্ৰত্যাহ্বান জনোৱা ব্যৱস্থাটো সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে বিকশাই তোলা হৈছে। সংস্থাটোৱে এই ব্যৱস্থাটো ব্যয়বহুল বুলি উত্থাপিত অভিযোগ নাকচ কৰিছে। সংস্থাটোৱে কয় যে ই হৈছে অনলাইন প্ৰক্ৰিয়া য'ত পৰীক্ষাৰ্থীসকলে বিভিন্ন পৰীক্ষা যেনে JEE মেইন, নীট বা UGC নেট আদিৰ দৰে পৰীক্ষাৰ প্ৰকাশিত উত্তৰৰ ভুলৰ প্ৰতি আপত্তি কৰিব পাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে যদি কোনো এগৰাকী পৰীক্ষাৰ্থীয়ে কোনো প্ৰশ্নক প্ৰত্যাহ্বান জনায় আৰু বিষয় বিশেষজ্ঞসকলে ইয়াক মানি লয় তেন্তে সংশোধিত উত্তৰ পৰীক্ষাত বহা প্ৰতিজন প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য। এই সপ্তাহৰ আগভাগত ছোমালিয়াৰ পুণ্টলেণ্ড উপকূলৰ সমীপৰ পৰা জলদস্যুই কেমেৰুনৰ ধ্বজা বহনকাৰী এখন জাহাজ অপহৰণ কৰিছে। লুটুফ নামৰ এই জাহাজখন সোমবাৰে জলদস্যুৱে নিজৰ অধীনলৈ নিয়ে আৰু নুগাল উপকূলৰ দিশে অগ্ৰসৰ হয়। মোগাধিছু অভিমুখী জাহাজখনেৰে তুৰস্কৰ অস্ত্ৰ শস্ত্ৰ আৰু যোগাযোগ তথা কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিয়া বুলি জানিব পৰা গৈছে। জাহাজখনৰ চালক দলত 6গৰাকী ভাৰতীয়, 1গৰাকী তুৰস্কৰ, 2গৰাকী ছাৰ্বিয়াৰ আৰু 1গৰাকী জৰ্জিয়াৰ নাগৰিক আছে। নতুন দিল্লীত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত স্বাত্বিক সাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেন আৰু ৱাং চাঙৰ সন্মুখীন হ'ব। স্বাত্বিক সাইৰাজ আৰু চিৰাগৰ যুটিটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইডি আৰিফ আৰু ৰয় কিং য়াপক 21-13, 21-19, 21-17 গেমত পৰাস্ত কৰে। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চিয়া ই ফেন আৰু ঝাং চু চিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটিটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ সপ্তম বাছনিপ্ৰাপ্ত ৰিন ইৱানাগা আৰু কি নাকানিচিক 21-16, 21-12 পোনপটীয়া গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে পূৰ্বৰ বিশ্ব চেম্পিয়ন PV সিন্ধু, পুৰুষৰ ছিংগলছৰ খেলুৱৈ আয়ুষ ছেট্টী আৰু মিক্সড ডাবলছৰ যুটি ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাষ্টো নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। অমষ্টফেনত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডি নিজৰ অন্তিমখন খেল ড্ৰ হোৱাত ভাৰতে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ সচিবসকলক দেশৰ ভৱিষ্যত সম্পৰ্কে দীৰ্ঘকালীন দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কুইজুমিক সাক্ষাৎ কৰে। পুনেত আজি ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই লাডাখত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু নতুন দিল্লীত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, মানুহৰ প্ৰত্যাশাবিলাকৰ আধাও যদি পূৰণ হয় তেন্তে তেওঁৰ মনোকষ্টও দুগুণ হ'ব। প্ৰিয় শ্ৰোতা, আজি অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি হিচাপে খ্যাত সুৰকাৰ, নাট্যকাৰ, অভিনেতা তথা ফুটবল খেলুৱৈ গণেশ গগৈৰ স্মৃতি দিৱস। তেখেতৰ 1936 চনত প্ৰকাশ পোৱা পাপৰি নামৰ কবিতা সংকলনখনে অসমীয়া ৰোমান্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততে তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল। গণেশ গগৈৰ জন্ম হৈছিল 1907 চনৰ 28 ডিচেম্বৰত যোৰহাটত। 1927 চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দচন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰস হিন্দু কলেজলৈ তেখেতে পঢ়িবলৈ যায়। বিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতক অসমতো এক নাট্য আন্দোলন কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। তেখেতে আনন্দচন্দ্ৰ বৰুৱাৰ সৈতে যোৰহাটত বাণী সন্মিলন প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰিও তেখেতে কেইবাখনো চুটি নাট লিখি গ্ৰামোফোন ৰেকৰ্ড কৰি উলিয়াইছিল। 1929 চনত তেখেতে যোৰহাট থিয়েটাৰত যোগ দি অভিনয়ৰ জীৱন আৰম্ভ কৰিছিল। 2009 চনৰে পৰা অসম চৰকাৰে কবিগৰাকীৰ সন্মানাৰ্থে গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলে আমাৰ সমাজলৈ আগবঢ়োৱা মূল্যৱান বুদ্ধিমত্তা, অভিজ্ঞতা আৰু জ্ঞানক স্বীকৃতি দিবলৈ আৰু তেখেতসকলে সন্মুখীন হ'ব পৰা সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰতি বছৰে 21 আগষ্ট তাৰিখে এই দিৱস পালন কৰা হয়। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানৰ প্ৰচেষ্টাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ আৰম্ভণি হৈছিল। 1988 চনত ৰাষ্ট্ৰপতি ৰেগানে 21 আগষ্ট দিনটোক আমেৰিকাত ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে ঘোষণা কৰি এক নিৰ্দেশনা জাৰি কৰিছিল। এই দিনটোৰ উদ্দেশ্য আছিল জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ সাফল্য আৰু অৱদানৰ বাবে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ কল্যাণত সহায় কৰা কাৰ্যসূচী আৰু নীতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা। সময়ৰ লগে লগে এই বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ উদযাপন আমেৰিকাৰ সীমাৰ বাহিৰলৈও সম্প্ৰসাৰিত হয় আৰু এক বিশ্বজনীন দিৱস হিচাপে উদযাপন কৰিবলৈ লয়। এই দিৱসত সমগ্ৰ বিশ্বৰ মানুহে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ পৰা যুৱ প্ৰজন্মক নিৰ্দেশনা প্ৰদান কৰালৈকে সমাজত জ্যেষ্ঠ নাগৰিকসকলে পালন কৰা অমূল্য ভূমিকাক স্বীকৃতি দিয়ে। এই স্বীকৃতিৰ ফলত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস এক আন্তৰ্জাতিকভাৱে পালনীয় দিৱসলৈ ৰূপান্তৰিত হয়। বাৰ্ধক্য হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া যি অৱশ্যে মানৱ জীৱন চক্ৰত হয়। ই বৃদ্ধসকলৰ জীৱনত বহুতো প্ৰত্যাহ্বান আনে যিবোৰ বেছিভাগ তেওঁলোকৰ শৰীৰ, মন, চিন্তা প্ৰক্ৰিয়া আৰু জীৱিত প্ৰকাৰৰ পৰিৱৰ্তনৰ দ্বাৰা প্ৰস্তুত কৰা হয়। আমি সকলোৱে জ্যেষ্ঠ নাগৰিকসকলক ব্যক্তি হিচাপে আমাৰ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। আজিৰ এই বিশেষ দিনটোত আমি প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকলৈ আমাৰ তৰফৰ পৰা জনাইছো আন্তৰিক শুভকামনা। আজি সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ প্ৰতি স্মৰণ আৰু শ্ৰদ্ধাঞ্জলিৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। সন্ত্ৰাসবাদ মানৱ সমাজৰ বাবে এক অভিশাপ। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে অগণন লোকে সন্ত্ৰাসবাদৰ বাবে অকালতে প্ৰাণ হেৰুৱায়। বিশ্বৰ সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে ভুক্তভোগীৰ দুখ যন্ত্ৰণাৰ সহমৰ্মিতা প্ৰকাশ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে। 2017 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিৱস পালনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। অসমৰ এগৰাকী প্ৰখ্যাত বড়ো সাহিত্যিক, ঔপন্যাসিক তথা সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ ৱাৰীৰ আজি স্মৃতি দিৱস। বড়ো ভাষাৰ সাহিত্যলৈ তেখেতৰ অৱদান চিৰস্মৰণীয়। বড়ো সমাজ আৰু সংস্কৃতিৰ আধাৰত কেইবাখনো গ্ৰন্থ আৰু উপন্যাস তেখেতে ৰচনা কৰিছে। ধৰণীধৰ ৱাৰীৰ দ্বাৰা ৰচিত মৈহুত নামৰ উপন্যাসখনে বড়ো সাহিত্যত বিশেষ স্থান লাভ কৰিছে। এই উপন্যাসখন আছিল সামাজিক তথা প্ৰকৃতি মানুহৰ সংঘাত ভিত্তিক এখনি উপন্যাস। সাহিত্য কৃতিৰ বাবে তেখেতে বহুতো বঁটা আৰু সন্মানো লাভ কৰিছিল। ভাৰতীয় সংগীতৰ পণ্ডিত বিষ্ণু দিগম্বৰ পালুস্কাৰৰ আজি স্মৃতি দিৱস। শৈশৱ কালতে তেখেতে দৃষ্টিশক্তি হেৰুৱাবলগীয়া হোৱাত শিক্ষাৰ অন্ত পেলাই সংগীতত অনুপ্ৰৱেশ কৰিছিল। তেখেতে এখন সংগীত আলোচনী প্ৰকাশ কৰিছিল আৰু কেইবাখনো সংগীত বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে বিজ্ঞানসন্মতভাৱে

0: স্বৰলিপি পদ্ধতি আৱিষ্কাৰ কৰিছিল। আজি এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতি পদাৰ্থ বিজ্ঞানী সুব্ৰহ্মণ্যম চন্দ্ৰশেখৰৰ স্মৃতি দিৱস। কৰ্মজীৱনৰ অধিকাংশ সময় তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল। নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভৌতিক প্ৰক্ৰিয়াৰ তাত্ত্বিক গৱেষণাৰ বাবে তেখেতে 1983 চনত উইলিয়াম এ ফাউলাৰৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। নাক্ষত্ৰিক বিৱৰ্তন সম্পৰ্কীয় তেখেতৰ গাণিতিক গৱেষণাই বৃহৎ নক্ষত্ৰ আৰু কৃষ্ণ গহ্বৰবোৰৰ বিৱৰ্তনৰ পৰৱৰ্তী স্তৰ সম্পৰ্কীয় এতিয়াৰ বহুকেইটা প্ৰতিষ্ঠিত তাত্ত্বিক আৰ্হি জন্ম লাভত সহায় কৰিছিল। চন্দ্ৰশেখৰ সীমা নামৰ পৰিভাষাটো তেখেতৰ নামেৰেই ৰখা হৈছে। চন্দ্ৰশেখৰে প্ৰেচিডেন্সি কলেজ, মাদ্ৰাজ আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও তেখেতে চিকাগো বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপনা কৰিছিল। তেখেত তাত্ত্বিক জ্যোতিৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মৰ্টন ডি হাল সন্মানীয় সেৱাৰ অধ্যাপক আছিল। শেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা এগৰাকী ভাৰতীয় সংগীতজ্ঞ বিছমিল্লা খাৰ আজি স্মৃতি দিৱস। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত শেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল। চিয়া সম্প্ৰদায়ী মুছলমান যদিও বিছমিল্লা খান আছিল শিৱ আৰু সৰস্বতীৰ একান্ত সাধক। 1996 চনত তেখেতে এছীয় সংগীতানুষ্ঠান ৰুষ্টম বঁটা লাভ কৰিছিল। নেপাল একাডেমী বঁটাৰ লগতে ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণেৰে সন্মানিত কৰিছিল। এগৰাকী শিল্পীক ভাৰত চৰকাৰে 2001 চনত দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। এম এছ সুব্বালক্ষ্মী আৰু ৰবিশংকৰৰ পিছত ভাৰত ৰত্ন সন্মান লাভ কৰা বিছমিল্লা খাঁ তৃতীয়গৰাকী ভাৰতীয় ধ্ৰুপদী সংগীতজ্ঞ। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1965 চনত ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়। 1972 চনত বন্যজীৱন সুৰক্ষা আইন লোকসভাত অনুমোদন কৰা হয়। সেই বছৰৰে 9 ছেপ্টেম্বৰৰ পৰা এই আইনখন কাৰ্যকৰী কৰা হয়। ফ্ৰান্সৰ গণিতজ্ঞ আগাষ্টিন লুই কোচিৰ জন্ম হয় 1790 চনত। কম্পিউটাৰ বিজ্ঞানী লেৰী পেজৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠাপক ছাৰ্গে ব্ৰিনৰ জন্ম হয় 1973 চনত। মাৰ্ক্সবাদী বিপ্লৱী ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক লিয়ন ট্ৰটস্কিৰ মৃত্যু হয় 1940 চনত। ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ বিনু মানকৰৰ মৃত্যু হয় 1978 চনত। লাটভিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে 1991 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ব্ৰিটিছৰ বিৰুদ্ধে দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত ভাগ লৈছিল অগণন দেশবাসীয়ে। সমগ্ৰ দেশতেই ইংৰাজ শাসন উফৰাই স্বাধীন ভাৰতৰ পতাকা উৰুৱাবলৈ বদ্ধপৰিকৰ হৈছিল ভাৰতবাসী। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, অসমৰ পৰা গুজৰাটলৈ বিভিন্নজনে দেশমাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত আত্মবলিদান দিলে। কোনো লোক চিৰকাললৈ ঘূনীয়া হল আৰু বহুলোকে কাৰাবাসো খাটিলে।

অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক আছিল কিৰণবালা বৰা। তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। কিৰণবালা বৰা আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী। তেখেতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা স্বাধীনতা সংগ্ৰামী পেঞ্চনো লাভ কৰিছিল। 1904 চনত নগাঁও জিলাৰ উত্তৰ হৈবৰগাঁৱত তেখেতৰ জন্ম হয়। কিৰণবালা বৰাই সেই সময়ত সমাজৰ পৰা স্ত্ৰী শিক্ষাৰ বিৰুদ্ধে থকা প্ৰবল বাধা নেওচি তৃতীয় শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত প্ৰচলিত বাল্য বিবাহৰ ৰীতিমতে নগাঁৱৰ কামপুৰৰ পাৰলিগুৰিৰ চাকিৰাম লস্কৰৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু বিবাহৰ কিছুকাল পিছতেই স্বামীৰ মৃত্যুৰ পাছত তেখেত স্বগৃহলৈ উভতি আহিছিল। কৈশোৰ কালৰ পৰাই তেখেত আছিল স্বাধীন।

0: স্বাধীনতা সংগ্রাম আর বিদ্রোহর প্রতি আকর্ষিত। কিরণ বালা বৰা অসহযোগ আন্দোলনত বিশেষকৈ পুঁজি সংগ্রহর কামত জড়িত আছিল। ইয়ার বাবে তেখেতে পূর্ণচন্দ্র শর্মা, মহিধর বৰা, হলধৰ ভূঞা আর দেবকান্ত বৰুৱাৰ পৰা উৎসাহ আর সহযোগ লাভ করেছিল। সেই সময়তে তেখেতে চন্দ্রপ্রভা শইকীয়ানীক লগ পায় আর তেখেতৰ নির্দেশত কিরণ বালা বৰাই বিভিন্ন সমাজ সংস্কারমূলক কাম হাতত লয়। তেখেতে সমাজের পর রাগিয়াল দ্রব্য যেনে কানি আর ভাঙর বিরুদ্ধে যুঁজ দিছিল। 1929 চনত কংগ্রেসের লাহোর অধিবেশনত গ্রহণ করা পূর্ণ স্বরাজর প্রস্তাব 1930 চনের 26 জানুয়ারীত উদযাপন করতে কিরণ বালা বৰাই প্রায় 400 মহিলার সঙ্গে কলিয়াবরত এক সভা অনুষ্ঠিত করেছিল। আইন ভঙ্গ করার বাবে তেখেতে কেবাবারও কারাবাসও খাটিবলগিয়া হয়েছিল। 1931 চনের 7 ফেব্রুয়ারী তারিখে জেলত থাকতে তেখেত গুরুতরভাবে অসুস্থ হয়ে পড়েছিল। তার 4 মাস পাছত তেখেতক জেলর পৰা অব্যাহতি দিয়া হয়েছিল। 1932 চনত কিরণ বালা বৰাক শিলংর জেললৈ বদলি করা হয়েছিল। মহাত্মা গান্ধী আরম্ভ করা আইন অমান্য আন্দোলনত জুপিয়াই পড়ি কিরণ বালা বৰাই ঘরে ঘরে গিয়ে গাঁর মানুষক সজাগ করবলে লৈছিল। ইয়ার লগতে তেখেতে মানুহ আর খাদ্য সংগ্রহর কামও নিয়াৰিকৈ পরিচালনা করেছিল। তেখেতে সতীদাহ প্রথা, বাল্যবিবাহ আদি সামাজিক ব্যাধির বিষয়ে সজাগতা সৃষ্টি করেছিল আর ইয়ার লগতে নারী শিক্ষার বাবে মানুষক উৎসাহিত করেছিল। 1942 চনের ভারত ত্যাগ আন্দোলনত কিরণ বালা বৰাই ব্রিটিশের পৰা রক্ষা পাবলৈ আত্মগোপন করেছিল আর এনেকৈ তেখেতে ভারতে স্বাধীনতা লাভ করার সময়লৈকে ব্রিটিশ শাসনের বিরুদ্ধে যুঁজ দিছিল। 1993 চনের 8 জানুয়ারী তারিখে কিরণ বালা বৰার দেহাবসান ঘটে।
1: প্রিয় শ্রোতা, এটা আগবাইছো আজি গুৱাহাটীৰ পৰা প্রকাশিত কেইখনমান বাতৰি কাকতৰ প্রধান বাতৰিসমূহ। অসমৰ সামগ্রিক বান পরিস্থিতি তথা পুনৰ সংস্থাপন প্রক্রিয়াক লৈ মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত প্রধানমন্ত্রী নরেন্দ্র মোদীর সৈতে এখন গুরুত্বপূর্ণ বৈঠকত মিলিত হয়। বন্যার্তক পুনৰ সংস্থাপনত সহায়ৰ আশ্বাস প্রধানমন্ত্রীগৰাকীৰ। প্ৰত্যাহ্বানক নেওচি দ্বিতীয়টো কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন রাজ্য চৰকাৰখনে শিলংত অসমীয়াক আক্রমণক লৈ উত্তপ্ত অসম মেঘালয় সীমান্ত, আইন শৃংখলা ব্যাহত আশঙ্কাত মোতায়ন কেন্দ্রীয় নিরাপত্তা বাহিনী, মেঘালয়ৰে অহা যোৱা বন্ধ কৰি দিলে অসমৰ শ শ চালকে। ইফালে ঘটনাৰে জড়িত খাচী ছাত্র সন্থাৰ 3 গৰাকী নেতাক গ্ৰেপ্তাৰ, পৰ্যটকৰ বাবে মেঘালয় চৰকাৰে প্ৰদান কৰিছে হেল্পলাইন নম্বৰ। অস্বাভাৱিকভাৱে ৰূপ সলাইছে মহাবাহু ব্ৰহ্মপুত্ৰই। 15 বছৰত 400 মিটাৰৰ পৰা 4.6 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে পৰিসৰ। দেশৰ যুৱ প্ৰজন্ম অৰ্থাৎ জেনজিৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ শীঘ্ৰে এটা বৃহৎ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। দৈনিক 1 গৰাকী মন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰে কৰিব মত বিনিময়। প্ৰকাশ পাইছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা। শীঘ্ৰে অনুষ্ঠিত হ'ব মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। খেলৰ পৃষ্ঠাত আছে দুৰান কাপৰ ছেমি ফাইনেলত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত অনুষ্ঠিত হ'ব ফাইনেল খেল। চলিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা ডাবল জুটি গায়ত্ৰী গোপীচান্দ আৰু ত্ৰিশা জলিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সম্পাদকীয় পৃষ্ঠাত আছে যোৱা কিছুদিন ধৰি বৰ ভূঁইকপৰ আতংকই সমগ্ৰ বিশ্বক কম্পমান কৰি ৰখাৰ সময়তে চলিত মাহৰ শেষৰ ফালে বা অহা মাহৰ প্ৰথম ভাগতে অসমতো 8.5 প্ৰাবল্যৰ ভূমিকম্পৰ আগজাননীক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে। এই সন্দৰ্ভত আলোচনা কৰি বৰ ভূঁইকপৰ আতংক শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। দ্বিতীয়খন NDA চৰকাৰৰ 100 দিন সম্পূৰ্ণৰ বিষয়ে আলোচনা কৰি 100 দিনৰ খতিয়ান শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। যুৱ প্ৰজন্মৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰ চৰকাৰে হাতত লোৱা কেতবোৰ প্ৰচেষ্টাৰ বিষয়ে লিখি যুৱ প্ৰজন্মক প্ৰাধান্য শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। কাজিৰঙাৰ সংৰক্ষণ শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: ইমান পৰে শ্ৰোতাসকলে তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। গীতৰ এলবাম তোমাৰ মৰমৰ কোণ।
1: পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
4: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
5: জানি ৰক, সতৰ্ক হৈ ৰক।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
8: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
2: শ্যাম ঢলি বন মে মহকি হাৱা।
1: আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অসম আৰু মেঘালয়ৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে তৎপৰতা বৃদ্ধি কৰিছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় আৰু অসমত পঞ্জীয়নভুক্ত বাহন চালক আৰু শ্বিলঙলৈ যাত্ৰা কৰা লোকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো কালি সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা প্ৰকাশ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস তথা স্বাভাৱিকতা পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে ৰাজ্য দুখনৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এই উদ্দেশ্যে কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰস্তুতি বৈঠকত দলীয় নেতৃত্বই অংশগ্ৰহণ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠিত কৰ্ণধাৰ সমিতিৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনত উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়।

0: লগতে সমাগত নিৰ্বাচনৰ ৰণকৌশল, সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: ভাৰতীয় জনতা পাৰ্টীয়ে যি নিৰ্বাচনেই খেলে, সেয়া লাগিলে পঞ্চায়তৰ নিৰ্বাচন, সেয়া লাগিলে নগৰ সমিতিৰ ইলেকশ্যন, সেয়া লাগিলে বিধানসভাৰ, সেয়া লাগিলে লোকসভাৰ, প্ৰত্যেকটো নিৰ্বাচনটো ছিৰিয়াছলি। নগাঁৱত আমাৰ লক্ষ্য কঠিন, তথাপিতো আমি বহি নাথাকোঁ, আমি ছিৰিয়াছলি ইলেকশ্যন। তাৰ কাৰণে আমাৰ আজি উচ্চ পৰ্যায়ৰ এখন কমিটি বনোৱা হৈছিলে। সেই কমিটিখনৰ আমি মিটিং কৰি সকলোৱে আমি সিদ্ধান্ত লৈছোঁ যে খুব ছিৰিয়াছলি আমি ইলেকশ্যনটো খেলিম। কিন্তু আমাৰ লক্ষ্য কঠিন, কিন্তু তথাপিতো আমি কষ্ট কৰি আমি সক্ৰিয়ভাৱে শক্তিশালীভাৱে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম, অৱতীৰ্ণ হ'ম আৰু আমাৰ পাৰ্টীক জিকাবলৈকে চেষ্টা কৰিম। সেই বিষয়ে আলোচনা কৰিলোঁ। আমি কেনেকৈ অহা একমাহ খুব ছিৰিয়াছলি দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে, নেতৃবৃন্দই কাম কৰে, সেই গোটেই কথাখিনি আমি আলোচনা কৰিলোঁ।
0: ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক ঋণ গ্ৰহণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এটা অধিসূচনাত প্ৰকাশ পোৱা অনুসৰি বিভাগটোৰ অধীনত গঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যসকলে গ্ৰহণ কৰা 10 লাখ টকালৈকে ব্যক্তিগত ঋণৰ নথি পত্ৰত এতিয়াৰে পৰা ষ্টাম্প শুল্ক সম্পূৰ্ণৰূপে ৰেহাই পাব। অধিসূচনা অনুসৰি এই সুবিধা লাভ কৰিবলৈ ঋণগ্ৰহীতা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সংগঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আৰু সদস্য পদৰ প্ৰমাণ হিচাপে বৈধ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। আনহাতে এই ঋণৰ উদ্দেশ্য আয় সৃষ্টিমূলক কাম, জীৱিকাৰ উন্নয়ন অথবা উদ্যোগ স্থাপনৰ বাবে হ'ব লাগিব। এই সুবিধা সকলো বাণিজ্যিক বেংক, গ্ৰামীণ বেংক, সমবায় বেংক আৰু আত্মসহায়ক গোটসমূহৰ বেংকৰ সৈতে সংযোগ কৰি ঋণ প্ৰদান কৰা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অধিসূচনাত উল্লেখ কৰা অনুসৰি কোনো ব্যক্তিয়ে ভুৱা তথ্য বা সদস্য পদৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি এই ৰেহাইৰ সুবিধা ল'লে সংশ্লিষ্ট নথিপত্ৰত প্ৰযোজ্য ষ্টাম্প শুল্কৰ দুগুণ হাৰত ধন আদায়ৰ লগতে ভাৰতীয় ষ্টাম্প আইন 1899 অনুসৰি অন্যান্য শাস্তিও ভোগ কৰিব লাগিব। এই ৰেহাইৰ ব্যৱস্থা অধিসূচনাত প্ৰকাশৰ তাৰিখৰ পৰা 5 বছৰৰ বাবে বলবৎ থাকিব। অৱশ্যে চৰকাৰী প্ৰয়োজন অনুসৰি ইয়াক আগতে বাতিল বা সময়সীমা বৃদ্ধি কৰিব পাৰিব। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন বাংলাদেশ JMB, আনচাৰ উল্লাহ বাংলা টীম ABT আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো ধৰণৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননী 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি JMB, ABT, আনচাৰ আল ইছলাম, PRO-AQIS বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী প্ৰদৰ্শন সামগ্ৰী, সংগ্ৰহ মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ আদি নিষিদ্ধ কৰা বুলি ঘোষণা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार बल। प्रधानमंत्री नरेंद्र मोदी ने सरकार के सचिवों के साथ तीसरी उच्च स्तरीय बैठक की अध्यक्षता की। देश के भविष्य के लिए दीर्घकालिक दृष्टिकोण अपनाने और विभागीय बाधाओं का समाधान करने का किया आह्वान। गृहमंत्री अमित शाह ने कांग्रेस कार्य समिति द्वारा वंदे मातरम के मात्र 2 छंद गाने के फैसले की आलोचना की, पूरा वंदे मातरम गाने पर बल दिया। भारत आज पुणे में 12वीं ब्रिक्स संचार मंत्रियों की बैठक की मेजबानी करेगा। जयपुर में होगी ब्रिक्स पर्यटन मंत्रियों की बैठक। राष्ट्रीय परीक्षा एजेंसी ने कहा, उत्तरों को चुनौती देने की प्रणाली निष्पक्ष है, इसके महंगी होने की चिंताओं को खारिज किया। अमेरिका ने ईरानी सरकार के साथ उसके संबंधों का हवाला देते हुए हिजबुल्ला पर नए प्रतिबंध लगाए। और हॉकी विश्व कप में आज एम्स्टलवीन में भारतीय महिला टीम का सामना नीदरलैंड से। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कल अपने आवास पर भारत सरकार के सचिवों के साथ तीसरी उच्च स्तरीय बैठक की अध्यक्षता की। बैठक में अवसंरचना, संपर्क, सुरक्षा, विदेश मामलों और शासन प्रणाली से जुड़े मंत्रालयों और विभागों के भविष्य की कार्यसूची पर चर्चा की गई। बैठक के दौरान प्रधानमंत्री ने सचिवों से देश के भविष्य को आकार देने के बारे में दीर्घकालिक दृष्टिकोण से सोचने का आग्रह किया।
3: बैठक में प्रधानमंत्री ने कहा कि अधिकारियों के बीच अनौपचारिक बातचीत और टीम भावना को

মিডিয়ামেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো গীতিমালিকা।

সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাত প্ৰথমে শুনোৱা হওক চিত্ৰালী গোস্বামীৰ কণ্ঠৰীতি গীত। গীতৰ কথা গণেশ গগৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতি মালিকাত সেয়া আছিল চিত্ৰালি গোস্বামী। এইবাৰ শুনাবলৈ লৈছোঁ বিভুৰঞ্জন চৌধুৰী কণ্ঠৰ এটি গীত। গীতৰ কথা গণেশ গগৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: কল কৰক।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: শ্ৰোতাসকলে, গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। গীতিমালিকাৰ এইবাৰৰ শিল্পী উত্তৰা চৌধুৰী, গীতৰ কথা প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল উত্তৰা চৌধুৰী। গীতিমালিকাত এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠৰেটি গীত, গীতিকাৰ বিবি দেৱী বৰবৰুৱা, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা, উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত গ্ৰহণ কৰা নিৰন্তৰ আৰু সুপৰিকল্পিত পদক্ষেপৰ ফলশ্ৰুতিত বিদ্যাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱাৰ ইতিবাচক তথ্য শেহতীয়া পৰিসংখ্যাত প্ৰকাশ পাইছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত দিয়া তথ্য অনুসৰি 2021-22 বৰ্ষৰ তুলনাত 2024-25 শিক্ষাবৰ্ষত ৰাজ্যখনৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক সকলো স্তৰতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ আধাতে বিদ্যালয় ত্যাগৰ হাৰ 2021-22 শিক্ষাবৰ্ষৰ 6.02% পৰা 2024-25 3.8% হ্ৰাস পাইছে। একেদৰে উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 8.8% পৰা 5% হ্ৰাস পাইছে। আনহাতে মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 2021-22 20.3% পৰা 2024-25 17.5% হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰিসংখ্যাই ৰাজ্যত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে সকলো শিশুক বিদ্যালয়মুখী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফলৰ ইংগিত দিছে। ডাঃ পেগুৱে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শিক্ষাৰ মান উন্নয়ন, অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা আৰু প্ৰতিগৰাকী শিশুক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে এই ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিছে।

0: মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অসম আৰু মেঘালয়ৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে তৎপৰতা বৃদ্ধি কৰিছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় আৰু অসমত পঞ্জীয়নভুক্ত বাহন চালক আৰু শ্বিলঙলৈ যাত্ৰা কৰা লোকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো কালি সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা প্ৰকাশ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস তথা স্বাভাৱিকতা ঘূৰাই অনাৰ লক্ষ্যৰে ৰাজ্য দুখনৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। খাচী ছাত্ৰ সন্থাৰ নামত একাংশ দুষ্কৃতিকাৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অসমৰ পৰ্যটক আৰু যান বাহনৰ ওপৰত কৰা আক্ৰমণক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে। কালি বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিয়ে অসম আৰু মেঘালয়ৰ মাজত চলাচল কৰা টেক্সি চালকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দুয়োখন চৰকাৰক অনুৰোধ জনায়। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে প্ৰতিবাদৰ নামত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা হিংসাত্মক পৰিস্থিতি কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।
1: দীর্ঘদিন ধরে দেখা পাই আছো যে সুবুরিয়া মেঘালয়ের লগত সম্পর্কটা উন্নত করিবর কারণে আমার মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় অহরহ প্রচেষ্টা চলাই আহিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ ডাঙরিয়ায় অত্যন্ত সংবেদনশীলতাৰে আমার যাতে দীর্ঘদিন চলি থকা সুবুরিয়া রাজ্যের লগত ভূমি বিবাদ মীমাংসা করার কারণে আন্তরিকতাৰে কাম করে আছে। কিন্তু এনেকুৱা যেতিয়া বিক্ষিপ্ত ঘটনা সংঘটিত হয়, এনেকুৱা হিংসাত্মক ঘটনা যেতিয়া অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা চালকসকল আক্ৰান্ত হয়, তেতিয়া এই গোটেই কথাবিলাকত কেতিয়াবা এটা বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে আমি অসমৰ পৰা বিনম্ৰতাৰে মেঘালয় চৰকাৰক অনুৰোধ জনাইছোঁ, মেঘালয়ৰ নাগৰিকসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহয়।
0: ইপিনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত যোৰহাটৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটত কালি নিশা সাময়িকভাৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰখা হৈছিল যদিও অসম মটৰ চালক সন্থা আৰু টেক্সি চালক সন্থাৰ নেতৃবৰ্গই আজি পুৱাৰে পৰা পুনৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বানত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বিষয় লৈ আলোচনা কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে এই বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্যখনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা দোহাৰে। ৰাজ্য চৰকাৰে প্ৰভাৱিত এলেকাসমূহৰ পুনৰ নিৰ্মাণ, ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সৰ্বাত্মক উদ্ধাৰ সুনিশ্চিত কৰি ক্ষতিগ্ৰস্ত সঁহাৰি অভিযানৰ পৰৱৰ্তী পৰ্যায়ত মনোনিৱেশ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰীমোদীক অৱগত কৰে। বৈঠকৰ অন্তত ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বানৰ সময়ছোৱাত নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি পৰিস্থিতি তদাৰক কৰিছিল আৰু সম্ভাৱ্য সকলো সহায় আগবঢ়াইছিল। বান প্ৰভাৱিত অঞ্চলসমূহত কাৰ্যকৰী সংস্থাপন আৰু পুনৰ নিৰ্মাণ সুনিশ্চিত কৰাৰ সমান্তৰালকৈ এখন বিকশিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যৌথ প্ৰচেষ্টাৰে কাম কৰি যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জল জীৱন মিছন আৰু অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলসাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা পুনৰ ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক ঋণ গ্ৰহণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এটা অধিসূচনাত প্ৰকাশ পোৱা মতে বিভাগটোৰ অধীনত গঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যসকলে গ্ৰহণ কৰা 10 লাখ টকালৈকে ব্যক্তিগত ঋণৰ নথি পত্ৰত এতিয়াৰে পৰা ষ্টাম্প শুল্ক সম্পূৰ্ণৰূপে ৰেহাই পাব। অধিসূচনা অনুসৰি এই সুবিধা লাভ কৰিবলৈ ঋণ গ্ৰহীতা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সংগঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আৰু সদস্যপদৰ প্ৰমাণ হিচাপে বৈধ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। আনহাতে এই ঋণৰ উদ্দেশ্য আয় সৃষ্টিমূলক কাম, জীৱিকাৰ উন্নয়ন অথবা উদ্যোগ স্থাপনৰ বাবে হ'ব লাগিব। এই সুবিধা সকলো বাণিজ্যিক বেংক, গ্ৰামীণ বেংক, সমবায় বেংক আৰু আত্মসহায়ক গোটসমূহৰ বেংকৰ সৈতে সংযোগ কৰি ঋণ প্ৰদান কৰা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অধিসূচনাত উল্লেখ কৰা অনুসৰি কোনো ব্যক্তিয়ে ভুৱা তথ্য বা সদস্যপদৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি এই ৰেহাইৰ সুবিধা ল'লে

0: সংশ্লিষ্ট নথিপত্ৰত প্ৰযোজ্য ষ্টাম্প শুল্কৰ দুগুণ হাৰত ধন আদায়ৰ লগতে ভাৰতীয় ষ্টাম্প আইন 1899 অনুসৰি অন্যান্য শাস্তিও ভোগ কৰিব লাগিব। এই ৰেহাইৰ ব্যৱস্থা অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা 5 বছৰৰ বাবে বলবৎ থাকিব। অৱশ্যে চৰকাৰী প্ৰয়োজন অনুসৰি ইয়াক আগতেই বাতিল বা সময়সীমা বৃদ্ধি কৰিব পাৰিব। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন বাংলাদেশ জে এম বি, আনচাৰ উল্লাহ বাংলা টিম এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো ধৰণৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি জে এম বি, এ বি টি, আনচাৰ আল ইছলাম, প্ৰ এ কিউ আই এছ বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন সামগ্ৰী, সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছ'চিয়েল মিডিয়া পেজ, চেনেল আদি নিষিদ্ধ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 1967 চনৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ 35 নম্বৰ অনুচ্ছেদৰ অধীনত ইতিমধ্যে জে এম বি, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে সংগঠনক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। এনে সংগঠনসমূহ দেশৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলিও কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এই উদ্দেশ্যে কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰস্তুতি বৈঠকত দলীয় নেতৃত্বই অংশগ্ৰহণ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠিত কৰ্ণধাৰ সমিতিৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনত উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। লগতে সমাগত নিৰ্বাচনৰ ৰণকৌশল, সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: ভাৰতীয় জনতা পাৰ্টীয়ে যি নিৰ্বাচনেই খেলে, তেওঁ লাগিলে পঞ্চায়তৰ নিৰ্বাচন, তেওঁ লাগিলে নগৰ সমিতিৰ ইলেকশ্যন, তেওঁ লাগিলে বিধানসভাৰ, তেওঁ লাগিলে লোকসভাৰ, প্ৰত্যেকটো নিৰ্বাচনটো ছিৰিয়াছলি। নগাঁৱত আমাৰ লক্ষ্য কঠিন, তথাপিতো আমি বহি নাথাকোঁ, আমি ছিৰিয়াছলি ইলেকশ্যন। তাৰ কাৰণে আমাৰ আজি উচ্চ পৰ্যায়ৰ এখন কমিটি বনোৱা হৈছিলে। সেই কমিটিখনৰ আমি মিটিং কৰি সকলোৱে আমি সিদ্ধান্ত লৈছোঁ যে খুব ছিৰিয়াছলি আমি ইলেকশ্যনটো খেলিম। কিন্তু আমাৰ লক্ষ্য কঠিন, কিন্তু তথাপিতো আমি কষ্ট কৰি আমি সক্ৰিয়ভাৱে শক্তিশালীভাৱে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম, অৱতীৰ্ণ হ'ম আৰু আমাৰ পাৰ্টীক জিকাবলৈকে চেষ্টা কৰিম। সেইবিধ আলোচনা কৰিলোঁ আমি কেনেকৈ অহা একমাহ খুব ছিৰিয়াছলি দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে, নেতৃবৃন্দই কাম কৰে, সেই গোটেই কথাখিনি আমি আলোচনা কৰিম।
0: 135 সংখ্যক ঐতিহাসিক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত মোহন বাগানে বিগত 2 বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰত 4-3 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইষ্ট বেংগলে প্ৰথমখন ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰান কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰকৈ দুৰান কাপ জয় কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বিষয়ৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অসমীয়া প্ৰতিদিন কাকতে শ্বিলঙত অসমৰ কেব চালকক বাছি বাছি আক্ৰমণ কৰাৰ প্ৰতিবাদত ক্ষুব্ধ কেব চালকে জৰুৱা পথত প্ৰতিবাদ কৰা বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ হোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণৰ বাতৰিটোক মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। চালৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মডাৰ্ণা আৰু মাৰ্ক নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই নতুন টীকা বিকশাই তোলাৰ এটা গুৰুত্বপূৰ্ণ খবৰকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ৰাজ্যৰ উন্নয়ন আৰু বান পৰিস্থিতি আদিকে ধৰি বিভিন্ন বিষয়ে অগ্ৰাধিকাৰ লাভ কৰাৰ বিষয়ে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে বন্যাটক পুনৰ সংস্থাপনত সহায়ৰ আশ্বাস মোদীৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বানৰ পৰিপ্ৰেক্ষিতত অসমৰ বাবে 10,000 কোটি টকাৰ বিশেষ পেকেজ বিচাৰি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰাৰ এটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বিষ্ণু ৰাভা বঁটাপ্ৰাপক শ্বাহৰুখ কৰা শিল্পী নৰেন দাসৰ বিয়োগৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

0: প্ৰফুল্ল কুমাৰ মহন্তৰ মহানগৰীৰ 28 বিঘা মাটিত ভূমাফিয়াৰ দখলৰ অপচেষ্টাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী মিৰ্জা ফখৰুল ইছলাম আলমগীৰ দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। মহাবাহু ব্ৰহ্মপুত্ৰত বিগত 15 বছৰত ঠায়ে ঠায়ে 400 মিটাৰৰ পৰা 4.6 কিলোমিটাৰ পৰ্যন্ত বহল হোৱাৰ বিষয়ে এটা বিশেষ বাতৰিক দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
1: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতৰীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। নতুন দিল্লীত অনুষ্ঠিত BWF চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ জানকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ সন্মুখীন হ'ব। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপক 21-23, 21-19, 21-17 গেমত পৰাস্ত কৰে। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত ছিয়া ইফেন আৰু ঝাং চু ইয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ সপ্তম বাছনিপ্ৰাপ্ত ৰিন ইৱানাগা আৰু কি নাকানিচিক 21-16, 21-12 পোনপটীয়া গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলৰ স্থান নিশ্চিত কৰে। ইপিনে পূৰ্বৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধু, পুৰুষৰ ছিংগলছৰ খেলুৱৈ আয়ুষ ছেট্টী আৰু মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিল আৰু তানিশা ক্ৰাষ্টো নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা, আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা, উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2 लाख करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमारा लाभ है, बाकी खेती के कोले तो लोगों लाभ तो पाबो है कारणे আমি জানান পালো তেওলোকে যাতে পায়।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সহিতে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 14447 লৈ কল করক।
4: ফসল বীমা করাওক, সুরক্ষা কবচ পাওক।
5: জিলার রেহরূপ।
6: নমস্কার, জিলাৰ ৰেহৰূপত আজি আপোনালোকলৈ লৈ আহিছোঁ বৰপেটা জিলাৰ ৰেহৰূপ। বৰপেটাৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত। নদীকেন্দ্ৰিক জটিল ভৌগোলিক অৱস্থানত থকা বৰপেটাৰ বৃহৎ অঞ্চলত স্বাস্থ্যসেৱাৰ দিশটোত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে নৌকা চিকিৎসা ব্যৱস্থাই। ইয়াৰ ফলত তেনে অঞ্চলত স্বাস্থ্য ৰক্ষাৰ দিশটো পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে। এই বিষয়ে প্ৰতিবেদন আগবঢ়াইছে বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
7: বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰৰ চৰঞ্চলত কেইবা লাখ লোকে বাস কৰি আহিছে। ইয়াৰ এই বহু চৰ ভৌগোলিকভাৱে যথেষ্ট জটিল স্থানত অৱস্থিত। ইয়াৰ পৰিপ্ৰেক্ষিতত এনে অঞ্চলবোৰত স্বাস্থ্য সম্পৰ্কীয় জটিলতা সঘনে সৃষ্টি হৈ আহিছে, কিন্তু এই জটিলতা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ মূলতে হল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত প্ৰৱৰ্তন কৰা নৌকা স্বাস্থ্য সেৱা ব্যৱস্থা। বৰপেটা জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2খন নৌকা চিকিৎসালয় আছে। এই দুখনের জড়িয়ে অবিরতভাবে চরাঞ্চলের লোক স্বাস্থ্য সেবা প্রদান করে থাকা হয়েছে। ইয়ার

0: লগতে ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতাও এই নৌকা চিকিৎসা ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হয়। বৰপানী জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি শেহতীয়াকৈও চলিত মাহত ধাৰাবাহিকভাৱে কেইবাটাও ওচৰত সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাবোৰত জাপানীজ এনচেফেলাইটিছ, ডেংগু আদি বাহকজনিত ৰোগৰ লগতে মাতৃ আৰু শিশুৰ স্বাস্থ্য ৰক্ষা, মাতৃদুগ্ধপানৰ উপকাৰিতা, ডায়েৰিয়া ৰোগ প্ৰতিৰোধ আদি সন্দৰ্ভত ৰাইজক সচেতন কৰাৰ উদ্যোগ লোৱা হয়। তদুপৰি গৰ্ভৱতী মাতৃৰ সুৰক্ষাৰ দিশটোৰ ওপৰত নৌকা স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে বিশেষ গুৰুত্ব প্ৰদান কৰা হয় বুলি বৰপেটা জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
1: কুটিৰ উদ্যোগেৰে বৰপেটা জিলাৰ একাংশ মহিলা স্বাৱলম্বী হৈ উঠিছে। তেওঁলোকে এই যাত্ৰাত চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ পৰিমাণ বাঢ়িছে। সমান্তৰালভাৱে তেওঁলোকে আন দহগৰাকী মহিলাকো স্বাৱলম্বী হোৱাৰ পথত আগবঢ়াই নিবলৈ সমৰ্থ হৈছে। অতি কম পৰিসৰত হলেও এনে উদ্যোগ স্থাপনেৰে তেওঁলোক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হৈছে। বৰপেটাৰ ঘোঁৰামৰা হাতীৰ বাসিন্দা গীতা দাস হৈছে এনে এগৰাকী মহিলা। তেওঁ মৃৎশিল্পৰ জৰিয়তে নিজক স্বাৱলম্বী কৰি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে আন দহজনকো উপাৰ্জনক্ষম কৰি তোলাত সফল হৈছে। বিগত 15 বছৰৰ মৃৎশিল্পৰ লগত জড়িত থকা গীতা দাসে কৰ্মদক্ষতাৰে নিজৰ উৎপাদিত সামগ্ৰীৰ এখন বজাৰো সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ কেৱল হাতেৰে সাজি উলিওৱা কলহ, চৰু, সজাই থব পৰা বিভিন্ন সামগ্ৰী আদি বৰপেটা জিলাৰ বিভিন্ন স্থানৰ উপৰি কাষৰীয়া আন আন জিলালৈও যোগান ধৰা হয়। বৰপেটাৰ আতচবাজী উদ্যোগত ব্যৱহাৰ হোৱা ফুলজাৰী খোলা নিৰ্মাণত গীতা দাস বিশেষভাৱে দক্ষ। সেয়েহে এই উদ্যোগটোৰ বাবে বছৰি শ শ ফুলজাৰী খোলা তেওঁ প্ৰস্তুত কৰে। 3টা সন্তানৰ পঢ়াৰ খৰচ, অসুস্থ স্বামীৰ চিকিৎসাৰ ব্যয় আদি বহন কৰি এই মৃৎশিল্পৰ পৰা পোৱা উপাৰ্জনৰেই গীতা দাসে নিজৰ 5জনীয়া পৰিয়ালটো চলাবলৈ সমৰ্থ হৈছে। সেয়েহে তেওঁ কয় যে শিল্পৰ কাম কৰিও আত্মনিৰ্ভৰ হ'ব পাৰি। গীতা দাসে কয় তেওঁৰ পৰা প্ৰশিক্ষণ লোৱা কেইবাটাও পৰিয়াল বৰ্তমান এই শিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে। উল্লেখ্য যে অসম চৰকাৰৰ পৰা গীতা দাসে মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰে। চৰকাৰৰ এই সাহায্য ধনেৰে তেওঁ যথেষ্ট উপকৃত হোৱা বুলি জনায়। প্ৰত্যাহ্বানৰ ভিতৰত তেওঁ কয় যে মৃৎশিল্পৰ বাবে প্ৰয়োজনীয় উপযুক্ত ভূমি সংগ্ৰহ কৰাটো লাহে লাহে জটিল হৈ পৰিছে। তদুপৰি তেওঁ নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ মূল্য পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে। গতিকে কেঁচামাল আহৰণৰ ক্ষেত্ৰত চৰকাৰে মৃৎশিল্পীসকলক সহায় কৰাৰ যথেষ্ট প্ৰয়োজন আছে। অসমৰ সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা জিলাবোৰৰ ভিতৰত অন্যতম হ'ল বৰপেটা। জিলাখনত পথ দুৰ্ঘটনাত প্ৰতি বছৰে যথেষ্ট সংখ্যক লোক হতাহত হৈ আহিছে। সেয়েহে জিলাখনত পথ সুৰক্ষাক লৈ সজাগতা অভিযান বৃদ্ধি কৰা হৈছে। এই বিষয়ত বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
0: অসমৰ ভিতৰত সৰ্বাধিক পথ দুৰ্ঘটনা হোৱা জিলাবোৰৰ ভিতৰত বৰপেটা অন্যতম। বৰপেটা জিলা পৰিবহন বিষয়া বাপন কলিতাই কয় যে অসমত বছৰি 3,500 লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হল। তদুপৰি আহত হৈ 5ৰ পৰা 6,000 লোক। বৰপেটা জিলাতো বছৰি যথেষ্ট সংখ্যক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈ আহিছে। এই দুৰ্ঘটনা হ্ৰাসৰ বাবে জিলা পৰিবহন বিভাগে ৰাইজক সজাগ কৰাৰ অভিযান নিয়মিতভাৱে চলাই আহিছে। যান বাহন আইন উলংঘা কৰা লোকসকলক সজাগ কৰা, আইন অনুসৰি তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাও চলি আহিছিল। পথ সুৰক্ষাৰ অংশ হিচাপে বৰপেটা জিলাত শেহতীয়াকৈ ৰাষ্ট্ৰীয় পথত ধীৰ গতিৰ তিনিচকীয়া বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। কাৰণ জিলাখনত ৰাষ্ট্ৰীয় পথত সংঘটিত কেইবাটাও দুৰ্ঘটনাৰ কাৰণ এনে বাহনবোৰ হৈ আহিছে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপত বৰপেটা জিলাৰ ৰেহৰূপ শুনিলে।
3: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্না পুৰো ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আগবঢ়োৱা হৈছে এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সজ্জানত।
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ ভালে কুশলে আছে আপোনালোক সকলো। আজি শুকুৰবাৰ, প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ডলৈ মই ইন্দ্ৰজিৎ দাস মাইক্ৰফোনৰ সন্মুখত। আপোনালোকে জানেই যে প্ৰতি শুকুৰবাৰে এটি বিশেষ বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই শ্ৰোতাসকলৰ জনগণৰ স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস আৰম্ভ কৰিছে। এই প্ৰয়াসৰ অংশীদাৰ হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতাল। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি আমি আগবঢ়াইছো। শ্ৰোতাসকল,
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটিত এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজি আমি কথা পাতিম প্ৰষ্টেট গ্ৰেণ্ডৰ কেঞ্চাৰ, ইয়াৰ ৰিস্ক আৰু সোনকালে যাতে ইয়াক ডিটেক্ট কৰিব পাৰি, যাতে আমি এই ধৰা পেলাব পাৰোঁ প্ৰষ্টেট গ্লেণ্ডৰ কৰ্কট ৰোগ সম্পৰ্কে। বৰ্তমান সময়ত আমি প্ৰায়ে শুনিবলৈ পোৱা এই প্ৰষ্টেট গ্লেণ্ডৰ যি কৰ্কট ৰোগ, সেই সম্পৰ্কে আজি শ্ৰোতাসকলক অৱগত কৰাৰ বাবে আমি আমাৰ অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ ডক্টৰ মনোজ কুমাৰ সিং। তেখেত কনচালটেণ্ট ইউৰোলজিষ্ট এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ, আৰু তেখেতৰ সৈতে আমি তেখেত বহু বছৰ ধৰি এই চিকিৎসা ক্ষেত্ৰখনত জড়িত হৈ আছে আৰু ৰোগীসকলৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হোৱা ডক্টৰ সিং এই ক্ষেত্ৰত এগৰাকী অভিজ্ঞ চিকিৎসক। আমি প্ৰায়ে শুনি থকা প্ৰষ্টেট গ্লেণ্ডনো কি, ইয়াৰ কৰ্কট ৰোগ সম্পৰ্কে, তথা আমি কিদৰে আচলতে নিজকে সতৰ্ক কৰি ৰাখিব লাগে, সজাগ কৰি ৰাখিব লাগে, কি কি কাম আমি কৰিব নালাগে, কি কাম মৰ পৰা আমাৰ অপকাৰ হ'ব পাৰে, এই সকলোখিনি কথা আমি বিতংকৈ জানিবলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল, ফেচবুক পেজত আমাৰ অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে। এই দায়িত্বত আছে ৰুচেং গগৈ। ষ্টুডিঅ'ত মোক সহযোগ কৰিব সুশান্ত দত্তই, ডিউটি ৰুমত আছে সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আছে বিশ্বদেৱ স্বৰ্গীয়াৰী, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা। উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা প্ৰথমে সংযুক্ত হৈছে বাইদেউ আপুনি ফেচবুক পেজত। যিসকল শ্ৰোতাই বৰ্তমান সময়ত ৰেডিঅ' ছেটৰ কাষত বহি একান্ত মনে আমাৰ অনুষ্ঠানটি শুনি আছে, তেখেতসকলক আমি আদৰণি জনাইছোঁ। আজিকালি প্ৰযুক্তিগত উন্নয়নৰ লগে লগে বহুতে নিজৰ মোবাইল ফোনত AIR ৰেডিঅ' অথবা নিউজ অন AIR এপ ডাউনলোড কৰি মোবাইলটো কাষত লৈ একান্ত মনে অনুষ্ঠান শুনি থাকে, তেখেতসকলকো আমি আদৰিছোঁ। যিসকল শ্ৰোতাই ফেচবুক পেজত অনুষ্ঠানটি শুনি থকাৰ লগতে আমাক দেখিবলৈ সক্ষম হৈছে, তেখেতসকলকো আমি আদৰণি জনাইছোঁ।

0: পাইছো, যিসকলে বৰ্তমান সময়ত গন্তব্য স্থানলৈ গৈ আছে তেওঁলোকে হয়তো কৰ্তব্যথলীলৈ গৈছে, কাৰ্যালয়লৈ গৈ আছে, দিনটোৰ কাৰ্য সম্পাদনৰ বাবে তেওঁ ওলাইছে ঘৰৰ পৰা, তেওঁলোকৰ বাবে বা কোনোবাই নিজৰ অন্য কামৰ বাবে ওলাই গৈছে, তেওঁলোকৰ অতি প্ৰিয় সময় 9:20ৰ এই সময়খিনি, কাৰণ তেওঁলোকে নিজৰ গাড়ীত এফ এম টিউন কৰে 101.6 মেগাহাৰ্জত মহাবাহু, আৰু আপোনালোকে শুনি যায় প্ৰভাতী তৰংগ। আপোনালোককো আমি আদৰণি জনাইছোঁ। ফেচবুক পেজত ক্ৰমান্বয়ে শ্ৰোতাসকল আহিব, ফোন লাইন ইতিমধ্যে আমি খুলি দিম। এটা কথা আপোনালোকক জনাওঁ যে যিহেতু 10:00 পৰা সুৰধ্বনি অনুষ্ঠানটি বিবিধ ভাৰতীত প্ৰচাৰ কৰা হয়, গতিকে 10:00 পৰা যি দুটা নম্বৰ তাত দিয়া হ'ব তাত আপোনালোকে ফোন কৰিব, কিন্তু আমাৰ প্ৰভাতী তৰংগ অনুষ্ঠানৰ বাবে ফোন নম্বৰ দুটি হৈছে 0361-266-2325, 0361-266-2325, আৰু মোবাইল নম্বৰটো হৈছে 9435405222, 9435405222। গতিকে এই দুটা নম্বৰ কেৱল প্ৰভাতী তৰংগৰ, আৰু সুৰধ্বনি অনুষ্ঠানৰ কাৰণে বিবিধ ভাৰতী ঘোষিকাই ঘোষণা কৰিব, কৌশিকী গোস্বামী আছে তাত, তেখেতে ঘোষণা কৰিব। কিন্তু আপোনালোকে যাতে এইটো নম্বৰত গান শুনিবলৈ বা সুৰধ্বনি নম্বৰত আকৌ চিকিৎসাজনিত কথা সুধিবৰ বাবে ফোন নকৰে, আগতীয়াকৈ আপোনালোকক সেই বিষয়ে অনুৰোধ জনাইছোঁ। বংকিম দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। ক্ষীৰমণি বৰুৱা ডেকা, আপুনি অনুষ্ঠানলৈ আহিছে, অতিথিগৰাকীক আদৰণি জনাইছে আপুনিও, আৰু শ্ৰোতাসকল ক্ৰমান্বয়ে আহি থাকিব। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে প্ৰষ্টেট গ্লেণ্ড সম্পৰ্কে আপোনালোকৰ জানিবলগীয়া যিখিনি কথা আছে সেইখিনি কথা আপোনালোকে ফেচবুক পেজতো লিখিব পাৰিব, আৰু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আমি ফোন নম্বৰ দুটিও আপোনালোকক দিছোঁ। আকৌ এবাৰ কৈ দিছোঁ, 0361-266-2325 এইটো নম্বৰ হৈছে আমাৰ লেণ্ডলাইন নম্বৰ, আৰু মোবাইল নম্বৰ হৈছে 9435405222। অন্তত 15 মিনিটমান সময় আমি আলোচনা কৰি লওঁ, তাৰ পাছত আপোনালোকে ফোন কৰা আৰম্ভ কৰিব। আৰম্ভণিতে ফোন কৰিব নালাগে, 15 মিনিটমান পাছৰ পৰা আপোনালোকে ফোন কৰিব, মই মাজতে ঘোষণা কৰি দিম আপোনালোকক। আমি আজি আমাৰ ষ্টুডিঅ'লৈ ডাক্টৰ মনোজ কুমাৰ সিঙক আমন্ত্ৰণ জনাই আনিছোঁ। MBBS, MS, MCH তেখেত কনচালটেণ্ট ইউৰোলজিষ্ট এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ অতি ব্যস্ত এগৰাকী চিকিৎসক, আৰু মই কৈছোঁৱেই ৰোগীসকলৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হোৱা এগৰাকী সুচিকিৎসক ডক্টৰ মনোজ কুমাৰ সিং। তেখেতৰ সৈতে আমি কথা পাতিব বিচাৰিম পোনে পোনে। ভদ্ৰাৱতী বৰ্মন, আপুনি বঙাইগাঁৱৰ পৰা সংযুক্ত হৈছে, আমি জানো উৎপলা শইকীয়া বাইদেউ সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, বংকিম দাস ৰাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা, আৰু আপোনালোকক এইখিনিতে জনাওঁ, এইখিনি সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা অনুষ্ঠান একে সময়তে আকাশবাণী তেজপুৰ কেন্দ্ৰ, আকাশবাণী নগাঁও কেন্দ্ৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰও একে সময়তে প্ৰচাৰ কৰি থাকে। গতিকে তেজপুৰ কেন্দ্ৰৰ আশে পাশে থকা সকলো লোকে এই অনুষ্ঠানটি পোনপটীয়াকৈ শুনিব পাৰে, নগাঁও কেন্দ্ৰৰ আশে পাশে থকা সকলো শ্ৰোতাই শুনিব পাৰে, আৰু ধুবুৰী কেন্দ্ৰৰ আশে পাশে থকা শ্ৰোতাসকলেও ৰেডিঅ' চেটত শুনিব পাৰে, কাৰণ এই সময়ত এই কেন্দ্ৰকেইটা ৰিলে কৰে। গতিকে ডক্টৰ মনোজ কুমাৰ সিং, আজি আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ,
0: ভাল লাগিছে যে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ চিকিৎসকক আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ষ্টুডিঅ'ত পাইছোঁ, আৰু প্ৰষ্টেট গ্লেণ্ড সম্পৰ্কে বহুতো জানিবলগীয়া কথা আছে, আমি বহুতে নাজানো কথা, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাইজৰ যাতে স্বাস্থ্য ক্ষেত্ৰত তেওঁলোক সজাগতা আহে তাৰ বাবে এটা প্ৰয়াস কৰিছিলোঁ, আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালে এই প্ৰয়াসৰ আমাৰ অংশীদাৰ হৈছে, আৰু তেখেতসকলে আমাক যি সহযোগ কৰিছে তাৰ বাবে আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ওচৰত ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু আপোনাৰ পৰা প্ৰথমেই আচলতে এই আলোচনা আগবঢ়াই নিয়াৰ সময়ত প্ৰথমেই জানিব বিচাৰিম যে প্ৰষ্টেট গ্লেণ্ড বুলি যদি আমি কওঁ, প্ৰষ্টেট গ্ৰন্থি, এয়া কি আৰু শৰীৰৰ ক'ত অৱস্থিত, প্ৰষ্টেট কেঞ্চাৰ বুলি ক'লে আমি কি বুজোঁ, আৰু ই কেনেকৈ হ'ব পাৰে, এই কথাখিনি আৰম্ভণিতে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ।
1: যদি প্ৰষ্টেট গ্লেণ্ড যিমান মোটা মানুহ চবৰ হয়, য'ত পিচাবৰ থৈলী আছে তাৰ তলত য'ত ব্লাডৰ য'ৰ পৰা পিচাব ওলায় আমি ব্লাডৰ দুৱাৰ বুলি কওঁ, সেইটো তাতে থাকে, পিচাবৰ নলীত থাকে। চ' টিল চাৰ্টেন এজ, ধৰক 40 বছৰলৈকে চাইজ অলমষ্ট নৰ্মেল থাকে, এৰাউণ্ড 20-25 গ্ৰাম। 40 বছৰৰ পিছত তাৰ চাইজটো লাহে লাহে বাঢ়ে। চ' আপোনাৰ যেনেকৈ বয়স বাঢ়িব আপোনাৰ তেনেকৈ তাৰ চাইজ বাঢ়িব। প্ৰষ্টেট কেঞ্চাৰ তাত হ'বলৈ গ'লে তাতে ফাৰ্ষ্ট এটা সৰু টিউমাৰ বা নডিউল নিচিনা বস্তু ষ্টাৰ্ট হয়, তাৰপিছত আপোনাৰ পেচাবৰ প্ৰব্লেম অকণমান মানে ষ্টাৰ্টিঙত পেচাব বাৰে বাৰে হ'ব, পেচাব অকণমান জাম জাম লাগিব, আপুনি মানে ৰাতি বেছিকৈ উঠিব লাগিব, পেচাব কণ্ট্ৰল কৰিব নোৱাৰিব, এইখিনি ষ্টাৰ্টিঙত হয়। সো প্রোস্টেট ক্যান্সার হলে ফার্স্ট প্রোস্টেটত সরু একটা টিউমার নডিউল।

0: বিচ্ছিন্ন বস্তু ষ্টাৰ্ট হয়। হয়,
1: গতিকে প্ৰোষ্টেট গ্ল্যান্ড সম্পৰ্কে আপোনালোকে গম পালে শৰীৰৰ কোন অংশত থাকে আৰু কি ধৰণে সমস্যাৰ সৃষ্টি কৰি ই কেঞ্চাৰ হ'ব পাৰে। ইতিমধ্যে ক্ষীৰোদ কুমাৰ শৰ্মা, আপুনি অনুষ্ঠানলৈ আহিছে। প্ৰোষ্টেট কেঞ্চাৰ কেতিয়াবা কোনো স্পষ্ট লক্ষণ নোহোৱাকৈও হ'ব পাৰে নেকি, যে পুৰুষসকলে সাধাৰণতে কিদৰে সজাগ হৈ থকা উচিত, প্ৰাথমিক লক্ষণসমূহ কি কি, এই কথা জানিব বিচাৰিছোঁ।
0: ফাৰ্ষ্ট মই অলৰেডি ক'লোঁ, একচুৱেলি যেতিয়া ষ্টাৰ্ট হয় আপোনাৰ মানে ফাৰ্ষ্ট মানে আমি ইৰিটেটিভ এলাৰ্টছ বুলি কওঁ, য'ত মানে ফ্ৰিকুৱেঞ্চি অফ ইউৰিন, মানে দিনত চাপ'জ আপোনাৰ আগতে পেচাব 6 বাৰ 7 বাৰ হৈছিলে, এতিয়া 10 বাৰ ওপৰত হ'ব। আপুনি ৰাতি শোৱাৰ পিছত পেচাব কৰিবৰ কাৰণে উঠিব লাগিব, আৰু পেচাব লাগিলে আপুনি ৰ'ব নোৱাৰে, একদম দৌৰি যাব লাগিব, এইটো আৰ্জেঞ্চি বুলি কয়। আৰু কেতিয়াবা যাওঁতে অকণমান ড্ৰপছকৈ ওলাই যাব, এইখিনি ইনিচিয়েল চিম্পটমছ হয় প্ৰোষ্টেট কেঞ্চাৰৰ।
1: শ্ৰোতাসকল, নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে আৰু অতি এটি গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি কথা পাতিছোঁ। কমলেশ কাকতি বৰপেটাৰ পৰা আজি প্ৰথমবাৰ আপুনি অনুষ্ঠানটি ফেচবুকত চাইছে, গোগামুখৰ পৰা অনুষ্ঠানটিত ভাগ লৈছে।

0: যাব লাগিব, এইটো আৰ্জেঞ্চি বুলি কয়। আৰু কেতিয়াবা যাওঁতে যাওঁতে অকণমান ড্ৰপছকে ওলাই যাব, এইখিনি ইনিচিয়েল চিম্পটমছ হয় প্ৰোষ্টেট কেঞ্চাৰৰ।
1: শ্ৰোতাসকল, নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে আৰু অতি এটি গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি কথা পাতিছোঁ। কমলেশ কাকতি বৰপেটাৰ পৰা আজি প্ৰথমবাৰ আপুনি অনুষ্ঠানি ফেচবুকত চাইছে, গোগামুখৰ পৰা অনুষ্ঠানটি ভাগ লৈছে বীৰেন্দ্ৰ মিলি। আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে, জানিবলগীয়া আছে, এই সম্পৰ্কে লিখিব পাৰে, কাৰণ এগৰাকী অভিজ্ঞ চিকিৎসক তেখেত ডক্টৰ সিং, আৰু তেখেতৰ আমি আজি পাইছোঁ এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ফালৰ পৰা, আৰু তেখেতক যিহেতু পাইছোঁ আমি, গতিকে আপোনালোকৰো যদি কিবা সুধিবলগীয়া আছে, আমাৰ ফোন নম্বৰো ইতিমধ্যে খুলি দিয়া আছে, কোনোবাই হয়তো লিখিবলৈ অসুবিধা পাব পাৰে, তেওঁলোকে ফোন কৰি কথাটো সুধিব পাৰিব। বহু স্বাস্থ্য পৰীক্ষাৰ পেকেজত এতিয়া চেৰাম পি এছ এ অন্তৰ্ভুক্ত কৰা হৈছে। চেৰাম পি এছ এ বুলি আমি শব্দটো শুনিয়েই থাকোঁ, পি এছ এ পৰীক্ষা আচলতে কি, আৰু পি এছ এৰ মাত্ৰাই এজন পুৰুষৰ প্ৰষ্টেটৰ স্বাস্থ্যৰ বিষয়ে কি ধৰণৰ তথ্য যোগান ধৰিব পাৰে?
0: পি এছ এ ইজ প্ৰষ্টেট স্পেচিফিক এণ্টিজেন বুলি কয়, এইটো নৰ্মেল এটা ব্লাড টেষ্ট হয়। সেইটো আপোনাৰ প্ৰষ্টেট কেঞ্চাৰ আৰ্লি ডায়েগনচিছৰ কাৰণে আমি পি এছ এ টেষ্ট কৰোঁ, কিন্তু পি এছ এ টেষ্ট কৰি এজ স্ক্ৰিনিং আমি ইণ্ডিয়াত এতিয়াও বহুত বেছিকৈ নকৰোঁ। ছাপোজ যদি কাৰোবাৰ প্ৰষ্টেট কেঞ্চাৰৰ বহুত হাই ৰিস্ক আছে, যেনেকুৱা ছাপোজ ফেমিলি হিষ্ট্ৰী আছে, যেনেকৈ পাষ্ট হিষ্ট্ৰী অফ তেওঁ অৰিজিন, মানে আফ্ৰিকান অৰিজিন যদি কোনোবা আছে, চ' সেনেকুৱা হিষ্ট্ৰী থাকিলে আমি পি এছ এ লৈ স্ক্ৰিনিং কৰিব পাৰি। কিন্তু যদি ছাপোজ এজ মোৰ দেন 55 ইয়াৰ্ছ, আৰু তেওঁ যদি নিজে বিচাৰিছে যে আপুনি পি এছ এ টেষ্ট কৰি আমাৰ চাই দিয়ক যে আমাৰ কিবা প্ৰষ্টেট কেঞ্চাৰ থাকে নেকি, তো উইথ শ্বেয়াৰ ডিচিজন মেকিং আমি এজ স্ক্ৰিনিং পি এছ এ টেষ্ট কৰিব পাৰোঁ। কিন্তু যদি আমি কাৰোবাৰ ছাছপেক্ট কৰিছোঁ যে পি এছ এ মানে তেওঁৰ প্ৰষ্টেট কেঞ্চাৰ হ'ব পাৰে, তেতিয়া আমি পি এছ এ টেষ্ট কৰি মানে ইনিচিয়েলি গম পাওঁ যে মানে তাৰ লেভেলটো কিমান, তাৰ লেছ দেন 4 হ'ব লাগে, যদি মোৰ দেন 4 হয় তেতিয়া আমি ছাছপেক্ট কৰোঁ।
1: তাৰমানে পি এছ এ টেষ্টটো কৰিলে আমি গম পাই যাওঁ যে প্ৰষ্টেটৰ কি ধৰণৰ অৱস্থাত আছে। ইয়াৰ ওপৰত আমি কিছু কথা জানিব লাগিব, আৰু বিষয়টো যিহেতু ময়ো ইমান অভিজ্ঞ নহয়, গতিকে কিছু প্ৰশ্ন আমি যুগুতাই আনিছোঁ তেখেতৰ সৈতে আমি পাতিবৰ বাবে। পি এছ এ পৰীক্ষাৰ সুবিধা আৰু সীমাবদ্ধতা কি কি, ইয়াৰ এডভান্টেজ আৰু লিমিটেশ্যনছ কি কি আছে সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: সুবিধা, পি এছ এ টেষ্টটো ইজ চিম্পল ব্লাড টেষ্ট, চ' আমি যদি ডায়েগনচিছ কৰিব বিচাৰোঁ বা এজ এ স্ক্ৰিনিং, যেনেকৈ মই ক'লোঁ যদি আমি কৰিব বিচাৰোঁ, তো চিম্পল ব্লাড টেষ্ট হয়, এটা ট'টেল পি এছ এ হয়, এটা ফ্ৰী পি এছ এ হয়, এইটো আমাৰ এডভান্টেজ। এটা চিম্পল ব্লাড টেষ্ট দিয়ে আমি ইনিচিয়েলি গম পাব পাৰোঁ যে এজন মানুহৰ প্ৰষ্টেট কেঞ্চাৰ আছে নেকি। লিমিটেশ্যনছ, যে পি এছ এ হাই থাকিলে যে প্ৰষ্টেট কেঞ্চাৰ হয় সেনেকুৱা নহয়। যদি কেতিয়াবা ইউ টি আই হৈ আছে, যদি প্ৰষ্টেটৰ ইনফেকশ্যন হৈ আছে, যদি ৰিচেণ্ট হিষ্ট্ৰি অফ যদি মানে ছেক্সুৱেল ইণ্টাৰকোৰ্ছ যদি আছে, চ' সেনেকুৱা থাকিলেও পি এছ এটো কেতিয়াবা হাই থাকে। তো পি এছ এ হাই থাকিলে যে প্ৰষ্টেট কেঞ্চাৰ হয় সেনেকুৱা নহয়, আৰু কেতিয়াবা পি এছ এ বেছি থাকিলে যে প্ৰষ্টেট কেঞ্চাৰে হ'ব সেনেকুৱাও নহয়। কেতিয়াবা ব্ৰেষ্ট কেঞ্চাৰ, লাং কেঞ্চাৰ থাকিলেও পি এছ এ বেছি হ'ব পাৰে। চ' এইখিনি লিমিটেশ্যনছ পি এছ এৰ,
1: মানে পি এছ এ হাৰ্টটো বেছি থকা মানে
0: অকল প্ৰষ্টেট কেঞ্চাৰে নহয়, বেলেগ কেঞ্চাৰতো কেতিয়াবা পি এছ এটো বাঢ়ি যায়, আৰু পি এছ এ বেছি থাকিলে অকল মানে কেঞ্চাৰে বুজা নাযায়, তাত কেতিয়াবা যদি সৰু নডিউল আছে, এইটো বেনাইন নডিউলো হ'ব পাৰে, আপোনাৰ কেতিয়াবা ইনফেকশ্যন হ'লেও পি এছ এটো বাঢ়ি যায়।
1: পি এছ এৰ মাত্ৰাটো অধিক হ'লে বাৰু আমি এটা সন্দেহ কৰিম, কিন্তু পি এছ এৰ মাত্ৰা লিমিটৰ ভিতৰতে আছে,
0: লেছ দেন 4 যদি থাকে দেন ইট ইজ নৰ্মেল। আৰু কেতিয়াবা কি হয়, পি এছ এ কম থাকিলেও প্ৰষ্টেট কেঞ্চাৰ হ'ব পাৰে, সেনেকুৱা হয়। ছাপোজ পি এছ এ 4 লৈকে নৰ্মেল, ছাপোজ 3 আছে, সেইজন মানুহৰো প্ৰষ্টেট কেঞ্চাৰ হ'ব পাৰে। তাৰ মানে প্ৰষ্টেট কেঞ্চাৰ ভেৰিয়েণ্ট থাকে কেইটামান, নৰ্মেলি যিবোৰ প্ৰষ্টেট কেঞ্চাৰ হয় আমি এডিনোকাৰ্চিনোমা বুলি কওঁ, কিন্তু ছাপোজ যদি তাতে লিম্ফোমা প্ৰষ্টেট আছে, ইট ইজ ওৱান ফৰ্ম অফ মানে প্ৰষ্টেটিক কেঞ্চাৰ, যদি এনাপ্লাষ্টিক প্ৰষ্টেট কেঞ্চাৰ থাকে, তেতিয়া পি এছ এটো কমি যায়, কম থাকিব কিন্তু কেঞ্চাৰ আছে, সেইটো আমি বায়'প্চি কৰি প্ৰুভ কৰোঁ।
1: শ্ৰোতাসকল, নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে, মই ফোন লাইনো খুলি দিব বিচাৰিছোঁ। ৰঙিয়াৰ পৰা, প্ৰষ্টেট প্ৰব্লেম জেনেটিক নেকি, সেইটো কথা প্ৰদীপ বিশ্বাসে জানিব বিচাৰিছে।
0: হয়, একচুৱেলি প্ৰষ্টেটৰ 2 ধৰণৰ প্ৰব্লেম থাকে, এটা হয় মই ক'লোঁ বেনাইন টিউমাৰ হ'ব পাৰে, যোনটো নন কেঞ্চাৰাছ হয়, সেইটো জেনেৰেলি জেনেটিক নহয়, কিন্তু যোনটো কেঞ্চাৰ হয় তাত 2টামান জিন আছে, এটা BRCA1 আৰু BRCA2, সেইকেইটা যদি জিন মিউটেটেড আছে ইন দ্য ফেমিলি, তো ইহঁতৰ প্ৰষ্টেট কেঞ্চাৰ জেনেটিক হ'ব পাৰে।
1: হয়, প্ৰদীপ বিশ্বাস, নিশ্চয় আপুনি উত্তৰটো পালে, জেনেটিক কোন ক্ষেত্ৰত হ'ব পাৰে তেখেতে ক'লে। তাৰোপৰি আমি প্ৰষ্টেট কেঞ্চাৰ সম্পৰ্কে আমি পাতিম তেখেতৰ সৈতে। প্ৰষ্টেট কেঞ্চাৰৰ প্ৰধান বিপদজনক কাৰকসমূহ কি কি, মানে মেজৰ

0: ৰিস্ক ফেক্টৰ সেইকেইটা আমি জানিব বিচাৰিছোঁ।
1: একচুৱেলি প্ৰোষ্টেট কেঞ্চাৰ এক্সেক্ট কজ ইজ নট নন, কিন্তু বহুকেইটা ৰিস্ক ফেক্টৰ্ছ আছে। যেনেকৈ নম্বৰ ওৱান ইজ গ্ৰ'য়িং এজ, মানে যদি বয়স বাঢ়ি আছে সেইটোতো আমি ৰখাব নোৱাৰোঁ, বয়সটো বাঢ়িবই। নম্বৰ টু ইজ আপোনাৰ আফ্ৰিকান যদি কোনোবা অৰিজিন আছে মানুহ, ইহঁতৰ ৰিস্ক বহুত বেছি। নম্বৰ থ্ৰী এণ্ড ফ'ৰ ইজ লাইফষ্টাইল ৰিলেটেড, ছাপ'জ যদি কোনোবা বহুত বেছিকৈ স্মকিং কৰে, স্মকাৰ্ছ, ইহঁতৰ প্ৰোষ্টেট কেঞ্চাৰ চান্স বহুত বেছি। আৰু যদি বহুত অবেচ হয়, যদি বহুত শকত হয়, শকত হ'লে বহুত মেটাবলিক চিণ্ড্ৰম বুলি কয়, যদি সেইখিনি আছে তেতিয়া ৰিস্ক অফ প্ৰোষ্টেট কেঞ্চাৰ বহুত বেছি থাকিব। তো এক্সেক্ট কজ ইজ নট নন, কিন্তু এইখিনি ৰিস্ক ফেক্টৰ্ছ আছে। আৰু এটা কোৱা, জাষ্ট ওৱান পইণ্ট আই ৱান্ট টু এড, যে এনেকুৱা কোৱা যায়, বহুত মানে ছলিড এভিডেঞ্চ নাই, যে যদি মানে কাৰোবাৰ হেলডি ছেক্সুৱেল লাইফ আছে, ইহঁতৰ চি এ প্ৰোষ্টেট, মানে আপোনাৰ প্ৰোষ্টেট কেঞ্চাৰ চান্স কমি যায়। চ' হেলডি ছেক্সুৱেল লাইফ ইজ বেনিফিচিয়েল ফৰ প্ৰোষ্টেট কেঞ্চাৰ, তেতিয়া নহ'ব মানে।
0: হয়, আপোনাৰ যদি যৌন সম্পৰ্ক খুব ভালকৈ হৈ আছে তেতিয়াহ'লে প্ৰোষ্টেটৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো কম বুলি তেখেতে কৈছে। আৰু এই কথাখিনি আমি খুব গুৰুত্ব সহকাৰে এই কথাখিনি পাতিম শ্ৰোতাসকল, প্ৰোষ্টেট কেঞ্চাৰ কি ধৰণে বিপদজনক বা কি ধৰণৰ সমস্যা কৰে, এই সকলোখিনি কথা তেখেতৰ সৈতে পাতিম। ফোন লাইন ইতিমধ্যে খুলি দিছোঁ শ্ৰোতাসকলে যদি ইচ্ছা কৰে, যদি আপুনি ফেচবুকত লিখিব নিবিচাৰে তেতিয়াহ'লে আমাৰ ফোন লাইনত আপুনি সংযুক্ত হ'ব পাৰে, আমি কথা পাতি থাকিম। এটা গান শুনে এই মুহূৰ্তত মমতা বৰঠাকুৰৰ কণ্ঠৰ, গণেশ গগৈয়ে লিখা এটি গান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ কৰা হৈছিল। গীতটি কিছু অংশ আমি শুনিছোঁ, তাৰ পাছতে আমি আকৌ আলোচনাৰ মাজলৈ আগবাঢ়িম।

0: বহুত ইনডলেণ্ট আৰু শ্ল'লি প্ৰগ্ৰেছিং ডিজিজ, বহুত লাহে লাহে আগবাঢ়ে। তো আফটাৰ যদি 70 ইয়াৰ্ছলৈকে বহুত বেছি এডভান্সড হোৱা নাই, তাৰপিছত এগ্ৰেছিভ ট্ৰিটমেণ্ট নালাগে একচুৱেলি, সেইটো কাৰণে আমি নকৰোঁ।
1: হয়, কৰুণাকান্ত শৰ্মা, আপুনি লিখিছে যে আপোনালোকৰ প্ৰয়াসক বহুত ধন্যবাদ জনাইছোঁ, এনে অনুষ্ঠানৰ দ্বাৰা হাজাৰ বিজাৰ লোক উপকৃত হৈছে। এক কথাত ক'বলৈ গ'লে ৰেডিঅ'ই এক সুন্দৰ ইতিহাস ৰচনা কৰিছে। এই বেমাৰৰ আগতীয়া জাননী কেনেকৈ পাব পাৰি জনাবচোন। কৰুণাকান্ত শৰ্মা দুনি দৰং, তেওঁ জানিব বিচাৰিছে যে আগতীয়াকৈ কিবা অকণমান ইংগিত পোৱা যায় নেকি, কেনেকৈনো জানিব পাৰি, আকৌ এবাৰ ক'ব দিছে।
0: পেচাবৰ অসুবিধা যদি হয়, যেনেকৈ মই কৈছিলোঁ, বাৰে বাৰে ইউৰিন হয়, ৰাতি বাৰে বাৰে উঠিব লাগে, আৰ্জেঞ্চি হয়, আৰু কেতিয়াবা কি হয়, চাপ'জ এইবোৰ একো চিম্পটমছ নাই, পেচাবত কেতিয়াবা তেজ আহে, হিমাচুৰীয়া বুলি কওঁ যদি সেইটো হৈছে, বা যদি কঁকাল বিষ হৈ আছে, যদি বহুত বেক পেইন হৈ আছে আৰু ভৰি অকণমান ঝিনঝিনি যদি হয়, চ' প্ৰষ্টেট কেঞ্চাৰ এডভান্স ষ্টেজত গৈ পেলাই হাৰ্ডিত সোমাই যায়, যোনটো কঁকালৰ হাৰ্ডি, সেইটোত গ'লে আপোনাৰ নাৰ্ভবোৰ অকণমান যদি কম্প্ৰেছ কৰে, যদি হেঁচা মাৰে, তো কঁকাল বিষ হয় আৰু ভৰি ঝিনঝিনি হয়, সেইবোৰ যদিও চিম্পটম আছে আফটাৰ চাম এজ, মে বি আফটাৰ 60-65 ইয়াৰ্ছ, সেইটোও প্ৰষ্টেট কেঞ্চাৰ হ'ব পাৰে। চ' সেইখিনি যদি অকল বেক পেইন মানে চিকিৎসা কৰিব নালাগে, এইটো ভালকৈ চাই ল'ব লাগে আৰু এইটোও ৰুল আউট কৰিব লাগে। চিম্পল এটা PSA টেষ্ট দিয়ে গম পাই যাম যে প্ৰষ্টেট কেঞ্চাৰ আছে নেকি। চ' যদি বহুত দিনৰ পৰা যদি বেক পেইন আছে আৰু যদি অকণমান ভৰি ঝিনঝিনি আছে, সেইবোৰ মানুহকো PSA টেষ্ট এটা কৰাই ল'ব লাগে।
1: আৰু কেইটামান প্ৰশ্ন আহিছে, আমি প্ৰশ্নকেইটা বাৰু লৈ লৈছোঁ। কমলেশ কাকতি কৈছে, এনলাৰ্জড ইন চাইজ এণ্ড নৰ্মেল ইন ইকোটেক্সাৰ, ন' ফোকেল ইজ চিন, প্ৰষ্টেট মেজাৰ্ছ 41x43x46 mm, ৱেইট 43 grams এপ্ৰক্সিমেটলি, মই ৱেলটাম প্লাছ টেবলেট লৈ আছোঁ, অলপ আৰাম পাইছোঁ, আপোনাৰ মতামত জানিব বিচাৰিছোঁ।
0: হয়, চ' তেওঁ একচুৱেলি বেনাইন এলাৰ্জমেণ্ট অফ প্ৰষ্টেট হয় 43 গ্ৰাম, সেইটো কাৰণে তেওঁক ৱেলটাম প্লাছ বুলি যিটো মেডিচিন দিয়া আছে, এইটো মেডিচিন খালে তেওঁ পিচাপৰ যিবোৰ ফ্ল' যদি বেয়া আছিল, ফ্ল'টো ভাল হ'ব, আৰু যিটো প্লাছ হয় তাতে ৱেলটাম প্লাছটো, মানে তাতে দুটা মেডিচিন আছে, সেইটো টেমচুলচিন প্লাছ দুটা ষ্টেৰাইড, চ' দুটা ষ্টেৰাইড খালে কেতিয়াবা চাইজটো লাহে লাহে সৰু হয়, মেবি আফটাৰ 6 মান্থছ, চ' তেওঁ মেডিচিন ভালে, কিন্তু 3 মান্থলি তেওঁ চাই থাকিব লাগিব। আমি জেনেৰেলি দুটা টেষ্ট কৰোঁ, এটা আল্ট্ৰাচাউণ্ড, এটা ইউৰোফ্ল'মেট্ৰি, সেইটো স্পীডটো মানে স্পীড পৰীক্ষা হয়, সেইটো দুটা 3 মান্থলি তেওঁ চাই থাকিব লাগিব, আৰু যদি ফ্ল' ভালে হয়, যদি চব ভালে হয়, আমি লাহেকৈ মেডিচিন বন্ধ কৰি দিব পাৰোঁ কেতিয়াবা।
1: হয়, আপুনি 3 মাহৰ মূৰে মূৰে পৰীক্ষা কৰাই থাকিব লাগিব, আৰু যদি ফ্ল'টো ভালে থাকে তেতিয়াহ'লে আপোনাৰ হয়তো টেবলেট খাবলগীয়া পৰিস্থিতিৰ পৰা আপুনি পৰিত্ৰাণো পাব পাৰে। কমলেশ কাকতি, তেওঁ ডক্টৰ সিঙে বৰ ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। প্ৰদীপ বিশ্বাস, তেওঁ খুব ভাল পাইছে আপোনাৰ কথাখিনি শুনি। তেওঁ প্ৰষ্টেট ৰোগীয়ে কিমান পানী খাব লাগে, পানীৰ পৰিমাণৰ লগত এই ৰোগৰ কিবা সম্পৰ্ক আছে নেকি, তেওঁ জানিব বিচাৰিছে।
0: বহুত কমন মিথ আৰু বহুত কমন কুৱেশ্যন যে পানী বেছি খালে পেচাবৰ প্ৰব্লেম ভাল হ'ব। একচুৱেলি এইটো বস্তুটো একজেক্টলি উল্টা হয়। যদি প্ৰষ্টেট গ্লেণ্ডটো এনলাৰ্জড আছে, চ' আপোনাৰ ব্লাডাৰটোত পেচাবটো খালী কৰিবৰ কাৰণে বহুত টাইম লাগে, লাহে লাহে খালী হয় বা কেতিয়াবা বহুত থাকি যায়। যদি আপুনি পানী বহুত বেছিকৈ খায়, তেতিয়া আপোনাৰ থৈলিত বহুত বেছিকৈ পেচাব আহিব আৰু আপোনাৰ প্ৰব্লেমটো লাহেকৈ বাঢ়ি যাব। সেইটো কাৰণে আমি কওঁ পানী পৰিমাণটো 2 to 2.5 liters in 24 hours, মানে 24 ঘণ্টাত আপুনি মেক্সিমাম 2.5 লিটাৰ খাব, আৰু আবেলি 6টা বজাৰ পিছত যোনটো ষ্টেণ্ডাৰ্ড চাইজ গ্লাছ, সেইটো 2 গ্লাছমান লিকুইড ল'ব, ইনক্লুডিং দালি, পানী আৰু আপোনাৰ গাখীৰ চব মিলাই পেলাই মোৰ দেন 2 গ্লাছ হ'ব নালাগে। চ' মানে অভাৰঅল 24 ঘণ্টাত 2.5 liters মেক্সিমাম ল'ব। যদি আৰু বেছিকৈ লয়, তেতিয়া আপোনাৰ ৰাতি যদি মেডিচিন খায়ো আছে, আপোনাৰ পেচাব বন্ধ হৈ যাব পাৰে। সেইটো কাৰণে পানীৰ পৰিমাণটো অকণমান লিমিট ৰাখিব লাগে।
1: প্ৰদীপ বিশ্বাস, আপুনি কথাখিনি বুজি পাইছে নিশ্চয়, আমিও শুনি আছোঁ, বহুত কথা আমিও নাজানো, গতিকে মই এই অনুষ্ঠানটোত বহি বহুখিনি কথাই চিকিৎসকসকলৰ পৰা শুনি থাকোঁ, আৰু আপোনালোকেও শুনিছে আৰু আপোনালোকে ভাল পাইছে যে আকাশবাণীয়ে এইটো প্ৰচেষ্টা চলাইছে, সেইটো কাৰণে ধন্যবাদ দিছে কৰুণাকান্ত শৰ্মাই। নিশ্চয় আপোনালোক সকলোৱে ভাল পাইছে। অপূৰ্ব বনিয়াই কৈছে, বৰ ভাল অনুষ্ঠান এটা প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জনাইছে তেখেতে। বংকিম দাস, লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা, মোৰ প্ৰশ্নটো হ'ল, প্ৰষ্টেটৰ বাৰু কিবা অসুবিধা আছে বুলি গম পাইছে, কিন্তু কেঞ্চাৰ হৈছে নেকি, সেই কথাৰ আৰম্ভণিটো কেনেকৈ বুজি পাব?
0: সেইটো একচুৱেলি চাব লাগিব। আমি 3টা টেষ্ট কৰোঁ, আল্ট্ৰাচাউণ্ড আৰু পাৰ ৰেক্টাল এক্সামিনেশ্যন, মানে যোনটো মই কৈছিলোঁ আঙুলি ভৰাই প্ৰষ্টেটটো চাব পাৰে। যদি প্ৰষ্টেটটো হাৰ্ড হয়, যদি মিউকোজা ইনডিউৰেটেড বুলি কওঁ আমি মেডিকেল ছায়েন্সত, যদি ইনডিউৰেটেড মিউকোজা হয় আৰু যদি PSA মোৰ দেন 4 হয়, তেতিয়া আমি গম পাব পাৰোঁ প্ৰষ্টেট কেঞ্চাৰ আছে নেকি।
1: হয়, শ্ৰোতাসকলৰ পৰা ফোনো আহিছে, মই ফোন কলটো ল'ব বিচাৰিছোঁ।

0: हेलो हेलो হ্যালো, আমাৰ নিয়ন্ত্ৰণ কক্ষৰ ফালৰ পৰা অকণমান সহযোগ কৰিলে ভাল পাম। ফোন কলটো আমি লোৱাত অলপ অসুবিধা হৈছে। নলবাৰী জিলাৰ ডিৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছে, অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান পৰিৱেশনৰ বাবে ধন্যবাদ জনাইছে। কমলেশ কাকতি আপোনাৰ কথাখিনি শুনি ভাল পাইছে, তেখেতৰ প্ৰশ্নৰো আপুনি উত্তৰ দিলে, তেওঁ ভাল পাইছে, গতিকে তেওঁলোকৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছে। আচলতে প্ৰষ্ট্ৰেট গ্লেণ্ডৰ কথাটো ইমান বেছি আমি আলোচনা সাধাৰণতে কৰা নাছিলোঁ, আৰু আজি আৰু এটা কথা ভাল লাগিছে যে এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ ফালৰ পৰা যিকেইটা অনুষ্ঠান আমাৰ সৈতে তেওঁলোকে প্ৰচাৰ কৰিছে, প্ৰতিটো অনুষ্ঠানতে কেইটামান বিশেষ বিষয় যিকেইটা হয়তো আমি সাধাৰণতে বেছি আলোচনা নকৰোঁ, কিন্তু জানিবলগীয়া তেনেকুৱা কথা কিছু আমি ইয়াত পাতিব পাৰিছোঁ। বিশেষকৈ প্ৰষ্ট্ৰেটৰ কথাটো কালিও আপোনাৰ লগত যেতিয়া কথা পাতিছিলোঁ যে এতিয়া ডায়েগনচিছ বেছি হৈছে, সেইকাৰণে আচলতে কথা
1: বেছিকৈ গম পোৱা হৈছে।
0: আগতেও আছিলে কিন্তু ইমান গম পোৱা নাছিলে, কিন্তু এতিয়া যিহেতু উন্নত হ'ল, পৰীক্ষা নিৰীক্ষা কৰিব পৰা হ'ল, সেই কথাখিনিৰ কাৰণে আচলতে বেছি সুবিধা হৈছে। যদি এজন পুৰুষৰ পি এছ এ পৰীক্ষাৰ যদি ফলাফল অস্বাভাৱিক হয় বা প্ৰষ্ট্ৰেটৰ সমস্যাৰ সৈতে জড়িত লক্ষণ দেখা দিছে, পৰৱৰ্তী পদক্ষেপ কি হ'ব? প্ৰষ্ট্ৰেট কেঞ্চাৰ কেনেকৈ চিনাক্ত বা নিশ্চিত কৰা হয় সেইটো ইতিমধ্যে আপুনি ক'লে, কিন্তু যদি আপুনি গম পাইছে যে প্ৰষ্ট্ৰেটৰ এটা পৰীক্ষা কৰাৰ পিছত অস্বাভাৱিক হৈছে তাৰ ৰিজাল্ট, গতিকে তাৰ নেক্সট ষ্টেপটো কি হ'ব?
1: চ' পি এছ এটো আমি তাতে কেটেগৰাইজ কৰোঁ, পি এছ এ লেভেলটো কিমান, চাপ'জ মোৰ দেন ফ'ৰ কিন্তু লেছ দেন টেন, তো ফ'ৰ টু টেন হ'লে আমি ফাৰ্ষ্ট এণ্টিবায়'টিক দিওঁ। যদি চাপ'জ আমি জাষ্ট আঙুলি ভৰাইও চালোঁ, মানে বহুত বেছি বেয়া দেখা নাই, মানে নৰ্মেল যেনে লাগিছে, চ' আমি এণ্টিবায়'টিক দি চাওঁ ফৰ টু উইকছ, তাৰপিছত আকৌ ৰিপিট কৰোঁ। তাতে আমি ট'টেল পি এছ এ আৰু ফ্ৰী পি এছ এ দুয়োটাই চাওঁ। চাপ'জ যদি পি এছ এটো অকণমান কমি গ'ল, আগতে নাইন আছিলে এতিয়া এইট হৈ গ'ল, চ' আমি সেইটো যদি প্ৰেক্টিকেল এক্সামিনেশ্যনত বেছি বেয়া পোৱা নাছিলোঁ, তো আমি সেইটো ফ'ল' আপ কৰোঁ, আফটাৰ থ্ৰী মান্থছ আকৌ এবাৰ আহিব, আমি আকৌ ৰিপিট কৰিম। বিকজ যদি প্ৰেক্টিকেল এক্সামিনেশ্যনত আমি কেঞ্চাৰৰ ফিল পোৱা নাই আৰু যদি পি এছ এ বেছি আছে, এইটো বহুত লেছ লাইকলি ডেট এইটো কেঞ্চাৰ হ'ব, সেইটো আমি ফ'ল' আপ কৰোঁ, সেই আফটাৰ ছিক্স মান্থছ আকৌ আমি পি এছ এ ৰিপিট কৰিলোঁ, আমি তেনেকৈ ফ'ল' আপ কৰোঁ। কিন্তু যদি মোৰ দেন টেন, তেতিয়া আমি ফাৰ্ষ্ট এম আৰ আই কৰিম এণ্ড দেন আমি বায়'পচি কৰোঁ।
0: শ্ৰোতাসকল, আৰু ফোন আহিছে, বিবেক আহিছে, বিবেক অকণমান চাই দিব। হেল্ল' হেল্ল' বিবেক অকণমান চাই দিয়াচোন। হেল্ল' হেল্ল' হেল্ল' নাই পোৱা, বিবেক অকণমান চাই দিব। আৰু শ্ৰোতাসকল যিসকলে মোৰ নম্বৰটি জানে তেওঁলোকে মোৰ নম্বৰতে ফোন কৰি দিব। মোৰ নম্বৰটো বাৰু মই ৰাজহুৱাকৈ ঘোষণা কৰি নিদিওঁ, কিন্তু যিসকলে জানে মোৰ নম্বৰতে ফোন কৰিব পাৰে বা মেছেজ কৰি দিব পাৰে, তেতিয়াহ'লে আৰু অডিঅ' বাৰ্তাও প্ৰেৰণ কৰিব পাৰে। তাত কেৱল আপোনালোকৰ সমস্যাৰ বিষয়ে ক'ব, অন্য কথা নক'ব, কাৰণ মই পোনে পোনে আপোনালোকৰ এই বাৰ্তাটি শুনাব লাগিব শ্ৰোতাসকলক, গতিকে অন্য কথা ক'ব একো নালাগে। বিশেষ যদি প্ৰশ্ন আছে সেইটো ক'লে মোৰ নম্বৰত কৰি দিলেও হ'ব, মই সংযুক্ত কৰি দিম। মধুচন্দা শইকীয়া অৱশ্য সোণাৰীৰ পৰা বিশেষভাৱে আমনি কৰি থকা এই অসুখবিধৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ, অতিথি চিকিৎসকগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁ সোণাৰীৰ পৰা মধুচন্দা শইকীয়া অৱশ্য তেখেতে কৈছে বিশেষভাৱে আমনি কৰি থকা এই অসুখৰ কথা যে আলোচনা কৰিছে, তেওঁ তাৰ বাবে তেখেতে ধন্যবাদ জনাইছে। আৰু প্ৰষ্ট্ৰেট কেঞ্চাৰৰ নিৰ্ণয়ৰ ক্ষেত্ৰত চিকিৎসকৰ পৰীক্ষা, শাৰীৰিক যিটো পৰীক্ষা বা ইমেজিং পৰীক্ষা বা প্ৰষ্ট্ৰেট বায়'প্সিৰ ভূমিকা, এই সম্পৰ্কে অলপ বুজাই কওকচোন। আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালত কি ধৰণৰ সুবিধা আছে আপোনালোকৰ, সেই সম্পৰ্কে অলপ শ্ৰোতাসকলক জনাওক।
1: হয়, চ' ছে যদি পি এছ এটো চাপ'জ ক'লোঁ মোৰ দেন টেন আছে আৰু আমি আঙুলি ভৰাই চালোঁ, তাতে অকণমান ডাউটফুল লাগিছে যে প্ৰষ্ট্ৰেট কেঞ্চাৰ হ'ব পাৰে। চ' ফাৰ্ষ্ট আমি এটা এম পি এম আৰ আই বুলি টেষ্ট হয়, মাল্টি পেৰামেট্ৰিক এম আৰ আই, সেইটো এম আৰ আইত এটা গ্ৰেডিং ছিষ্টেম আছে, 1, 2, 3, 4, 5। চ' যদি গ্ৰেডিঙত মোৰ দেন থ্ৰী পাইৰেট স্কৰিং বুলি কওঁ আমি, যদি মোৰ দেন থ্ৰী আছে তেতিয়া আমি বায়'পচি কৰোঁ। বায়'পচি থ্ৰু ৰেক্টম, আমি থ্ৰু মানে আপুনি আল্ট্ৰাচাউণ্ড গাইডেড জাষ্ট নিডিল ভৰাই পেলাই 8টা মানে ফ্ৰম 8 to 10 হেৰি কোৰ্চ লওঁ আমি, বায়'পচি লওঁ আৰু সেইটো বায়'পচি আমি টেষ্টৰ কাৰণে পঠাওঁ। আফটাৰ 7 to 10 days বায়'পচি ৰিপৰ্ট আহে আৰু যি ধৰণৰ ৰিপৰ্ট আহে সেইটো সিহঁতে মানে আগত মানে আমি ট্ৰিটমেণ্টটো আগবঢ়াওঁ।
0: বায়'পচি কৰাৰ পিছত ধৰি লোৱা যে আপুনি আপোনালোকে গম পালে যে কেঞ্চাৰ, এতিয়া কোনটো ষ্টেজ বা কি পৰ্যায়ত আছে সেইটো কেনেকৈ নিৰ্ধাৰণ কৰে?

0: আৰু প্ৰতিটো পৰ্যায় আচলতে কেঞ্চাৰৰ কিমান দূৰলৈ বিয়পিছে সেই কথাটো কেনেদৰে বুজায়?
1: হয়, চ' যদি বায়'পচি পজিটিভ আহিছে, চ' আমিতো ফাৰ্ষ্ট ক্লিনিকেলি চাইছিলোঁ প্ৰস্তুতটো কেনেকুৱা আছিল। তাৰ উপৰিও এতিয়া দুই ধৰণৰ টেষ্ট আছে। এটা আপুনি ডাইৰেক্টলি এটা পি এছ এম এ পেট স্কেন আজিকালি আহিছে, লাষ্ট টু থ্ৰী ইয়েৰ্ছ পৰা আজিকালি বহুত মানে ইউজ হৈ আছে পি এছ এম এ পেট স্কেন। পি এছ এম এ পেট স্কেন হয়, সেইটো হোল বডি হয়। তো হোল বডি আপোনাৰ ফ্ৰম প্ৰষ্টেট, য'ত য'ত প্ৰষ্টেট কেঞ্চাৰ গৈছে সেইটো আপুনি গম পাই যাব। যদি চাপ'জ পি এছ এ পেট স্কেন কৰিব নোৱাৰে, চাপ'জ পেচেণ্টে বিকজ বহুত কষ্টলি হয়, চ' আমি চি টি স্কেন কৰোঁ হোল অবডমিন প্লাছ পেলভিছ আৰু এটা বুকুৰ এক্স ৰে কৰোঁ। চ' এইখিনি তিনিটা টেষ্টো কৰিলে আমি গম পাওঁ মানে মিনিমাম যে আৰু ক'ত যাব পাৰে প্ৰষ্টেট কেঞ্চাৰ। কিন্তু পি এছ এ পেট স্কেনটো বেছি ভাল, মানে পি এছ এম এ পেট স্কেন কৰিলে সেইটো বেছি ভাল, মানে বেছি ভালকৈ গম পোৱা যাব যে আৰু ক'ত মানে ক'ত ক'ত মানে স্প্ৰেড হৈছে বস্তুটো।
0: হয়, শ্ৰোতাসকল কথাখিনি নিশ্চয় বুজি পাইছে, বৰ ধুনীয়াকৈ তেখেতে অতি সহজকৈ বুজাই দিছে যাতে আমি সকলোৱে বুজি পাওঁ। আৰু আকাশবাণীৰ লক্ষ্যই এইটো যে শ্ৰোতাসকলক আচলতে সকলোখিনি কথা খুব সুন্দৰকৈ সহজকৈ বুজাই দিয়াৰ এটা প্ৰয়াস আছে আকাশবাণীৰ আগৰে পৰা, এইটো আমাৰ পৰম্পৰা। আৰু আজিৰ চিকিৎসকগৰাকী ডাক্টৰ সিঙে ইমান ধুনীয়াকৈ, মনোজ কুমাৰ সিং আজি আমাৰ অতিথি, ইমান ধুনীয়াকৈ কথাখিনি তেখেতে বুজাই কৈ আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। সেইকাৰণে আপোনালোকৰ ফালৰ পৰা প্ৰশ্নও আহিছে। আমাৰ এটা অসুবিধা হৈছে যে আমি ফোন লাইনত আপোনালোকক, যদিও আপোনালোকে ফোন কৰি আছে, এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, চেষ্টা কৰিছোঁ। হেল্ল' হেল্ল'
2: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো জনাব আৰু আপুনি কি সুধিব বিচাৰিছে আমাৰ চিকিৎসকগৰাকীক শুনি আছে, কওকচোন।
2: মই গুৱাহাটী বেলতলা বনগাঁৱৰ পৰা কৈছো, মোৰ নাম শ্ৰী ধৰণীধৰ ডেকা, বয়স প্ৰায় 80 বছৰ। মোৰ প্ৰষ্টেট গ্লেণ্ডৰ এনলাৰ্জ হোৱাটো ডায়েগনচিছ হৈছে, এনলাৰ্জ হৈছে আপোনাৰ 56 গ্ৰাম ৱেটটো, চাইজটো 54x54x38। আৰু পি এছ এ টেষ্টটো আছে আপোনাৰ 4.03। এতিয়া মেডিচিন খাইছো মই চিল্ডো ডি এছ 1 টেবলেট এইচ টেষ্ট, কিন্তু মোৰ কিডনীটো অকণমান সৰু হোৱা বুলি কয়। আৰ কে মিজাৰ্ছ 82 mm আৰু এল কে মিজাৰ্ছ 76 mm। অসুবিধা বুলিলে অন্য অসুবিধা নাই, খালি ৰাতি অকণমান প্ৰেচাৰটো দুবাৰ তিনিবাৰ উঠিব লাগে, আৰু বেগটো ধৰি ৰাখিব নোৱাৰোঁ। অসুবিধা এইখিনিয়ে, বাকী প্ৰেচাৰটো ক্লিয়াৰ হৈ যায়, এইখিনিয়ে মই ক'ব লাগে। ছাৰ নমস্কাৰ,
0: আপুনি শুনি থাকক, তেখেতে উত্তৰটো দিব আপোনাক।
1: হয়, চ' আপোনাৰ একচুৱেলি গ্ৰেড টু এইটো বেনাইন এনলাৰ্জ প্ৰষ্টেট হয়, বি পি এছ বুলি কয়। আপোনাৰ পি এছ এটো নৰ্মেলে আছে, চ' আপোনাৰ এইটো কেঞ্চাৰ নহয়। কিন্তু এবাৰ আঙুলি ভৰাই প্ৰষ্টেটটো চাই লোৱা ভাল হয় জেনেৰেলি, চ' সেইটো চাব লাগিব। আৰু আপোনাৰ ইউৰোফ্লোমেট্ৰি আপুনি যদি ৰিপৰ্টটো কৰাইছিলে সেইটো কেনেকুৱা আছিলে সেইটো চাব লাগিব, ফ্ল'টো কেনেকুৱা। আৰু আপুনি যোনটো মেডিচিন খাই আছে চিল্ডো ডি, সেইটোৱে ভাল, সেইটোৱে খাব লাগিব। কিন্তু ৰাতি যোনটো বেছিকৈ উঠি আছে মোৰ দেন 2 টাইমছ, সেইটো আমি কণ্ট্ৰল কৰিব পাৰোঁ। আৰু এটা মেডিচিন আহে মিৰা বেগ্ৰাউণ্ড বুলি, সেইটোও আপুনি লগত লৈ আপোনাৰ কণ্ট্ৰলটো আনিব পাৰে, যোনটো সোনকালে যোনটো আৰ্জেঞ্চিটো আহে সেইটো আপুনি অকণমান কণ্ট্ৰল কৰিব পাৰে, আৰু যে ৰাতি বেছিকৈ উঠি আছে সেইটোও কণ্ট্ৰল কৰিব পাৰে। তো আপুনি সেইটো চিল্ডো ডিটো কণ্টিনিউ কৰক, আৰু তাৰ লগতে এটা মিৰা বেগ্ৰাউণ্ড বুলি মেডিচিন আহে সেইটো এড কৰিব লাগিব। আৰু 3 মন্থলি, যেনেকৈ মই কৈছিলোঁ আগতো, 3 মন্থলি আপুনি এটা ইউৰোফ্লোমেট্ৰি আৰু এটা আল্ট্ৰাচাউণ্ডটো ৰিপিট কৰিব, আৰু পানীৰ পৰিমাণটো অকণমান লিমিট কৰিব, এটলিষ্ট 2 to 2.5 লিটাৰ 24 ঘণ্টাত, বহুত বেছিকৈ নল'ব। তাৰ উপৰিও আপোনাৰ যদি বহুত কনষ্টিপেশ্যন হয় সেইটো ট্ৰিট কৰিব লাগিব, কিন্তু বিকজ যদি শৌচ বহুত যদি কোচা হ'ব, বহুত কনষ্টিপেশ্যন থাকিলে মানে প্ৰষ্টেট এনলাৰ্জ থাকিলে প্ৰেচাবৰ প্ৰব্লেমটো বহুত বেছি বাঢ়ি যায়। চ' আপুনি যদি কনষ্টিপেশ্যন আছে সেইটোকো ট্ৰিট কৰিব লাগিব। চ' মোৰ কাৰণে আপোনাৰ এডভাইচ এইটোৱে, চিল্ডো ডিটো কণ্টিনিউ কৰক, মিৰা বেগ্ৰাউণ্ড এড কৰিব লাগিব, যদি কনষ্টিপেশ্যন আছে ট্ৰিট কৰিব লাগিব, আৰু 3 মন্থলি আপোনাৰ ইউৰোফ্লোমেট্ৰি আৰু আল্ট্ৰাচাউণ্ডটো কৰিব লাগিব, সেইটোৱে।
0: নিশ্চয় আপুনি কথাখিনি বুজি পাইছে। আমাৰ এগৰাকী শ্ৰোতা আনন্দ গন্ধিয়া তেখেতে ফোন কৰিছে, তেখেত ফোন লাইনত সংযুক্ত হৈছে। গন্ধিয়াদেউ, তেখেত আমাৰ অতিথিগৰাকীয়ে শুনি আছে, আপোনাৰ ক'বলগীয়া কথাখিনি কওকচোন।
3: অঁ, মই তাৰমানে চৌৰাগুৰি গাঁও বাক্সাৰীৰ পৰা আনন্দ কণ্ঠে ক'লো। তাৰমানে মোৰ প্ৰশ্নটো হ'ল কি, যে আপোনালোকে ধৰক যিখিনি অনুষ্ঠান প্ৰচাৰ কৰি আছে মই নথৈ আনন্দিত হৈছো। মোৰ তাৰমানে আমাৰ দেউতাও কেঞ্চাৰ ৰোগতে মৰিছে আৰু মোৰ সৰু ভাইটিটোও মানে কেঞ্চাৰ ৰোগতে মৰিল। কিন্তু এতিয়া ধৰক মোৰ তাৰমানে মই জানিব বিচৰা প্ৰশ্নটো হ'ল যে মোৰ ডিঙিৰ বাওঁফালে তাৰমানে কেতিয়াবা উশাহ নিশাহ ল'লে অকণমান বিষ অনুভৱ কৰোঁ, ইয়াৰ পৰা মানে কিবা হেৰি হ'ব পাৰে নেকি, মই তাৰ সেই বিষয়ে জানিব বিচাৰিছিলোঁ।

0: আপোনাৰ দেউতাৰ আৰু ভাইটি যোনটো কেন্সাৰত মৰিছে, কি কেন্সাৰত মৰিছিলে,
1: কি কেন্সাৰ হৈছিলে কওকচোন?
2: এইটো মানে ডিঙিত হৈছিল তেওঁলোকৰ কেন্সাৰ,
0: ডিঙিত
2: কি কেন্সাৰ মই সেই বিষয়ে ক'ব নোৱাৰিম, কিন্তু মানে তেওঁলোক গুৱাহাটীতো চিকিৎসা কৰিছিল, আমাৰ ভাইটিটো বিশেষকৈ গুৱাহাটীত বহুত মানে হেৰি কৰি আহিছিল, কিন্তু তেওঁ নাবাছিল, প্ৰায় ছয় সাত মাহ পিছত ঢুকাই থাকিলে।
0: আপোনাৰ যদি ডিঙিৰ অসুবিধা আছে, ই এন টি ডক্টৰক দেখাব লাগিব, তেওঁ ভালকে মানে ইভালুৱেট কৰিব কি আছে কি নাই, মইতো বেছি ক'ব
1: নোৱাৰিম, সংলগ্ন বিষয় নহয়। দহ বাজি যোৱাৰ লগে লগে ডিউটি ৰুমত আমাৰ দায়িত্বলৈ আহিব নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষলৈ দায়িত্বত আহিব কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, পপি চন্দ্ৰ, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আহিব অজয় আনন্দ, বিজিত শৰ্মা, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰ দীপামণি ডেকা আৰু দৰ্শন কাশ্যপ। জ্যোৎস্না ডেকা, তেখেতে এটা বাৰ্তা দিছে যে আকাশবাণীৰ জৰিয়তে বহু ৰোগৰ নজনা কথা জানিব পাৰিছোঁ, প্ৰষ্ট্ৰেটৰ অসুখত ভোগা লোকে পানী বেছি পৰিমাণে খাব লাগে বুলি ধাৰণা কৰি আহিছিলোঁ, আজি সেই বিষয়ে গম পাই উপকৃত হ'লোঁ। উপস্থিত বিশেষজ্ঞ চিকিৎসকগৰাকীৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰক তেখেতে ধন্যবাদ জনাইছে। প্ৰষ্ট্ৰেটত ভুগিলে পানী বেছিকৈ খাব লাগে বুলি ভাবিছিলে, এই কথাটোতে আজি আপুনি স্পষ্ট কৰি দিলে, তেওঁ ভাল পাইছে। জিতুমণি ভূঞা, আপুনি অনুষ্ঠানলৈ আহিছে, কেইবাগৰাকীও শ্ৰোতাই ফোন কৰিছিল কিন্তু আমাৰ কিছু বিজুতিৰ বাবে আপোনালোক সকলোকে ল'ব পৰা নাই, দুগৰাকী শ্ৰোতাক আমি ফোন লাইনত পালোঁ আৰু আমি এই সম্পৰ্কে কথা পাতিম। আকৌ যদি আপোনালোকে সুধিব বিচাৰে, 2662325 আমাৰ যিটো লেণ্ডলাইন নম্বৰ, 03615 কোড আৰু 9435405222 নম্বৰত আপোনালোকে ফোন কৰিব পাৰে। এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: ডাক্টৰ মনোজ কুমাৰ সিঙৰ সৈতে আমি কথা পাতি আছোঁ শ্ৰোতাসকল, আৰু আপোনালোকৰ ফালৰ পৰা বহুকেইটা বাৰ্তা পাইছিলোঁ, আমি প্ৰায়খিনিয়ে ল'বলৈ চেষ্টা কৰিছোঁ, মাজত যদি দুই এটা ৰৈ গৈছে বেয়া নাপাব, আকৌ এবাৰ দি দিব, কেতিয়াবা কেতিয়াবা স্ক্ৰীণত ওপৰলৈ গুচি যায়, গতিকে মই হয়তো পঢ়িবলৈ নাপালোঁ তেনেকুৱা হৈ যাব পাৰে, যদি কাৰোবাৰ বাৰ্তা পঢ়া নাই তেতিয়াহ'লে আকৌ এবাৰ আপোনালোকে প্ৰেৰণ কৰিব। প্ৰষ্ট্ৰেট কেঞ্চাৰৰ বিভিন্ন পৰ্যায়ৰ কথা আপুনি ক'লে, পৰ্যায়ভেদে আচলতে চিকিৎসা কি ধৰণে পৃথক হয় সেই সম্পৰ্কে অলপ কওকচোন।
0: হয়, তো প্রোস্টেট ক্যান্সার আপনার তিন ধরনের হব পড়ে, এটা হবো লোকালাইজড প্রোস্টেট ক্যান্সার, অকল প্রোস্টেটতে আছে, বেলেগ জায়গা যাওয়া নাই। দুই নম্বর আছে লোকালি এডভান্সড প্রোস্টেট ক্যান্সার, ফ্রম প্রোস্টেট একটু বাহিরত উলাই গল, সাপোজ আপনার ব্লাডার বেসত সুমাই গল, অকমান রেক্টমত সুমাই গল, অকমান আপনার লিম্ফ নোডত সুমাই গল, মানে নিয়ার বাই যেব লিম্ফ নোডস আছে, এইটো লোকালি এডভান্স বুলি কয়। আর এটা আছে মেটাস্টেটিক প্রোস্টেট ক্যান্সার, যোনটো হাড্ডিত সুমাই গল, যোনটো মোস্ট কমনলি হাড্ডিত যায়, তারপর ব্রেন, লিভার, লাংস এইবর যায়। সাপোজ লোকালাইজ প্রোস্টেট ক্যান্সার
1: আছে, আমি এখনি পাতিম, এগারকি শ্রোতা ফোন লাইন লৈ আহিছে। হ্যালো,
6: হ্যালো,
1: হয়, আপনার পরিচয়টো জনাওক আর আপনার কি খুদিবলগি আছে চিকিৎসক গৰাকী কওকচোন।
6: হয়, মানে মই নলবাৰী জিলাৰ পৰা কৈছো, মি খাজৰা বেগমে। হ্যালো,
1: আমি শুনি আছো, আপুনি কৈ থাকক।
6: হয় স্যার, মানে মোৰ ভৰি হওক, ভৰিখন অলপ অলপ মানে ফুলি উঠে, যেতিয়া মই ৰাতিপুৱা খোজ কাঢ়ো তেতিয়া ভাল পাওঁ, এইখিনিয়ে মোৰ প্ৰব্লেম।
1: ঠিক আছে, আজি আসলে সেইটো বিষয়ে আমি কথা পতা নাই।
0: হয়,
1: তেওঁ
0: মই আপোনাক ক'ব বিচাৰিছোঁ যে আপোনাৰ যোনটো ভৰিৰ প্ৰব্লেম আছে, এজন ভাল আপুনি মেডিচিন ডক্টৰক দেখাই ল'ব, যিহেতু প্ৰষ্টেট আমি মানে কথা পাতি আছোঁ আৰু এইটো এক্সক্লুচিভ মানে মানে মতা মানুহৰ বেমাৰ, চ' সেইটো বিষয়ে মই বেছি ক'ব নোৱাৰিম, আপোনাক এজন মেডিচিন ডক্টৰক দেখাই ল'ব আপুনি।
1: হ'ব, আৰু আমাৰ যেতিয়া অতিথিৰূপে মেডিচিনৰ বিশেষজ্ঞ চিকিৎসক থাকিব, ইতিমধ্যে আগতে আহিছিলে সাত্যকী শইকীয়া, তেখেত আমাৰ অনুষ্ঠানলৈ আহিছিলে, তেনেকুৱা অনুষ্ঠানত আপোনালোকে এই প্ৰসংগটো উত্থাপন কৰিব। আজি বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত

0: হোৱা প্ৰস্টেট গ্লেণ্ডৰ বিভিন্ন ধৰণৰ ৰোগ আৰু বিশেষকৈ কৰ্কট ৰোগ আৰু সোনকালে যে ধৰা পেলোৱাৰ যিটো গুৰুত্ব সেই সম্পৰ্কে আচলতে আমি পাতি আছোঁ। আপোনালোকে সেই সম্পৰ্কে যদি প্ৰশ্ন থাকে সুধিব পাৰে। আমি প্ৰস্টেটৰ বিভিন্ন পৰ্যায়ৰ কথা কৈছোঁ আৰু চিকিৎসা কি ধৰণে পৃথক সেইখিনি লৈ আহিছোঁ।
1: চ' যদি লোকেলাইজ প্ৰষ্টেট কেঞ্চাৰ আছে, চ' আমি সেইটো ট্ৰিটমেণ্ট ফাৰ্ষ্ট আমি ডিচাইড কৰোঁ যে তেওঁ আমি মেক্সিমাম তেওঁ কিমান বছৰ জীয়াই থাকিব, লাইফ এক্সপেক্টেঞ্চি। যদি ছাপোজ তেওঁ বহুত ছিক হয়, তেওঁ অলৰেডি বেলেগ বহুত বেমাৰ আছে, তেওঁৰ একো মানে ভাল মানে প্ৰগ্ন'চিছ নাই, চ' সেইটোত আমি বহুত এগ্ৰেছিভ ট্ৰিটমেণ্ট নলওঁ। যদি লাইফ এক্সপেক্টেঞ্চি মোৰ দেন 10 ইয়াৰ্ছ থাকে আৰু যদি লোকেলাইজ প্ৰষ্টেট কেঞ্চাৰ আছে, চ' তাৰ দুটা ট্ৰিটমেণ্ট আছে, এটা আছে চাৰ্জাৰী আৰু এটা আছে ৰেডিঅ'থেৰাপি। দুইটাৰে অলমষ্ট ইকুৱেল আউটকমছ, কিন্তু ছাইড এফেক্টছ দুইটাৰে বেলেগ বেলেগ। চ' আজিকালি ৰবটিক ৰেডিকেল প্ৰষ্টেটেক্টমি কৰা হয় ফৰ লোকেলাইজড প্ৰষ্টেট কেঞ্চাৰ, নাইবা যদি এইটো ল'ব, যদি এইটো চিকিৎসা যদি বহুত মানে উইলিং নহয় তেতিয়া আমি মানে ৰেডিঅ'থেৰাপি দিওঁ। যদি ছাপোজ লোকেলি এডভান্সড প্ৰষ্টেট কেঞ্চাৰ আছে, চ' সেইটোত একো চাৰ্জাৰী একো নহয়, আমি আইডাৰ হৰমন থেৰাপি দিওঁ বা কিমোথেৰাপি দিওঁ। আৰু যদি ছাপোজ আপোনাৰ মেটাষ্টেটিক, যদি হাৰ্ডিত সোমাই গ'ল, ব্ৰেইনত সোমাই গ'ল, লিভাৰত সোমাই গ'ল, লাংছত সোমাই গ'ল, তো ছাপোজ মেটাষ্টেটিক যদি বেমাৰ আছে, চ' সেইটোত আমি হৰমন থেৰাপি দিওঁ বা কিমোথেৰাপি দিওঁ। আৰু নহ'লে যদি পেচাবৰো লগত অসুবিধা আছে, পেচাব কৰিবই নোৱাৰে আৰু মেটাষ্টেটিক প্ৰব্লেম আছে, তেতিয়া আমি মেচিন দি দূৰবিন দি পেলাই যে প্ৰষ্টেটৰ এটা ৰাস্তা এটা বনাই দিওঁ পেচাব কৰিবৰ কাৰণে, আৰু তাৰ লগত আমি হৰমন থেৰাপি দিওঁ বা কিমোথেৰাপি দিওঁ। এতিয়া হৰমন থেৰাপি বহুতকেইটা ইঞ্জেকশ্যনছ আছে মানে মাৰ্কেটত যিবোৰ বহুত কষ্টলি হয়, এতিয়া বহুত মানুহে এনেকৈ ইঞ্জেকশ্যনছ ল'ব নোৱাৰে। চ' আমি কি কৰোঁ, দুইটা যোনটো টেষ্টিছ হয়, যোনটো গুটি হয়, এইটো আমি কাটি ওলাই দিওঁ। তো মেইন হৰমনেল চ'ৰ্চ সেইটোৱে হয় মানে মোটা মানুহৰ, সেইটো ওলাই দিলেও প্ৰায়ভাগ প্ৰষ্টেট কেঞ্চাৰ যিবোৰ মেটাষ্টেটিক হয় সেইবোৰ কণ্ট্ৰলত আহি যায়। হয়,
0: কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, আপোনাৰ পৰিচয়টো জনাওক আৰু আমাৰ চিকিৎসক গৰাকী শুনি আছে, আপুনি কি ক'বলগীয়া আছে কওকচোন।
2: নমস্কাৰ দাদা।
0: নমস্কাৰ, শুনি আছো, কৈ থাকক।
2: হয়, মোৰ নাম কিৰণ ফুকন দাদা। হেল্ল',
0: আমি শুনি আছো, আপুনি কৈ যাওক কথাখিনি।
2: হয়, মোৰ নাম কিৰণ ফুকন, বৰ্তমান মোৰ এইজ 40 এতিয়া। মোৰ সঘনাই ৰাতি মানে পেচাব খুব হয় মানে, আৰু এতিয়া পৰা নহয় আগৰ পৰা, আজিৰ পৰা 10-15 বছৰ প্ৰায় 3 বাৰমান মোৰ পেচাব কৰিব লাগে মানে, আৰু মই ৰখাব নোৱাৰো পেচাবটো। হেল্ল',
0: আপুনি শুনি থাকক কথাখিনি, তেখেতে ক'ব।
1: হয়, তো আপোনাৰ এইটো ইৰিটেটিভ লাৰ্ছ বুলি কয়, আপোনাৰ যোনটো প্ৰব্লেম হৈ আছে, সেইটো কাৰণে আপোনাৰ দুটামান টেষ্ট কৰি চাব লাগিব আৰু আপোনাকো চাব লাগিব। চ' এটা হ'ব আল্ট্ৰাচাউণ্ড, তাতে আমি প্ৰষ্টেটৰ চাইজটো চাম, আপুনি পেচাবটো ব্লাডৰ পৰা ভালকৈ খালী কৰিব পাৰে নে নাই সেইটোতো আমি আল্ট্ৰাচাউণ্ডত গম পাম। আৰু আপোনাৰ এটা ইউৰো ফ্ল' মেট্ৰি বুলি এটা টেষ্ট হয়, পেচাবৰ স্পীড পৰীক্ষা, সেইটো আপোনাৰ ফ্ল'টো ভাল নে বেয়া সেইটো আমি চাম। যদি আপুনি পেচাবটো যদি ভালকৈ খালী কৰিব নোৱাৰে, যদি ফ্ল' বেয়া, তেতিয়া আপুনি বাৰে বাৰে যাব লাগিব, আপোনাৰ যোনটো প্ৰব্লেম হৈ আছে। চ' এই দুটা বস্তু আপোনাৰ চাব লাগিব, তেতিয়াহে আমি ক'ব পাৰিম আপোনাক কি মানে মেডিচিন লাগে বা কি চিকিৎসা লাগে।
0: নিশ্চয় বুজি পাইছে আপুনি কথাটো, আৰু আপোনালোকে যদি ডাক্টৰ সিঙৰ সৈতে কথা পাতিব বিচাৰে, কনচাল্ট কৰিব বিচাৰে, আপোনালোকে এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁৱলৈ আহিব পাৰে, তাত তেখেতক আপোনালোকে পাব। আৰু তেখেতে কৈছে কেইটামান পৰীক্ষা কৰিব লাগিব, তাৰ পাছত কথাখিনি ভালকৈ বুজি পোৱাটো সম্ভৱ হ'ব। প্ৰষ্টেট কেঞ্চাৰত যদি আক্ৰান্ত হয় এগৰাকী ৰোগী, তৎক্ষণাত আপোনাৰ অস্ত্ৰোপচাৰ বা অপাৰেশ্যনৰ প্ৰয়োজন হয় বা কেমোথেৰাপিৰ প্ৰয়োজন হয় নেকি বাৰু?
1: মই যেনেকৈ ক'লোঁ ষ্টেজ ৱাইজ, যদি লোকেলাইজড বা লোকেলি এডভান্সড বা মেটাষ্টেটিক, তো আপোনাৰ যদি লোকেলাইজড হয় তো তেওঁৰ মানে লাইফ এক্সপেক্টেঞ্চি কিমান মই কৈছিলোঁ, সেইটো যদি ভালে তেওঁ মানে আদাৰৱাইজ ফিট হয়, তেতিয়া আমি অপশ্যনছ দিওঁ, আইডাৰ তেওঁ চাৰ্জাৰী কৰাব পাৰে, নহ'লে তেওঁ ৰেডিঅ'থেৰাপি ল'ব পাৰে। আৰু যদি লোকেলি এডভান্সড হয় বা মেটাষ্টেটিক হয়, চ' জেনেৰেলি প্ৰষ্টেটৰ চাৰ্জাৰী একো নহয়, জাষ্ট যোনটো কৰিছিলোঁ, যদি পেচাব কৰিব নোৱাৰে তো আমি চেনেল TURP বুলি কওঁ, জাষ্ট এটা ৰাস্তা এটা বনাই দিওঁ পেচাব হ'ব কাৰণে, আৰু বাকী হৰমন বা কিমোথেৰাপি দিব পাৰি।
0: কেতিয়াবা কেমোথেৰাপি বা অপাৰেশ্যন নকৰিও কিছুমান অন্য বিকল্প পন্থা লৈ আপোনালোকে নিৰীক্ষণত ৰাখিও ৰোগীগৰাকীক আচলতে আপোনালোকে চাই

0: দিব পাৰে যে তেওঁক অপাৰেশ্যন নকৰাকৈও তেওঁক চাষ্টেইন যদি কৰিব
1: পাৰে? হয় হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। পি এছ এটো যদি চাপ'জ লেছ দেন 10 আছিলে আৰু তেওঁৰ বায়'প্চি হৈ গ'ল, এম আৰ আই হৈ গ'ল, সেইটো আমি গম পালোঁ যে এইটো ল' ৰিস্ক প্ৰোষ্টেট কেঞ্চাৰ হয়। চ' সেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, আমি এক্টিভ চাৰ্ভাইলেঞ্চত ৰাখোঁ, তেওঁক 6 মন্থলি তেওঁক মাতোঁ আৰু আমি জাষ্ট টেষ্ট কৰি চাওঁ যে আৰু মানে মানে বস্তুটো পি এছ এটো বহুত বাঢ়ি যোৱা নাইতো, নম্বৰ ওৱান। নম্বৰ টু, যদি চাপ'জ তেওঁৰ অলৰেডি ডায়েগনোজ প্ৰোষ্টেট কেঞ্চাৰ আৰু তেওঁ একো চিকিৎসা ল'ব নোৱাৰে, তেওঁ ফিট নহয়, তেতিয়া আমি তেওঁক 6 মন্থলি চাই থাকোঁ।
0: শ্ৰোতাসকল, আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি কমলেশ কাকতি এটা অনুৰোধ কৰিছিল, ফোন নম্বৰ দুটি আমি পেজতেই দি দিছোঁ, 03612662325 9435405 0522। ফোন কল আহিছে আপোনালোকৰ ফালৰ পৰা, আকৌ যদি শ্ৰোতাসকলে ফোন কৰিব বিচাৰে ফোন কৰিব পাৰে। আমাৰ হাতত মাত্ৰ আৰু 15 মিনিট সময় আছে, আমি প্ৰষ্টেট গ্লেণ্ডৰ বিভিন্ন কথা পাতি আছোঁ। দাদা ছেত্ৰী, আপুনি প্ৰণাম জনাইছে চিকিৎসকগৰাকীক, আপুনি অনুষ্ঠানলৈ আহিছে, আমি কথা পাতি থাকিম। এইখিনিতে আমি এটা গান শুনো, ডলি ঘোষ সাধ্যৰ কণ্ঠৰ, গণেশ গগৈ লিখা এটি গীত।

0: আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা প্ৰভাতী তৰংগৰ আজিৰ খণ্ডটি এপল' এক্সেলকেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেলকেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপল' এক্সেলকেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, আপোনালোকৰ ফালৰ পৰা মন্তব্য আহিছে। বিনীতা ডেকা, আপুনি আমাৰ অতিথিগৰাকীক নমস্কাৰ জনাইছে। কল্পনা আমিন শৰ্মাই কৈছে যে আজিকালি সততে মহিলাসকলৰ ৰোগৰ বিষয়ে সকলোৱে আলোচনা কৰে। মহিলাসকলো নিজৰ স্বাস্থ্যৰ প্ৰতি আজিকালি প্ৰায়ে সচেতন, কিন্তু দেখা পোৱা যায় পুৰুষসকলে নিজৰ বেমাৰৰ প্ৰতি সিমান সচেতন নহয়। আজি পুৰুষসকলৰ স্বাস্থ্য সজাগতা অনুষ্ঠানৰ প্ৰচাৰৰ বাবে সঁচাকৈ বৰ ভাল পাইছোঁ, কিয়নো ঘৰ এখনৰ মুৰব্বীগৰাকী সুস্থ হৈ থকাটো ঘৰখনৰ বাবে অতিশয় প্ৰয়োজনীয়। আজিৰ অতিথি চিকিৎসকগৰাকীৰ গভীৰ বক্তব্যই পুৰুষসকলক নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ কৰিব। ধন্যবাদ জনাইছে তেখেতে। সাধাৰণতে মহিলাগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিকালি খুব সচেতন, আৰু কিন্তু পুৰুষসকলে কিন্তু নিজৰ কথা চিন্তা নকৰে, আৰু সেই কথাটো তেখেতে কৈছে যে আজি যে আমি কথা আলোচনা কৰিছোঁ খুব প্ৰয়োজনীয়। গতিকে আপুনি কি ক'ব পুৰুষসকলক?
4: একচুৱেলি আমিও ভালকৈ সজাগ হ'ব লাগে, আৰু যদি কিবা এটা পেচাবৰ যদি অসুবিধা আছে, ইনিচিয়েলিয়ে তাৰ মানে ইভালুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। সোনকালে গম পালে বেমাৰবোৰ, মানে চিকিৎসাবোৰো আৰ্লি হ'লে তেতিয়া মানে প্ৰগ্ন'চিছ আৰু মানে যোনটো লাইফ মানে স্পেনটো মানে বঢ়াব পাৰি, সেইটোৱে ক'ব বিচাৰিম।
0: আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে গুৱাহাটী আৰু অসমৰ যিসকল পুৰুষে প্ৰষ্টেট কেঞ্চাৰক লৈ চিন্তিত, তেওঁলোকৰ বাবে বৰ্তমান ইয়াত কি কি পৰীক্ষা পদ্ধতি আছে, চিকিৎসাৰ কি কি সুবিধা আছে? যিসকল পুৰুষৰ প্ৰষ্টেট কেঞ্চাৰৰ আশংকা আছে বা হ'ব পাৰে তেওঁলোকৰ, বা পি এছ এ পৰীক্ষাৰ ফলাফল অস্বাভাৱিক, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰিব?
4: চ' আমাৰ এপল' এক্সেলকেয়াৰ হস্পিটেলত প্ৰায় যিমানখিনি টেষ্ট মানে এভেইলেবল আছে, সেইখিনিতে আমি প্ৰষ্টেট কেঞ্চাৰ ইনিচিয়েল স্ক্ৰিনিং, ডায়েগনচিছ আৰু ট্ৰিটমেণ্ট আগবঢ়াব পাৰোঁ। আমাৰ এম পি এম আৰ আই তাতে হয়, খালি পি এছ এম আই পেট স্কেনটো আমাৰ এতিয়াও অহা নাই, সোনকালে আহিব বুলি আশা আছে। তাৰ উপৰিও আমাৰ আজিকালি প্ৰষ্টেটৰ যিটো মানে যিবোৰ লোকেলাইজ প্ৰষ্টেট কেঞ্চাৰৰ যিবোৰ চাৰ্জাৰী হয়, এনেকৈ ৰবটিক ৰেডিকেল প্ৰষ্টেটেক্টমি, সেইখিনি আমাৰ এতিয়া ৰবটিক ছিষ্টেমো আমাৰ হস্পিটেলত জাষ্ট আহিছে। তো উইদিন এ ফিউ মান্থছ আমিও সেইবোৰ চাৰ্জাৰী ষ্টাৰ্ট কৰিব পাৰিম। চ' প্ৰায়ভাগ যিমান এডভান্স মানে চিকিৎসা পাব লাগে, সেইখিনি ফেচিলিটিজ আমাৰ হস্পিটেলত আছে, সেইটো আমি আগবঢ়াব পাৰিম।
0: এপল' এক্সেলকেয়াৰ হাস্পাতালত যিখিনি চিকিৎসা এতিয়া ৰবটিক চাৰ্জাৰীৰ ব্যৱস্থাও আহিছে, গতিকে আপোনালোকে এই সুবিধা ল'ব পাৰে। আৰু এপল' এক্সেলকেয়াৰ হাস্পাতালৰ তৰফৰ পৰা আজি এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে প্ৰষ্টেট কেঞ্চাৰ সম্পৰ্কে, প্ৰষ্টেটৰ বিভিন্ন ৰোগ সম্পৰ্কে। গতিকে এবাৰ আমি অনুষ্ঠান সামৰিবৰ সময় হৈছে আৰু 5-6 মিনিট সময় আমি থাকিম। গতিকে এইখিনি সময়ত এবাৰ আমি জুকিয়াই ল'ব বিচাৰিছোঁ প্ৰষ্টেট গ্ৰন্থি বুলি ক'লে আমি ৰেপিড ফায়াৰৰ নিচিনাকেই যাওঁ। প্ৰষ্টেট গ্ৰন্থি বুলি ক'লে আমি কি বুজিম?
4: প্ৰষ্টেট এটা ছফ্ট টিছু মাছ য'ত পেচাবৰ থলীৰ তলত পেচাবৰ নলীত থাকে। এইটো হেল্ডি বস্তু, নৰ্মেল বস্তু, চব মানুহৰে হয়। কিন্তু তাৰ ৰিলেটেড যদি কিবা পেচাবৰ অসুবিধা আছে, যোনটো মই কৈছিলোঁ স্পীডৰ পলম, মানে যদি বাৰে বাৰে যাব লাগে, ৰাতি বাৰে বাৰে উঠিব লাগে, কণ্ট্ৰল কৰিব নোৱাৰে পেচাবৰ তেজ অহাটো, যদি এইখিনি চিম্পটমছ থাকে তেতিয়া ইভালুৱেট কৰিব লাগে যে মানে প্ৰষ্টেটৰ বেমাৰ হ'ব পাৰে।
0: হয়, প্ৰষ্টেট কেঞ্চাৰ বুলি ক'লে সাধাৰণতে আমি এইবিলাকে চিম্পটম,
4: হয়
0: ঘনে ঘনে পেচাব লাগিব, পেচাব ৰখাব নোৱাৰিম, আৰু মানে
4: তেজ আহিব পাৰে,
0: তেজো ওলাব পাৰে,
4: আৰু যদি এডভান্সড হয় তেতিয়া কঁকাল বিষ হ'ব আৰু মানে ভৰি ঝিনঝিনি হ'ব। এইখিনি এডভান্সড ষ্টেজ হ'লে
0: হয়। আৰু প্ৰষ্টেটৰ কেঞ্চাৰৰ উপৰিও আৰু কি কি ৰোগ হ'ব পাৰে?
4: তাতে বি পি এইচ হ'ব পাৰে, যোনটো কৈছিলোঁ বেনাইন এলাৰ্জমেণ্ট অফ প্ৰষ্টেট। তাতে প্ৰষ্টাটাইটিছ মানে তাৰ ইনফেকশ্যন হ'ব পাৰে, তাৰে পুজ জমা হ'ব পাৰে, প্ৰষ্টেটিক এবচেছ বুলি কয়। তাতে টি বি হ'ব পাৰে, আৰু তাৰ লগতে তাতে কেলচিফিকেশ্যন হ'ব পাৰে। চ' এইখিনি মানে মিনিমাম মানে বেমাৰ আছে য'ত প্ৰষ্টেটত মানে হয় প্ৰায় মানে কমনলি।
0: আৰু সাধাৰণতে আমাৰ ৰোগৰ ক্ষেত্ৰত আমি ভাবোঁ যে পানী বেছিকৈ খাব লাগে, কিন্তু প্ৰষ্টেটৰ যদি অসুবিধা থাকে পানী কিমান পৰিমাণে খাব লাগে?
4: লিমিট মই কৈছিলোঁ, মানে এইটো একৰ্ডিং টু বি এম আই হয়, বি এম আইত যদি এৰাউণ্ড 25-30 আছে তেতিয়া এৰাউণ্ড 2-2.5 লিটাৰ মেক্সিমাম। তার উপরেও যদি প্রস্টেটর প্রবলেম আছে আর হার্টরও প্রবলেম আছে তো আরও কমে।

0: যাব, এটো অরাউন্ড 1.5 লিটার ইন 24 আওয়ার্স।
1: প্রোস্টেট বংশগত হব পারে না যেটো ইয়ার সমস্যা সমূহ
0: বিনাইন, যেব নন ক্যান্সারাস বংশগত নহয় কিন্তু যেব প্রোস্টেটিক ক্যান্সার হয় হেব জেনেটিক হব পারে।
1: আর যদি আমার প্রোস্টেটর কিবা অসুবিধা পাইছো তেতিয়া হলে আমি সাধারণত কিমান বয়সৰ পৰা বা কোনটো ষ্টেজৰ পৰা আমি যি কোনো উপায় চিকিৎসকৰ ওচৰলৈ যোৱাটো খুব প্ৰয়োজন?
0: 55 বছৰৰ পিছত 55 ইয়ার্স যদি আপোনাৰ পেচাবৰ অসুবিধা আছে এবাৰ স্ক্রিনিং কৰাই লোৱা ভাল, সোনকালে ডায়াগনোসিস কৰিব কাৰণে।
1: আৰু যদি বংশগতত কোনোবা বংশ তেনেকুৱা সমস্যা আছে তেতিয়া হলে
0: তেতিয়া 45 ইয়ার্স পৰাই মানে সোনকালে গম পালে, বিকজ যিবোৰ ফেমিলিয়াল হয় সেইবোৰ বহুত এগ্ৰেছিভ প্ৰোষ্টেট কেঞ্চাৰ হয়, তো আমি সোনকালে গম পালে তার ট্রিটমেন্টটা আর্লি হলে তো মানে ভাল রিজাল্ট পাবো, যদি এগ্রেসিভ হয় তো বাই এজ অফ 60-65 মানে বস্তুটো স্প্রেড হয়ে যাব পারে, এটার কারণে আমি আর্লি স্ক্রিনিং করো যদি ফ্যামিলি হিস্ট্রি আছে।
1: হয়, আর যদি 70 বছর ঊর্ধ্ব বা তেনেকুৱা বয়সত হয় তেতিয়া
0: তো হেবোৰ পেশেন্টর যদি সাপোজ এনে লোকালাইজড ডিজিজ হয় বহুত স্প্রেড হওয়া নাই, তো আমি লোকাল ট্রিটমেন্টে দিউ, যদি এডভান্স ডিজিজ জাস্ট হরমোন থেরাপি দি থাকো আর এনে ফলো আপ করে থাকো, বহুত এগ্রেসিভ ট্রিটমেন্ট ইহত একচুয়ালি নালাগে।
1: আৰু প্ৰোষ্টেটৰ সমস্যা সম্পৰ্কে আমি যদি টেষ্ট কৰিব যাওঁ PSA টেষ্টটো
0: PSA আৰু আল্ট্ৰাসাউণ্ড আৰু এটা ইউৰোফ্লোমেট্ৰি বুলি টেষ্ট হয়, আৰু সবতকৈ ইম্পৰ্টেণ্ট যোনটো ক্লিনিকেল এক্সামিনেশ্যন মই ক'লোঁ যোনটো আঙুলি ভৰাই পেলাই প্ৰোষ্টেটটো চাব পাৰি, তো সেইটো ইনিচিয়েল এছেচমেণ্টটো বহুত ইম্পৰ্টেণ্ট, যদি এজন চাৰ্জনে সেইটো চাই পেলাই ক'ব পাৰিব যে তেওঁৰ প্ৰোষ্টেট কেঞ্চাৰ হোৱা চান্স কিমান আছে, সেইটো চালে গম পায়, চ' সেইটো ক্লিনিকেল ইভালুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়।
1: এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, আমি তেখেতৰ সৈতে কথা পাতোঁ। হেল্ল' হেল্ল' হেল্ল' মই কথা পাতি থাকোঁতে আচলতে ফোন কল আহি আছে কিন্তু আকৌ সমস্যা হৈছে আমি পৰা নাই। ঠিক আছে, আৰু আমি যদি পৰ্যায় বুলি কওঁ বেলেগ বেলেগ ষ্টেজ, সেই ষ্টেজকেইটা এবাৰ কৈ দিয়কচোন।
0: এটা আছিলে লোকেলাইজড মানে প্ৰোষ্টেটতে আছে, বাহিৰত ওলাই যোৱা নাই, চ' সেইটো যদি লাইফ এক্সপেক্টেঞ্চি ভাল, খুবেই মানে বহুত বেছি মানে বয়স বহুত বেছি নহয় আৰু তেওঁ যদি চিকিৎসা বিচাৰিছে, চ' দুটা অপশ্যন থাকে, এটা চাৰ্জাৰী, সেইটো হয় আপোনাৰ গোটেই প্ৰোষ্টেটটোৱে ওলাই দিব, সেইটো আপোনাৰ মানে ৰবটিক এচিষ্টেড বা লেব এচিষ্টেড আপোনাৰ প্ৰোষ্টেটটো গোটেইখিনি মানে ওলাই দিব, যদি অপাৰেশ্যন যদি নিবিচাৰে দেন আমি ৰেডিঅ'থেৰাপি দিব পাৰিম, সেইটোও ইকুৱেলি গুড, কিন্তু ছাইড ইফেক্টছৰ মানে দুটা বেলেগ বেলেগ, চাপ'জ যদি চাৰ্জাৰী কৰোঁ তেওঁৰ অকণমান ইউৰিন লিক মানে প্ৰব্লেম হ'ব পাৰে, তাৰপিছত তেওঁৰ অকণমান ছেক্সুৱেল ডিছফাংচন হ'ব পাৰে, আৰু যদি ৰেডিয়েশ্যন বিষয়ে কওঁ যদি পষ্ট ৰেডিয়েশ্যন থেৰাপি হ'লে পেচাবটো বহুত জ্বলিব বা পেচাব বন্ধ হৈ যাব পাৰে, চ' দুইটাৰে মানে ছাইড ইফেক্টছ আছে কিন্তু দুইটা ইকুৱেলি গুড, সেইটো মানে আপুনি দিব পাৰি। যদি লোকেলি এডভান্সড হয় সেইটো ক্ষেত্ৰত একো চাৰ্জাৰী নালাগে, জাষ্ট আমি কিমোথেৰাপি বা হৰমোন থেৰাপি দিব পাৰিম, আৰু যদি ডিষ্টেণ্ট মেটাষ্টেছিছ আছে হাৰ্ডিত ব্ৰেইন লাংছ লিভাৰ এনেকৈ যদি গৈছে চ' সেইটো হৰমোন থেৰাপি বা কিমোথেৰাপি দিব পাৰি।
1: হয়, হেলদি ছেক্সুৱেল ৰিলেশ্যনশ্বিপ সুস্থ যৌন সম্পৰ্কই প্ৰোষ্টেটৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সহযোগ কৰে?
0: হয়, একচুৱেলি ডেটা বহুত বেছি নাই, বহুত বেছি এভিডেন্স নাই, কিন্তু এনেকুৱা কোৱা আছে যে 21 টাইমছ ছেক্সুৱেল ইণ্টাৰকোৰ্ছ ইন এ মান্থ ইজ গুড টু প্ৰিভেণ্ট প্ৰোষ্টেট কেঞ্চাৰ, তো যদি হেলদি ছেক্সুৱেল লাইফ যদি আছে এজন মানুহৰ তো তেওঁৰ প্ৰোষ্টেট কেঞ্চাৰ হোৱা চান্স বহুত কমি যাব, যদি বাকী ৰিস্ক ফেক্টৰবোৰ যদি নাই, যদি তেওঁ স্মকিং যদি নকৰে, যদি বহুত অবেচিটি নাই, যদি বেলেগ মেটাবলিক চিণ্ড্ৰম যদি নাই, চ' তেওঁৰ অকণমান ৰিস্কটো কমি যায়, কিন্তু বহুত বেছি ষ্ট্ৰং এভিডেন্স নাই কিন্তু এনেকুৱা কোৱা যায়।
1: হয়, যদি সুস্থ যৌন সম্পৰ্ক আৰু আপুনি স্মকিং যদি নকৰে, ধূম্ৰপান যদি আপুনি নকৰে বা আপুনি মেদ বহুল যদি নহয়, তেতিয়াহ'লে বিশেষ প্ৰমাণ নাই যদিও চিকিৎসকসকলে এইটো কথা মানে যে তেওঁৰ প্ৰোষ্টেটৰ সমস্যা বহু পৰিমাণে কমি যায়। ঘনকান্ত হাজৰিকা তেখেতে কৈছে যে বহু কথা আজি গম পালোঁ, মোৰ প্ৰোষ্টেট প্ৰব্লেম আছে, মোৰ গ্ৰেড 3 এক্সেল কেয়াৰ হস্পিটেলত তেখেতে যোগাযোগ কৰিব বুলি কৈছে, গ্ৰেড 3 বুলি কৈছে তেখেতে।
0: অ'কে,
1: ঘনকান্ত হাজৰিকা,
0: হ'ব ঠিক আছে, আহিব।
1: ডাক্টৰ মনোজ কুমাৰ সিঙক আপুনি লগ পাব, আপুনি তালৈ আহিব। অজয় চক্ৰৱৰ্তী আপুনি ডিউটিৰ বাবে অনুষ্ঠানৰ পৰা আঁতৰি আছে, পৰৱৰ্তী সময়ত আপুনি শুনিবলৈ পাব, আপোনালোকে ফেচবুক পেজত পায়ে যাব, সোণাৰাম লালুং আপুনি অতি গুৰুত্বপূৰ্ণ আলোচনা বুলি কৈছে, গতিকে আমি অনুষ্ঠান সামৰিম। শেষত আপোনাৰ পৰা যিটো কল্পনা আমিন শৰ্মাই ক'লে যে মহিলাসকল ক্ৰমান্বয়ে স্বাস্থ্যক লৈ সজাগ হৈছে কিন্তু পুৰুষসকলে আচলতে নাভাবে, আৰু ঘৰৰ মুৰব্বীজনে যদি নিজৰ স্বাস্থ্যৰ কথা নাভাবে পৰিয়ালটোৰ কিমান চিন্তিত হ'ব লগা হয়। সেইকাৰণে আপুনি আজি যিটো আমি আলোচনা কৰিলোঁ প্ৰোষ্টেট সম্পৰ্কে, আপুনি এনেকুৱা কেইটামান কথা কওক যিকেইটা কথা আমি সদায় মানি চলিম যাতে আমাৰ প্ৰোষ্টেটৰ স্বাস্থ্য

0: ভালে থাকে। আমি কি কি কথা আজি এই অনুষ্ঠানটো শুনাৰ পিছত এই কথাকেইটা বিশেষভাৱে মনত ৰখা প্ৰয়োজন?
1: হয়, ছ' জাষ্ট শেষত মই এইটোৱে ক'ম, লাইফ ষ্টাইল মডিফিকেশ্যন, সেইটোত আপোনাৰ গ্ৰীণ ভেজিটেবলছ ভালকৈ ল'ব লাগে, ফ্ৰুটছ ভালকৈ ল'ব লাগে, একদম ৰেগুলাৰ ব্যায়াম কৰিব লাগে, আৰু পানীৰ পৰিমাণটো 2 to 2.5 লিটাৰ ল'ব লাগে, আৰু যদি পেচাবৰ কিবা অসুবিধা আছে সোনকালে চিকিৎসক লগ কৰিব লাগে। যদি ইমানমান যদি ফ'ল' কৰে প্ৰায়, ছ' আইডাৰ বেমাৰ নহ'ব বা হ'লে সোনকালে আমি গম পাওঁ।
0: ডক্টৰ মনোজ কুমাৰ সিং, আপোনাক বিশেষ ধন্যবাদ, আজি আপুনি এঘণ্টা সময় শ্ৰোতাসকলৰ সৈতে ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। আৰু এই অনুষ্ঠানৰ যিহেতু আমাৰ পেজত থাকি যাব, আমি ইউটিউব চেনেলতো আমি আপলোড কৰি দিম, গতিকে পৰৱৰ্তী সময়তো শ্ৰোতাসকলে এই অনুষ্ঠানটো শুনি তেওঁলোকৰ যদি কিবা সমস্যা আছে, আৰু আপোনালোকে যদি ইচ্ছা কৰে ডাক্টৰ সিঙক আপোনালোকে লগ পাব, এপ'লো এক্সেল কেয়াৰ হাস্পাতাললৈ আহিব। আজি আমাৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। ধন্যবাদ জনাইছোঁ সুশান্ত দত্ত, মোক ষ্টুডিঅ'ত সহযোগ কৰিলে। ধন্যবাদ ৰুচেং গগৈ, ৰুচেঙে আমাৰ ছ'চিয়েল মিডিয়া পেজত পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছিল। এইখিনিতে আপোনালোকক কৈ থওঁ, অহা দেওবাৰৰ পৰা আমি সাধক সুন্দৰ অনুষ্ঠানত এগৰাকী অতিথিক লগ পাম, তেখেত হ'ল বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য। দেওবাৰে দিনৰ 10 বজাত, পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত। কণিকা ভট্টাচাৰ্য বাইদেউৰ সংগীত জীৱনৰ বহু কথা আপোনালোকক আমি জনাবলৈ প্ৰয়াস কৰিম সাধক সুন্দৰ অনুষ্ঠানৰ যোগেদি। ধন্যবাদ জনাইছোঁ আজি নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰত থকা প্ৰতিগৰাকী ডিউটি ৰুমত থকা সকলক আমি ধন্যবাদ জনাইছোঁ, শ্ৰোতাসকলক ধন্যবাদ জনাইছোঁ, ফেচবুক পেজত যিসকলে চাই আছে, যিসকলে আমাৰ এই অনুষ্ঠান ৰেডিঅ' এপত শুনি আছে, নিউজ অন AIR অথবা AIR ৰেডিঅ'ত আপোনালোকে শুনি আছে, ৰেডিঅ' ছেটটো কাষত লৈ একান্ত মনে শুনি আছে, কোনোবাই হয়তো গাড়ীত FM টিউন কৰি 101.6 অনুষ্ঠানী শুনি গৈ আছে। পুনৰবাৰ ডাক্টৰ মনোজ কুমাৰ সিং আপোনাক ধন্যবাদ জনাইছোঁ, এপ'লো এক্সেল কেয়াৰ হাস্পাতালক ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানীৰ পৰা মই ইন্দ্ৰজিত দাসে বিদায় ল'ব বিচাৰিছোঁ। সুস্থ হৈ থাকক, সজাগ হৈ থাকক, আকাশবাণী আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰে এই যুটীয়া প্ৰচেষ্টাত আপোনালোকক সহযাত্ৰী হিচাপে পাই ভাল লাগিল, ধন্যবাদ, ভালে থাকিব।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান প্ৰভাতী তৰংগ।

0: मुल्क के साथ गद्दारी नहीं कर सकता। मुझे सिर्फ देसी चीजें ही इस्तेमाल करने का हक है और यही मेरा फर्ज भी है। तो जनाब कंबल जी, आप तशरीफ।
1: ইমান পৰি ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে।
2: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
4: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
4: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11:00 আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বত রাজ্য সরকারে শিক্ষাখণ্ডত গ্রহণ করা নিরন্তর আর সুপরিকল্পিত পদক্ষেপর ফলশ্রুতিত শিক্ষার্থী বিদ্যালয় ত্যাগ করার হার পূর্বতকৈ হ্রাস পোৱাৰ ইতিবাচক তথ্য শেহতীয়া পরিসংখ্যাত প্রকাশ পাইছে। শিক্ষামন্ত্রী ডক্টর রণোজ পেগুয়ে সামাজিক মাধ্যমত দিয়া তথ্য অনুসৰি 2021-22 বর্ষর তুলনায় 2024-25 শিক্ষাবর্ষত রাজ্যখনৰ প্রাথমিক, উচ্চ প্রাথমিক আর মাধ্যমিক সকল স্তরতে আধাতে বিদ্যালয় ত্যাগ করা ছাত্র ছাত্রীর হার উল্লেখযোগ্যভাবে হ্রাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্যমতে প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগৰ হাৰ 2021-22 শিক্ষাবৰ্ষৰ 6.02% পৰা 2024-25 3.8% হ্ৰাস পাইছে। একেদৰে উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 8.8% পৰা 5% হ্ৰাস পাইছে। আনহাতে মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 2021-22 বৰ্ষৰ 20.3% পৰা 2024-25 17.5% হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰিসংখ্যাই ৰাজ্যত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে সকলো শিশুক বিদ্যালয়মুখী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফলৰ ইংগিত দিছে। ডাঃ পেগুৱে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শিক্ষাৰ মান উন্নয়ন, অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা আৰু প্ৰতিগৰাকী শিশুক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে এই ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক শিক্ষাখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উন্নত আন্তঃগাঁথনিৰ লগতে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ দিশটোৰ ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। কালি গুৱাহাটীৰ কাহিলিপাৰাত থকা সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত হোৱা এখন বিভাগীয় বৈঠকত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইতিমধ্যে এই বিষয়ে পৰ্যালোচনাৰ জৰিয়তে নিৰ্দিষ্ট বিদ্যালয়সমূহত বিষয়ভিত্তিক শিক্ষকৰ অভাৱ চিনাক্ত কৰা হৈছে। আনহাতে উপযুক্ত নিযুক্তিৰ জৰিয়তে এই অভাৱ অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একে সময়তে ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান আৰু বাণিজ্য শাখা সম্প্ৰসাৰণৰ লক্ষ্যৰে প্ৰয়োজনীয় অতিৰিক্ত স্নাতকোত্তৰ শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোও মূল্যায়ন কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্রতর করে তুলিছে। এই উদ্দেশ্যে কালি দলের রাজ্যিক কার্যালয়ত অনুষ্ঠিত এখন গুরুত্বপূর্ণ নির্বাচনী প্রস্তুতি বৈঠকত দলীয় নেতৃত্বই অংশগ্রহণ করে। মন্ত্রী পীযূষ হাজরিকার অধ্যক্ষতায় গঠিত কর্ণধার সমিতির নেতৃত্বত অনুষ্ঠিত বৈঠকখন উপনির্বাচনের প্রস্তুতির বিভিন্ন দিক পর্যালোচনা করা হয়। লগতে সমাগত নির্বাচনের রণকৌশল, সাংগঠনিক তৎপরতা আর নির্বাচনী প্রস্তুতি সন্দর্ভত বিস্তৃত আলোচনা করা হয়। নির্বাচনের প্রস্তুতি সন্দর্ভত মন্ত্রী পীযূষ হাজরিকায় এইদরে কয়।
6: ভারতীয় জনতা পার্টিয়ে যি নির্বাচনে খেলে, এয়া লাগিলে পঞ্চায়েতর নির্বাচন, এয়া লাগিলে নগর সমিতির ইলেকশন, এয়া লাগিলে বিধানসভার, এয়া লাগিলে লোকসভার, প্রত্যেকটি নির্বাচন খুব সিরিয়াস। নগাঁত আমার লক্ষ্য কঠিন, তথাপিত আমি বহি নাথাকো, আমি সিরিয়াসলি ইলেকশন। তার কারণে আমার আজি উচ্চ পর্যায়ের এখন কমিটি বনোয়া হয়েছিল, এই কমিটিখনের আমি মিটিং করি, সকলে আমি

0: যে খুব সিরিয়াসলি আমি ইলেকশনটো খেলিম। আমার লক্ষ্য কঠিন, কিন্তু তথাপিও আমি কষ্ট করে আমি সক্রিয়ভাবে শক্তিশালীভাবে ইলেকশনত প্রতিদ্বন্দ্বিতা করি, অবতীর্ণ হম।
1: ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন বাংলাদেশ, জে এম বি, আনচাৰ উল্লাহ বাংলা টীম, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি জে এম বি, এ বি টি, আনচাৰ আল ইছলাম, প্ৰ একিউ আই এছ বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন, সামগ্ৰী সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছ'চিয়েল মিডিয়া পেজ, চেনেল আদি নিষিদ্ধ কৰা বুলি উল্লেখ কৰা হৈছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জাননীখনত প্ৰকাশ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ আৰু মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে দীপামণি ডেকা আৰু দৰ্শন কাশ্যপ। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ, বিজিত শৰ্মা আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা লাইভ আগবঢ়াইছে নিমিষা ভৰালী দাসে।
1: পৰাগমালা
2: নমস্কাৰ শ্ৰোতাও, পৰাগমালা লাইভ কি এক নই কৰিলে হাজিৰ হওঁ মই নিমিষা।

0: परागमाला। परागमाला।
1: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে নিমিষা ভৰালী দাসে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। মোৰ সৈতে আছে কস্তুৰীমা দাস। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপ হিপ হুৰেৰ দ্বিতীয়টি খণ্ড। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে আমি আহিছোঁ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতৰ মাজলৈ।

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকে গীতটি পৰিৱেশন কৰিলে। আপোনালোকৰ পৰিচয় নিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ্য কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ।

0: নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ কলা বিভাগৰ মিউজিক বিভাগত কৰি আছো।
2: ধন্যবাদ জ্ঞাপন কৰিছো।
3: আমি এইবাৰ উপস্থিত আছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া ছাৰৰ ওচৰত। তেখেতক আমাৰ আজি অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম এই বিভাগটোৰ সম্পৰ্কে কিছু কথা, লগতে সংগীত শাখাৰ সম্পৰ্কে কিছু কথা।
4: নমস্কাৰ, মই প্ৰথমে আকাশবাণী গুৱাহাটীৰ শিপ শিপ সুৰে অনুষ্ঠানটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা এই অনুষ্ঠানসমূহ আপোনালোকে আজি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগটো আৰম্ভ হৈছে 2018 চনৰ 16 আগষ্ট তাৰিখে, যিটোক আমি ফাউণ্ডেশ্যন ডে বুলি পালন কৰি আহিছোঁ। আৰু এই বিভাগটোত আমি নৃত্য, গীত আৰু নাট্য, এই তিনিটা শাখা বৰ্তমান আছে। সংগীতৰ ক্ষেত্ৰত

0: কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা এই অনুষ্ঠানসমূহ আপোনালোকে আজি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগটো আৰম্ভ হৈছে 2018 চনৰ 16 আগষ্ট তাৰিখে, যিটোক আমি ফাউণ্ডেশ্যন ডে' বুলি পালন কৰি আহিছোঁ। আৰু এই বিভাগটোত আমি নৃত্য, গীত আৰু নাট্য এই তিনিটা শাখা বৰ্তমান আছে। সংগীতৰ ক্ষেত্ৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক বিশেষকৈ প্ৰাধান্য দিয়া হৈছে, লগতে বৰগীত, অসমৰ বিভিন্ন লোকগীত, পাশ্চাত্য সংগীত, আধুনিক গীত, এই আটাইখিনি বিষয়ৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত হিন্দুস্তানী সংগীতৰ লগত আৰু এটাই হৈছে আমাৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ এটা কোৰ্চ, তাৰে কিছু কিছু অংশ শিকোৱা হয়। সংগীতৰ ক্ষেত্ৰখনত ল'ৰা ছোৱালীখিনি যথেষ্ট আগবাঢ়িছে, শিকিছে। আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন বেলেগ বিশ্ববিদ্যালয়, মহাবিদ্যালয় এনেধৰণৰ শিক্ষানুষ্ঠানবিলাকত বৰ্তমান শিক্ষকতা কৰি আছে, লগতে নেট পাছ কৰিছে, জে আৰ এফ পাছ কৰিছে, লগতে অন্যান্য চৰকাৰী অনুষ্ঠানবিলাকত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সংগীতত বিশেষকৈ ল'ৰা ছোৱালীবিলাকে এইবাৰ আমাৰ 2026 চনত যি কনভকেশ্যন হৈছিল তাৰে এগৰাকী ছাত্ৰীয়ে গ'ল্ড মেডেলিষ্ট হৈছে। আমাৰ সেয়া হৈছে সংগীতৰ বিভাগৰে পৰিৱেশ্য কলা বিভাগৰ। তাৰ উপৰিও আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বিশেষকৈ সংগীতত এইখিনি বিষয়ে আমাৰ পঢ়োৱা হয়। নৃত্যৰ ক্ষেত্ৰত আছে আমাৰ শংকৰী নৃত্য। এই শংকৰী নৃত্যৰ ছাত্ৰ ছাত্ৰীবিলাকে দূৰদৰ্শন কেন্দ্ৰত বি গ্ৰেড পাবলৈ সক্ষম হৈছে। তাৰ লগতেও অন্যান্য বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঠাইলৈ পৰিৱেশন কৰিবলৈ গৈছে। আৰু সত্ৰীয়া নৃত্যৰ লগত কথক আছে, লগত লোকনৃত্য আছে, নাট্য বিভাগৰ ক্ষেত্ৰত বিভিন্ন বিষয়সমূহ আছে, নাট্য বিভাগৰ শিক্ষকসকল আছে, তেওঁলোকে এই বিষয়ে কিছু কথা ক'ব। এইধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছোঁ আৰু যথেষ্ট উপকৃত হৈছে বুলি আমি অনুধাৱন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কথা শিকিছে আৰু ভাল পাইছে, ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়ি খুব আনন্দ কৰে। আমাৰ ছাত্ৰ ছাত্ৰী সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অল ইণ্ডিয়া ৰেডিঅ'ত আগৰ পৰাই বিভিন্ন ধৰণৰ গ্ৰেডবিলাক পাছ কৰি আহিছে। যোৱা বছৰ যি হৈ গ'ল, তেওঁলোকত আমাৰ দুগৰাকী ছাত্ৰীয়ে গোৱালপৰীয়া লোকগীতত বি গ্ৰেড পালে, এইবাৰ এগৰাকী ছাত্ৰীয়ে বি গ্ৰেড পাইছে আমাৰ কামৰূপী লোকগীতত, তাৰ লগতে মই নিজেও পাইছোঁ খোল আৰু ঢোলত। ভাল লাগিছে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত হাঁহি ধেমালি কৰি, খুব ভাল লাগে, আনন্দ লাগে।
1: হয়, ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি যিহেতু ক'লে যে আপুনি সংগীতৰ লগত জড়িত হৈ আছে, এই ক্ষেত্ৰত আপোনাৰ পৰা যিকোনো এটা গানৰ এটা কলি আমি শুনিব বিচাৰিম।
0: এতিয়া মই কি গাম, এতিয়া এটা যোজনা গাইছো অকণমান।

0: এপালেহি বহাগৰ বিহু।
1: আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰ কাষলৈ আহিছোঁ ত্ৰিবেণী মহন্তৰ। তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
2: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
1: নিশ্চয়।

0: ধন্যবাদ। ডক্টর ভূপেন হাজৰিকাৰ কালজয়ী এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: ত্ৰিবেণী মহন্তৰ কাষ চাপিছোঁ, ইমান সুন্দৰকৈ গীত দুটি পৰিৱেশন কৰিলে, গতিকে জানিব বিচাৰোঁ ঘৰ ক'ত আপোনাৰ?
1: মোৰ ঘৰ সোণাপুৰত। সোণাপুৰীতে যিহেতু সকলোৱে চিনি পায়, মোৰ সোণাপুৰ কলেজ গেটৰ ওচৰতে মোৰ ঘৰ।
0: হয়, আচলতে বৰ্তমান সোণাপুৰ বুলি ক'লে এক অসমৰ নহয়, আচলতে সৰ্বত্ৰে চৰ্চিত এখন ঠাই হৈছে, লগতে আচলতে এক আৱেগ হৈ পৰিছে। গতিকে সোণাপুৰৰ জীয়াৰী, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ্য কলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিলে সকলোৱে। এই গানৰ যি যাত্ৰা, এই গানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
1: মোৰ গানৰ যাত্ৰা সৰুৰ পৰাই প্ৰশিক্ষণ লৈছিলোঁ মোৰ মাৰ পৰাই। মা গান গায়, মোৰ মামাহঁতৰ ঘৰৰ গোটেইখিনি পৰিয়ালৰ মানে আমাৰ গানৰ লগতে জড়িত, নাটকৰ লগতো জড়িত আছে। মাৰ পৰাই প্ৰথমতে মই গান শিকিছিলোঁ। 5 বছৰ বয়সৰ পৰা মই যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত মই তাতে গাইছোঁ, তাৰ পৰাই মই এতিয়ালৈ তেনেকৈ চলি গৈ আছে।
0: আচলতে জানিব পাৰিছোঁ এবাৰ আকাশবাণী গুৱাহাটীৰ যি সংগীতৰ যি অডিশ্যন হৈছিলে তাতো আপুনি আচলতে বি গ্ৰেড পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ?
1: বহুত ভাল লাগিছে মোৰ। মই ভবা নাছিলোঁ যে মই এবাৰতে তেনেকৈ প্ৰশিক্ষণ লৈ পাৰ কৰি যাম মই বি গ্ৰেডটো। আৰু মই যিহেতু মানে লোকগীতৰ তেনেকৈ ক'তো ভালকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ, মোৰ মামাই মোক শিকাইছে, নাৰায়ণ কলিতাদেৱ, তেখেতক চিনি পায় সকলোৱে লোকগীতৰ, তেওঁ এজন ভাল মানুহ হিচাপে জানে। লগতে মোৰ শিক্ষাগুৰু গৌতম শইকীয়া ছাৰৰ পৰাও মই বহুতখিনি শিকিছোঁ আৰু প্ৰদ্যুত ছাৰৰ পৰাও মই শিকিছোঁ। তেনেকৈ মই বি গ্ৰেডটো পাছ কৰিলোঁ, বহুত ভাল লাগিছে।
0: পলমকৈ হ'লেও এই আচলতে সফলতাত শুভকামনা জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু লগতে এই যি সংগীতৰ যাত্ৰা, সংগীতময় যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
1: বহুত বহুত ধন্যবাদ।
2: আমি পৰিৱেশ কলা বিভাগৰ সংগীত বিভাগৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ, এইবাৰ অনুষ্ঠানত আমাক কি শুনাবা?
1: হয়, এইবাৰ আমি সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাদেৱৰ এটি বহুত বিশেষ গীত পুৰণি বীণাৰে তাৰ এই গীতটি গাবলৈ আমি প্ৰয়াস কৰিছোঁ।
2: হয়, এইটোৱে।

0: শ্রোতাসকলে শুনি আছে শিফি ফুৰে অনুষ্ঠানটি, আৰু অনুষ্ঠানত এইবাৰ কাষ চাপিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পৰিৱেশ কলা বিভাগৰ অন্য এগৰাকী ছাত্ৰীৰ ওচৰত। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে আমাক কি পৰিৱেশন কৰি শুনাব।
1: নমস্কাৰ, মোৰ নাম কুমাৰী ৰিখিতা প্ৰেম গোস্বামী। মই এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ নাম এজাক তৰাৰ বৰষুণ। কবি সৌৰভ শইকীয়া। মই তানচেন নহ'লো কিয়, উহ মই তানচেন নহ'লো কিয়, মেঘমল্লাৰ ৰাগেৰে বৰুণ দেৱতাক মাতিবলৈ, নক্ষত্ৰ কন্যা অম্বালিকাই মাতে বৰষুণ যাক, হাত মেলি মেলি আকাশলৈ চায় তাই মাতি থাকে বৰষুণক, নিমন্ত্ৰণ বৰষুণ আহা সোমাই আহা, নঙলা খোলা মোৰ পদূলি ভৰা গানৰ নামি আহা বৰষুণ, টুপ টুপ টুপ টুপ মোৰ দুহাতত সৰি পৰা বৰষুণ, বকুলৰ বৰষুণ, দলিত কাজলৰ ধেনু ভিৰি আকাশৰ পৰা তুমি নামি আহা, কুমাৰী তৰাবোৰৰ শিতানত শৰাই থৈ মোৰ চহৰলৈ তুমি নামি আহা বৰষুণ, এই ছালবোৰৰ ওপৰত বৰ্ষণ কৰা, গছৰ পাতৰ ফাকে ফাকে জাকে জাকে থোকা থুকি তোমাৰ ৰুমঝুন, আমালৈ প্ৰেৰণ কৰা বৰষুণ নতুন বৰষুণ, উহ তুমি নাহা কিয়, দেৰি কৰিছা, ৰৈ আছো বৰষুণ, ইয়াত খৰাং মাটি খৰাং পানী, ঘৰলৈ গুচি নাযাবা, পলম কৰিছা বৰষুণ, উদং আকাশৰ পৰা হাউলি আমাক আলিংগন কৰা, গৰ্ভকোষ সাৰুৱা কৰা, শস্য দিয়া, পাতৰ আগত ওলমি টোপালে টোপালে আমালৈ গান আনা বৰষুণ, মন শুভ্ৰ ৰঙেৰে ধুৱাই দিয়া, কুঞ্জপন জগাই দিয়া, আমাৰ পথাৰৰ ওপৰত ঘূৰ খাই ছবিৰ দৰে তুমি জিলিকি থাকা।
0: এটি সুন্দৰ কবিতা, লগতে বৰ্তমান পৰিপ্ৰেক্ষিতত ইমান এটি সুন্দৰ কবিতা কবিগৰাকীয়ে ৰচনা কৰি থৈ গৈছে, আৰু আপোনাৰ কণ্ঠৰে আচলতে প্ৰাণ পাই উঠিছে। অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: আমি পুনৰ সন্তুষ্টিৰ কাষলৈ আহিছোঁ। অনুষ্ঠানত তোমাক কি পৰিৱেশন কৰিবা?
1: এইবাৰ মই গোৱালপাৰা লোকগীত এটি পৰিৱেশন কৰিম।

0: ছাত্ৰীসকলক আমি শিক্ষাদান কৰোঁ, পাঠদান কৰোঁ। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ অধিক আধুনিক প্ৰযুক্তিবিদ্যা, ছ'চিয়েল মিডিয়া আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত কিছু পৰিমাণে পৰম্পৰাগত যি নাট্যৰ পৰা আঁতৰি গৈছে সেইটো আমি পৰিলক্ষিত কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। তথাপি এইটো একেবাৰে নেতিবাচক নহয়, কাৰণ আজি যুৱ সমাজে নাট্যকলাক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। তেওঁলোকে নতুন নতুন বিষয়, আধুনিক চিন্তা আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত নাট্যকলাক অধিক আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছে। আমাৰ কৰ্তব্য হৈছে পুৰণি আৰু নতুনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা। যদি আমি পৰম্পৰাগত নাট্যৰ মূল্যবোধ সংৰক্ষণ কৰি আধুনিকতাৰ সৈতে মিলাই আগবঢ়াই যাওঁ, তেন্তে নাট্যকলাৰ ভৱিষ্যত আৰু উজ্জ্বল হ'ব। শেষত মই ক'ব বিচাৰোঁ, যুৱ প্ৰজন্মই নিজৰ শিপা পাহৰিব নালাগে, নিজৰ সংস্কৃতি জানিব লাগে, বুজি ল'ব লাগে আৰু নিজৰ যিটো গৌৰৱ আছে তাক অনুভৱ কৰি নিজৰ যি ভৱিষ্যত পৰিকল্পনা আছে তাৰ কাৰণে আগবাঢ়ি যাব লাগে।
1: জানি খুব ভাল লাগিল আচলতে এনেধৰণেই আপোনালোকে প্ৰত্যেকগৰাকী এই বিভাগৰ শিক্ষাগুৰুৱে ইমান সাধনা কৰি আচলতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লগতে নৱপ্ৰজন্মক এই গুৰিডাল ধৰি এটা নতুন দিশে লৈ যাবলৈ যি চেষ্টা কৰিছে, যি প্ৰয়াস কৰিছে, এই প্ৰয়াসৰ বাবে পুনৰবাৰ আপোনালোকৰ পৰিৱেশ্য কলা বিভাগক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা জনাইছোঁ। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আগন্তুক যি তেওঁলোকৰ দিন আহিব, তেওঁলোকৰ ভৱিষ্যত যি নতুন নতুন বাট আহিব, তেওঁলোকৰ এই প্ৰত্যেকটো প্ৰতিভাই যাতে জিলিকি ৰ'ব তাৰে আমি আশাৰে আজি এই অনুষ্ঠানটোৰ পৰা পম্পী মালাকাৰ আৰু মই কস্তুৰিমা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ খণ্ডটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পালে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কস্তুৰিমা দাস আৰু পম্পী মালাকাৰে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: जबकि निफ्टी 21 अंक की वृद्धि के साथ 24,253 पर कारोबार कर रहा था। FIH हॉकी विश्व कप के दूसरे पूल चरण के पहले मैच में आज भारतीय महिला टीम का मुकाबला नीदरलैंड से होगा। ये मैच भारतीय समय के अनुसार एम्स्टर्डम में रात 9:30 बजे शुरू होगा। भारत की ब्रिक्स अध्यक्षता के अंतर्गत आज जयपुर में ब्रिक्स पर्यटन मंत्रियों की बैठक होगी। दो दिन की बैठक में ब्रिक्स सदस्य देशों के पर्यटन मंत्री और वरिष्ठ अधिकारी हिस्सा लेंगे। बैठक में पर्यटन क्षेत्रों में सहयोग को मजबूत करने पर ध्यान केंद्रित किया जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एआ आकाशवाणी गुवाहाटी। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল: শিক্ষা বিভাগৰ ছাত্ৰ শিক্ষকৰ অনুপাতৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষাৰ সিদ্ধান্ত, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত, NBAGRৰ অসমৰ ভেৰালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক শিক্ষাখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উন্নত আন্তঃগাঁথনিৰ লগতে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ দিশটোৰ ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। কালি গুৱাহাটীৰ কাহিলিপাৰাত থকা সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত হোৱা এখন বিভাগীয় বৈঠকত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে ইতিমধ্যে এই বিষয়ে পৰ্যালোচনাৰ জৰিয়তে নিৰ্দিষ্ট বিদ্যালয়সমূহত বিষয়ভিত্তিক শিক্ষকৰ অভাৱ চিনাক্ত কৰা হৈছে। আনহাতে উপযুক্ত নিয়োজনৰ জৰিয়তে এই অভাৱ অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰাৰ সিদ্ধান্ত ওলোৱা হৈছে। একেই সময়তে ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান আৰু বাণিজ্য শাখাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে প্ৰয়োজনীয় অতিৰিক্ত স্নাতকোত্তৰ শিক্ষক পদ সৃষ্টিৰ বিষয়টোও মূল্যায়ন কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে গুৱাহাটী মহানগৰীৰ যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত আছে। অসমৰ চালকসকলে আজিও যোৰাবাটত একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰৰ গাড়ীৰ চলাচলত বাধা আৰোপ কৰিছে। ইপিনে অসম আৰু মেঘালয় চৰকাৰে উত্তেজনা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফোনযোগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতে আৰু শেহতীয়াকৈ শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ উপায় সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছতে ডঃ শৰ্মাই সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকা কালি জনতা ভৱনত ভাৰতীয় মছলা পৰিষদৰ সচিব MS মণিবন্দন আৰু উত্তৰ পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ মছলাজাতীয় শস্যখণ্ডক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত বিশেষকৈ মছলাজাতীয় শস্যৰ পৰিসৰ বৃদ্ধি, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰাৰ লগতে কৃষকসকলৰ বাবে উন্নত বজাৰ সুবিধা সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰা হয়। অসমত মছলাজাতীয় শস্যৰ খেতিৰ অপাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত আদা, হালধি, জালুক, জলকীয়া, ধনিয়া, ইলাচি, তেজপাতকে ধৰি বিভিন্ন মছলাজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মছলাজাতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদাই কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰা আৰু ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিছে। কৃষি বিভাগে ৰাজ্যৰ মছলাজাতীয় শস্যৰ কৃষকসকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। জ্যেষ্ঠ নাগৰিকক আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে সমাজৰ প্ৰতি জ্যেষ্ঠসকলৰ অৱদানৰ স্বীকৃতি প্ৰদানেই এই দিৱসৰ মূল উদ্দেশ্য। ভাৰতত এই দিবস পালনে বিশেষ গুৰুত্ব

বহন কৰিছে। 2020 চনৰ জনসংখ্যা সম্পৰ্কীয় এটা জৰীপৰ তথ্য অনুসৰি 2031 চনলৈ দেশৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা 19,30,00,000ৰো অধিক হ'বগৈ। 2011 চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা আছিল 10,30,00,000। মুঠ জনসংখ্যাৰ ভালেসংখ্যক লোক জ্যেষ্ঠ নাগৰিক হোৱা হেতুকে ভাৰতত এই লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অটল বয়ো অভ্যুদয় যোজনা চমুকৈ অব্যয়ৰ অধীনত গৃহহীন জ্যেষ্ঠ নাগৰিকৰ বাবে আশ্ৰয়গৃহ আৰু স্মৃতি বিলোপ ৰোগত আক্ৰান্ত জ্যেষ্ঠ নাগৰিকৰ বাবে যতন গৃহৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰেও জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশ হিচাপে বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'ব পৰাকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্যসেৱা আৰু সামগ্ৰিক কল্যাণৰ বাবে ভালেমান উদ্যম গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সকলো জ্যেষ্ঠ নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে জ্যেষ্ঠসকলৰ অভিজ্ঞতা, প্ৰজ্ঞা, মূল্যবোধ আৰু ত্যাগৰ ভিত্তিতেই সমাজৰ শক্তিশালী ভেটি গঢ়ি উঠিছে। জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ অভিজ্ঞতাই নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাই সমাজক অধিক সমৃদ্ধ আৰু মানৱীয় কৰি তুলিছে বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRয়ে অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়াইছে। সেই অনুসৰি এতিয়াৰ পৰা অসমৰ ভেড়া অসমী নামেৰে জনাজাত হ'ব আৰু ই ৰাষ্ট্ৰীয় নথিত পঞ্জীভুক্ত হৈছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জাত পঞ্জীয়ন সমিতিৰ শেহতীয়া সভাত এই অনুমোদন প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ গালিবুজ্জামান, সহকাৰী অধ্যাপক ডঃ ফাৰজিন আখতাৰ আৰু ডঃ অৰুন্ধতী ফুকনৰ লগতে পশু চিকিৎসা বিজ্ঞান অনুষদৰ প্ৰাক্তন গৱেষণা সঞ্চালক তথা বৰ্তমানৰ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাকে ধৰি বিজ্ঞানীৰ এটা দলে এই সংক্ৰান্তীয় পঞ্জীয়নৰ বাবে আবেদন জনাইছিল। তেওঁলোকৰ লগতে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ প্ৰাক্তন স্নাতকোত্তৰ গৱেষক ছাত্ৰীয়ে ইয়াৰ ক্ষেত্ৰভিত্তিক তথা আন গৱেষণা সম্পন্ন কৰিছিল। অসমৰ জলবায়ুৰ লগত খাপ খোৱা অসমী ভেড়ালৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি থলুৱা জাতৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। শৈক্ষিক গৱেষণা আৰু প্ৰতিষ্ঠানিক সহযোগিতাক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ লুমামীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ আবে মোৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ শৈক্ষিক বিনিময়, যৌথ গৱেষণা, উদ্ভাৱন আৰু অন্যান্য পদক্ষেপক অধিক সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন, বাংলাদেশ JMB, আনচাৰ উল্লাহ বাংলা টীম ABT আৰু আনচাৰ আল ইছালমামৰ দৰে জেহাদী সংগঠনৰ সকলো সংগঠনৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি JMB, ABT, আনচাৰ আল ইছলাম, PRO-AQ, IS বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন, সামগ্ৰী সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছ'চিয়েল মিডিয়া, পেজ, চেনেল আদি নিষিদ্ধ কৰা বুলি উল্লেখ কৰা হৈছে। ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নন্দলাল বৰগোহাঁইৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ নতুন প্ৰজন্মক সামাজিক মাধ্যম আৰু স্মাৰ্টফোনৰ পৰিৱৰ্তে অধ্যয়নক অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰ্যসূচীত অধ্যক্ষ ডঃ সঞ্জীৱানন্দ বৰগোহাঁয়ে আদৰণি ভাষণ দিয়ে।
মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা এই অনুষ্ঠানত বিশিষ্ট সমাজসেৱক জ্যোতিপ্ৰসাদ কানুয়ে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২ লাখ টকা আগবঢ়োৱাৰ উপৰি প্ৰতিটো শিক্ষাবৰ্ষৰ

শ্ৰেষ্ঠ স্নাতকক 10,000 টকাকৈ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে। কালিৰ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ মূল পৃষ্ঠপোষক প্ৰয়াত নন্দলাল বৰগোহাঁইৰ পত্নী তথা পৰিচালনা সমিতিৰ সভাপতি জ্যোতি বৰগোহাঁইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 135 সংখ্যক ঐতিহাসিক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। মোহনবাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক 4-3 গ'লত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। শিক্ষা বিভাগৰ ছাত্ৰ শিক্ষকৰ অনুপাতৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষাৰ সিদ্ধান্ত। শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত আৰু NBAGRৰ অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত ৰপ্তা ছবিৰ গীত শুনাবলৈ লৈছোঁ। প্ৰথমে এয়া অৰিজিত সিঙৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে ৰক্তা ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ নিখিতা গান্ধী আৰু অৰিজিত সিঙৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত এইবাৰ দিলজিৎ দোসঞ্জ আৰু পৰদীপ সিং শ্ৰাণৰ কণ্ঠৰ এটি গীত।

0: আইডিঅ'ৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইডিঅ'সকল, আজিৰ বুলনিত আমি কথা পাতিবলৈ লৈছোঁ বেক কৰা বিভিন্ন খাদ্য সম্ভাৰৰ বিষয়ে। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ বুলনিত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ ফৰিদা বেগম। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, আপোনালোককো বহুত বহুত ধন্যবাদ।
2: হয় বাইদেউ, আমাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠান আৰু আমি আইডিঅ'সকল আখলত থাকি ভাল পাওঁ। আমাৰ ব্যস্ততা যিমানেই নাথাকক কিয়, আমি ৰান্ধি বাঢ়ি খুৱাই বা সুন্দৰকে পৰিৱেশন কৰি আমি ভাল পাওঁ। আৰু আপুনি এগৰাকী খাদ্য বিশেষজ্ঞ, আপুনি খাদ্যৰ লগত জড়িত আৰু বিশেষকে আপুনি বেকাৰীৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আপুনি প্ৰস্তুত কৰে। হয়, এতিয়া বাইদেউ আপুনি আমাক কওকচোন যে বেকাৰীত কি কি ধৰণৰ বস্তু মানে হয়, বা
1: বেকাৰী বুলিলে সাধাৰণতে মানুহে কি ভাবে বুজিছেনে, কেকটোৱে যেন হয় সেইটো নহয়, চব বস্তুৱে মানে বেকাৰীত প্ৰস্তুত কৰিব পাৰি। যেনে ধৰক কেক, বিস্কুট, তাৰপিছত টি টাইম কেক, ব্ৰেড, এনেকুৱা আৰু বহুত আজিকালি এটা নতুন বস্তু ওলাইছে বাকলাবা বুলি কয়, সেইটো মানে সেইটো বেক কৰিব পাৰি। বা কিছুমানে যদি ভাবে যে মই বেক নকৰি মই তেলত ভাজিও খাম, সেইটোও খাব পাৰি। ব্ৰেডৰ নিচিনা নহয়, মচমচীয়া বস্তুটো একদম মচমচীয়া, সেইটো মানে এটা চিট আছে, চিটেদি বনাব পাৰি। কিন্তু এনেকুৱা এটা মানে মানে চিট নোহোৱাকৈ এনেকুৱা এটা পদ্ধতি আছে, সেই পদ্ধতিটো আমি সেইটো বাকলাবাটো আমি অসমত বনাব পাৰোঁ। অসমত এতিয়া গুৱাহাটীতো বহুত দোকান আছে বাকলাবা, নোহোৱা নহয়, কিন্তু বহুত দাম। সৰু সৰু ধৰকচোন 10 গ্ৰাম, 15 গ্ৰাম, 20 গ্ৰাম এনেকুৱাতে 100 টকা 200 টকা লয়। তেতিয়াহ'লে কিমান লাভজনক ব্যৱসায় সেইটো, সেইটো এতিয়া আপোনালোকে আনিব পাৰে বেকিঙত। সেইটো মই তাৰমানে এইটো ষ্টাৰ্ট কৰিছোঁ এতিয়া, সেইটো পাব এতিয়া ক্লাছত। গতিকে সেইটো বুলি নহয় যে খালি ময়দা বা হেৰি দি বনাম, চব বস্তু দিয়ে বা চব জাতীয় বস্তু দিয়ে মানে বেকিঙত আপোনালোকে খটাব পাৰে।
2: হয়, আমি প্ৰথমতে বাইদেউ বিস্কুটৰ কথা পাতোঁ, এই বিষয়ে কওক। আমি আজিকালি দেখা যায় বহুতে ময়দা নিবিচাৰে, যিহেতু বহুতে স্বাস্থ্যসন্মতভাৱে খাদ্য সম্ভাৰ বিচাৰে। প্ৰথমতে আপুনি বিস্কুটৰ কথা কওক, কেনেকুৱা ধৰণৰ, কেনেকে, আৰু যদি আপুনি আমাক এটা বা দুটা কৈ দিয়ে ৰন্ধন কৌশল, মানে কেনেকে তৈয়াৰ কৰিম।
1: এতিয়া চাওক, বিস্কুট বিস্কুট বুলিলে বিস্কুট আৰু কুকিজ, এই দুটা মানুহৰ কিন্তু অলপ কনফিউজ। বিস্কুট কি বস্তু, কুকিজ কি বস্তু? কুকিজ মানে হৈছে বিস্কুটে হয়, কিন্তু কুকিজটো খোৱাৰ লগে লগে মুখত দিয়াৰ লগে লগে গলি যাব, একদম ধুনীয়া, একদম মচমচীয়া হ'ব, কিন্তু টান নহয়। কিন্তু বিস্কুটটো হৈছে কি, মুখত দিয়াৰ লগে লগে কিন্তু একদম কটককে শব্দ উঠিব আৰু মচমচীয়া হ'ব। গতিকে এই ডিফাৰেঞ্চটো আমি সকলোৱে জানিব লাগিব। আমাৰ এতিয়া কি হয়, কুকিজটো বুলি ক'লে ইমান মানে ইমান চফ্ট বুলি কোৱাৰ লগে লগে সেইটো বস্তুটো বিক্ৰী নহয়, কিন্তু সেইটোৱে আচল কুকিজ, বিস্কুট নহয় কিন্তু কুকিজ। গতিকে কুকিজ আৰু বিস্কুটৰ ডিফাৰেঞ্চটো আগতে সদায় জানি ল'ব লাগে। এতিয়া আহক বিস্কুটটো, বিস্কুটটো আমি ময়দা দিও বনাওঁ, বহুত বস্তু আছে বিস্কুট বনাব পৰা। এতিয়া বিস্কুট বুলি ক'লে ময়দা দিয়ে মানুহে ভাবে যে ময়দা দিয়ে বনাব পৰা যায়, কিন্তু সেইটো নহয়, চব বস্তু

0: বিস্কুটটো বনাব পৰা যায়, কিন্তু তাৰ প্ৰচেছটো বেলেগ, তাৰ টেকনিকটো বেলেগ। একোটা যিকোনো বিস্কুট বনাব গ'লে তাৰ একোটা একোটা টেকনিক আছে, সেই টেকনিকবিলাক বহুত ধৰণৰ। এতিয়া বেকাৰীবিলাকে এটা ডো মাৰে, হাজাৰটা বিস্কুট বনাই দিয়ে, কিন্তু আমাৰ যে মানে হোম বেকাৰীবিলাক আছে তেনেকুৱা নকৰে। তাৰমানে তেনেকুৱা এটা বিস্কুট বনাব লাগিলে এটা আইটেমে এটা বস্তুৱে ব্যৱহাৰ কৰে, নেক্সট এটা বেলেগত বেলেগ বস্তু ব্যৱহাৰ কৰে। গতিকে ডিফাৰেঞ্চটো বেকাৰী আৰু হোম বেকাৰবিলাকৰ অলপ ডিফাৰেঞ্চ আছে,
1: গতিকে
0: ব্যৱসায় ভিত্তিত। গতিকে বিস্কুটটো খুবেই ভাল, ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল, এতিয়া ট্ৰেণ্ডিঙত আছে। আপোনালোকে বিস্কুটটো শিকি ল'ব পাৰে, শিকি লৈ একদম ব্যৱসায় ধুনীয়াকৈ কৰিব পাৰে।
1: এটা যদি বাইদেউ সহজ এটা যদি আপুনি আমাক তৈয়াৰ কৰা কৌশল কয়, যিটো ধৰক সকলোৱে শুনি, আইডিয়াসকলে যদি আমাৰ অনুষ্ঠান শুনি আছে, আইডিয়াসকলে যদি আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোকে হাতত কাগজ আৰু কলম ৰ'ব পাৰে, বাইদেউৱে এতিয়া কৈ যাব, তেওঁৰ প্ৰণালীখিনি আপোনালোকে লিখি ল'ব পাৰে।
0: হয়, এতিয়া বিস্কুটৰ মই একদম সহজ এটা মই ৰেচিপি দিওঁ। যিহেতু আমাৰ ঘৰত কাপ আছে, মেজাৰমেণ্ট কাপ চবৰে ঘৰতে আজিকালি আছে, মই কাপেদি এটা মানে মেজাৰ, আচলতে গ্ৰামেদিহে কৰিব

0: ধৰক সকলোৱে শুনি, আইডিয়া সকলে যদি আমাৰ
1: অনুষ্ঠান
0: শুনি আছে, আইডিয়া সকলে যদি আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোকে হাতত কাগজ আৰু কলম ৰব পাৰে, বাইদেউ এতিয়া কৈ যাব, তেওঁৰ প্ৰণালীখিনি আপোনালোকে লিখি ল'ব পাৰে।
1: হয়, এতিয়া বিস্কুটৰ মই একদম সহজ এটা মই ৰেচিপি দিওঁ। যিহেতু আমাৰ ঘৰত কাপ আছে, মেজাৰমেণ্ট কাপ চবৰে ঘৰতে আজিকালি আছে, মই কাপেদি এটা মানে মেজাৰ, আচলতে গ্ৰামেদিহে কৰিব লাগে, কিন্তু কাপেদি কৈ দিছোঁ। ডেৰ কাপ ময়দা ল'ব, ডেৰ কাপ ময়দা, হাফ কাপ বাটাৰ, আনচল্টেড বাটাৰ ল'লে হ'ল, নাইবা যদি বেকাৰী নিচিনা বনাব বিচাৰিছে তেতিয়াহ'লে সেইটো মানে মাৰ্জাৰিন, মাৰ্জাৰিন বুলি কয়, মাৰ্জাৰিন ব্যৱহাৰ কৰিব পাৰে, মাৰ্জাৰিনো ল'ব পাৰে, বা নাই বাটাৰ আৰু মাৰ্জাৰিন দুইটা বেলেগ বস্তু, বেলেগ বস্তু। মই আনচল্টেড বাটাৰ বুলি কৈছোঁ, আপোনালোকে আনচল্টেড বাটাৰে দিব। হাফ কাপ চেনি, তাৰপিছত বেকিং চ'ডা 1/4 টিস্পুন, টিস্পুন মানে মেজাৰমেণ্ট চামুচবিলাক ল'ব লাগিব, এক চামুচৰ চাৰি ভাগৰ এক ভাগ, ঠিক তেনেকুৱা বেকিং পাউডাৰ, বেকিং চ'ডা 1/4 টিস্পুন ল'ব। তাৰপিছত ফিউ ড্ৰপছ ভেনিলা, ভেনিলা এচেঞ্চ, ভেনিলা এচেঞ্চ যদি কাৰোবাৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, অকণমান নেমু টেঙাৰ বাকলি, নাইবা ডালচেনি গুড়ি, নাইবা ইলাচিৰ গুড়ি দি থ'ব যদি ভেনিলা নাথাকে। ময়দা আৰু চেনিখিনি ভালকৈ মাৰি ল'ব, ফেটি ল'ব, হাতেদি ফেটিলেও হ'ব, মেচিন দি ফেটিলে বেছি ভাল, কিন্তু চামুচেৰে বা মিক্সাৰে ফেটি দিব, বা হাতেদি ফেটি দিব, যাৰ একো বস্তু নাই হাতেদি ফেটিব। বাটাৰ আৰু চুগাৰখিনি ভালকৈ ফেটি ল'ব, ফেটি লৈ যেতিয়া দুই মিনিটমান ফেটিব, বেছিও নিফেটিব, দুই মিনিটমান ফেটিব, তাৰপিছত কি কৰিব, বেকিং পাউডাৰ, বেকিং চ'ডা আৰু ময়দা, ডেৰ কাপ ময়দা ভালকৈ চালি ল'ব, চালি লৈ সেই বাটাৰ আৰু চেনি যে আমি ফেটি লৈছোঁ তাতে দি দিব, দি লাহে লাহেকৈ লাহে লাহেকৈ ডো এটা বনাই ল'ব, মাৰি মানে আটা মাৰা নিচিনা নামাৰিব, ডো এটা বনাই ল'ব, ডো বনাই লৈ ধুনীয়াকৈ আপোনালোকে বাটাৰ পেপাৰ ল'ব, বাটাৰ পেপাৰত আপোনালোকে সেই ডোটো কি কৰিব, মেৰুৱাই দিব, একদম ধুনীয়াকৈ মেৰাই দিব, মেৰাই দি আপোনালোকে অলপ সময় ৰখিব দিব বা ফ্ৰিজত থৈ দিব অলপ সময়, বস্তুখিনি ভালকৈ মানে ৰোল কৰি, ৰোল কৰিব লাগিব, যিমান ডাঙৰ ৰোল কৰে সিমান ডাঙৰ বিস্কুট হ'ব, যিমান সৰু ৰোল কৰিব সিমান সৰু বিস্কুট হ'ব, অলপ সময় ফ্ৰিজত থৈ দিয়ক আধা ঘণ্টামান, তাৰপিছত আপোনালোকে আনি পিচ পিচকৈ কাটক, কাটি অ'ভেনত বেক কৰিলেও বেক কৰিব পাৰে, নাইবা গেছতো বেক কৰিব পাৰে, গেছত আপুনি ধৰক ডাঠ ডাঠ যে কেৰাহীবিলাক আছে সেই কেৰাহী এখন ল'ব, তাতে ভিতৰত টেন এটা দিব বহাই, তাৰপিছত ঢাকনি এখন মাৰি দিব, ঢাকনিখন মৰাৰ পিছত ছ মিনিট একদম পূৰা ফুল স্পীডত গৰম দিব, যেতিয়া একদম ধোঁৱা ওলাই আহিব তেতিয়া কি কৰিব লাগিব, এই যে বিস্কুটখিনি বনাই লৈছে কাটি কাটি পিচ পিচ কৰি, কাটি কাটি পিচ পিচ কৰি বনাই কাঁহীত এখন বাটাৰ পেপাৰ পাৰি সেই কাঁহীখনত এটা এটা বিস্কুট দি অলপ বহলকৈ মানে ফাক ফাককৈ দিব লাগিব, যিহেতু বেকিং পাউডাৰ, বেকিং চ'ডা দিয়া আছে ফুলি যাব, তাৰপিছত সেইটো ছয় মিনিট যোৱাৰ পাছত, ছয় মিনিট যেতিয়া গৰম হৈ যাব কেৰাহীখন, সেই তেতিয়া একদম চিমত দি দিব লাগিব, কেৰাহীখন কিন্তু নমাব নোৱাৰে, গেছৰ পৰা নমাব নোৱাৰে, তাতেই থাকিব কিন্তু চিমত থাকিব, তাৰপিছত কি কৰিব লাগিব, ঢাকনিখন এক ছেকেণ্ডৰ কাৰণে উঠাই কাঁহীখন এক ছেকেণ্ডতে সোমাই দিব যাতে গৰম বতাহখিনি ওলাই নাহে, তেতিয়া আপোনাৰ বিস্কুটটো একদম বেকাৰী নিচিনাই হ'ব, অ'ভেনত বেক কৰোঁ ঠিক তেনেকুৱাই হ'ব, ৰংচোৱা কৰিব লাগিলে 25 মিনিট লাগিব, 25 মিনিটৰ যদি যেতিয়া দেখিছে যে ৰঙা হোৱা নাই তেতিয়া আৰু দুই মিনিটকৈ ৰখাই থ'ব, তেতিয়া ৰংচোৱা হৈ যাব ধুনীয়াকৈ, বিস্কুটটো আনি ভালকৈ ঠাণ্ডা কৰক, ঠাণ্ডা কৰি মুখাত মৰা হেৰিত আপোনালোকে ভৰাই একমাহ দুমাহ একদম ধুনীয়াকৈ বিস্কুটটো থাকিব,
0: তেনেকৈ
1: কৰিব পাৰি।
0: আৰু এটা কথা বাইদেউ, মিঠাৰ ক্ষেত্ৰত, মিঠাৰ ক্ষেত্ৰত সকলোৱে মিঠা খাব আজিকালি নিবিচাৰে, তো এই মিঠা মানে চেনি,
1: চেনি
0: চেনিৰ কিবা আছে নেকি বাইদেউ, চেনি নোহোৱাকৈ
1: আছে, চেনি এতিয়া চেনি আৰু গুড় বস্তুটো একে বস্তু, চেনিও মানে ডায়েবেটিছসকলে বা যিবিলাক হেলথ কনচিয়াছ তেওঁলোকে চেনিও নাখায়, গুড়টোও খাব নিবিচাৰে, কিন্তু তেনে ক্ষেত্ৰত অলপ দিগদাৰী হয় বিস্কুটটো বনাওঁতে, কিন্তু বিস্কুট যেতিয়া আমি বনাম তাতে চেনি নিদিয়াকৈ কোনো বিস্কুটে নহয়,
0: তাৰমানে
1: চেনি লাগিব, যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ তেওঁলোকেও কৈছে অলপ চেনি লাগিবই, চেনি নিদিয়াকৈ ডায়েবেটিছৰ যিবিলাক বিস্কুট বনায় সেইবিলাকো নহয়, তাৰমানে অলপ দিয়েই, কিন্তু কিন্তু এতিয়া যে মই আপোনালোকক বিস্কুটৰ ৰেচিপিটো দিলোঁ, সেই ৰেচিপিটো একদম আধা কৰি দিব, চেনিখিনি আধা কৰি দিলে একদম আধা, নিমখ দিব আধা চামুচ, আধা চামুচৰ অলপ কম দিলে হ'ল, আধা চামুচ দি আপোনালোকে বনাই চাব, চাব এইটো নিমখীয়া বিস্কুট হৈ যাব, ধুনীয়া নিমখীয়া হ'ব,
0: ঠিক তেনেকৈ
1: বনাব, একদম চেনিটো আধা কৰি দি তাতে নিমখখিনি দি যেনেকুৱা প্ৰচেছত মই কৈছোঁ তেনেকুৱা প্ৰচেছত বনাই দিব, একদম ধুনীয়া নিমখীয়া বিস্কুট হৈ যাব।
0: আমি বিস্কুটৰ কথা শুনিলোঁ বাইদেউ, এইবাৰ যদি নান কাটাৰ বিষয়ে অকণমান কয়।
1: হয়, নান খাটাওটো ধৰকচোন এতিয়া বিস্কুটৰ একদম হিৰ, বিস্কুটটো শিকিব আহেই ল'ৰা ছোৱালী আৰু মানে খাওঁতে খুব টেষ্টি, সেইকাৰণে মানুহে এইটো বিচাৰে যে আমি নান খাটাকে খাওঁ, কিন্তু বজাৰৰ নান খাটা আৰু নিজে বনাই খোৱা নান খাটা বহুত ডিফাৰেঞ্চ, বহুত ডিফাৰেঞ্চ।

0: আকাশ পাতাল, যেতিয়া বেকাৰীত বনায় সেই বস্তুটোত ইমান ঘি নাথাকে। যেতিয়া আমি ঘৰত বনাম তেতিয়া কিন্তু বহুত ঘি দিয়ে বনাম আমি বস্তুটো, গতিকে বহুত টেষ্টি। আপোনালোকে এইটো বনাই চাব পাৰে, ৰেচিপিটো লাগে যদি দিব পাৰি। এতিয়া ৰেচিপিটো ধৰক, চব ১ কাপ ১ কাপ ময়দা, ১ কাপ বেচন, ১ কাপ তাৰপিছত চুজি ল'ব লাগিব, 1/4 কাপ ঘি, ১ কাপ যদি কোনোবাই ঘি খাব নোখোজে তেতিয়াহ'লে ১ কাপ তেল দিলেও হয়, কিন্তু ৰিফাইন তেল দিলেও হয়, কিন্তু টেষ্টটো তেনেকুৱা নহয়, নহয় নহয়। তাৰপিছত বেকিং চ'ডা ১ চিকুটমান, 1 পিঞ্চ বুলি কয় ১ চিকুট, বেকিং পাউডাৰ ১ চিকুট, এনেকৈ দি গোটেইখিনি, চেনি ১ কাপ, চেনিখিনি আৰু বাটাৰখিনি ভালকৈ ফেটি লৈ, তাৰপিছত গোটেইখিনি যিবিলাক বস্তু মই দিলোঁ এই মানে পাউডাৰ জাতীয় গোটেইখিনি এটা ছাইডত ল'ব, লৈ চালি ল'ব, চালি লৈ তাতে গোটেইখিনি দি দিব ঘি আৰু চেনিত দি ভালকৈ একদম মাৰি, হাতেদি এটা ডো বনাই, মাৰিব নালাগে, আটা নিচিনা মাৰিব নালাগে, এটা ডো বনাব, ডো বনাই ধুনীয়াকৈ গোল গোল কৰি অকণমান আগটো কাটি দিব, যিহেতু নানখাট্টাটো একদম ফাটা ফাটা থাকে, আগটো কাটি দি তাতে অলপমান চৰি ইলাচি পাউডাৰো দিব, তাতে ডোটোত ইলাচি পাউডাৰ অলপ দি দিব, ভেনিলা নিদিব, তাত ভেনিলা কিন্তু নালাগে, কিছুমান বস্তুত কিছুমান বস্তু দিব নোৱাৰে, কিন্তু ঘৰত বনাই খালে দিব পাৰে, বিজনেছ কৰিলে নোৱাৰে। অলপ মানে আগটো যেতিয়া কাটিব তাতে অলপমান ইলাচি পাউডাৰ দি দিব, দিয়াৰ পিছত চাব আপোনালোকে, আৰু ফ্ৰিজত অকণমানো ৰাখিব নালাগে, এইটো এইটো একদম ধুনীয়াকৈ বেক কৰিব, গেছত বেক কৰিলেও যেনেকুৱা হ'ব, মানে অভেনত বেক কৰিলেও তেনেকুৱাই হ'ব, চেম হ'ব।
1: হয়, এইটো হৈছে আমাৰ নানখাট্টা এটা ৰন্ধন প্ৰকৰণ। হয়, আমি বিস্কুটৰ শুনিলোঁ, নানখাট্টাৰ শুনিলোঁ, এবাৰ আমি কেকলৈকে যাওঁ। এতিয়া প্ৰথমতে আপুনি আমাক আমাৰ আজিকালি বিভিন্ন ধৰণৰ শুকান ফলেৰেও কেক
0: বনাই বনাই
1: সেইটো বা কেনেকৈ প্ৰথম মানে কোনোবা এগৰাকী মহিলা
0: কেক বনাব বিচাৰিলে,
1: আমাৰ যি অনুষ্ঠান শুনি থকা কোনোবা শ্ৰোতাই যদি বিচাৰিছে যে তেওঁ কেক তৈয়াৰ কৰিব, তেওঁ প্রথম কেনেকৈ
0: আৰম্ভ কৰিব? এতিয়া ঠিক আছে, এটা ৰেচিপি ক'ম, এইটো ৰেচিপিটো যে চবেই মানে শিকি ৰাখে বা বুজি ৰাখে বা লিখি ৰাখে, সেই এটা ৰেচিপি দিয়ে ৰেড ভেলভেট বনাব পাৰিব, চকলেট বনাব পাৰিব, এই জেব্ৰা কেক আছে এইবিলাক কেকো, চব কেক এটা ৰেচিপি দি বনাব পাৰিব। সেইটো ৰেচিপি এতিয়া মই কৈ দিম, আপোনালোকে অকণমান লিখক আৰু ভালকৈ যদি শুনে আপোনালোকে এই কেকটো কিন্তু একদম ধুনীয়াকৈ বনাব পাৰিব, আৰু যদি বিচাৰে মই কাপ কেক বনাম, তথাপিতো এই ৰেচিপিটো দিয়ে বনাব পাৰিব, বনাব পাৰিব, একদম সহজ ৰেচিপি। সেইটো সেইটোত লাগিব ১ কাপ ময়দা, 1/4 কাপ গাখীৰৰ পাউডাৰ, 1 টিস্পুন শুকান গাখীৰৰ পেকেটবিলাক পোৱা যায় যে, 1 টিস্পুন বেকিং পাউডাৰ, 1/4 টিস্পুন বেকিং চ'ডা, নিমখ 2 চিকুট, 1/2 কাপ চেনি, 1/2 কাপ গাখীৰ, তাৰমানে 1/2 কাপ গাখীৰৰ পাউডাৰো ল'ব লাগিব, আকৌ গাখীৰো ল'ব লাগিব, যিহেতু আমি ইয়াতে কণী নিদিওঁ, কণী যদি লাগে সেইটো মই ৰেচিপিটো দিব পাৰিম, কিন্তু কণী নোহোৱাকৈ এইটো ৰেচিপি। তাৰপিছত 1/2 কাপ যদি গাখীৰ লৈছে, 1/2 কাপ ভেনিলা এচেন্স, 1/4 কাপ তেল আৰু 1 টিস্পুন ভিনেগাৰ। প্ৰথমতে কি কৰিব, গাখীৰখিনি অকণ অকণ কুহুম কুহুম গৰম কৰি ল'ব, লৈ ভিনেগাৰখিনি তাত ঢালি দিব, এনেকুৱা ফাটিব লাগিব, ভিনেগাৰখিনিয়ে মানে ফাটায় নেমুৰ এইটো বস্তু, নেমুৰ সলনি এইটো, যদি ভিনেগাৰ নাথাকে নেমু এচামুচ দি দিব। তাৰপিছত ধুনীয়াকৈ গাখীৰখিনি অলপ অলপ যেতিয়া ফাটিব, অলপ ঠাণ্ডা হ'ব, তেতিয়া তাত চেনিখিনি গুড়ি কৰিব, গুড়ি কৰি তাত দি দিব, দি ভালকৈ ফেটি ল'ব, ফেটি তাতে তেলখিনি দি দিব, 1/4 কাপ তেল আছে, তেলখিনি দিব, তেলখিনি দি ভালকৈ ফেটি ল'ব। এইখিনি ফেটা হোৱাৰ পাছত, তাৰপিছত ময়দা, বেকিং পাউডাৰ, বেকিং চ'ডা, নিমখ, এইখিনি বস্তু ভালকৈ চালি লওক, চালি লৈ গোটেইখিনি বস্তু একেলগে দি একদম ধুনীয়াকৈ এখন চামুচেদি আপোনালোকে লাহে লাহে লৰাওক, কাৰ্টেন ফইল মেথড বুলি কয়, একদম যে ঝটপট ঝটপট লৰাব তেনেকুৱা নহয়, লাহে ধীৰে লৰাব লাগিব, মানে মিল্ক, চেনি, অইল এইখিনি যে আমি ঘুটিলোঁ, সেই ঘোটাখিনিৰ ফৰ্মটো যাতে বহি নাযায়, একদম লাহে লাহে লাহে লাহে কৰক। তাৰপিছত গোটেইখিনি যেতিয়া মিলি যাব, তেতিয়া এটা মোল লওক, 5 ইঞ্চি মোল লওক বা 6 ইঞ্চি মোল এটা লওক কেকৰ মোল, তাতে বেটাৰ পেপাৰ পাৰি দিয়ক, তেল অলপ সানি দিয়ক, গোটেইখিনি তাতে দি দিয়ক। ঠিক মই যেনেকৈ বিস্কুটটোৰ কথা ক'লোঁ যে কেনেকৈ বহাব, ঠিক তেনেকৈ কেকটো বহাই দিব। গেছত কিন্তু কি জানেনে, যদি প্ৰেচাৰ কুকাৰত বহাই একদম অভেনৰ নিচিনা হ'ব, প্ৰেচাৰ কুকাৰটো চেম, হুইচেলটো খুলি দিব, খুলি দি পাইপডালো খুলি দিব, খুলি দি প্ৰেচাৰ কুকাৰটো একদম মাৰি 6 মিনিট গৰম কৰিব, গৰম কৰাৰ পাছত টেন এটা দিব লাগিব, যেতিয়া একদম ধোঁৱা ধোঁৱা ভাৱ ওলাব তেতিয়া এই যে মোল্ডত আপুনি বহাই থৈ দিছে, মানে দি থৈ দিছে হেৰিটো, বেটাৰটো, কেকৰ বেটাৰটো, সেই বেটাৰটো নি একদম গেছৰ ওচৰত ৰাখক, একদম আপুনি 1 ছেকেণ্ডত ঢাকনখন খোলক, 1 ছেকেণ্ডৰ ভিতৰতে তাতে মোল্ডটো বহাই দিয়ক, যাতে

0: ভিতৰৰ বতাহটো বাহিৰত ওলাই নাহে, আৰু হুইচেলটো নোহোৱাকৈ আপুনি মাৰি দিয়ক, হুইচেল নিদিব। মাৰি দিয়াৰ পিছত একদম 35 মিনিট পিছত আপুনি খুলি, একদম চিমত থাকিব দেই, জুইকুৰা একদম চিমত, পাহৰি নাযাব। জুইকুৰা যদি একদম ফুলত থাকে তেতিয়া কিন্তু একদম পুৰি চাই হৈ যাব, গতিকে চিমত দিব। আৰু একদম মানে ভালকৈ ঢাকনখন চাব যে চাৰিওফালে মাৰা খাইছে নে নাই, অলপ যদি টেৰা টেৰিকৈ মাৰা থাকে তেতিয়াও কিন্তু কেকটো নহ'বগৈ। পাছত চাব 35 মিনিট পিছত একদম আমি যেনেকুৱা মানে অ'ভেনত বনাওঁ একদম চেম অ'ভেনৰ নিচিনা হ'ব। আৰু যদি ৰংচোৱা কৰিব বিচাৰে তেতিয়াহ'লে ঠিক 35 মিনিট পাছত আপুনি গেছৰ পৰা নমাই থৈ দিব, নুখুলিব। নুখুলিলে মানে একদম ধুনীয়া ৰংচোৱা হৈ যাব কেকটো। সেই কেকটো আপুনি আইচিঙো কৰিব পাৰে, অকল অকল মানে যে যদি ভাবে যে চাহৰ লগত খাম সেইটোও খাব পাৰে। এই কেকটো যদি কোনোবাই পাৰে শুকান শুকান এই মানে ফ্ৰুটছবিলাক যদি দিব বিচাৰে, মানে নাটছবিলাক, কিন্তু সেইবিলাক কি হয়, নাটছবিলাক যদি আমি কেকৰ ভিতৰত দিওঁ কি হয়, যেতিয়া কেকটো হয় দেখা যায় যে চব তলত পৰি যায়, ওপৰত নাথাকে। এই ক্ষেত্ৰত এটা টিপছ আছে কি, যে ময়দাৰ লগত অলপমান 2 চামুচ ময়দা লওক, আৰু এই নাটছবিলাক যে ধৰক কিচমিচ, কাজু বাদাম, আলমণ্ড এইবিলাক কি কৰিব, সৰু সৰুকৈ কাটিব আৰু এই ময়দাখিনিত ধুনীয়াকৈ সানি ল'ব। সানি লোৱাৰ পাছত যেতিয়া আমি আমি মোল্ডত বস্তুখিনি ঢালিম, অলপ অলপকৈ ঢালিছোঁ না, ওপৰত অলপ অলপকৈ দি দিব, তাৰ ওপৰত অকণমান বেছিকৈ দি দিব, চাব তেতিয়া মানে সেই বস্তুখিনি ভিতৰত পৰি নাযায়, ওপৰতে ভাঙি থাকিব, কাৰণ তাৰ গাত ময়দা লগোৱা আছে, সহজে সি তলত পৰি নাযায়।
1: হয়, আৰু এটা প্ৰশ্ন বাইদেউ, আমাৰ আজিকালি দেখা যায় কেকৰ ক্ষেত্ৰত যিবিলাক বতৰৰ ফল মূল আমি দেখা পাওঁ, সেইবিলাকৰে খুব আজিকালি প্ৰস্তুত কৰে, আমৰ কেক, কঁঠালৰো দেখিছোঁ, ঠিক তেনেকে আনাৰসৰো কৰে দি পেলাই, সেনেকুৱা কিবা এটা বাইদেউ আমাক কৈ দিব নেকি, সহজ যিটো ফলৰটো আমি পাইছো তেনেকে কিবা আজি বতৰৰ ধৰক।
0: ঠিক আছে, এটা কেক কওঁ, টি টাইম কেক। এতিয়াটো ক'লোঁ এই যে কেকটো মই ক'লোঁ যে সেই কেকটো আপোনালোকে আইচিং কৰিব পাৰিব ধুনীয়াকৈ, মানে এই ক্ৰীম আনি ক্ৰীমটো ফেটি ধুনীয়াকৈ আইচিং কৰিব পাৰিব, এইটো বাৰ্থডে কেক বনাব পাৰিব। কিন্তু বাৰ্থডে কেক আৰু টি টাইম কেক দুটা কিন্তু ডিফাৰেঞ্চ বস্তু, আপোনালোকে এনেই খাব পাৰে, বনাই খাব পাৰে, কোনো প্ৰব্লেম নাই, কিন্তু দুটা কিন্তু ডিফাৰেঞ্চ বস্তু। এতিয়া মই এটা টি টাইম কেকৰ এটা হেৰি কওঁ, যিহেতু আমৰ বতৰ শেষ হওঁ হওঁ অৱস্থা, গতিকে আমৰ জুতিটো কেকতো ল'ব পাৰিব। গতিকে আহক এতিয়া আমেদি মই এটা ৰেচিপি কওঁ, ভালকৈ শুনিব। এইটো মই কণী দি দিম, আপোনালোকে কণী দিও খাব পাৰিব এই কেকটো, দুটা কণী দি একদম ধুনীয়াকৈ বনাব পাৰিব। চাব, ময়দা 180 গ্ৰাম, বেকিং পাউডাৰ 1 টিস্পুন, বেকিং চ'ডা 1/2 টিস্পুন, নিমখ 1 গ্ৰাম মানে অলপ আধা চামুচৰো কম দিব, কণী দুটা, চেনি 150 গ্ৰাম, অইল 120 গ্ৰাম, তাৰপিছত আমৰ আম একদম পকা আম ল'ব, পকা আম লৈ ভালকৈ মিক্সিৰ জাৰত মাৰি ল'ব, মাৰি লৈ 240 গ্ৰাম ল'ব, তাৰপিছত ল'ব অইল, অইল 60 ml, তাৰপিছত ভেনিলা 1 টিস্পুন। এতিয়া প্ৰচেছটো চাব, কণী নোহোৱা কেকৰ প্ৰচেছ বেলেগ আৰু কণী দিয়া কেকৰ প্ৰচেছ বেলেগ, দুটা বেলেগ ধৰণৰ। কিন্তু দুটা কণী মই ভাঙি ল'লোঁ, তাত চেনিখিনি দি দিলোঁ, চেনি যিমান আছে সিমানেই ল'ব, চেনি আৰু এই কণী দুটা ভালকৈ ফেটক, এনেকুৱা ফেটক যাতে একদম ফৰ্ম এটা আহি যায়। তাৰপিছত ইয়াতে গাখীৰ দিয়া আছে, মিল্ক দিয়া আছে 60 ml, অইল আছে 120 ml আৰু মিল্ক আছে 60 ml। এই গাখীৰখিনি 60 ml গাখীৰখিনি সেই কণী আৰু যে আমি চেনি ফেটিছোঁ তাতে দি দিব, দি আকৌ ভালকৈ ফেটক, ফেটি এটা চাব যে কণীখিনি কণীখিনি যেতিয়া গাখীৰখিনি দিব একদম ধুনীয়া এটা ফৰ্ম হ'ব, ফৰ্মৰ নিচিনা হ'ব, তেতিয়া তাতে আমৰ পেষ্টখিনি দি দিয়ক,
1: যিখিনি
0: আমৰ পেষ্ট বনাইছোঁ, কিন্তু সেই আমটোৰ জুখি ল'ব 1-240 ml হ'ব লাগিব। অতিমাত্ৰা দিলেও কিন্তু কেকটো কি হয়, গেলগেলা হৈ যায় ভিতৰত, সেইটো নুফুলেও ফুলিলেও ভিতৰত একদম কেঁচা থাকিব, যিমান পৰিমাণে সঠিক হ'ব লাগিব, সেইটো বেছি দিলে মানে পাতল হৈ যাব, মানে কেকটো যদি বেটাৰটো যদি পাতল হয় তেতিয়াহ'লে কেক কোনোদিনে নহয়, ওপৰত একদম ধুনীয়া দেখা যাব, ভিতৰত একদম কেঁচা থাকিব। এতিয়া গাখীৰখিনি দিলোঁ, গাখীৰখিনি দি আমৰ পেষ্টখিনি তাতে দি দিলোঁ 240 গ্ৰাম, দিয়াৰ পাছত এইফালে ময়দা, বেকিং পাউডাৰ, বেকিং চ'ডা এইখিনি ভালকৈ আমি মানে 140 চালি ল'লোঁ। তাৰপিছত আমি এই চালি লোৱা বস্তু, তেল কিন্তু দিয়া নাই এতিয়াও, চালি লোৱা বস্তুখিনি আমি এই কণীৰ বেটাৰত আম আম যে দিলোঁ সেইখিনি ধুনীয়াকৈ আমি চামুচেদি লৰাম কাৰ্টেন ফইল মেটাৰত, লাহে ধীৰে যাতে আমার ডিমাণ্ড ফর্মটো বহি না যায়। যেতিয়া ময়দাখিনি আর এই বেটারখিনি ধুনিয়াকে মিলি গৈছে, দেখিলে যে ময়দার চিনচাপ নোহোৱা হৈছে, একদম মিলি গৈছে, তেতিয়া কি করব লাগিব, অয়েলখিনি আমি তাতে লাহেকে মিলাই দিম। মিলাই যদি চেনি অয়েল নিদিয়ে, তেতিয়াহলে যদি ভাবে যে ঘি দি বনাম, ঘি দিও খাব পাৰি। যদি বনাম যে বাটার

0: দি খাম, বাটাৰ দিও খাব পাৰে, তেতিয়া পৰিমাণটো অলপ কমাই দিলে হ'ল, 100 মিলিগ্ৰাম দিলে হ'ল। তাৰপিছত এইখিনি দি ভালকৈ লৰাই দিছোঁ, লৰাই দি শেষত তেলখিনি দিছোঁ, লৰাই দি এটা এটা মোল লওক, 6 ইঞ্চিৰ এটা মোল ল'ব, লৈ তাতে বাটাৰ পেপাৰ দিব, তাতে গোটেইখিনি ঢালি দিব, ঢালি দি বেক কৰিব দিয়ক, মানে 180 ডিগ্ৰীত বেক কৰিব দিব, মানে অ'ভেনত দিব, OTG নাইবা প্ৰেচাৰ কুকাৰ, মই যেনেকৈ আগতে কৈছোঁ ঠিক তেনেকুৱা মেথডতে প্ৰেচাৰ কুকাৰত দি দিব। চাব কেকটো ইমান ধুনীয়া হ'ব, খাই ভাল পাব, মানে চাহৰ লগতো খাই ভাল পাব, যদি ভাবে যে মই সেই কেকটো আইচিং কৰিম, আইচিঙো কৰিব পাৰিব।
1: আকৌ বতৰৰ ফলো আছে,
0: হয় বতৰৰ ফলো আছে, লাষ্ট এতিয়া আৰু মানে শেষৰ অৱস্থাতে আপোনালোকে এইটো জুতি লওকচোন।
1: হয় বাইদেউ, আমি কেকৰো শুনিলোঁ, আৰু এটা মনত আহিছে প্ৰশ্ন এটা মোৰ, যে আপুনি আমি দেখোঁ বা আপোনাক দেখিছোঁ আমি যে বিভিন্ন ধৰণৰ চাউলৰ গুড়ি, আৰু চাউলৰ গুড়িটো হৈছে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ এটা চাউলৰ গুড়িৰেও কিন্তু বিভিন্ন
0: ধৰণৰ বনাব পাৰি,
1: প্ৰস্তুত কৰিব পাৰি খাদ্য সম্ভাৰ, আজি যদি আমাক তেনেকৈ কৈ দিয়ে।
0: এতিয়া এতিয়া এই চাউলৰ গুড়ি দি কেকো বনাব পাৰিব, চাউলৰ গুড়ি দি বিস্কুটো বনাব পাৰিব, চাউলৰ গুড়ি দি টি টাইম কেক বনাব পাৰিব, বহুত বস্তু বনাব পাৰি। খালি নিজে অলপমান যদি এটা ৰেচিপি লাগিব, কিন্তু ৰেচিপি এটা যদি থাকে, বিস্কুটৰ এটা ৰেচিপি থাকে বা কেকৰ এটা ৰেচিপি থাকে, সেই ৰেচিপিটো অলপ অলপ স্কিপ কৰি দি দি মানে সেই হেৰিটো বনাব পাৰে, ৰেচিপিবিলাক বনাব বেলেগ বেলেগ ভেৰিয়েশ্যনত বনাব পাৰে। এতিয়া চাউলৰ গুড়ি চাউল এটা যে মই দিলোঁ এতিয়া আপোনালোকক যে কেক কেনেকৈ বনাব পাৰি, সেইটো ময়দাখিনি স্কিপ কৰি দিলে হ'ল, চাউলৰ গুড়ি দি দিলে হ'ল।
1: চাউলৰ গুড়িখিনি আমি যেনেকে আপুনি আগতে কৈছে ময়দা বা আটাখিনি আমি
0: চালি লওঁ,
1: চাউলৰ গুড়িখিনি
0: চালি ল'ব লাগে, কিন্তু চাউলৰ গুড়িটোৰ পৰিমাণটো অকণমান কম দিব লাগিব, কাৰণ চাউলৰ গুড়িটো যেতিয়া পানীত ভিজি যায় তেতিয়া গোটা লাগি যায়, গোটা লাগি যায়, অলপ কমাই দিব, 1/4 কাপ কমাই দিব,
1: কমাই দিব, যিটো কাপৰ আপুনি হিচাপ দিছে তাতকে অলপ
0: কমাই। আৰু যদি এই 1.5 কাপে দিছে, ধৰক 1.5 কাপ মই ময়দাৰ কথা কৈছোঁ বা 1 কাপ ময়দাৰ, 1 কাপ ময়দাই দিছে, ডাঠ হৈ গৈছে, কোনো প্ৰব্লেম নাই, শেষত কি কৰিব, অকণমান গাখীৰ, গাখীৰ 2-3 চামুচ দি অকণমান ঢিলা কৰি দিব, ধুনীয়া হৈ যায়। তেতিয়া
1: চাউলৰ গুড়িৰ বাইদেউ আমি কেক
0: বিস্কুটো বনাব পাৰিম, হয়
1: শুনিছোঁ তেনেকৈ। আৰু যদি আপুনি আমি কেতিয়াবা গম পাওঁ যে বিভিন্ন
0: আছে আছে আছে, হয় হয়, ধৰক কণীটো আমাৰ ঘৰত থাকে, কণীটো থাকে, চাউলৰ গুড়িও আছে, এতিয়া চাউলৰ গুড়ি আৰু কণী দি কি বনাম, তেলো কিন্তু আমাৰ ঘৰত, গৰীব হওক ধনী হওক চবৰে ঘৰতে তেলটো থাকে, সদায় চবেই তেলটো খায়ে। এতিয়া ধৰক তেলৰ পিঠাটো বনাব গ'লে বহুতৰে কিন্তু তেলৰ পিঠাটো নহয়গৈ, হয়নে, বহুতৰে নহয়, মানে বহুত মোৰ মেছেজ আহে এনেকুৱা, বাইদেউ আমাৰ তেলৰ পিঠা হোৱা নাই, অমুক হোৱা নাই, তমুক হোৱা নাই, ঘৰত খাবৰ কাৰণে। গতিকে কণী এটা যদি থাকে তেলৰ পিঠাটো একদম পাৰফেক্ট ধুনীয়া হ'ব, তেলৰ পিঠা বুলি নকৈ মালপোৱা বুলি ক'ব পাৰে। সেইটো এইটো কণী এটা ল'ব, 1 কাপ মানে চাউলৰ গুড়ি ল'ব, চাউলৰ গুড়ি অকণমান চুজি, চুজি মানে 2 টেবুল স্পুন বা টিস্পুন সেনেকৈ ল'ব। পিঠা চিঠা বনাওঁতে কি হয়, নিজৰ আইডিয়াটো আহি গ'লে নিজে এটা ৰেচিপি বনাব পাৰি। তাৰপিছত চেনি চেনি দিব, চেনি নিদিলে গুড় দিব, গুড় নিজৰ মানে মিঠা অনুযায়ী দিব, নিজৰ মিঠা অনুযায়ী চেনি দিব, চেনি দি পাছত ভালকৈ ঘুটি ল'ব, ঘুটি লৈ চেনি পিঠাগুড়ি আৰু কণী ভালকৈ ফেটক, ফেটি ফেটি ফেটি ফেটি তাত অকণমান বেকিং পাউডাৰ দিম, কিন্তু লাষ্টত দিব, তাত অলপমান কি কৰিব, অকণমান বেকিং চ'ডা, অকণমান বেকিং চ'ডা, বেকিং পাউডাৰ নহয়, কিন্তু বেকিং পাউডাৰে বেলেগ কাম কৰে, বেকিং চ'ডাই কিন্তু বেলেগ কাম কৰে। বেকিং চ'ডা অলপমান দিয়ক, ভালকৈ ঘুটক, একদম ঘুটি ঘুটি ঘুটি ঘুটি, অলপমান গোটা বেটাৰটো অলপ গোটা হ'ব লাগিব, একদম ঢিলা হ'লে কিন্তু নহ'ব, অলপ গোটা হ'ব লাগিব, ধুনীয়া যেতিয়া গোটা হ'ব ভালকৈ ফেটক, তাৰপিছত 1/2 ঘণ্টা বা 1 ঘণ্টা ৰেষ্ট ল'ব দিয়ক, ৰেষ্টত ৰাখিব দিয়ক, ৰেষ্টত যেতিয়া থাকিব, যেতিয়া চুজিখিনি ফুলি ফুলি উঠিব তেতিয়া বেটাৰটো কিন্তু আৰু অলপমান টান হ'ব, তেতিয়া কি কৰি 1/2 ঘণ্টাৰ পিছত একদম পাৰফেক্ট হ'ব। তাৰপিছত ইলাচি গুড়ি অলপমান তাতে দিব, যেতিয়া তেলত দিম তাৰ আগতে ইলাচি গুড়ি দিব, কাৰণ কণী দিছোঁ যিহেতু অলপ গোন্ধাব পাৰে, নাইবা ইলাচি গুড়ি যদি কাৰোবাৰ নাথাকে নেমু টেঙাৰ বাকলি আৰু ডালচেনি পাউডাৰ অকণমান ৰুকি কেনে দি দিবচোন, চাব পিঠাটোৰ চেণ্ট একদম পাকঘৰটো মলমলাই যাব, ইমান ধুনীয়া চেণ্ট হয়।
1: তাৰপিছত
0: গুড়ি আৰু নেমু টেঙাৰ বাকলি, এইটো কেকতো দিব পাৰে, যাৰ মানে ভেনিলা এচেঞ্চ যেতিয়া নাথাকে কেকতো এইটো প্ৰচেছ দিব, একদম ধুনীয়া গোন্ধায় তাৰমানে। তাৰপিছত তেলখিনি গৰম হ'ব, ভালকৈ গৰম কৰি লৈ একদম মিডিয়ামত দিয়ক, দি যেতিয়া তেলখিনি অকণমান ঠাণ্ডা হৈ আহিব তেতিয়া এচামুচ এচামুচকৈ সৰু সৰুকৈ বনাব, ডাঙৰ ডাঙৰকৈ বনাব নিজৰ ওপৰত, তেতিয়া আপোনালোকে দিব চাব ইমান ধুনীয়া হ'ব, ইমান ধুনীয়া হ'ব। আৰু যদি পাৰে অলপমান আমৰ অলপমান পেষ্টটো দি দিব পাৰে, তেতিয়া এটা বেলেগ আৰু বেলেগ এটা হ'ব, টেষ্টটো বেলেগ হ'ব, খাই চাব, খাই

0: চাই তেতিয়া আপোনালোকে বুজি পাব,
1: হয়
0: তাৰমানে
1: হয় মানে কম সময়তে আমি কেনেকে
0: আলহী আহিলেও একদম আলহী বহায়ো পাৰিব এইটো।
1: পাৰিব
0: যদি আপোনালোকৰ যদি চাউলৰ গুড়ি নাথাকে মই দি বনাব, এটা
1: একে
0: কণী এটা দি বনাই চাব, একদম ধুনীয়া হ'ব।
1: হয় বাইদেউ, আমি জানো আপুনি যিটো বেকাৰীৰ আজি খাদ্য সম্ভাৰৰ কথা কৈছে, এই খাদ্য সম্ভাৰসমূহত ৰঙৰ ব্যৱহাৰ আছে
0: আছে আছে
1: আৰু কিন্তু আমি আজিকালি যিহেতু স্বাস্থ্য সচেতন বা শিশুসকলকো আমি তেনেকে বজাৰৰ ৰংটো খাব দিবলৈ অকণমান দিগদাৰি পাওঁ, এই ক্ষেত্ৰত বাইদেউ আমি কেনেধৰণৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব
0: হয়।
1: পাৰোঁ?
0: এটা এটা ৰঙৰ কথা কৈ দিওঁ, এতিয়া মই বিস্কুটত হওক, কেকত হওক বা ব্ৰেডত হওক, এইবিলাকত সদায় ৰঙা ৰংটো বেছি ব্যৱহাৰ হয়। এই ৰঙা ৰংটো আমি কি কৰোঁ, জেল ব্যৱহাৰ কৰোঁ আৰু ইমান পৰিমাণৰ ব্যৱহাৰ কৰোঁ, মানে বহুত দিব লাগে। এক চামুচ দিলেও কেতিয়াবা মানে কেকটো ৰঙা নহয়, তেতিয়া ডেৰ চামুচ দুই চামুচো দিব লগা হৈ যায়। সেই ৰংটো যদি মানুহে খায় বা মানুহ ডাঙৰ মানুহৰ কথাটো বেলেগ কথা, সৰু মানুহে যদি খায় তাৰ অট'মেটিকলি তাৰ পেটটো বা লিভাৰটো বেয়া হ'ব। গতিকে সেই ক্ষেত্ৰত যদি আমি বিটৰুটটো ব্যৱহাৰ কৰোঁ খুব ভাল। বিটৰুট বিট
1: আৰু আজিকালি বিটটো 12 মাহে
0: সদায় পায়, বস্তুটো সদায় পায়। এইটো বাকলিটো গুচাই ল'ব, গুচাই লৈ সৰু সৰুকৈ কাটি গাখীৰতে সিজাই ল'ব, গাখীৰত সিজাই লৈ যেতিয়া মানে সেইটো যদি কেঁচাই কেঁচাই আমি দিওঁ বস্তুটো মানে টেষ্টটো বেলেগ হৈ যায়, সেইকাৰণে গাখীৰতে সিজাই ল'লোঁ। গাখীৰতে যেতিয়া সিজাব সিজি যাব অলপমান মিক্সিত পিচি ল'ব লাগিব, মিক্সিত পিচি তাৰ ৰসটো ওলাই ল'ব লাগিব, ৰঙা হৈয়ে ওলাব, কিন্তু গাখীৰটো বেছি পৰিমাণৰ যাতে নাথাকে, অলপ পৰিমাণৰ, কম পৰিমাণৰ মিক্সিত পিচি লৈ সেই ৰসটো চেকনিৰে চেকি ল'ব, চেকি লৈ এটা বটলত ভৰাই নৰ্মেল ফ্ৰিজত 3-4 দিনৰ কাৰণে ধুনীয়া থাকিব। 3 দিন তাৰ বেছি নহয় যিহেতু গাখীৰ দিছোঁ, আৰু যদি গাখীৰ নিদিয়ে পানী দিয়ে যদি তেতিয়াহ'লে এসপ্তাহ আপুনি ইউজ কৰিব পাৰে, ফ্ৰিজত থৈ বাহিৰত থৈ নহয়। আপুনি কেকত কালাৰটো নিদিব, কালাৰটো যদি এচামুচ লাগে এইটো 5 চামুচ কিন্তু লাগিব, কিন্তু এইটো 5 চামুচ দিলেও আমাৰ ক্ষতি নাই, ক্ষতি নাই, বিট ভালেহে আৰু স্বাস্থ্যৰ কাৰণে ভাল, তাৰমানে বনাব পাৰি, বনাব পাৰি, বিস্কুটতো বনাব পাৰি, কেকতো বনাব পাৰি। আৰু এনেকুৱা সকলোৱে আগুৱাই আহিব লাগে, মহিলাসকল আহিব লাগে, আহি এইবিলাক শিকি নিজৰ নিজৰ বিজনেচটো নিজে নিজে ছেট আপ কৰি ল'ব লাগে। আৰু এইটো কোনো মানে ফেইল বিজনেছ নহয়, কিন্তু যদি এবাৰ কেকটো শিকি ল'লে, যদি এবাৰ বিস্কুটটো শিকি ল'লে একদম ধুনীয়াকৈ চিৰজীৱন বনাই আপোনালোকে বিজনেছ কৰি খাব পাৰিব। আগুৱাই আহক, বনাওক,
1: আত্মসংস্থাপনৰ
0: পথ পথ এটা হয়, একদম ঘৰতে বহি কমচে কম 20,000 টকা কামাব পাৰিব, 20,000 মাহত আগ্ৰহী যদি
1: গোটেই কথাখিনি শিকি লয়।
0: একদম এটা এটা বিস্কুটে শিকক, এটা কেকে শিকক, সেই কেকটো বা সেই বিস্কুটটো দি এটা বিস্কুটটি আপুনি 20,000 টকা ইনকাম কৰিব পাৰিব ঘৰত বহি বহি। আজিকালি ক্লাউড কিচেন আছে, সেইবিলাকতো আজিকালি ঘৰৰ পৰাই লৈ যাব, মানে বাহিৰত যাবও নালাগে, নালাগে। আৰু নাইবা নাইবা দোকান ঠিক কৰি লওক যে অমুক দোকানত তমুক দোকানত 10 পেকেট, অমুক দোকানত 10 পেকেট। মোৰ ষ্টুডেণ্টবিলাকে অনলাইন শিকি দি আছে, শিৱসাগৰৰ ধেমাজিৰ অনলাইন শিকিছে, অনলাইন শিকি তেওঁলোকে পেকেট কৰি বিক্ৰী কৰি আছে। গতিকে আপোনালোকে আগবাঢ়ি আহক, শিকক, শিকি একদম ধুনীয়াকৈ আপোনালোকে বিজনেছ কৰক। নো ফেইল ৰেচিপি, যিবিলাক ৰেচিপি আছে একদম কোনো মানে শিকাৰ পাছত কোনোদিনে নোহোৱাকৈ নাথাকে, তাৰমানে হ'বই, চকু মুদি কৰিলেও হ'ব। হয়, আহক আপোনালোকে।
1: হয় বাইদেউ, আজি আমি বহুখিনি কথা পাতিলোঁ আৰু এনেকুৱা লাগিছে আপোনাৰ পৰা আৰু আমি শিকি যাম, কথা শুনি যাম, যিহেতু আমি মহিলা, আমাৰ আইডিসকলৰ অনুষ্ঠান আৰু আমি আখলতে ব্যস্ত থাকোঁ, সকলোৱে ভাল পাওঁ ৰান্ধি বাঢ়ি। আৰু আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: আপোনালোককো বহুত বহুত ধন্যবাদ।
2: ইমানপুৰী শ্ৰোতাসকলে বেক কৰা বিভিন্ন খাদ্য সম্ভাৰ এই বিষয়ক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে খাদ্য বিশেষজ্ঞ ফৰিদা বেগমে, আলোচনাটিৰ আগ ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

ইমান পৰি আইদৰ বুলনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত বাতৰি আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ। শিল্পীৰ কণ্ঠত এয়া প্ৰভাত চৌধুৰীৰ ৰচিত গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ প্ৰভাত চৌধুৰীৰ ৰচিত আন এটি গীত।

ইমান পৰি শ্ৰোতাসকলে লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল প্ৰভাত চৌধুৰীৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

0: পাণ্ডৱসকলৰ ঘটনা এইটো তৃতীয় পাণ্ডৱ অৰ্জুন বিজিত সংহাৰী অভিমন্য নামে
1: পুত্ৰ
0: এই তৃতীয় পাণ্ডৱ যি অৰ্জুন আছে অৰ্জুনৰ পুত্ৰ কোনে জানা
1: অৰ্জুনৰ পুত্ৰ হল
0: অভিমন্য
1: অভিমন্য
0: অভিমন্যৰ পুত্ৰ হল পৰীক্ষিতৰ পুত্ৰ হল
1: জন্মেজয়
0: জন্মেজয়ৰ পৰা পাণ্ডৱ বংশ
1: একেবাৰে হৈ যায়
0: কিন্তু পৰীক্ষিত যেতিয়া ৰজা হৈছিল
1: হল
0: পৰীক্ষিত ৰজা হৈয়ে চিন্তা কৰে
1: মনত ভাবে
0: যে মই প্ৰজাবিলাকৰ কথা ভাল খানা খোৱা
1: খানা খোৱা যায়
0: এই বুলি হৰিণ স্বীকাৰ কৰিম বুলি
1: সুন্দৰকৈ মনত চিন্তা কৰি
0: সৈন্য সামন্তৰ লগত
1: লৈ ওলৈ
0: কেনেকৈ
1: শুনা
0: কয় অনে

0: এই হেই মাতঙ্গমণি অত্যাচার করা দেখি
1: পাছত
0: তেওঁৰ পুত্ৰ আছিল শৃঙ্গিৰে
1: শৃঙ্গিৰে
0: শৃঙ্গিৰে কৰিলে
1: ব্ৰহ্মাস্ত্ৰত বিৰুদ্ধম কৰি আছে
0: আৰু তেওঁ দেখা পাই পৰীক্ষিত ৰজাক
1: কৈছে যে
0: এটি ব্ৰহ্মহাত দিলে
1: ব্ৰহ্মহাত
0: সাত দিনৰ ভিতৰত তক্ষক লাগে
1: এই জংখন কৰিব আমাৰ পিতা যোনে অত্যাচাৰ কৰিছে
0: এই তাৰপিছত কৰিলে কি তাৰপিছত
1: কি কয়
0: এই পুনৰ মাতৃ কবে কি কয়
1: শুনা
0: এই

ইমানপুৰী শ্ৰোতাসকলে মদন চন্দ্ৰ ৰাজবংশী আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ

ভাৰত আৰু ব্ৰাজিলে দূৰসংযোগ, তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ পৰিমাণ প্ৰায় 5,400 কোটি টকাৰ পৰা চলিত বৰ্ষত 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহক উন্নত প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নিৰ্মাণ আৰু সৰ্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। আলোচনাত ব্ৰিক্ছ ৰাষ্ট্ৰ তথা গ্ল'বেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা হিচাপে বিবেচিত ৰাষ্ট্ৰসমূহৰ ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিভিন্ন পদ্ধতিসমূহত গুৰুত্ব আৰোপ কৰা হৈছে। ইপিনে জয়পুৰত আজি বিয়লি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত ব্ৰিক্ছৰ পৰ্যটন মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলে পৰ্যটন খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰিব। তেওঁলোকে মূলতঃ বহনক্ষম আৰু দায়বদ্ধ পৰ্যটন, দক্ষতা বিকাশ, বিৰামহীন যাত্ৰা আৰু পৰ্যটন খণ্ডত প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বিষয়ত আলোচনা কৰিব। মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত পৰ্যটন সহযোগিতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ব্ৰাজিলে দূৰসংযোগ, তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। পুনেত অনুষ্ঠিত ব্ৰিক্ছ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বৈঠকৰ সুযোগতে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ব্ৰাজিলৰ যোগাযোগ মন্ত্ৰী ফ্ৰেডেৰিকো ডি চিকুইৰা ফিলহৈ এই চুক্তিখনত স্বাক্ষৰ কৰে বুলি দূৰসংযোগ বিভাগে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাগে প্ৰকাশ কৰা মতে এই বুজাবুজিৰ চুক্তিয়ে ডিজিটেল উদ্ভাৱন বৃদ্ধি, ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে উন্নত প্ৰযুক্তি খণ্ডত সহযোগিতাৰ প্ৰসাৰ ঘটাব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিন্ধিয়াই এটা বাৰ্তাত কয় যে এই বুজাবুজিৰ চুক্তিয়ে সাৰ্বজনীন সংযোগ, চাইবাৰ সুৰক্ষা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উন্নত প্ৰযুক্তি, দক্ষতা নিৰ্মাণ আদি ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। ভাৰত আৰু ব্ৰাজিলৰ মাজত সুৰক্ষিত আৰু সৰ্বাংগীন ডিজিটেল ভৱিষ্যতৰ বাবে এয়া এটা শক্তিশালী পদক্ষেপ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী কমিটিয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে এই সিদ্ধান্তক সংসদত গৃহীত আইনৰ মুক্ত উলংঘন আৰু ৰাষ্ট্ৰবিৰোধী বুলি অভিহিত কৰে। শ্ৰীশ্বাহে কয় যে কংগ্ৰেছে 1937 চনত একমাত্ৰ তোষামোদৰ বাবেই বন্দে মাতৰমক দুটা ভাগত ভাগ কৰিছিল। বন্দে মাতৰমৰ 150 বছৰীয়া বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক ভুলৰ শুধৰণি কৰিছে আৰু সম্পূৰ্ণ গীতটিক আইনী স্বীকৃতি প্ৰদান কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ খাতিৰত পুনৰ তোষামোদৰ পথ অনুসৰণ কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কালি মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। শ্ৰীযোশীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে বৈঠকত কৃষি খণ্ডত সৌৰ শক্তিৰ প্ৰসাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁ কয় যে বৰ্তমানলৈকে দেশত প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ অধীনত 27 লাখৰো অধিক সৌৰ পাম্প স্থাপন কৰা হৈছে আৰু আঁচনিখনৰ জৰিয়তে 15.8 গিগাৱাট নবীকৰণযোগ্য শক্তি সামৰ্থ্য বৃদ্ধি পাইছে। ইয়াৰ ফলত বছৰি 80 কোটি 60 লাখ লিটাৰ ডিজেল ৰাহি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত দেশত পলি চিলিকনৰ উৎপাদন আৰু সৌৰ আহিলাপাতি ঘৰুৱাভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা সুদৃঢ়কৰণক লৈও আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

0: ইমানপৰে শ্ৰোতাসকলে পংকজ শৰ্মাৰ সন্তুৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে।

ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলকে ধৰি দেশৰ সকলো শ্ৰেণীৰ কৃষকক ন্যূনতম সমৰ্থন মূল্য এম এছ পিৰ ব্যৱস্থাৰে উপকৃত কৰাটো নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। পি এম আশা হিচাপে পৰিচিত প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান হ'ব এনে ব্যৱস্থাসমূহৰ মাজৰ এখন অন্যতম আঁচনি। 2018 বৰ্ষৰ ছেপ্টেম্বৰত ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে কৃষকসকললৈ আয়োজনক মূল্য আগবঢ়োৱাৰ লগতে উপভোক্তাসকলৰ জৰিয়তে মূল্যৰ স্থিৰতা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে বিগত বছৰসমূহত এই আঁচনিৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ প্ৰকৃত পৰিমাণ প্ৰায় 5,400 কোটি টকা আছিল বুলি উল্লেখ কৰি মন্ত্ৰালয়ে কয় যে 2026-27 বৰ্ষৰ বাবে এই পৰিমাণ 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। এই তথ্যই কৃষকসকলৰ উপাৰ্জনৰ প্ৰতি চৰকাৰৰ সমৰ্থন নিশ্চিত কৰা আৰু মূল্য নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ বিষয়টোকে সূচায় বুলি লগতে কোৱা হৈছে। ভাৰতীয় ৰেল বিভাগে জম্মু আৰু শ্ৰীনগৰৰ মাজত তৃতীয়খন বন্দে ভাৰত ৰেলগাড়ী চলাচল শীঘ্ৰেই আৰম্ভ কৰিব। উধমপুৰৰ মাজেৰে চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ এই গুৰুত্বপূৰ্ণ নগৰ দুখনৰ মাজত আহ যাহ কৰিবলগীয়া ৰেল যাত্ৰীসকলৰ বাবে বৰ্ধিত সুবিধা আগবঢ়াবলৈ বিচৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিয়া এখন পত্ৰৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যম এক্সত এই বিষয়ে জানিবলৈ দিয়ে। এই চিঠিখনত ৰেলমন্ত্ৰীয়ে উল্লেখ কৰা মতে জম্মু, টাৱি আৰু শ্ৰীনগৰৰ মাজত মাৰ্টিয়াৰ কেপ্টেইন তুষাৰ মহাজন উধমপুৰ ৰেল ষ্টেচনৰ মাজেৰে তৃতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ চলাচলৰ ক্ষেত্ৰত অনুমোদন দিয়া হৈছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ইছলামাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছত আজি পুৱা ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে যোৱা 18 আগষ্টত জাৰি কৰা এটা আদেশৰ পৰিপ্ৰেক্ষিতত তেওঁক কালি মাজনিশাৰ পাছত ইছলামাবাদৰ চিফা ইণ্টাৰনেশ্যনেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উল্লেখযোগ্য যে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকী গুৰুতৰ ধৰণৰ উদ্বেগজনিত বিকাৰত ভুগি থকা বুলি চিকিৎসকৰ প্ৰতিবেদন সম্বলিত এখন আবেদন লাভ কৰাৰ পাছত আদালতে তেওঁক দুদিনৰ ভিতৰত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। দেশৰ তথ্য দপ্তৰৰ মন্ত্ৰী আতাউল্লা তাৰাৰে সামাজিক মাধ্যমযোগে এই বাতৰি নিশ্চিত কৰি কয় যে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত খানক পুনৰ আদিয়ালা কাৰাগাৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে দুৰ্নীতিকে ধৰি ভালেমান অভিযোগত 2023 চনৰ 5 আগষ্টত গ্ৰেপ্তাৰ কৰা ইমৰাণ খান দীৰ্ঘদিন ধৰি ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে। 135 সংখ্যক ঐতিহাসিক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফচিৰ মাজত অনুষ্ঠিত হ'ব। মোহনবাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক ট্ৰাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথমখন ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰাণ কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ দুৰাণ কাপ জয় কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি ডব্লিউ এফ চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত ছাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ সন্মুখীন হ'ব। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চিয়া ই ফেন আৰু ঝাং চু চিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰাজিলে দূৰসংযোগ, তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ পৰিমাণ প্ৰায় 5,400 কোটি টকাৰ পৰা চলিত বৰ্ষত 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফচিৰ মাজত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই।

এটি ঘোষণা। অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ, 9435405222 আৰু 03612661876। শ্ৰোতাসকলে লোকগীত শুনি আছে মুকুন্দ তালুকদাৰৰ কণ্ঠত।

0: ইমানপুৰী মুকুন্দ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Union Home Minister Amit Shah inaugurates and lays foundation stones

0: ইমান পৰে পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য, পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9181014888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ

0: আহ্বান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰিছে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। জ্যেষ্ঠ নাগৰিকৰ সৈতে হোৱা আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে সমাজৰ প্ৰতি জ্যেষ্ঠসকলৰ অৱদানৰ স্বীকৃতি প্ৰদানেই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। ৰাজ্য চৰকাৰেও জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ ভালেমান পদক্ষেপ লৈছে। এনে পদক্ষেপৰ অংশ হিচাপে বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'ব পৰাকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্যসেৱা আৰু সামগ্ৰিক কল্যাণৰ বাবে ভালেমান উদ্যম গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সকলো জ্যেষ্ঠ নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে জ্যেষ্ঠসকলৰ অভিজ্ঞতা, প্ৰজ্ঞা, মূল্যবোধ আৰু ত্যাগৰ ভিত্তিতেই সমাজৰ শক্তিশালী ভেটি গঢ়ি উঠিছে। জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ অভিজ্ঞতাই নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাই সমাজক অধিক সমৃদ্ধ আৰু মানৱীয় কৰি তুলিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। নগাঁৱৰ দুখন আদালতে 11 গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলি বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্টট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ আন এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰাম সিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতেও 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন, বাংলাদেশ জে এম বি, আনচাৰ উল্লাহ বাংলা টিম এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো সংগঠনৰ কাম কাজ নিষিদ্ধ কৰিছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাটো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে 1,200 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পাঞ্চৈ এলবামখনিৰ পৰা 2টি গীত শুনাবলৈ লৈছোঁ শিল্পী বৰ্ণালী দাসৰ কণ্ঠত।

ইমানপুৰে আধুনিক গীতৰ অনুষ্ঠানত বৰ্ণালী দাসৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 21 আগষ্ট। সমূহ শ্ৰোতালে প্ৰীতি শুভেচ্ছা জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেবৰ 266.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী। ডিউটি ৰুমত কৰ্মৰত নৱকৃষ্ণ গোস্বামীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

0: আব্ৰাহাম লিংকনে কৈছিল, মই যেতিয়া কোনো ভাল কাম কৰোঁ তেতিয়া মোৰ মনত ভাল ভাৱৰ সৃষ্টি হয়, যেতিয়া বেয়া কাম কৰোঁ বেয়া ভাৱৰ সৃষ্টি হয়। মোৰ বাবে এয়াই ধৰ্ম। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ অনুষ্ঠানটি। শ্ৰোতাসকল, আজিৰ মূল কথা অনুষ্ঠানত শুনাবলৈ লৈছো চতিয়াৰ ছোৱালী তথা তেজপুৰৰ বোৱাৰী তথা প্ৰাক্তন ৰাজ্যিক হকী খেলুৱৈ মৌচুমী বৰুৱাৰ মনৰ কথা।
1: নমস্কাৰ, মোৰ নাম মৌচুমী বৰুৱা, মই চতিয়াৰ ছোৱালী। বৰ্তমান মই তেজপুৰলৈ বিয়া হ'লোঁ। তেজপুৰৰ মই পাঠক চুবুৰী কাপোৰ শইকীয়াৰ পত্নী মই, আৰু তেওঁ চৰকাৰী চাকৰি কৰে। আৰু বৰ্তমান মই ব্যস্ততাৰ মাজতে কটাইছোঁ। মই খেলা ধূলা কৰি ভাল পাওঁ। সৰুতে মই বহুত খেলিছিলোঁ চতিয়াৰ পৰা, আৰু ডিষ্ট্ৰিক্ট খেলিছোঁ, ষ্টেট লেভেলতো খেলিলোঁ, আৰু মই হকী ষ্টেট লেভেলত খেলিলোঁ 3 বাৰকৈ। আৰু এতিয়াও মই খেল বহুত ভাল পাওঁ, আৰু মই ব্যস্ত হৈ থাকোঁ। আৰু মই য়োগা কৰি ভাল পাওঁ। মই বৰ্তমান য়োগা কৰি আছোঁ কেদাৰমলত, তেজপুৰৰ এটা অনুষ্ঠানৰ পৰা। আৰু মই লগতে এখন অৰ্ফেনেজৰ কাম কৰি আছোঁ 2006ৰ পৰা। আমি তাৰ পৰা 4গৰাকী ছোৱালী বিয়া দিবলৈ সক্ষম হ'লোঁ। আমি সমাজৰ কাৰণে কাম কৰি আছোঁ লগতে, আৰু খেলা ধূলা, দৌৰা, এক্সাৰচাইজ সকলোখিনি কৰিব লাগে, আৰু সকলোৱে নিজৰ কামবিলাক ভালকৈ কৰিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। আৰু সেই কাম কৰাখিনি, মানে নিজৰ স্বাস্থ্যৰ কাৰণে কাম কৰাখিনি, সেইটো ভাল। মোৰ ছোৱালী আছে, মোৰ ছোৱালীজনীয়ে বিভিন্ন ধৰণৰ গানৰ প্ৰশিক্ষণ লৈছে। তাই অসমীয়া আৰু নজৰুল, বৰগীত, ফুলত সকলোতে তাই প্ৰশিক্ষণ লৈ এতিয়া তাই ক্লাছ 4 পাইছেগৈ। আৰু মই এই দুদিনমানৰ ভিতৰতে মানে ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হিচাপে অংশগ্ৰহণ কৰিবলৈ পালোঁ। সেইকাৰণে মই বহুত সুখী অনুভৱ কৰিছোঁ, আৰু ক্ৰীড়া জগতৰ লগত মই সদায় জড়িত হৈ থাকিবলৈ চেষ্টা কৰিম। মই ভাত বনাই ভাল পাওঁ, আৰু যেনেকৈ অতিথি শুশ্ৰূষা কৰি খুব ভাল পাওঁ মই। আৰু গতিকে মোৰ সেইখিনি হবি আছে, আৰু মই খুব ভাল পাওঁ সেইকাৰণে। ধন্যবাদ।
0: শ্ৰোতাসকলে মৌচুমী বৰুৱাৰ মনৰ কথা শুনিলে। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মালবিকা বৰুৱাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত। শিল্পী কণ্ঠত পুনে শুনক। গীতৰ কথা হীৰেণ গোস্বামী আৰু গীতৰ সুৰ অবনিৰঞ্জন পাঠকৰ।

আজিৰ অৰ্ধাক্ষ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে মালবিকা বৰাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। শিল্পী কণ্ঠত আন গীত শুনক গীতৰ কথা গৌতম শৰ্মাৰ আৰু সুৰ তৰালী শৰ্মাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: মালবিকা বৰুৱাৰ মালবিকা বৰুৱাৰ কণ্ঠত আন এটি গীত শুনক। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ আৰু গীতৰ সুৰ প্ৰণৱীৰাম বৰুৱাৰ।

0: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজি আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী। যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈছোঁ 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।
1: অৰ্ধাকক অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মালবিকা বৰকণ্ঠ আন্ত গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ আৰু গীতৰ সুৰ হীৰেণ গোহাঁইৰ।

অৰ্ধ আকাশ অনুষ্ঠানটি ইমানতে আন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধিয়া 6 বজাত হিন্দীত বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ভক্তি সংগীতৰ অনুষ্ঠান আৰাধনাৰ শেষৰ শুনক কাছিউৰ ৰহমান আৰু সংগীতকলা কণ্ঠৰ আনতি জিকিৰ।

0: ভক্তি সংগীতৰ অনুষ্ঠান আৰাধনা শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান পৰিস্থিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতে শুনিবলৈ পাব গীতালী। 6:45 সন্ধিয়া আঞ্চলিক বাতৰি, 7:00 হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 ভদাই চোতালৰ মেল, সন্ধিয়া 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানটি, নিশা 8:20 দিলীপ কুমাৰ দাস আৰু বিনোদ পাঠকৰ কণ্ঠৰ অসমীয়া আধুনিক গীত অনুষ্ঠান শুনিবলৈ পাব। নিশা 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত, আৰু নিশা 9:30 শুনিবলৈ পাব বৰ্ণালী, আৰু নিশা 10:00 শুনিবলৈ পাব এখনি আলেখ্য পৰিৱেশ আৰু আমি। নিশা 10:30 আমাৰ এই অধিৱেশনৰো অন্ত পৰিব। এয়া আকাশবাণী তেজপুৰ। এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিছোঁ গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠান শুনাবলৈ লৈছোঁ কেইটিমান সুৰেশ ৱাদেকৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। শিল্পী কণ্ঠত প্ৰথমেই শুনক প্ৰেমৰোগ বোলছবিৰ এই গীতটি।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: গীতালঞ্চত এবাৰ শুনাবলৈ লৈছো গাদাৰ এক প্ৰেম কথা বুলি গীত, শিল্পী উদিত নাৰায়ণ।

0: আকাশ আলী আহমেদ আর লগরিয়া সকলে গোয়া জিকির শুনিলে আকাশবাণী গুয়াহাটির মহাবাহুত খন্তেক পাছতে সন্ধিয়ার আঞ্চলিক বাতরি শুনবলে পাব। এয়া আকাশবাণী গুয়াহাটী সন্ধিয়ার আঞ্চলিক বাতরির ঘাই ঘাই বাতরি সমূহ হল শ্বিলংত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ, মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি, বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল খুঁটিলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ, মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা, কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। মেঘালয়ত শাস্তি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কনষ্টেণ্ট টাচত এতিয়া আছো।
0: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9 1 8 1 0 1 4

0: আঠ আঠ আঠ হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনেও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে। অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত খেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমৰ্থনৰ প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰীযোশীয়ে স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল খুঁটিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2,862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। এই জৰীপ 23 ছেপ্টেম্বৰলৈ চলিব। ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰে শিক্ষা দিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: তার আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপনার সম্মুখত বহি থাকা আমার কমিশনার নারায়ণ কোঁৱৰ। অসমবাসী রাইজর মই এই বিষয়টুক লৈ অসমবাসী রাইজক জানাই দিব বিচাৰিছো যে তেখেত ক্লাস নাইনত ড্রপ আউট হয়েছে। দুখিয়া ঘরের লড়া, পড়ার সুযোগ সুবিধা নাই, পরিবেশ অর্থনৈতিক পরিবেশ বেয়া, গতি নাইনত বিদ্যালয় ত্যাগ করল। প্রায় তিন মাস পাছত বিদ্যালয়ের প্রধান শিক্ষকে কলে নারায়ণ কত গেল, নারায়ণক বিচারি আন। স্কুলের চকিদারজনক পঠাই দিলে নারায়ণের ঘরলে, আর নারায়ণের ঘর গিয়ে কলে সারে মাতিছে। সেই স্কুল ড্রপ আউট মহগুয়ালজনক বিদ্যালয়ের প্রধান শিক্ষক আর চকিদারে পুনের বিদ্যালয় ঘুরাই লো আনে। আর নারায়ণ কোঁৱৰে মোক জানাইছে যে মোক হায়ার সেকেন্ডারি পাস করার পাছত মই পিছলৈ ঘুরি চোৱা নাই।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰীয়াত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ 3জন সৰবৰাহকাৰীক আটক কৰে। আটক করা যুবকেইজন ধেমাজির গোহাঁইগাঁওর লক্ষ্যজিৎ বৰগোহাঁই।

0: নিগনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাতৰীয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।
1: ধেমাজি আৰক্ষীয়ে কৈছিল যে তিনিজন লোক এখন গাড়ীতে তেওঁলোকে ছাছপেক্টেড হেৰইন NDPS বস্তু তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে আৰু তেওঁলোকক খেদি খেদি আমাৰ এই নিমাতি চুকৰ এইটো এৰিয়াত তেওঁলোকক ধৰা যায় আৰু যেতিয়া গাড়ীখনত চাৰ্জ কৰা যায় তেতিয়াহ'লে সেই চাৰ্জ কৰোঁতে আপোনাৰ বহুখিনি আপোনাৰ ছাছপেক্টেড হেৰইন জব্দ কৰা গৈছে আৰু সেইখিনি বস্তুত আপোনাৰ যেতিয়া আপুনি কণ্টেইনাৰ সহ জুখিছোঁ তেতিয়া 57.something ওলাইছে আৰু উইদাউট কণ্টেইনাৰ গোটেইখিনি আপোনাৰ 5.71g ওলাইছে আৰু আৰু সেই তিনিজনৰ ওপৰত আইনীভাৱে পিছৰ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিব, বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ ধেমাজি আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছৰ এগেইনষ্টৰ যিটো আমাৰ যাত্ৰা সেইটো অব্যাহত থাকিব।
0: ইপিনে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদক দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু শ্বাহিন মালিক নামৰ সৰবৰাহকাৰী দুজনে এখন দুচকীয়া বাহনত প্ৰায় 80,000 টকা মূল্যৰ মাদক দ্ৰব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ নিয়োগ সঞ্চালক, সহকাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এই বিভাগৰ অধীনৰ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয়, অসম দক্ষতা বিকাশ অভিযান, অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্ৰণালী তথা মুখ্য সফলতাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি বিগত 3 বছৰত ITI নামভৰ্তি বিধানসভা সমষ্টিসমূহৰ অধীনত এই প্ৰতিষ্ঠানত আসনৰ সুবিধা, নিয়োগ বিনিময় কেন্দ্ৰসমূহক জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰ, CM ফ্লাইট আঁচনি আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়াৰ লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ অৰ্থাৎ শনিবাৰে নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পৰ্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষকসকলে 16 আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। ইপিনে নগাঁও জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ মূল কৰ্মক্ষেত্ৰ, কাৰ্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত নগাঁও জিলা প্ৰশাসনে লোকপিয়লৰ দায়িত্ব বিশেষভাৱে নিৰ্ধাৰিত সময়ছোৱাত কৰাৰ বাদে অন্য সময়ত কৰ্মচাৰীসকলক তেওঁলোকৰ বিভাগীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সকলো বিভাগীয় মুৰববী আৰু লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীক এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে অধিসূচনা জাৰি কৰিছে। পৰৱৰ্তী বাতৰি শুনক জিন্দ্ৰিয়ানী ডেকাৰ পৰা।
2: নগাঁৱৰ 2খন আদালতে 11গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্টট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰামসিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতে 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। আমষ্টাৰডামত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ

0: and proactive preparedness with close monitoring of influenza trends. The government has assured that adequate sugar stocks are available in the country to meet domestic demand despite lower than estimated production. In view of the recent price rise in sugar, the government has taken a series of measures to ensure sufficient sugar availability and maintain stable prices for consumers. The Ministry of Consumer Affairs, Food and Public Distribution said that it is closely monitoring the situation. Legendary Oriya Pleva singer Pranab Patnaik, whose distinctive voice captivated generations of music lovers, passed away at the age of 88 in Bhubaneswar today. With a career spanning over 5 decades, Patnaik sang for more than 200 films and collaborated with several celebrated national-level singers. He was a 7-time Odisha State Film Award winner and recipient of the prestigious Jai Dev Puraskar. The Income Tax Department has said that over 6.5 crore income tax returns have been already filed for assessment year 2026-27. The department has urged taxpayers to avoid last-minute rush, as the last day to file ITR 3, 4, 5 and 7 is before the 31st of this month. And in hockey, the Indian women's team will take on the Netherlands in their opening match of the second pool phase of the FIH World Cup in Amstelveen, the Netherlands today. The match will begin at 9:30 p.m. Indian time. And that is the end of this news bulletin.
1: Eya Akakbani Batori Hoitemoi Julie Harma Burwa. এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPNS মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটীয়ে মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আলোচনাৰ সময়ছোৱাত শ্ৰীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু বিনিয়োগক আকৰ্ষিত কৰিব পৰাকৈ সক্ষম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা উপযুক্ত পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে যাতে সমগ্ৰ বিশ্বই মহাকাশ খণ্ডৰ কথা ভবা মাত্ৰেই ভাৰতৰ ছবিয়েই মনলৈ আহে মহাকাশ উদ্যোগ আৰু অন্যান্য সামাজিক বিকাশ খণ্ডসমূহৰ মাজত বৃহত্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে উঠি অহা প্ৰজন্মৰ মাজত মহাকাশৰ প্ৰতি আকৰ্ষণ আৰু উৎসুকতা বঢ়োৱাৰ উদ্দেশ্যে অটল টিংকাৰিং লেবসমূহৰ কাৰ্যকাৰিতা বৃদ্ধিৰ উপযোগিতা কৰে প্ৰধানমন্ত্ৰীয়ে লগতে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহৰ গুৰি ধৰোঁতাসকলক এই ক্ষেত্ৰত সাহসিকতাৰে আগবঢ়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে বৈঠকৰ ষ্টাৰ্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে মহাকাশ খণ্ডত ব্যক্তিগত অংশীদাৰিত্ব পথ মুকলি কৰি দিয়াৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ জৰিয়তে বহুতো নতুন সুযোগৰ সৃষ্টি হ'ল তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভ কৰা শক্তিশালী সহযোগিতাত আলোকপাত কৰে ষ্টাৰ্টআপসমূহে মহাকাশ খণ্ডত উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰি সেই দিশত নিৰন্তৰ একনিষ্ঠতাৰে কাম কৰি থকা বুলিও তেওঁলোকে জানিবলৈ দিয়ে আজি বৈঠকত স্কাইৰুট এৰস্পেচ অগ্নিকুল কছমছ পিক্সেল ধ্ৰুবা স্পেচ দিগন্তৰাকে ধৰি 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকসকল উপস্থিত আছিল আমাৰ দেশে এটা বহনক্ষম বিশ্বাসী উদ্ভাৱনীমূলক শক্তিশালী আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজিটেল খণ্ডৰ দুৰ্বলতাসমূহ আঁতৰোৱা বহনক্ষম ব্যৱস্থা গঢ়ি তোলা উদ্ভাৱনক প্ৰাধান্য দিয়া আৰু সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে বহনক্ষম ডিজিটেল ৰূপান্তৰকৰণৰ বাবে কেইবাটাও প্ৰয়োজনীয় পদক্ষেপৰ প্ৰস্তাৱ হাতত উল্লেখযোগ্য যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি ডিজিটেল ৰূপান্তৰ

0: উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনি ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে পাঁচদিনীয়া এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহক উন্নত প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নিৰ্মাণ আৰু সৰ্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPMS মুকলি কৰে। কেন্দ্ৰীয় কেবিনেটে যোৱা মাহত এই আঁচনিৰ বাবে বাজেটত প্ৰায় 62,500 কোটি টকা আবণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। আঁচনি মুকলি কৰি সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীবৈষ্ণৱে এই আঁচনি 1 এপ্ৰিল 2026 পৰা কাৰ্যকৰী হৈছে বুলি জানিবলৈ দিয়ে। আঁচনিৰ সময়সীমা 2026-2027 পৰা 2030-2031 মুঠ 5 বছৰ বাবে ধাৰ্য কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। এই আঁচনিৰ জৰিয়তে মোবাইল ফোন উৎপাদনৰ যোগান শৃংখল সুদৃঢ় কৰাৰ লগতে থলুৱা উৎপাদনৰ যোগ্যতা আৰু মানক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে।
1: মোবাইল ফোন প্ৰডাকচন কিউমুলেটিভ উইচ ৱাজ এবাউট 22 লাখ কৰোৰ উইল বি ডাবলিং ইন দিস পিৰিয়ড, ইট উইল গো আপ টু 40 লাখ কৰোৰ, দ্যাটস এ বিগ বিগ থিং। And as you know, last year, smartphone as a category, as a product, was the largest exported item out of India. That position will be retained, that position will be further strengthened. Electronics manufacturing became the third largest category. That will also get sustained now with all these initiatives.
0: উল্লেখযোগ্য যে 2025-2026 বিত্তীয় বৰ্ষত ন্যূনতম 10,000 কোটি টকাৰ বিত্তীয় লেনদেন সম্পূৰ্ণ কৰা ভাৰতত পঞ্জীভুক্ত মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ এই আঁচনিৰ বাবে যোগ্য বিবেচিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে শ্ৰীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি ILI আৰু SARS-CoV-2 প্ৰৱণতা পৰীক্ষা আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ আৰু ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ ৰোগ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত শ্ৰীনাড্ডাই ইনফ্লুৱেঞ্জাৰৰ প্ৰৱণতাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে নিৰন্তৰ সতৰ্কতা, শক্তিশালী নিৰীক্ষণ আৰু সক্ৰিয় প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু হাতৰ চাফ চিকুণতাকে ধৰি জনসচেতনতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পদ্ধতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। তেওঁ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ দেখা দিলে ততালিকে ব্যক্তিসকলক চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ চোকা দৃষ্টি ৰখা হৈছে। মন্ত্ৰালয়ে লগতে জনায় যে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, চিকিৎসালয়, পৰীক্ষাগাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি ভাৰতীয় নাবিক সম্প্ৰদায়ৰ কল্যাণ আৰু সুৰক্ষা দেশৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি দোহাৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰে। ভিন ভিন বিদেশী পতাকা সমলিত দুখন জাহাজৰ মাজত সংঘটিত এটা ঘটনা সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে 22 গৰাকী নাবিকৰ আটাইকেইগৰাকীয়ে সুৰক্ষিত অৱস্থাত আছে আৰু চৰকাৰে সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে নাবিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।
2: The welfare and safety of our seafaring community is a matter of which we take very seriously and we attach very high priority to this subject. Having said that, whenever there's an issue with our seafarer community, we take it up with relevant authorities.
0: মণিপুৰৰ অভূতপূৰ্ব সংকটৰ পিছত প্ৰায় 3 বছৰৰ ব্যৱধানৰ অন্তত আজি ইম্ফল ডিমাপুল গুৱাহাটী পথৰ জনসেৱা পুনৰ আৰম্ভ হৈছে। এই সেৱাৰ পুনৰ আৰম্ভণিয়ে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই অনাৰ লগতে সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱাত 2খন বাছ আৰু 5খন উইংগাৰেৰে মুঠ 125 জন যাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে বাছকেইখন কুকি বসতি প্ৰধান জিলা সেনাপতি পাৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে চলিত মাহৰ 8 তাৰিখে কাংপকপি ভ্ৰমণৰ সময়ছোৱাত মণিপুৰৰ মুখ্যমন্ত্ৰী জুমনাম থেমছান সিং, উপ মুখ্যমন্ত্ৰী নেপছা গিবগেন আৰু ছাইটোৰ বিধায়ক

0: হাও খুলেট কিপগেনে সকলো জনসাধাৰণৰ মুক্ত চলাচলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। নতুন দিল্লীত চলি থকা বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ তৃষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ এটা ব্ৰঞ্জৰ পদক সুনিশ্চিত হৈছে। আজি ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তৃষা আৰু গায়ত্ৰীয়ে প্ৰতিযোগিতাৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চীনৰ জিয়া ই ফেন আৰু ঝেং চু জিয়ানৰ যুটীটো 16-21, 21-15, 21-13 ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কাইলৈ ছেমি ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত লিউ শ্বেং শ্বু আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি এম পি এম এছ মুকলি কৰে আৰু বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ তৃষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
1: এশ দুই দশমিক চাৰি মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ।
2: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায় দোকান প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী। যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈছোঁ 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।
1: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো ভদাই চোতালৰ মেল।
3: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
4: হেৰি নহয় সোমপাহি, এই আমাৰহে ল'ৰাহঁতৰহে পুৰণি কিতাপ কেইখন ওলাবিছো নহয়, তাতেহে ভাগৱত সেই ৰামায়ণ কেইখনো সোমাই আছে নহয়, তাতেহে আদি জামাল পুথিখনো সোমাই আছে, আজিহে আদি জামালখন কিন্তু মই পঢ়িম।
5: ঔ আই, আজি হঠাতে আপোনাৰ কিতাপ পঢ়িবৰ মন গ'ল যে, কি হ'ল বাৰু?
4: কিতাপ পঢ়া মানে সেই পুথিভঁৰাল, পুথিভঁৰাল মানে সেই জ্ঞানৰ ভাণ্ডাৰ বা সেই জ্ঞানৰ মন্দিৰহে নহয় জানো?
5: হয়, কিন্তু পুথিভঁৰাললৈ আজি মনত পৰিল যে বাৰু আপোনাৰ?
4: সেই পুথিভঁৰাল বুলি নহয় বুজিছ, এতিয়া যিটো দেখিছোঁ সেই ভাতি বয়সত সেই কিতাপ পঢ়াৰ অভ্যাস আকৌ সেই পুনৰ সেই গড় দিব লাগিব, সেইকাৰণে আজিৰ পৰাই মই সেই কিতাপ পঢ়াৰ অভ্যাস গড় দিয়াৰ সেই প্ৰচেষ্টা কৰিম, সেই আদি জামাল কিতাপখনিৰে মই সেইটো আৰম্ভণি কৰিম।
6: সদায়
4: এই মাষ্টৰ, এই মাষ্টৰ আহিছে বোলা, হে মাষ্টৰ, আহা আহা আহা
5: মাষ্টৰ কাইটি, আহা আহা সোমাই আহা।
6: অ' তই দুইটাই আছ বোলা আজি, কচোন বাৰু এখন পাহি, এই কিহৰ বিষয়েনো আলোচনা কৰি আছ?
5: এই মাষ্টৰ কাইটি, আজি হঠাৎ এখেতৰ কিতাপ পঢ়িবলৈ মন গ'ল। অ বোলে পুথিভঁৰাল হৈছে জ্ঞানৰ ভাণ্ডাৰ, হয় বাৰু সেইটো কথা, কিন্তু হঠাতে কিতাপ পঢ়িব মন গ'ল, সেই কথাটোহে পাতি আছিলো।
6: অ এ হয় নেকি ভদাই,
4: কি ক'বা আৰু, পুথিভঁৰাল এটাৰহে কথা ভাবিছো বুজিছা, আ মই হে বুঢ়া কালত হলেও হে ঘৰত এটা হে সৰুকৈ হলেও হে পুথিভঁৰাল সাজিম বুজিছা, এ তাৰে প্ৰস্তুতি কৰিবৰ কাৰণে আজি সেই সোনপাহিক সেই পুৰণি কিতাপবোৰ হৈ উলিয়াব দিছো, এ তাতে হে আদি জামাল হে কিতাপখন আছে নহয়, তাত তোমাৰ সেই ভূত ভৱিষ্যত
5: কিতাপ পঢ়িব, পুথিভঁৰালো খুলিব, কিন্তু তাৰ আগতে মাষ্টৰ কাইটিক বহি ল'বলৈ কওকচোন।
4: মাষ্টৰ বহা বহা,
6: দে দে দে সোনপাহে বহি লওঁ দে। গৰমটো

0: ভৰ পৰিছে বুজিছনে?
1: অঁ
0: উহ, এই সদায় এই পুথিভঁৰাল বা পুথি পঢ়াৰ যিটো অভ্যাস, সেই বিষয়ে যি কথা পাতি আছা, সঁচাকৈ বৰ গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত তোমালোকে কথা পাতি আছা।
2: সেইকাৰণে মাষ্টৰ, আজি আমিহে কথা বতৰাৰ বিষয়বস্তুহে গ্ৰাম্য পুথিভঁৰালতেহে সীমাবদ্ধ ৰাখোঁ। কাৰণ সেই গ্ৰাম্য পুথিভঁৰালেই হওক বা আন পুথিভঁৰালেই হওক, পুথিভঁৰাল হ'লহে জ্ঞানৰ ভাণ্ডাৰ। গতিকে জ্ঞান মন্দিৰৰ পৰা সেই মৌ ৰস পান কৰাৰ সেই মন জাগিছে।
0: বৰ ভাল কথা। এতিয়া কথাটো হৈছে কি, বুজিছা ভদাই?
2: কোৱাচোন মাষ্টৰ।
0: এই পুথিভঁৰাল কওঁতে আমি পুথিভঁৰালৰ ইতিহাসৰ বিষয়ে জানিব লাগিব। এতিয়া কথাটো হৈছে গ্ৰাম্য পুথিভঁৰালেই হওক বা আমাৰ নগৰ অঞ্চলীয় পুথিভঁৰালেই হওক বা আমাৰ ৰাজ্যিক পুথিভঁৰালৰ কথা কৈছোঁ, এই গোটেইখিনি কথা জড়িত হৈ আছে কিতাপ পঢ়াৰ ধাউতিৰ ওপৰত। আগতে প্ৰত্যেক মানুহে জ্ঞান অৰ্জনৰ কাৰণে আমাৰ মূল বিষয় আছিল বা মূল বস্তুৱে আছিল অধ্যয়ন, অৰ্থাৎ কিতাপ অধ্যয়ন। কিতাপৰ জৰিয়তে আমি বিভিন্ন জ্ঞান অৰ্জন কৰিছিলোঁ। কিন্তু বৰ্তমান ইয়াৰ যিটো ৰূপ সলনি হ'ল, মানুহে সামাজিক মাধ্যমৰ মাজৰেও জ্ঞান অৰ্জন কৰা হ'ল, কিন্তু তথাপি আমাৰ কিতাপ অধ্যয়নে যি জ্ঞান আমাৰ প্ৰসাৰ ঘটায়, সেইখিনি কিন্তু বৰ্তমানৰ যিখিনি আমাৰ সামাজিক মাধ্যম আছে সেইখিনিয়ে কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰে। এতিয়া কথাটো হৈছে, এই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত গুৱাহাটী হৈছে ইয়াৰ বাটচৰা। 1954 চনত প্ৰথম যি 5-বছৰীয়া পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছিল, শিক্ষাৰ উন্নয়নৰ আঁচনিৰ অধীনত 7টা জিলা পুথিভঁৰাল আৰু শ্বিলঙত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল স্থাপন কৰা হৈছিল এই 5-বছৰীয়া পৰিকল্পনাৰ জৰিয়তে। অসমৰ ৰাজধানী তেতিয়া সেই শ্বিলঙত আছিল। তাৰপিছত সেই শ্বিলঙৰ পৰা যেতিয়া গুৱাহাটীলৈ স্থানান্তৰ কৰা হ'ল, তেতিয়া কেন্দ্ৰীয় পুথিভঁৰালটো 1973 চনৰ ডিচেম্বৰ মাহত এই গুৱাহাটীলৈ স্থানান্তৰিত কৰা হ'ল, ভদায় নিশ্চয় জানা। ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটো উন্নীত কৰি পুথিভঁৰাল সেৱা সঞ্চালকালয় বুলি নামাকৰণ কৰি গুৱাহাটীতে প্ৰধান কাৰ্যালয় স্থাপন কৰি ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালৰ কৰ্মচাৰীবৃন্দক লৈ চৰকাৰী অধিসূচনা হিচাপে শিক্ষা বিভাগৰ দ্বাৰা ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটোৱা হ'ল।
2: পৰৱৰ্তী সময়ত হে অসমৰ হে প্ৰতিখন জিলাতে তোমাৰ হে জিলা পুথিভঁৰাল স্থাপন কৰা হ'ল, আৰু হে জিলা পুথিভঁৰালবিলাকে হে আমাৰ ছাত্ৰ ছাত্ৰীসকলকে, বিশেষকৈ হে দুখীয়া ছাত্ৰ ছাত্ৰীসকলকে যথেষ্ট তোমাৰ সেই জ্ঞানৰ পোহৰ দিছিল নহয়। আমি হে কলেজত পঢ়াৰ সময়তো আমি সেই যিবোৰ কিতাপ তোমাৰ হে আমি বজাৰত কিনাৰ সামৰ্থ্য নাই, সেইবোৰ আহি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বা সেই জিলা পুথিভঁৰালৰ পৰা হে নপঢ়িছিলোঁ নে?
0: পঢ়িছিলোঁ। এই 1954 চনৰ অসমত ৰাজহুৱা পুথিভঁৰাল আঁচনিখন চৰকাৰে কাৰ্যকৰীকৰণ কৰিলেও আঁচনি মতে কিন্তু ৰাজ্যৰ চহৰ অঞ্চলৰ বাবেহে আছিল।
2: জিলা সদৰবিলাকতে হে জিলা পুথিভঁৰালবিলাক স্থাপন কৰা হৈছিল।
0: এই 1961 চনত এই আঁচনিখন চৰকাৰে নন প্লেন আঁচনিৰ অধীনলৈ আনে আৰু স্থায়ীভাৱে সেই বছৰৰ পৰা ইয়াক অব্যাহত ৰাখে।
2: মুঠতে হে চৰকাৰে স্থাপন কৰা হে জিলা পুথিভঁৰালবিলাকে কিন্তু আমাৰ সেই পঢ়ুৱৈসকলক হে যথেষ্ট হে উপকৃত কৰি হে শিক্ষা ব্যৱস্থাক তোমাৰ সেই অগ্ৰগতি দিয়াৰ ক্ষেত্ৰত হে অগ্ৰণী ভূমিকা লৈছে হে মাষ্টৰ।
0: এই নতুন জিলা আৰু মহকুমালৈ পুথিভঁৰালৰ সেৱা আগবঢ়াই এই তৃণমূল পৰ্যায়লৈ আগুৱাই নি পুথিভঁৰালৰ আঁচনি আমাৰ সকলোৰে মাজলৈ বিয়পাই দিছিল। ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল 1954 চনত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত স্থাপন কৰি ভৈয়ামৰ 7খন জিলা সদৰ গুৱাহাটী, নগাঁও, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আৰু শিলচৰত ভাৰত চৰকাৰে প্ৰথম 5-বছৰীয়া পৰিকল্পনাৰ পোষকতাত শিক্ষা উন্নয়ন আঁচনিৰ অধীনত পুথিভঁৰালৰ আৰম্ভণি কৰিছিল। বুজিছানে?
2: নহয় মাষ্টৰ, তুমি পুথিভঁৰালৰ একেবাৰে ইতিহাস একেবাৰে আজৰি একেবাৰে আমাৰ ওচৰত পান কৰাই দিলাহে মাষ্টৰ। কিন্তু সেই গ্ৰাম্য পুথিভঁৰালৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। গ্ৰাম্য পুথিভঁৰালবিলাক হৈছে সেই আমাৰ গাঁৱলীয়া অঞ্চলত সেই ৰাইজৰ মাজত স্থাপন কৰা হয় তোমাৰ সেই পুথিভঁৰাল। এই পুথিভঁৰাল তোমাৰ সেই জ্ঞানৰ পোহৰ বিলোৱাৰ কাৰণেহে বা বৌদ্ধিক বিকাশ গোটৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। অসমত তোমাৰ সেই গ্ৰাম্য পুথিভঁৰাল আঁচনি 1985 চনৰ পৰাহে চৰকাৰীভাৱে কাৰ্যকৰী কৰা হৈছে। ই কিন্তু মাষ্টৰ গ্ৰাম্য সমাজত পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ লগতে যুৱক যুৱতীসকলক সেই স্বাৱলম্বী আৰু সজাগ হোৱাত যথেষ্ট সহায় কৰে হে মাষ্টৰ।
0: এই ঠিকে কৈছা তুমি। এই 1985 চনৰ পৰাই 204টা গ্ৰাম্য পুথিভঁৰালে বিভিন্ন জিলাত পুথিভঁৰাল প্ৰসাৰ আঁচনিৰ অধীনত স্থাপন কৰা হৈছে আৰু ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ততে এটাকৈ গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ ব্যৱস্থা ৰখা হৈছে আৰু 204টা

0: গ্ৰাম্য পুথিভঁৰালৰ ভিতৰত 199টা পুথিভঁৰালে বৰ্তমানলৈকে নিয়াৰিকৈ কিন্তু কাম চলাই আছে।
1: হে, তাৰ ভিতৰত আমাৰ গাঁৱৰ চিত্ৰলেখা পুথিভঁৰালহে অন্তৰ্ভুক্ত নহয়। হে, 85 চনৰ পৰাহে আজিলৈকে নিৰৱিচ্ছিন্নভাৱে আমাৰ সেই গাঁৱৰ পুথিভঁৰালটোহে চলি আছে। আমাৰ সেই গাঁৱৰ ল'ৰা ছোৱালী, সেই ডেকা বুঢ়া লোকেও সেই পুথিভঁৰালটোহে সদায় তোমাৰ সেই অধ্যয়ন কৰে। হে, আবেলি প্ৰায় 3 বজাৰ পৰাহে 6 বজামানলৈহে আমাৰ গ্ৰাম্য পুথিভঁৰালটোকে খোলা থাকে।
0: সেইখিনি সময়ত, মানে শৈশৱৰ কথা কৈছোঁ, বুজিছা, শুন পাই মনত আছে, আমাৰ দেউতা মাহঁতে পুথিভঁৰাললৈ গৈ বিভিন্ন শিশু সাহিত্যৰ বিষয় হওক বা সাধুকথা হওক পঢ়াৰ আমাক এটা অভ্যাস গঢ়ি তুলিছিল। আমি জিলা পুথিভঁৰাললৈ গৈ বা গ্ৰাম্য যি পুথিভঁৰাল আছে তালৈ গৈ আমি তাত বহি নিজৰ মনৰ পচন্দৰ এখন কিতাপ লৈ বা সাধুৱে হওক বা বিভিন্ন জীৱনীয়ে হওক সেইবিলাকৰ ওপৰত তাত বহি অধ্যয়ন কৰি আহিছিলোঁ বা পঢ়ি আহিছিলোঁ।
1: আমাৰ শিশুহঁতে, আমাৰ সেই পোনাহঁতেও তোমাৰ সেই মৌচাকেই হওক, তোমাৰ সেই সফুৰাই হওক, এনেধৰণৰ সেই সৰু সৰু সেই কিতাপবিলাকে পঢ়িছিল নহয়। এইবোৰ পঢ়ি সিহঁতে যথেষ্ট সেই জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছে।
2: ঠিকেই কৈছা মাষ্টৰ কাইটি, এই মানুহৰ জ্ঞান বৃদ্ধি আৰু পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এই পুথিভঁৰালৰ ভূমিকা কিন্তু অপৰিসীম। মানুহে দিনটোত সময় পালে কিতাপ পঢ়িব লাগে মাষ্টৰ কাইটি।
0: এতিয়া কথাটো হৈছে কি, জ্ঞানী লোকে কয় যে কিতাপ হৈছে মানুহৰ প্ৰকৃত বন্ধু। কিতাপে কেতিয়াও মানুহক বিশ্বাসঘাতকতা
2: নকৰে।
0: আমি কিতাপক সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ। কিতাপে আমাক আমাৰ যি সমস্যা সেই সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই কিতাপে।
2: আৰু এই ক্ষেত্ৰত গ্ৰাম্য পুথিভঁৰাল হৈছে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত জ্ঞান, শিক্ষা, পঢ়াৰ প্ৰতি স্পৃহা জগাই তোলা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান।
0: এতিয়া কথা হৈছে কি, আমাৰ গ্ৰাম্য যি পুথিভঁৰালৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য হৈছে উঠি অহা প্ৰজন্মক গাঁৱৰ ল'ৰা ছোৱালী বা বিভিন্ন বয়সৰ যি ব্যক্তি তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি তালৈ গৈ কিতাপ অধ্যয়ন কৰা। এতিয়া পুথিভঁৰাল বুলি কওঁতে কিন্তু আমাৰ গ্ৰাম্য পুথিভঁৰালত কিতাপ পঢ়াৰ লগতে বা কিতাপ অধ্যয়নৰ লগতে খেলাৰ সামগ্ৰীসমূহো কিন্তু তাত ব্যৱস্থা আছে, যেনেকৈ কেৰম বোৰ্ড হওক, বিভিন্ন খেলাৰ যি আমাৰ সাধন সেইখিনিৰ ব্যৱস্থাও কিন্তু পুথিভঁৰালত কৰে। আৰু আমাৰ যিসকল গাঁৱৰ বয়োজ্যেষ্ঠ লোক হওক বা অগ্ৰণী ভূমিকা লোৱা ব্যক্তিসকল হওক, তেওঁলোকে এই পুথিভঁৰাললৈ বিভিন্ন সময়ত বিভিন্ন কিতাপ পত্ৰ বা খেলাৰ সাধনসমূহ তেওঁলোকে আগবঢ়ায় বা অনুদান হিচাপে আগবঢ়ায়।
2: আৰু গাঁৱৰ মানুহখিনিৰ মাজত একতা অনাত সহায় কৰে। ল'ৰা ছোৱালীখিনিৰ মাজতে হওক বা বয়োজ্যেষ্ঠ লোকসকলৰ মাজতে হওক, ই এক সম্প্ৰীতিৰ বান্ধ গঢ়ি তোলে।
1: সঁচাকৈহে মাষ্টৰ, গ্ৰাম্য পুথিভঁৰালে কিন্তু সেই আমাৰ গ্ৰাম্যাঞ্চলত এটা সেই যথেষ্ট সেই বলিষ্ঠ ভূমিকা হে গ্ৰহণ কৰিছে।
0: এতিয়া
1: সেই গ্ৰাম্যাঞ্চলৰ সেই ছাত্ৰ ছাত্ৰী আৰু সেই সাধাৰণ লোকক সেই পঢ়াৰ সুযোগ দিছে, বিভিন্ন বিষয়ে পুথি আলোচনী খবৰ কাকতহে যোগান ধৰিছে, স্থানীয় সংস্কৃতিক সেই বৰ্তাই ৰখাৰ বাবে সেই বৌদ্ধিক চৰ্চা কৰিবলৈও এটা সেই গাঁওবিলাকক সেই সুবিধা প্ৰদান কৰিছে। আৰু লগতে তোমাৰ সেই নিচামুক্তি তথা সেই সমাজৰ সেই কুসংস্কাৰবোৰ দূৰ কৰাৰ ক্ষেত্ৰতো কিন্তু সেই গ্ৰাম্য পুথিভঁৰালবিলাক এটা সেই সজাগতাৰ সৃষ্টি কৰা নাই নে মাষ্টৰ?
0: কৰিছে কৰিছে। এই গ্ৰাম্য পুথিভঁৰাল হৈছে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত জ্ঞান, শিক্ষা আৰু পঢ়া শুনাৰ প্ৰতি স্পৃহা জগাই তোলা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ জৰিয়তে গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা তৰুণ সমাজখনে সহজে কিতাপ, আলোচনী আৰু বাতৰি কাকত পঢ়াৰ সুযোগ পায়। কাৰণ এখন কিতাপ কিনি আনি পঢ়াৰ সামৰ্থ্য সকলোৰে নাথাকিব পাৰে, কাৰণ কিতাপবিলাকৰ সেইখিনি সময়তে হওক বা বৰ্তমানত যি দাম বৃদ্ধি পাইছে সেইখিনি সাধাৰণ শ্ৰেণীৰ মানুহে সেইখিনি আমি ব্যয় কৰিব নোৱাৰিব পাৰোঁ।
2: সমাজৰ সকলো শ্ৰেণীৰ লোকে সেয়া কিতাপ ক্ৰয় কৰিব নোৱাৰিব পাৰে,
0: কিন্তু আমি জিলা পুথিভঁৰালে হওক বা গ্ৰাম্য পুথিভঁৰাললৈ গৈ ন্যূনতম এটি ফিজ দি আমি তাৰ এগৰাকী সদস্য হৈ এই কিতাপসমূহ আমি বছৰি বছৰি হওক বা আমি গোটেই জীৱন তাত অধ্যয়ন কৰিব পাৰোঁ।
1: তাহানি তোমাৰ মনত নাইনে, আমি সেই স্কুলত থাকোঁতে তোমাৰ জিলা পুথিভঁৰালত সেই দুটকা দি সদস্যভুক্ত হৈ কিতাপ পঢ়াৰ ব্যৱস্থাহে কৰা নাছিলোঁ। কেতিয়াবা বা আমি সেই পুথিভঁৰালত বহিয়ে কিতাপ পঢ়োঁ আৰু কেতিয়াবা সেই পুথিভঁৰালৰ পৰা কিতাপ লৈ গৈ ঘৰত পঢ়ি তোমাৰ এসপ্তাহ 10 দিন ঘূৰাই দিওঁ।
0: ঠিক কৈছা তুমি, আমি পুথিভঁৰাললৈ গৈ কিতাপখন তাতো অধ্যয়ন কৰিব পাৰোঁ। যদি আমাৰ সময় নাটে তেতিয়াহ'লে আমি আমাৰ যিখন কাৰ্ড দিব, সদস্য কাৰ্ড, সেইখনত আমাক সময় নিৰ্ধাৰণ কৰি দিব যে 15 দিন বা এসপ্তাহৰ ভিতৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আমাক সেই কাৰ্ডখনৰ জৰিয়তে কিতাপ ঘৰলৈ দি পঠিয়ায়।
2: আৰু সেই কিতাপখন নিৰ্দিষ্ট সময়ত শেষ কৰিবৰ কাৰণে আমাৰ কিমান যে লৰা ধপৰা, কিতাপখন অনাৰ পিছতে পঢ়িবলৈ পঢ়ি যাওঁ।

0: কেতিয়াবা কি হয়, এখন কিতাপ একে বহাতে পঢ়ি শেষ কৰাৰ এটা মানসিকতা আহে, কাৰণ কিতাপখন পঢ়ি থাকোঁতে ইয়াৰ পিছতনো কি হ'ব, সেইখিনি আমি নজনাকৈ কিতাপখন নপঢ়ি উঠি যোৱাৰ যিটো আমাৰ মানসিকতা, সেইটো আমাৰ সেইখিনি সময়ত নহয় যে আমি কিতাপখন পঢ়ি শেষ কৰিহে যেন আমি ওলাই যাম বা বেলেগ কাম কৰিম, তেনেধৰণৰ এটা মনত আমাৰ হাবিয়াস আহে। এতিয়া কথাটো হৈছে কি যে কিতাপ পঢ়াৰ যিটো মানসিকতা সেইখিনি কিন্তু ঘৰতে শিশুসকলক আমি বয়োজ্যেষ্ঠসকলে হওক বা অভিভাৱকসকলে আমি সৰুতে গঢ় দিব লাগিব, কাৰণ আমি জানো যে খালী মনত ভূতে বাঁহ লয়, যেতিয়া মানুহৰ একো কাম নাথাকে উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত কৈছোঁ, তেতিয়া সেই আমাৰ মগজুটোৱে কিবা এটা কৰিবলৈ মন কৰে, কিবা এটা ইচ্ছা কৰে, কিবা এটা কাম কৰিবলৈ, যদি আমি একো কাম নকৰোঁ তেতিয়াহ'লে নেতিবাচক কিছুমান প্ৰভাৱ পৰিব আমাৰ মনৰ ওপৰত।
1: আৰু আমি যদি সেইকাৰণে কিতাপ এখন পঢ়োঁ, সেই কিতাপখনে আমাৰ মনত চিন্তাৰ উন্মেষ ঘটাব, নতুন কথা জানিবলৈ শিকাব, আমাৰ মনটোক আৰু প্ৰসাৰ কৰি তুলিব,
0: আৰু যি কুপ্ৰবৃত্তি বেয়া আমাৰ যি স্বভাৱ বা বেয়াৰ প্ৰতি যিটো আমাৰ ধাউতি তেতিয়া সেইখিনি কিন্তু মনলৈ কেতিয়াও নাহিব, কাৰণ আমি পঢ়াৰ প্ৰতি আমাৰ মনটো আগুৱাই যায় বা পঢ়াৰ প্ৰতি ধাউতি বাঢ়ে। এতিয়া কথাটো হৈছে কি, আমাৰ সমাজখনে কিতাপ আলোচনী আৰু বাতৰি কাকত পঢ়াৰ সুযোগ পায় এই পুথিভঁৰালৰ জৰিয়তে। অসমৰ গ্ৰাম্য পুথিভঁৰাল আঁচনিখনে গ্ৰাম্যাঞ্চলৰ বৌদ্ধিক বিকাশৰ বাবে অহৰহ কাম কৰি আহিছে। এতিয়া কথাটো হৈছে গ্ৰাম্য পুথিভঁৰালৰ আমাৰ নিৰ্দিষ্ট কিছুমান উদ্দেশ্য আছে, সেই উদ্দেশ্য আগত ৰাখিয়ে গ্ৰাম্য অঞ্চলত এই গ্ৰাম্য পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছে।
1: তুমি মাষ্টৰ কাইটে এই উদ্দেশ্যসমূহৰ বিষয়ে কোৱাচোন বাৰু।
0: আমি জানো যে প্ৰথম আমাৰ হৈছে জ্ঞান লোৱা, জ্ঞানৰ প্ৰসাৰ ঘটোৱা, গ্ৰাম্যাঞ্চলৰ প্ৰতিটো কোণত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলাই দিয়াই হৈছে এই গ্ৰাম্য পুথিভঁৰালৰ মূল উদ্দেশ্য।
2: লগতে তোমাৰ সেই গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীকে পঢ়াৰ প্ৰতি আকৃষ্ট কৰাও এটা সেই অন্যতম লক্ষ্য,
0: অৰ্থাৎ অভ্যাস গঢ় দিয়া, হয়নে নহয় ভদাই?
2: এই অভ্যাস গঢ় দিবৰ কাৰণে সেই লাইব্ৰেৰীলৈ যোৱা অভ্যাস কৰিব লাগিব।
0: আৰু ইয়াৰ লগতে অৱসৰ বিনোদন, যেতিয়া মানুহে আজৰি সময়ত কি কাম কৰিব যাৰ দ্বাৰা তেওঁলোকৰ মনটো এটা ভাল কামৰ প্ৰতি আগ্ৰহী হ'ব,
1: সৃষ্টিশীল
0: হ'ব, তাৰ বাবে এই অৱসৰ বিনোদনৰ সময়ত বা খালী সময়খিনিত ভাল কিতাপ পঢ়ি সঠিকভাৱে কটাবলৈ এটা সুবিধা পাওঁ এই গ্ৰাম্য অঞ্চলৰ পুথিভঁৰালৰ জৰিয়তে। এই গ্ৰাম্য অঞ্চলৰ এই পুথিভঁৰালসমূহৰ বৰঙণি কিন্তু যথেষ্ট আছে, যেনে ধৰ শিক্ষাৰ বিকাশ, দুখীয়া আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক পঢ়া শুনাত সাহায্য প্ৰদান কৰে, কাৰণ আমি অলপ আগতে কৈছিলোঁ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থৰ বিনিময়ত কিছুমান কিতাপ পঢ়িব নোৱাৰে, কিন্তু পুথিভঁৰাললৈ গৈ বিনামূলীয়াকৈ সেই পুথি অধ্যয়ন কৰি তেওঁলোকে জ্ঞানৰ প্ৰসাৰ ঘটাব পাৰে। আৰু ইয়াৰ উপৰি সাংস্কৃতিক যিটো চৰ্চা, স্থানীয় সাহিত্য, সংস্কৃতি, বুৰঞ্জীৰ যি আমাৰ ইতিহাস, আমাৰ জাতিটোৰ ইতিহাস, সেইখিনি বিষয়ে জানিবলৈ হ'লে আমি পুথিভঁৰাললৈ যাব লাগিব বা কিতাপ পঢ়িব লাগিব, সেইখিনিও কিন্তু অৱদান আগবঢ়ায় এই গ্ৰাম্য পুথিভঁৰালে। বৰ্তমান সময়ত এই পুথিভঁৰালৰ প্ৰাসংগিকতা কিন্তু বাঢ়ি গৈছে।
1: আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ এই মোবাইলটো পালে আৰু কি লাগে, এই সকলো নহয় অৱশ্যে, কিছু সংখ্যক ল'ৰা ছোৱালীয়ে তোমাৰ এই মোবাইলতেই ব্যস্ত থাকে, সৰুকে চাবা নে ডাঙৰকে চাবা, গতিকে এই মোবাইলটো চোৱাৰ সলনি তেওঁলোকে যদি কিতাপ এখনকে পঢ়ে, এই পুথিভঁৰাললৈ গৈয়ে হওক বা ঘৰতে হওক কিতাপ এখন যদি হাতত লয়, এই তেওঁলোকৰ বাৰু বৌদ্ধিক বিকাশ নহ'বনে মাষ্টৰ কাইটি?
0: নিশ্চয় হ'ব, এই ডিজিটেল যুগতো গ্ৰাম্য পুথিভঁৰালৰ গুৰুত্ব কমি যোৱা বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, বৰঞ্চ গাঁৱৰ যুৱক যুৱতীসকলক একলগ কৰি আৰু সঠিক দিশ দেখুৱাবলৈ এই পুথিভঁৰালবোৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে সদায় থিয় হৈ আছে। চৰকাৰী হওক বা বেচৰকাৰী প্ৰচেষ্টাৰে এই অনুষ্ঠানসমূহ সজীৱ কৰি ৰখা অত্যন্ত প্ৰয়োজনীয়।
2: সঁচাকৈহে মাষ্টৰ, বিশ্বায়নৰ প্ৰভাৱত তোমাৰ সেই আমাৰ সেই জীৱনৰ পৰা সেই লাহে লাহে গ্ৰাম্য পুথিভঁৰালবিলাক যেন এলাগী হ'ব ধৰিছে। আচলতে সেইটো নহয়, আমাৰ সেই গ্ৰাম্য পুথিভঁৰালে আচলতে সেই ডিজিটেল যুগৰ লগত সেই ফেৰ মাৰি সেই বিভিন্ন সময়ৰ সেই ছাত্ৰ ছাত্ৰী বা সেই যুৱচামক বা সেই নতুন প্ৰজন্মক সেই পুথিভঁৰালটোৰ জৰিয়তে সেই একতাৰ দোলেৰে সেই বন্ধাৰ এটা সেই প্ৰয়াস কৰিব পাৰি।
0: এতিয়া কথাটো হৈছে কি, এই যে গ্ৰাম্য পুথিভঁৰালেই হওক বা ৰাজ্যিক জিলা পৰ্যায়ৰ যি পুথিভঁৰাল আছে, সেই পুথিভঁৰালত বিভিন্ন বয়সৰ ব্যক্তিৰ বাবে তাত কিতাপৰ ব্যৱস্থা আছে, অধ্যয়নৰ ব্যৱস্থা আছে। শিশুসকলৰ বাবে শিশু সাহিত্য হওক, সাধু আদিৰ তাত সম্পূৰ্ণভাৱে পোৱা যায়। যুৱক যুৱতীসকলৰ অধ্যয়নৰ বাবে তেওঁলোকৰ জ্ঞানৰ খোৰাক

0: ভোগাবৰ বাবে তেনেধৰণৰ কিতাপ আছে। আৰু বয়সস্থ লোকসকলৰ বাবেও তাত বিভিন্ন ধৰ্মীয় কিতাপেই হওক বা বিভিন্ন কিতাপ তেওঁলোকে তাত উপলব্ধ আছে বা পায়।
1: এ হয় হয়, আজিকালিহে নৱপ্ৰজন্মহে বুজি উঠিছে জানিছা মাষ্টৰ, যে অধ্যয়নৰ গুৰুত্ব যথেষ্ট আছে আৰু সেই পুনৰহে প্ৰাসংগিক হৈ উঠিছে আমাৰ সেই গ্ৰাম্য পুথিভঁৰালবিলাক বা সেই ৰাজহুৱা পুথিভঁৰাল। কাৰণ সেই ৰাজহুৱা পুথিভঁৰাল বা সেই গ্ৰাম্য পুথিভঁৰালত বিভিন্ন ধৰণৰ দৰ্শন, সাহিত্য, সংস্কৃতি সেই সকলোৰেহে মিলন ঘটে বা প্ৰয়োভৰ হয়। আৰু লগতে সেই ইজনে সিজনৰ পৰা সেই কথা বতৰাৰ মাজেৰে সেই মনৰ বতৰা আদান প্ৰদান কৰি এটা সেই শক্তিশালী তোমাৰ

0: তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ডিজিটেল যুগতো আমি সম্পূৰ্ণ এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ হ'লে অকল আমাৰ ছ'চিয়েল মিডিয়াৰ যিবিলাক আমাৰ সম্বল আছে তাৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। তাত সম্পূৰ্ণ জ্ঞান আমি এটা বিষয়ৰ ওপৰত কেতিয়াও নাপাওঁ, এই গুগলৰ জৰিয়তে হওক বা ছ'চিয়েল মাধ্যম বা মোবাইলৰ জৰিয়তে। সম্পূৰ্ণ যদি আমি জ্ঞান অৰ্জন কৰিব লগা হয় তেতিয়াহ'লে সেই বিষয়ৰ কিতাপ আমি খৰচি মাৰি পঢ়িব লাগিব, তেতিয়াহে আমি এটা বিষয়ৰ ওপৰত সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰিম।
1: আৰু এই ক্ষেত্ৰত পুথিভঁৰালে যথেষ্ট সহায় কৰে মাষ্টৰ কাইটি। এই পুথিভঁৰালৰ উপকাৰিতা বুজিয়েই এই বৰ্তমান সময়ত পুথিভঁৰাল স্থাপনৰ বাবে কিছু আগ্ৰহ সকলোৰে বাঢ়িছে। আৰু আমাৰ চৰকাৰে জিলাই হওক এই মহকুমাৰ সদৰ ঠাইত নিজাববীয়াকৈ পুথিভঁৰাল স্থাপন কৰিছে। আৰু তোমাৰ এই বিভিন্ন ঠাইত গাঁৱতে পুথিভঁৰাল স্থাপনৰ কাৰণেও নিজে নিজেও বহুতে উদ্যম কৰি আগবাঢ়ি অহাও দেখা গৈছে। তাৰ উপৰি তোমাৰ গাঁৱৰ স্কুলৰ পুথিভঁৰালসমূহৰ সুযোগ এই জনসাধাৰণ আৰু ছাত্ৰ সমাজেও গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই। আচলতে কি জানা, এই উপযুক্ত পৰিচালনাৰ অভাৱেই হৈছে ইয়াৰ মূল কাৰণ। আমাৰ গাঁৱলীয়া পুথিভঁৰালবোৰৰ পুথিভঁৰালীজন তেওঁতো প্ৰায় অবৈতনিকেই, গতিকে সেইটো কাৰণেও গাঁৱলীয়া পুথিভঁৰালসমূহ চলাত হয়তো কিছুমান অসুবিধা হ'ব পাৰে।
0: তেওঁ চলাৰ বাবে যিখিনি আমাৰ মাহেকীয়া ভৰণ পোষণৰ প্ৰয়োজন সেইখিনি নোপোৱাকেও বহুতে কাম কৰি আহিছে।
1: তাৰোপৰি তোমাৰ এটা কথা মাছৰকাই দি, এই পুথিভঁৰালসমূহ স্থাপন কৰাত আৰু পৰিচালনা কৰাত আগভাগ লয় ছাত্ৰসকলে। গতিকে এচাম উদ্যমী ছাত্ৰৰ পাছত যদি আৰু এচাম উদ্যমী ছাত্ৰ নোলায়, তেতিয়াহ'লে এই পুথিভঁৰালসমূহ পুনৰ বন্ধ হোৱাৰ জানো দৃষ্টান্ত নাথাকে।
0: কিন্তু কি জানিছনে শুনপাহি, যেনেকৈ দিনৰ অন্তত ৰাতি হয়, আন্ধাৰ হয়, আকৌ পিছদিনাখন এটা সম্পূৰ্ণ দিন পোৱাৰ প্ৰতিশ্ৰুতিৰে পোহৰ আহে, হয়নে নহয়? ঠিক সেইদৰে যেনেকৈ আমাৰ অনাতাঁৰ, এই যি আমাৰ সম্বল, এই অনাতাঁৰ বা ৰেডিঅ'টো বৰ্তমান সময়ত আমাৰ ৰেডিঅ'ৰ প্ৰাসংগিকতা নাই বুলি ক'ব নোৱাৰোঁ। ৰেডিঅ'ৰ প্ৰাসংগিকতা আকৌ এতিয়া আগৰ অৱস্থালৈ বা বাঢ়ি আহিছে। যদিও আমাৰ বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে দৃশ্য শ্ৰাব্য আমাৰ যিবিলাক মাধ্যম আছে তাৰ জৰিয়তে বিভিন্ন আমাৰ জ্ঞান অৰ্জন কৰে, কিন্তু ৰেডিঅ'ৰ জৰিয়তে যিখিনি জ্ঞান অৰ্জন কৰে তাৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকে মনত কল্পনা শক্তিও বৃদ্ধি পায়। যেনেকৈ ৰেডিঅ'ত এটা বিষয়ৰ ওপৰত কথা শুনি সেইখিনিৰ এটা ছবি বা প্ৰতিচ্ছবি তেওঁলোকৰ মনলৈ এটা ধাৰণা আহে। ঠিক সেইদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মোবাইলৰ জৰিয়তে আমি প্ৰত্যক্ষভাৱে গুগল ছাৰ্চ কৰি যদি আমি এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰোঁ বা তাত চাওঁ, তাতকৈ যদি আমি কিতাপ এখন পঢ়োঁ তেতিয়াহ'লে আমাৰ কল্পনা শক্তি বৃদ্ধি পায় আৰু আমাৰ দৃশ্যপটত সেই কথাখিনি সুন্দৰভাৱে বাঢ়ি আহে। যেনেকৈ আমি এখন যদি উপন্যাস পঢ়োঁ, এই উপন্যাসৰ যিবিলাক চৰিত্ৰ সেইবিলাক মানস পটত এখন চৰিত্ৰ বাঢ়ি আহে, লগতে এটা দৃশ্য আমাৰ মনত বা কল্পনাত আহি যায়।
1: আহি যায়, যদিও সেয়া কাল্পনিক হয়, আমি আমাৰ নিজৰ মনতে তাৰ এটা চিত্ৰ অংকন কৰি লওঁ যেন সকলোখিনি সঁচা তেনেকুৱাই লাগে, নহয় জানো?
0: তাৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ কল্পনা শক্তি বৃদ্ধি পাব। সেইকাৰণে কিতাপ পঢ়াৰ ওপৰত বেছিকৈ গুৰুত্ব দিব
1: লাগে লাগে মাছৰ কাইটি।
2: হেৰি নহয় মাষ্টৰ, এই আজিৰ পৰা সেই 4-5 দশক আগতে, মানে সেই তোমাৰ 80 দশক বা সেই 70 দশকত সেই গঢ় লৈ উঠা আমাৰ সেই গ্ৰাম্য পুথিভঁৰালবিলাকৰ কথা সেই চিন্তা কৰাচোন। গাঁৱৰ সেই যুৱক যুৱতী তথা সেই উদ্যমী ব্যক্তিসকলৰ নেতৃত্বতেই জানো সেই এনেধৰণৰ পুথিভঁৰালসমূহেই গঢ় লৈ উঠা নাছিল। এক কথাত তোমাৰ সেই অসমীয়া জাতিয়ে সেই সুদৃঢ়ভাৱে চলাই ৰখা অধ্যয়নৰ আন্দোলনটোৰ এক অন্যতম উদাহৰণ হৈছে সেই গ্ৰাম্য পুথিভঁৰাল। সেই অৱশ্যে সেই সময়ৰ সোঁতত একালৰ আপোন সেই মোৰ অতিকৈ আদৰৰ এই গ্ৰাম্য পুথিভঁৰালসমূহে হেৰাই যাবলৈ ধৰিছে। হাই, ইয়াৰ অন্যত কাৰণহে মই অকণমান আগতে কৈছিলোঁ, সেই বিশ্বায়নৰ প্ৰভাৱত অসমৰ সমাজ জীৱনত সেই সংপৃক্ত হৈ পৰিছে সেই ছেটেলাইট টেলিভিশ্যন বা সেই ছ'চিয়েল নেটৱৰ্কিং বা সেই ছ'চিয়েল মিডিয়া, মানে সেই সামাজিক মাধ্যমবোৰৰ কথা কৈছোঁ। এই মাধ্যমবোৰৰ জৰিয়তে তোমাৰ সেই হাতৰ টিপতে উপলব্ধ হয় তোমাৰ সেই বিশ্বৰ খবৰ, লগতে তোমাৰ সেই সীমাহীন তোমাৰ সেই মনোৰঞ্জনৰ সেই দুৱাৰ খোল খাইছে সেই অসম লোকৰো সেই চহা খেতিয়কসকলেও সেই হাতৰ টিপতে হাত থকা সেই মোবাইলটোৰ জৰিয়তে সেই বিভিন্ন ধৰণৰ সেই মনোৰঞ্জনৰ দুৱাৰো খোল খাইছে, লগতে সেই বিভিন্ন খা খবৰো সেই ঘৰতেই পাইছে, ফলতে গুৰুত্বহীন হৈছে আমাৰ সেই গ্ৰাম্য পুথিভঁৰাল। কিন্তু সেই সময়ে আকৌ সলনি হৈছে এতিয়া মাষ্টৰ, এতিয়াৰ কিন্তু নৱপ্ৰজন্মই বুজি দিছে সেই অধ্যয়নৰ গুৰুত্ব, গতিকে নৱপ্ৰজন্মই অধ্যয়নৰ এটা সেই আন্দোলন যে নতুনকৈ গঢ় লৈ উঠাবলৈ আৰম্ভ কৰিছে সেয়া কিন্তু একেবাৰে সেই দূৰ।
0: যিয়ে নহওক, বুজিছা বদাই,
2: হে কোৱাচোন কোৱা।
0: যদি এটা জাতি বৰ্তি থাকিব লগা হয় বা মানৱ সমাজ বৰ্তি থাকিব লগা হয় তেতিয়াহ'লে অকল এই ছ'চিয়েল মিডিয়া বা আন সামাজিক মাধ্যমৰ জৰিয়তে আমি জ্ঞান

0: অর্জন করলে নহব। আমি নিজের জাতির ইতিহাস জানিলে হলে বা একটা জাতি বর্তি থাকিলে হলে আমি ইতিহাসের সামাজিক যিনি আমার প্রতিচ্ছবি সেইখানে সকলো বিষয়ে জানিব লাগিব। আর সেইখানে বিষয়ে সকলো জনার এটাই উপায় হয়েছে আমি কিতাব অধ্যয়ন করা। সেই কারণে কিতাব অধ্যয়নের কোনো মাধ্যমে কেতিয়াও ফের মারিব নোৱাৰে।
1: আর সেই কারণে অধ্যয়ন বিপ্লব গড়ি তুলিব লাগিব।
2: আমার হে মনীষী সকলে মানে আমার হে সত্যনাথ বরাদেবে কৈছিল নহয় বলে বরণৰ পৰা তোমার হে দূরের মনীষ হাততে পোৱা যায়। চোৱাচোন এই কথাৰ তাৎপর্য তোমার হে আজিও হে তোমার প্রাসঙ্গিক হৈ থকা নাই।
0: এতিয়া কথাটো হৈছে কি, আমি লৰা ছোৱালীক কেনেকৈ পঢ়াৰ প্রতি বা কিতাপৰ প্রতি উদ্বুদ্ধ করিম সেইখিনি গুরুত্বপূর্ণ কথা। আমি প্রথম কথা হৈছে লৰা ছোৱালীক শিশু অবস্থাতে এই পুথিভঁৰাললৈ গৈ কিতাপ পঢ়াৰ এটা অভ্যাস গড়ি তুলিব লাগিব আমাৰ এই অভিভাৱক অভিভাৱিকা সকলে।
2: কোন কোন লৰা ছোৱালীহঁতক সাধু কথা পঢ়িবলৈ দিয়া, নহলে কার্টুন চরিত্রবিলাকে পঢ়িবলৈ দিয়া, সেইবোৰ পঢ়িও সিহঁতে বিভিন্ন ধরনের নীতি শিক্ষা লাভ কৰিব, লগতে পঢ়নৰ হে অভ্যাসটো হে গঢ় লৈ উঠিব,
0: লগতে কল্পনা শক্তি বৃদ্ধি পাব,
2: সৃষ্টিশীলতাৰ তোমাৰ হে বৃদ্ধি হ'ব। আৰু এটা জাতি বাছি থাকিব লাগিলে হে জাতিটোৰ হে ভাষা সাহিত্য সংস্কৃতিৰ তোমাৰ হে প্ৰসাৰ আৰু প্ৰচাৰ হে হ'বই লাগিব, হে
0: হ'বই লাগিব। এতিয়া কথাটো হৈছে কি, আমি কিছুমান বিষয়ৰ ওপৰত যেতিয়া জ্ঞান লাভ কৰিবলৈ যাওঁ, যদি আমি গুগল সার্চ কৰো বৰ্তমানৰ ডিজিটেল যুগত বা সামাজিক মাধ্যমত সেইখিনি যদি বিচাৰিবলৈ যাওঁ, তেতিয়াহলে তাৰ সম্পূৰ্ণ কিন্তু আমি শুদ্ধ এটা আমি তাৰ পৰা বাৰ্তা কেতিয়াও নাপাওঁ। আৰু শুদ্ধ তথ্য পাবলৈ হলে সেই বিষয়ৰ কিতাপ আমি খৰচি মাৰি পঢ়িব লাগিব,
1: আৰু সেয়া কেৱল পুথিভঁৰালতহে সম্ভৱ।
0: সেইকাৰণে লৰা ছোৱালীক পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ পুথিভঁৰাললৈ যোৱাৰ ব্যৱস্থা কৰি দিব লাগিব বা অভ্যাস গঢ়ি তুলিব লাগিব। তাৰ লগতে শিশুসকলক তেওঁলোকৰ জন্মদিনত আমি সকলোৱে একোখনকৈ কিতাপ বা সাধু কিতাপে হওক বিভিন্ন কিতাপ আমাৰ উপহাৰ হিচাপে আগবঢ়োৱাৰ এটা মনোবৃত্তি গঢ়ি তুলিব লাগিব।
1: আৰু এই উপহাৰতকৈ আৰু ডাঙৰ উপহাৰ একো হ'ব নোৱাৰে মাষ্টৰ কাইটি। তেওঁলোকক যদি আমি এখন কিতাপ উপহাৰ দিওঁ, সেই কিতাপখনৰ গুৰুত্বপূৰ্ণতাৰ কথা, কিতাপখন কিয় পঢ়িব লাগে, কি কাৰণে পঢ়িব লাগে, সেই বিষয়ে যদি ভালকে বুজাই কওঁ, তেওঁলোকৰ সেই কিতাপখন পঢ়াৰ প্ৰতি ধাউতি নিশ্চয় বাঢ়িব।
0: ইয়াৰ লগতে আমি বিয়া বাৰুৰ ক্ষেত্ৰতে হওক বা বিভিন্ন উৎসৱ পাৰ্বণতে হওক, যেতিয়া আমি কাৰোবাক উপহাৰ দিওঁ, তেতিয়াহলে আমি কিতাপ উপহাৰ দিয়াটোতকৈ আৰু কোনো শ্ৰেষ্ঠ উপহাৰ আৰু হ'ব নোৱাৰে।
1: আৰু সেই কিতাপ পঢ়াৰ লগতে পুথিভঁৰালো যে আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। আমি পুথিভঁৰালসমূহলৈ গৈ কিতাপ অধ্যয়ন কৰিব লাগে, ইজনে সিজনৰ লগত কথা পাতিব লাগে, পঢ়িব লাগে, তাৰ জৰিয়তে যে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে, সেইখিনি কথাও তেওঁলোকক ভালদৰে বুজাই ক'ব লাগে।
0: এতিয়া কথাটো হৈছে কাৰোবাৰ বন্ধুৱে কেতিয়াবা বিশ্বাসঘাতকতা কৰিব পাৰে, তেনেধৰণৰ উদাহৰণ বহুত আছে
1: আছে,
0: কিন্তু এখন কিতাপ যদি আমি বন্ধু হিচাপে লওঁ, কেতিয়াও কিতাপে আমাক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। সেইকাৰণে প্ৰকৃত বন্ধু হৈছে আমাৰ কিতাপ, আৰু সেই কিতাপ অধ্যয়ন কৰিবৰ বাবে আমি পুথিভঁৰাললৈ যাব লাগে। আৰু এটা কথা, আমাৰ যিসকল জ্ঞানী ব্যক্তি বা সমাজৰ অগ্রজ ব্যক্তি যিসকলৰ সক্ষমতা আছে, তেওঁলোকে পাৰ্যমানে নিজৰ অনুদান বিশেষকৈ কিতাপ এই জিলা পুথিভঁৰালে হওক বা গ্ৰাম্য পুথিভঁৰালে আগবঢ়াব লাগে অনুদান হিচাপে। অর্থাৎ কিতাপ যদি আমাৰ ঘৰত থাকে, সেইখিনি নিজে অধ্যয়ন কৰাৰ লগতে আনেও যাতে অধ্যয়ন কৰে, তেনে কিতাপ আমি গ্ৰাম্য পুথিভঁৰাললৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে বা অনুদান হিচাপে সেইখিনি আগবঢ়াব লাগে।
2: ঠিকেই কৈছা হে মাষ্টৰ, এ পুথিভঁৰালৰ আন্দোলন আজি হে ভদাই ঘৰৰ পৰা আৰম্ভ হে কৰিছোৱে, মই হে সৰুকৈ হ'লো হে পুথিভঁৰালতা হে আৰম্ভ কৰিছোঁ, আৰু এই ঘৰতে মই হে ক'লো নহয় তোমাৰ হে আদি জামাল আজি পঢ়িবলৈ আৰম্ভ কৰিছোঁ, এতিয়া লাহে লাহে ধৰ্মীয় পুথিৰ পৰা আৰম্ভ কৰি হে বিভিন্ন হে সাহিত্যিকৰ সেই সাহিত্যৰ সেই আস্বাদন মই কিন্তু সেই ল'বলৈ আৰম্ভ কৰিছোঁ।
1: আপুনি নিজে পঢ়াৰ লগতে গাঁৱৰ আন ল'ৰা ছোৱালীকো পঢ়াৰ সুবিধা কৰি দিব,
2: এই ঘৰত যেতিয়া হে পুথিভঁৰালটো কৰিম, সেই এজন দুজনকৈ হে আহিবলৈ আৰম্ভ কৰিব।
0: তাৰ লগতে আমি গ্ৰাম্য অঞ্চলৰ যি গ্ৰাম্য পুথিভঁৰাল আছে যেতিয়া আমাৰ গাঁৱত, সেই পুথিভঁৰাললৈ তুমি যদি দুই এখন কিতাপ আগবঢ়োৱা উপহাৰ হিচাপে, তেতিয়াহ'লে সমাজখনলৈ এইটো এটা তোমাৰ ডাঙৰ উপহাৰ হ'ব।
2: ইতিমধ্যে আজিৰ পৰাহে প্ৰায় 9-10 বছৰ আগতে আমাৰ সেই গাঁৱত থকা চিত্ৰলেখা পুথিভঁৰাললৈ মই প্ৰায় 150 কিতাপ তোমাৰ সেই দান কৰি থৈছোঁ, আৰু লগতে মই সেই আলমিৰা এটাও দিছোঁ হে মাষ্টৰ।
0: বৰ উত্তম এটা তুমি ব্যৱস্থা গ্ৰহণ কৰিছা, আৰু এটা শলাগ ল'বলগীয়া পদক্ষেপ তুমি গ্ৰহণ কৰিছা। এই পদক্ষেপেৰে আমিও বিশেষকৈ ময়ো আগবাঢ়ি গৈ এইবাৰ আমাৰ গ্ৰাম্য যি পুথিভঁৰাল আছে আমাৰ গাঁৱত, তালৈ মোৰ যিখিনি কিতাপ আছে তাৰ ভিতৰত প্ৰায় 30% হওক বা 40% কিতাপ মই আগবঢ়াম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ।
1: এই বৰ ভাল কথা মাষ্টৰ কাইটি,
2: বৰ হয় সুন্দৰ পদক্ষেপ ল'বা হে মাষ্টৰ।
0: এই ধৰণে সকলোৱে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰক আৰু আমাৰ উঠি অহা প্ৰজন্মক এই গ্ৰাম্য পুথিভঁৰাললৈ যোৱাৰ এটা পৰিৱেশ দিয়ক,

0: সকলোকে কিতাপ অধ্যয়ন কৰাৰ এটা পৰিৱেশ দিয়ক
1: আৰু আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহ পুনৰ উজ্জীৱিত কৰি তোলক
0: হয় এ ভদাই এ শুন পাহি আহোঁ বুইছ
1: এ যোৱা নেকি মাষ্টৰ কাইটি তুমি আজি এটা সুন্দৰ পদক্ষেপ ল'লা আমাৰ এখেতেও এটা সুন্দৰ পদক্ষেপ ল'লে এই পদক্ষেপেৰে আগবাঢ়ি গ'লে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহ নিশ্চয় আগবাঢ়ি যাব নে কি কৰা
0: অঁ আহোঁ দিয়া ভদাই এ শুন পাই আহিছোঁ দেই
1: যোৱা যোৱা যোৱা
2: শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী সোণপাহি ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ প্ৰযোজনা গৌতম নাথৰ
3: ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 21 আগষ্ট। আজি ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্মতিথি। পঞ্চৱতী বাৰপূজীয়া আহতগুৰি সত্ৰত দিনেশ্বৰ গোস্বামী, ৰুৱাকুজি সত্ৰৰ দ্বাদশজনা সত্ৰাধিকাৰ শিৱপ্ৰসাদ গোস্বামী তিৰুভাৱ তিথি, আৰু আজি কবি গণেশ গগৈৰ স্মৃতি দিৱস। শ্ৰোতাসকল, এতিয়া আহকচোন আমি জানো আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা। ৰামকুই বাংবে জেমি অসমৰ ডিমা হাছাও জিলাৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া ৰামকুই বাংবে জেমি, যাৰ জন্ম হৈছিল 1955 চনৰ 21 আগষ্ট, অৰ্থাৎ আজিৰ দিনটোতেই। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশেষকৈ জনা যায়। শিক্ষাৰ প্ৰসাৰ, বলিপ্ৰথা নিবাৰণ তথা নগা গোষ্ঠীৰ হেৰিকা ধৰ্মক ৰক্ষা কৰা আৰু সংৰক্ষণ কৰাৰ বাবে তেওঁৰ জীৱনজোৰা প্ৰয়াসৰ বাবে ভাৰত চৰকাৰে জেমিক 2023 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। তেখেতে লাভ কৰা বঁটা আৰু সন্মানসমূহৰ ভিতৰত 1997 চনত শ্ৰী গুৰুজী সমাজ প্ৰাৱধান পুৰস্কাৰ, জনকল্যাণ সমিতি পুনে মহাৰাষ্ট্ৰৰ দ্বাৰা, 2015 চনত বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান সন্মান, আৰু 2018 চনত বিজ্ঞানৰ ডক্টৰেট নীট বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল।

পেমা খাণ্ডু। 1979 চনৰ আজিৰ দিনটোতেই জন্ম লাভ কৰা পেমা খাণ্ডু এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেওঁ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ পুত্ৰ। 2016 চনৰ জুলাইত মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ চৰকাৰে দুবাৰকৈ তেওঁলোকৰ দলীয় সম্পৰ্ক সলনি কৰিছে। প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অৰুণাচল পিপুলছ পাৰ্টিলৈ আৰু পিছত ভাৰতীয় জনতা পাৰ্টিলৈ। আগতে তেওঁ নবাম টুকীৰ চৰকাৰত পৰ্যটন, নগৰ উন্নয়ন আৰু জলসম্পদ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পেমা খাণ্ডুৰ আজিৰ 47 বৰ্ষীয় জন্মদিনৰ দিনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা।

গণেশ গগৈ, অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি হিচাপে খ্যাত গণেশ গগৈ, এগৰাকী সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল। তেখেতৰ 1934 চনত প্ৰকাশ পোৱা পাপৰি নামৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমান্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল। অসম চৰকাৰে 2009 চনৰে পৰা কবিজনক সন্মান কৰি গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে। গণেশ গগৈৰ জীৱনকৰ্মী নামৰ এখন তথ্যচিত্ৰ তেখেতৰ জীৱন আৰু কৰ্মাৱলী বিষয়ক সামৰি নিৰ্মাণ কৰা হৈছিল। এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত 2007 চনৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছিল। গণেশ গগৈ কবিতা কানন নামে এখন অসমৰ যোৰহাট নগৰত উদ্যান মুকলি কৰা হৈছে। 1938 চনৰ 21 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই ৰোমান্টিক কবি গণেশ গগৈয়ে ইহলীলা সম্বৰণ কৰে।

লিয়ন ট্ৰটস্কি ৰাছিয়াৰ এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী। অক্টোবৰ বিপ্লৱত সকলো শক্তি ছোভিয়েটৰ হাতলৈ প্ৰেৰণ কৰা অভিযন্তা আৰু ৰঙা সেনা বা ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক নেতা লিয়ন ট্ৰটস্কি। তেখেতৰ মৃত্যু হৈছিল 1940 চনৰ 21 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই।

সুব্রহ্মণ্যন চন্দ্রশেখর এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্রহ্মণ্যন চন্দ্রশেখৰ। তেওঁৰ কৰ্মজীৱনৰ অধিকাংশ সময় আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল। নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভৌতিক প্ৰক্ৰিয়াৰ তাত্ত্বিক গৱেষণাৰ বাবে তেওঁ 1983 চনত উইলিয়াম এ ফাউলাৰৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। নাক্ষত্ৰিক বিৱৰ্তন সম্পৰ্কীয় তেওঁৰ গাণিতিক গৱেষণাই বৃহৎ নক্ষত্ৰ আৰু কৃষ্ণগহ্বৰবোৰৰ বিৱৰ্তনৰ পৰৱৰ্তী স্তৰ সম্পৰ্কীয় এতিয়াৰ বহুকেইটা প্ৰতিষ্ঠিত তাত্ত্বিক আহি জন্মলাভত সহায় কৰিছিল। চন্দ্রশেখৰ সীমা নামৰ পৰিভাষাটো তেওঁৰ নামেৰেই ৰখা হৈছে। 1995 চনৰ 21 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই চন্দ্রশেখৰে ইহলীয়া সম্বৰণ কৰে।

ভূমিকা চাওলা। 1978 চনৰ আজিৰ দিনটোতেই দাক্ষিণাত্যত জন্মগ্ৰহণ কৰা ভূমিকা চাওলা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু চিনেমাৰ কামৰ বাবে পৰিচিত, লগতে কেইবাখনো হিন্দী আৰু তামিল ছবি অভিনয় কৰিছিল। জুবকুৰু ছবিৰ জৰিয়তে অভিনয়ৰ আত্মপ্ৰকাশ কৰে আৰু তাৰ পাছত ভূমিকা চাওলাই 2000 চনৰ আৰম্ভণিতে তেলেগু চিনেমাৰ অন্যতম আগশাৰী মহিলা তাৰকা হিচাপে পৰিগণিত হয়। তেওঁ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত কুচি, আকাৰু, সীমাহাদ্ৰি আৰু হিন্দী চিনেমা তেৰে নাম আদি অন্যতম। মহাময় অভিনেত্ৰী ভূমিকা চাওলাৰ আজিৰে 48 বৰ্ষীয় জন্মদিনৰ দিনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা।

0: 2006 চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত চেহনাই বাদক উস্তাদ বিছমিল্লা খাঁৰ মৃত্যু হৈছিল।
1: লিখু কলি যাতে মোৰ মাথো তোমাৰেই নাম ৰসু তোমাৰ।
0: 1978 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ভিনু কান

ভিনু মানকাদৰ মৃত্যু হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8 বজাত সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্দিৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRএ অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়াইছে। অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কাছাৰ, নগাঁও আৰু ধেমাজি জিলাত বৃহৎ সফলতা লাভ কৰিছে। নগাঁৱৰ দুখন আদালতে 11গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে আৰু অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সহযোগত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক সাঁতোৰ প্ৰতিযোগিতা অহা 29 আগষ্টত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰিবোৰ নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়ামৰ 206.44 মিটাৰ, কিলোৱাৰ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
1: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো উপন্যাস পাঠ অনুষ্ঠানটি।
4: আকাশবাণী তেজপুৰ শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 48 সংখ্যক খণ্ডটি।
1: গভীৰ নিশা কুমাৰ ৰাজাই সাৰ পালে। বহুপৰ ইচাত বিচাতকৈ থাকি অলপপৰৰ আগতেহে তেওঁ টোপনি গৈছিল। বাতায়ন পথেৰে কৃষ্ণপক্ষৰ তাৰকামালা খচিত আকাশখনৰ পোহৰ আহিছে। কেৱল তাৰকামালাৰ পোহৰেই নে, এটা উজ্জ্বল নক্ষত্ৰ তেওঁৰ শয়নকক্ষলৈ সোমাই আহিছে। বাহিৰ ভিতৰ সকলো সেই আলোকৰে আলোকিত হৈ পৰিছে। কোন আপুনি পৰম জ্যোতিষ্মান পুৰুষ? চকু চাট মাৰি ধৰা পোহৰত কুমাৰ ৰাজাই প্ৰশ্ন কৰিলে। কামৰূপাধিপতি, মই এই কাহিনীৰ মূল সূত্ৰধাৰ। এই কাহিনীৰ কাহিনীকাৰে মোক এই ভূমিকা প্ৰদান কৰিছে। হে পৰম বিজ্ঞ সূত্ৰধাৰ, মই বৰ অস

অসহায় হৈ পৰিছোঁ, অজ্ঞান হৈ পৰিছোঁ। আপুনি মোৰ প্ৰণাম গ্ৰহণ কৰক আৰু অজ্ঞানতা দূৰ কৰক। মোক জনাওক কামৰূপ দেশৰ সভ্যতা সংস্কৃতিৰ এই কাহিনীৰ আৰম্ভণি ক'ত আৰু ইয়াৰ অন্তই বা ক'ত, জানিবলৈ মই বৰ ব্যগ্ৰ হৈ পৰিছোঁ। শুনক কামৰূপাধিপতি, জ্যোতিষমান পুৰুষজনে ক'বলৈ আৰম্ভ কৰিলে। পুৰুষ আৰু প্ৰকৃতিৰ যি নীতি, সেই নীতিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো পৰিচালিত কৰিছে, সেই কথা নিশ্চয় আপোনাৰ জ্ঞাত। সভ্যতাৰ প্ৰথম আলোকতে মানুহে আৱিষ্কাৰ কৰা এইটোৱেই প্ৰথম আৰু পৰম তত্ত্ব। প্ৰকৃতিৰ জগততো আপুনি সেই তত্ত্বকেই দেখিবলৈ পাব। চুপহীৰ মাজৰ ফুলকলি, মাটি চহ কৰি গুটি সিঁচা কাৰ্য, গছে মাটিৰ তললৈ শিপা ভৰাই দিয়া কাৰ্য, ফুলৰ পাহি সৰি ফল হোৱা কাৰ্য, ফুলৰ মাজত সোমাই থকা কেশৰ, আনকি মানুহে নিজে তৈয়াৰ কৰা কুমাৰৰ চাক, নাঙল, কুঠাৰ আদিতো পুৰুষ আৰু প্ৰকৃতিৰ মাজৰ সহযোগিতাৰ সেই নীতি পৰিলক্ষিত হয়। আদিম মানুহেও এদিন জড় আৰু জীৱ জগতৰ মাজত সেই ঘটনাক নিৰীক্ষণ কৰিলে। তেওঁলোকে শস্যক্ষেত্ৰ আৰু নাৰী এগৰাকীৰ মাজত মিল দেখা পালে। দুয়ো গ্ৰহণ আৰু ধাৰণ কৰে, দুয়োৰে উৎপাদিকা শক্তি আছে। মানুহে সেই উৰ্বৰা শক্তিক পূজা কৰিবলৈ ধৰিলে। উৰ্বৰা শক্তি ধাৰণ কৰা নাৰীগৰাকীক দেৱীৰূপ দিয়া হ'ল আৰু তেওঁক পূজা কৰা হ'ল। সুমেৰীয় অঞ্চলত দেখা পোৱা গ'ল কেইজনমান সিন্ধু উপত্যকাবাসী বণিকক। তেওঁলোক সেই অঞ্চলত নৱাগত। আলিৰ দুই ৰাতিৰ মানুহ, বাণিজ্য কেন্দ্ৰ আৰু তেওঁলোকৰ সহ বিদেশী বণিককেইজনে নৱাগত বণিককেইজনলৈ বৰ বিস্ময়েৰে চালে। বিস্ময় উদ্ৰেককাৰী কথাই, সিন্ধু উপত্যকাবাসী নৱাগত বণিককেইজনে পৰিধান কৰিছে গছৰ নোমৰ পোছাক। ইমান দিনে তেওঁলোকে জন্তুৰ নোমৰ পোছাকৰ কথাহে জানি আহিছিল বা নিজেও পৰিধান কৰিছিল। গছৰ নোমৰ পোছাক, ই কি কথা, কেনেধৰণৰ গছ নো এইবিধ, প্ৰশ্ন সোধা হ'ল। নৱাগত বণিক, আপোনালোকে পৰিধান কৰা গছৰ নোমৰ পোছাকে আমাক কৌতূহলী কৰিছে, কেনেধৰণৰ গছ নো এইবিধ, আমাক বুজাই ক'বনে? নৱাগত বণিককেইজনে ইজনে সিজনৰ মুখলৈ চালে। এইটো কথা নজনা মানুহো আছেনে? সিহঁতৰো চকুমুখত বিস্ময়ৰ ভাৱ ফুটি উঠিল। এইটো কথা, নৱাগত বণিককেইজনৰ এজনে উত্তৰ দিলে, আমাৰ দেশত এবিধ গছ আছে, ফুলৰ ৰং হালধীয়া। সেই হালধীয়া ফুলৰ মাজত হীৰা বিশিষ্ট ফল একোটা থাকে, ফলটো পৰিপক্ক হ'লে ফাটি যায় আৰু আপোনালোকে যাক গছৰ নোম বুলি কয় সেই নোমবোৰ ওলাই পৰে। আমি তাকে কপাহ বুলি কওঁ। সেই কপাহৰে সূতা প্ৰস্তুত কৰি আমাৰ শিপিনীসকলে কাপোৰ তৈয়াৰ কৰে। অতি অপূৰ্ব, অতি অপূৰ্ব! সুমেৰীয় অঞ্চলৰ গ্ৰীক বণিককেইজনক অভিভূত হৈ পৰা দেখা গ'ল। এইবাৰ সিন্ধু উপত্যকালৈ গ'লে এইজোপা গছৰ সঁচ সংগ্ৰহ কৰিবলৈ পাহৰিলে ভুল হ'ব, বুজিছানে বন্ধু? গ্ৰীক দেশৰ বণিকজনে তেওঁৰ লগৰ বণিকজনক ক'লে। ইতিমধ্যে এই গছৰ সঁচ পাৰস্য দেশলৈ নিয়া হৈছে। পাৰস্য উপসাগৰৰ উপকূল অঞ্চলত ইয়াৰ খেতিও কৰা হৈছে। তেন্তে চিন্তা নাই, এদিন নহয় এদিন অতি সোনকালেই আমাৰ এই অঞ্চলৰ মানুহেও গছৰ নোমৰ পোছাক পৰিধান কৰিবলৈ পাব। এই কথাটোৱে সকলোৰে মনত এটা তৰংগৰ সৃষ্টি কৰিলে। মানুহৰ মুখে মুখে শাক পাচলিৰ পোছাক শব্দটো ঘূৰি ফুৰিবলৈ লাগিল। আনকি ঈশ্বৰ পুত্ৰৰ জন্মৰ 3000 বছৰৰ আগতে পাৰস্য অঞ্চলৰ পৰা মেচুপটেমিয়াৰ নামনি অঞ্চললৈ যোৱা যাযাবৰী জাতি আক্কাডিয়ানসকলে তেওঁলোকে বসতি স্থাপন কৰা আগাদ নামৰ ভূমিখণ্ডত তেওঁলোকৰ নিজা ভাৱলেখনত এই শাক পাচলিৰ পোছাক শব্দটো চিত্ৰিত কৰিছিল। এই ভাৱলেখন পদ্ধতিনো কি? জীৱ জগতত মানুহেই একমাত্ৰ চিন্তা কৰিব পৰা প্ৰাণী। মানুহৰ চিন্তা শক্তি আছে বাবেই মানুহৰ সভ্যতা আগবাঢ়ে, মানুহ আগবাঢ়ে। গ্ৰহৰ পৰা গ্ৰহান্তৰলৈ মানুহৰ যাত্ৰা হৈ থাকে অব্যাহত। আদিম মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব খুজি শিলৰ গাত আঁকিলে জীৱ জন্তু, চৰাই চিৰিকটি, নতুবা মানুহৰে ছবি। সেয়ে হ'ল চিত্ৰলেখন। চৰাইৰ ছবিয়ে কেৱল চৰাইকে বুজায়, অইন একো নুবুজায়। সিংহৰ ছবিয়ে বুজায় সিংহক। কিন্তু মূৰ্ত কৰিব পৰা ভাৱ চিন্তাৰ বাহিৰেও মানুহৰ মনত অনেক বিমূৰ্ত ধাৰণা থাকে, যিবোৰে প্ৰকাশিত হ'বৰ বাবে অহৰহ প্ৰচেষ্টা চলায়। মানুহৰ মনৰ এই নিৰন্তৰ প্ৰচেষ্টাৰ ফলতে উদ্ভৱ হ'ল ভাৱ লেখনৰ। সিংহৰ ছবিটোৱে কেৱল সিংহ এটাকে নুবুজাই শক্তি আৰু ক্ষমতা বুজাবলৈ লাগিল। আহাৰ বিচাৰি ফুৰা চৰাইটোৱে অন্বেষণ শব্দটো প্ৰকাশ কৰিলে। চিত্ৰলেখন পদ্ধতি প্ৰথমে ব্যৱহাৰ কৰিছিল গ্ৰীকৰ প্ৰাচীন অধিবাসীসকলে। গ্ৰীক ভাষাত ইয়াকে পবিত্ৰ অংকন বুলি কোৱা হৈছিল, কাৰণ পুৰোহিত শ্ৰেণীয়েই সেই অংকন কৰিছিল। গ্ৰীক দেশৰ এই চিত্ৰ

লেখনসমূহ শিল, ৰং দিয়া প্ৰাচীৰ বা পেপিৰাছৰ ওপৰত কৰা হৈছিল। ক্ৰমবিকাশৰ ফলত চিত্ৰলেখনৰ তিনিটা ভাগ হৈছিল। তাৰে প্ৰথমটো হ'ল চিত্ৰৰ দ্বাৰা বুজোৱা ভাৱ লেখন। মায়ুচ হাৰ্মুজ বন্দৰ লোকে লোকাৰণ্য। সিন্ধু উপত্যকাৰ পৰা বাণিজ্য কৰিবলৈ যোৱা কেইবাজনো বণিক নিজৰ দেশলৈ বুলি ওলটি আহিবলৈ ওলাইছে। তেওঁলোকৰ লগত পূৰ্ব ভাৰতৰ বণিক কেইজনমানো আছে। এই মায়ুচ হাৰ্মুজ বন্দৰ বেৰেনিচৰ উত্তৰে। দীৰ্ঘদিনৰ অন্তত ঘৰমুখী হ'ব তেওঁলোক। প্ৰিয় পৰিজন, ঘৰ সংসাৰ, পিতৃ মাতৃ, পুত্ৰ কন্যা আৰু পত্নীৰ বাবে তেওঁলোকৰ চিন্তা কৰিবলৈ সুৰুঙা ওলাইছে। ইমান দিনেতো ব্যৱসায় বাণিজ্যৰ চিন্তাতে তেওঁলোক ব্যস্ত হৈ আছিল। নিজৰ দেশ আৰু আত্মীয় স্বজনৰ চিন্তা কৰিবলৈ সময়ো নাছিল, সুৰুঙাও নাছিল। এতিয়া সময় সুৰুঙা ওলাইছে। তেওঁলোকে দেশৰ মাটিৰ গোন্ধ ল'বলৈ ব্যাকুল হৈ পৰিছে। চিত্ৰভানু, দেশৰ মাটি বুলি ক'লেই মনটো ব্যাকুল হয় নহয়নে? কিমান দিনৰ পূৰ্বে আমি আমাৰ জন্মভূমি এৰি থৈ আহিছিলোঁ মনত আছেনে? মোৰ শিশুপুত্ৰ চাগৈ এতিয়া গৃহাংগনত দৌৰি ঢাপৰি খেলি ফুৰিব পৰা হ'ল। প্ৰিয়তমা পত্নীয়ে চাগৈ বাটলৈ চাই চাই মন শোকাকুল কৰি পেলাইছে। পিতৃ মাতৃৰ কথাই নাই। এতিয়া সুদীৰ্ঘ দিনৰ অন্তত সকলোলৈকে মোৰ মনত পৰিছে। তোমাৰ মনত পৰা নাইনে? কেলেই নপৰিব আদিত্য সেন, একেইহে আমাৰ বণিক জীৱন। দীৰ্ঘদিন কটাব লগা হয় বাণিজ্য তৰিত, তাৰপিছতো সুদীৰ্ঘ দিন আমি কটাওঁ বাণিজ্যিক কেন্দ্ৰসমূহত। বন্ধু বান্ধৱ লগ পাওঁ, ৰংগশালালৈ গৈ ৰং ৰহইছো কৰোঁ। বন্দৰে বন্দৰে থাকে আমাৰ প্ৰিয়তমা। প্ৰৱাসী জীৱনতো পৃথিৱীয়ে দিব পৰা সমস্ত সুখেই আমি নিজৰ কৰি পাওঁ। কিন্তু আমাৰ গৃহ সংসাৰ তদাৰক কৰা নাৰীসকললৈ চোৱাচোন বন্ধু, কি পাইছে তেওঁলোকে? গৃহ কোন বন্দিনী? কেতিয়াবা কাচিত সখী পৰিবৃতা হৈ মন্দিৰলৈ অহা, গৃহদেৱতাৰ পূজা অৰ্চনাৰ কাৰণে মালা চয়ন, আৰু কি পাইছে তেওঁলোকে? তুমি ঠিকেই কৈছা বন্ধু, প্ৰৱাসত আছো যদিও আমি আনন্দ মনৰেই আছো। সুধি সজ্জন লগ পাইছোঁ, ভাৱ আৰু ধ্যান ধাৰণাৰ বিনিময় ঘটিছে। প্ৰিয়তমা পত্নীৰ বাবে ক্ৰয় কৰিছোঁ ৰত্নহাৰ অথবা প্ৰসাধনীয় সামগ্ৰী। তেওঁলোক সেই উপহাৰ পায়েই সন্তুষ্ট থাকিব লাগিব। বিবাহিত জীৱনত কি পালোঁ বুলি তেওঁলোকে খতিয়ান ল'ব পাৰে, আৰু মই সেই দিনটোৰ শংকাত অহৰ্নিশে কঁপি থাকোঁ। কি উত্তৰ দিম মই মোৰ প্ৰিয়তমাক? বন্দৰৰ কাম কাজ শেষ হ'ল। দিবলগীয়া শুল্ক আদায় দি তেওঁলোক তৰিত উঠিলেগৈ। বিশাল সাগৰত ঢৌৱে উখল মাখল লগাইছে। ঢৌত লুটিবাগৰ খাই খাই পাৰৰ ফালে আহি আছে ৰং বিৰঙৰ সৰু সৰু শামুকবোৰ। বালিত পোত খাই বুৰ বুৰণি এটা তুলিছে। পিছৰটো ঢৌতে পুনৰ সাগৰলৈ গুচি যাব। এতিয়া বুৰ বুৰণি তোলা বালিখিনি যদি ভৰিৰে মোহাৰ মাৰি দিয়া হয় তেন্তে শামুকটো ওলাই পৰিব। চিত্ৰভানুৱে কঁকালত বান্ধি লোৱা জন্তুৰ ছালৰ সুদৃশ্য মনতো উলিয়ালে। মনাৰ পৰা তেওঁ উলিয়ালে জলফাই কাঠৰ সৰু বাকচ এটা, সুন্দৰভাৱে কাৰুকাৰ্য কৰা, মণিমাণিক্য খচিত। চোৱা বন্ধু, তেওঁ আদিত্যসেনক উদ্দেশ্য কৰি ক'লে, এই যে জলফাই কাঠৰ মণিমাণিক্য খচিত বাকচটো দেখিছা, এইটো ৰোমক সাম্ৰাজ্যৰ বণিক এজনে মোক দিছিল। এইটো এটা অলংকাৰৰ বাকচ। ইয়াত আছে শামুকৰ খোলাৰ পৰা তৈয়াৰ কৰা সুবৰ্ণমণ্ডিত, হীৰকখণ্ড চৰ্চিত কেইবাপদো অলংকাৰ। বণিকজনে তেওঁৰ বন্দৰ প্ৰেমিকাৰ কাৰণে অলংকাৰসহ এই বাকচটো ক্ৰয় কৰিছিল। কিন্তু ইতিমধ্যে তেওঁৰ সেই প্ৰেমিকাৰ মৃত্যু হোৱাত বাকচটো মোক দি থৈ গ'ল। মই এইটো নি মোৰ প্ৰিয়তমা পত্নীক উপহাৰ দিমগৈ। এটা নতুন আৰু অভিনৱ উপহাৰ নহ'বনে? মই নিশ্চিত মোৰ পত্নী এই উপহাৰ পাই আহ্লাদিত হৈ পৰিব। মোৰ পত্নীলৈ মই প্ৰত্যেকবাৰেই বণিজৰ পৰা যাওঁতে নতুন ধৰণৰ উপহাৰেই লৈ যাওঁ, আদিত্যসেনে উত্তৰ দিলে। নতুন ধৰণৰ উপহাৰ এটা পালে তেওঁ ভাল পায়। এবাৰ মই তেওঁক সিন্ধু উপত্যকাৰ মুদ্ৰা কেইটামান নিদিছিলোঁ। পৰা মাটিৰ মোহৰকেইটা পাই তেওঁ মোক কৈছিল যে আমাৰ দেৱাদিদেৱ মহাদেৱৰ লগত মিল থকা দেৱতা এজনৰ প্ৰতিমূৰ্তি মোহৰটোৰ ওপৰত উৎকীৰ্ণ কৰা হৈছে। এবাৰ পাৰস্য দেশৰ উপসাগৰীয় অঞ্চলৰ পৰা মণিমুক্তা খচিত এখন বস্ত্ৰ লৈ গৈছিলোঁ। এইবাৰ কি আনিছোঁ জানানে? এয়া চোৱা। তেওঁ কঁকালত বান্ধি থোৱা জন্তুৰ ছালৰ মোনাটো খুলিলে আৰু তাৰ পৰা উলিয়াই আনিলে কাৰুকাৰ্য খচিত চুঙা এটাত ভৰাই থোৱা জন্তুৰ ছাল এখন। জন্তুৰ ছালখন চুচি চুচি মিহি কৰা হৈছে আৰু সেই মিহি ছালখন মেৰিয়াই চুঙাটোত ভৰাই থোৱা হৈছে। এয়া আকৌ কি উপহাৰ আনিলা বন্ধু তোমাৰ প্ৰিয়তমা পত্নীলৈ? চিত্ৰভানুৱে বিস্ময়বোধ কৰি সুধিলে। দেখাত দেখোন এডোখৰ জন্তুৰ

চাল যেন লাগে, বোধহয় খহটা শিলৰে ঘঁহি মসৃণ কৰা হৈছে। ৰবাচোন ৰবা বন্ধু, তাত কিবা অংকিত কৰা আছে। কি অংকিত কৰা আছে কিবা বুজিছানে? আদিত্যসেনে হাঁহিবলৈ লাগিল। বণিকৰ জীৱন বৰ বিচিত্ৰ জীৱন বন্ধু, কিমান যে বিচিত্ৰ অভিজ্ঞতাৰ সৈতে মুখামুখি হ'ব লাগে, কিমান যে মানুহক লগ পোৱা যায়, কিমান কথা শিকা যায়। তুমি সিন্ধু নদীৰ পাৰৰ বণিক, মই পূৰ্বদেশৰ, অথচ আমি কেনেকৈ মিত্ৰ হৈ পৰিলোঁ। বণিক জীৱনত পোৱা ই এটা অন্যতম শ্ৰেষ্ঠ উপহাৰ। হে সিন্ধু উপত্যকাবাসী বণিক, মোৰ পৰম মিত্ৰ, আমাৰ বিচ্ছেদৰ আগমুহূৰ্তত মই তোমাক এই চিত্ৰংকিত জন্তুৰ ছালখন উপহাৰ দিব খোজোঁ, তুমি গ্ৰহণ কৰা। আদিত্যসেনে চুঙাটো চিত্ৰভানুৰ ফালে আগুৱাই দিলে। কিং কৰ্তব্য বিমূৰ হৈ চিত্ৰভানুৱে ক'লে, কিন্তু বন্ধু, এই উপহাৰ তুমি দেখোন তোমাৰ প্ৰিয়তমা পত্নীৰ কাৰণেহে লৈ আহিছিলা। পত্নীৰ কাৰণেহে আনিছিলোঁ, কিন্তু তুমিও মোৰ বাবে কম প্ৰিয়তম নহয় বন্ধু। মই মোৰ পত্নীৰ বাবে অন্য উপহাৰো লৈ আহিছোঁ। এই উপহাৰটো গ্ৰহণ কৰি তুমি মোক ধন্য কৰা। চিত্ৰভানুৱে হাতটো আগবঢ়াই আদিত্যসেনে দিয়া কাৰুকাৰ্য খচিত চুঙাটো নিজৰ হাতলৈ ল'লে। তেওঁ চুঙাটোৰ পৰা জন্তুৰ ছালখন উলিয়ালে আৰু চকুৰ আগত মেলি লৈ চাবলৈ লাগিল। তুমি এই বহুমূলীয়া বস্তুটো ক'ত পালা আদিত্যসেন? আহ, অপূৰ্ব অপূৰ্ব! চোৱাচোন ইয়াত অংকিত কৰা চিত্ৰসমূহ কেনে নিপুণ হাত! চিত্ৰলেখন পদ্ধতিৰে ইয়াত নিশ্চয় কিবা এটা কাহিনী বৰ্ণনা কৰিছে। আহাচোন বন্ধু, আমি সৌ দাঁতিলৈ গৈ বহোঁ আৰু ইয়াৰ পাঠোদ্ধাৰৰ চেষ্টা কৰোঁ। তেওঁলোক দুয়ো গৈ দাঁতিৰ এডোখৰ নিৰ্জন ঠাইত বহিলগৈ। মই এই লিপি সম্বলিত জন্তুৰ ছালখন এজন মিছৰদেশীয় বণিকৰ পৰা পাইছিলোঁ। নিৰ্জন পথ এটাৰ দাঁতিৰ গছ এজোপাৰ তলত পৰি থকা মুমূৰ্ষ বণিকজনক মই আহাৰ আৰু পানীৰে পৰিচৰ্যা কৰিছিলোঁ। মৃত্যু হোৱাৰ আগে আগে তেওঁ মোক এই সুদৃশ্য চুঙাটো দি থৈ যায়। তেওঁ কোৱা মতে মন্দিৰৰ পুৰোহিত এজনে তেওঁক চুঙাটো দিছিল। আদিত্যসেন কিছু সময় ৰ'ল। তেওঁ এটা দীঘলীয়া উশাহ ল'লে। চিত্ৰভানুৱে আদিত্যসেনৰ মুখলৈ বৰ আগ্ৰহেৰে চাই আছিল। এই চৰ্মখণ্ডৰ কাহিনী বৰ দীঘলীয়া আৰু বৈচিত্ৰময়। মিছৰ দেশৰ বণিকজনৰ পৰা মই এই কাহিনী শুনিছিলোঁ। গছৰ তলত পৰি থকাৰ পৰা পৰিচৰ্যা কৰি কিছু সুস্থ কৰি লৈ মই তেওঁক জিৰণি ঘৰ এটালৈ লৈ আহিছিলোঁ। জিৰণি ঘৰত তেওঁৰ লগত মই 7 দিন একেৰাহে আছিলোঁ। দাতব্য চিকিৎসালয়ৰ চিকিৎসকে পৰীক্ষা কৰি মোক কৈছিল যে বণিকজনৰ আয়ুকাল সীমিত হৈ পৰিছে আৰু তেওঁক এতিয়া পৰিচৰ্যাৰ প্ৰয়োজন, ঔষধৰ প্ৰয়োজন নাই। অসুস্থ অৱস্থাৰেই তেওঁ মোক কিছুমান খণ্ড খণ্ড কাহিনী কৈছিল। তুমি শুনিবানে? কোৱা বন্ধু, বিলম্ব কিয়? মই শুনিবলৈ আগ্ৰহী হৈ পৰিছোঁ। মন্দিৰৰ পুৰোহিতজন যদিও অনুচিত, এগৰাকী গণিকাৰ প্ৰেমত পৰিছিল। তেওঁক এই কাৰ্যৰ বাবে মন্দিৰৰ পৰা বহিষ্কাৰ কৰা হয়। বহিষ্কৃত হৈ তেওঁ আহিবৰ পৰত এই চৰ্মখণ্ড লৈ আহে। অনুশাসন ভংগৰ অভিযোগত ৰাজকীয় শাসনযন্ত্ৰই গণিকাগৰাকীক শিলগুটি দলিয়াই হত্যা কৰাৰ আদেশ দিয়ে। প্ৰেমিকাৰ মৃত্যুবাৰ্তা সহ্য কৰিব নোৱাৰি পুৰোহিতজনো দেশৰ পৰা বাহিৰ হৈ গুচি যায় আৰু পথতে তেওঁ পথক্লান্ত মিছৰ দেশীয় বণিকজনক লগ পায়। কেইটামান সুবৰ্ণ মুদ্ৰাৰ বিনিময়ত তেওঁ চৰ্মখণ্ড সেই মিছৰ দেশীয় বণিকজনক বিক্ৰয় কৰে। আৰু বন্ধু, শিহৰিত হোৱা ঘটনা, মই যেন গ্ৰীক দেশৰ ৰংগশালাত এখন নাটকৰ নাট্যৰূপহে উপভোগ কৰিছোঁ। তুমি কৈ যোৱা বন্ধু। নৰবা, মই শুনিবৰ কাৰণে অতিশয় আগ্ৰহী হৈ পৰিছোঁ। তেন্তে শুনা বন্ধু, মিছৰ দেশৰ বণিকজনে কোৱা কথাই মই তোমাক কওঁ। চৰ্মখণ্ডত অংকিত আছে মিছৰৰ পবিত্ৰ লিপি। তুমি নিশ্চয় মিছৰৰ পেপিৰাছ নামৰ লিপি অংকিত বস্তুবিধৰ নাম শুনিছা। এই পেপিৰাছনো কি? পেপিৰাছ হ'ল মিছৰ দেশৰ য'তে ত'তে গজা এবিধ ওখ টান খাগৰিজাতীয় গছ। ই অগভীৰ পানীত গজে। মিছৰবাসীসকলে এই গছজোপা বিভিন্ন কামত ব্যৱহাৰ কৰে। তেওঁলোকে ইয়াৰে ঘৰৰ সীমাৰ বেৰা দিয়ে, ঘৰৰ ওপৰৰ ছালখন চাই লয়। ইয়াৰ আলু আৰু গা গছডাল তেওঁলোকে শাক পাচলিৰ দৰে ৰন্ধনশালত ব্যৱহাৰ কৰে। তেওঁলোকৰ জীৱনৰ বিভিন্ন কামত সহায় কৰা এই মহামূল্যৱান গছজোপাই বিশ্বৰ সমগ্ৰ মানৱ জাতিৰে কল্যাণ সাধন কৰিলে। আগতে চিত্ৰধৰ্মী লিপিসমূহ জোঙা অস্ত্ৰৰে শিলৰ ছটাৰ ওপৰত নতুবা মাটিৰে তৈয়াৰ কৰা ফলিৰ ওপৰত লিখা হৈছিল। মাটিৰ ফলিখন পিছত জুইত পুৰি টান কৰি লৈছিল। অলৈ তলৈ লৈ ফুৰিবৰ বাবে সেইবোৰ বৰ সুবিধাজনক নাছিল। মাটিৰ ফলি ভাগি যোৱাৰো শংকা আছিল। গতিকে তেওঁলোকে পেপিৰাছ গছজোপাৰ পৰা এনে এবিধ লিখাৰ সঁজুলি উদ্ভাৱন কৰি উলিয়ালে
যি সকলো ক্ষেত্ৰতে

0: সুবিধাজনক। ইমানবোৰ কথা মই জনা নাছিলোঁ বন্ধু, চিত্ৰভানুৱে ক'লে।
1: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 48 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

উপন্যাস পাঠ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এই যে শুনিছো, এই যে নিবেদন কৰিছো, অসমীয়া আধুনিকীত অনুষ্ঠান। প্ৰথমে শুনক দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ গীত, গীতৰ কথা পুৰুষোত্তম দাসৰ।

0: সুখবৰ সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423, আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
1: শ্ৰোতাসকলে শুনি আছে দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ অসমীয়া আধুনিক গীতৰ অনুষ্ঠান। শিল্পী কণ্ঠত আন এটি গীত শুনক, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ আন এক গীত শুনক। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: অসমীয়া আধুনিক গীতৰ অনুষ্ঠানত এবাৰ শুনাব লৈছো ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: অসমীয়া আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ ভূপেন হাজৰিকা কণ্ঠৰ এই গীতটি।
3: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে

অসমীয়া আধুনিক গীত অনুষ্ঠানটি ইমানেই অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু নিশা 9 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: Cabinet's Health and Family Welfare Minister JP Nadda reviews situation and preparedness for H1N1 influenza in the country. And in Hockey World Cup, Indian women's team to take on the Netherlands in the second pool phase match. And that is all in the news at 9. Good night.
1: মিডিয়া মেভৰ 260 দশমিক 600 মিটাৰ কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ।
2: বাইদেউ, চাকৰি পাই গলো।
3: আৰে বাহ, অভিনন্দন। এতিয়া খুব শ্বপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: ৰবে খুনটো, স্যালারির আগতেই খৰচ।
2: টোটালিকে লোন পোৱাই যায় ন?
3: প্ৰথমে বাজেট বনাবলৈ শিক, তাৰ পিছত খৰচ কৰ।
2: কিন্তু বা
3: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পার্টি পড়া বাঁচিব নিবি।
2: ও বাইদেউ, পার্টি মূর বাজেট তোর।
4: আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।
1: এয়া আকাশবাণী তেজপুর। এটা নিবেদন করছো সাপ্তাহিক খেল সংবাদ সম্পর্কে অনুষ্ঠান খেল জগত। আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। ইংলেণ্ডৰ বিৰুদ্ধে গ'ল শূন্যভাৱে ড্ৰ খেলিও বিশ্বকাপ হকীৰ মহিলা শাখাত অগ্ৰগতি লাভ কৰিছে ভাৰতে। কালি অনুষ্ঠিত গ্ৰুপৰ অন্তিমখন মেচৰ পৰা ভাৰতে অগ্ৰগতি লাভৰ বাবে মাত্ৰ 1 পইণ্ট লাভ কৰাটো জৰুৰী আছিল। সেয়াই কৰি দেখুৱালে ভাৰতৰ মহিলা দলটোৱে। নেডাৰলেণ্ডছৰ আৰ্মষ্টিনভিলত অনুষ্ঠিত টুৰ্ণামেণ্টৰ গুৰুত্বপূৰ্ণ মেচখনত ভাৰতে শক্তিশালী ডিফেন্সেৰে স্তব্ধ কৰে ইংলেণ্ডক। এই ড্ৰৰে ভাৰতে দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰে। ভাৰতে কেইবাটাও সুযোগ পায় যদিও গ'ল কৰাত ব্যৰ্থ হয়। উল্লেখ্য, ছালিমা টেটে নেতৃত্বাধীন ভাৰতীয় দলে প্ৰথমখন মেচত চীনৰ বিৰুদ্ধে 2-2 ড্ৰ কৰাৰ পাছত দক্ষিণ আফ্ৰিকাক 6-1 হৰুৱাইছিল। ইফালে ইংলেণ্ডে কালিৰ মেচত পৰাস্ত হোৱাৰ লগে লগে টুৰ্ণামেণ্টখনৰ পৰা বিদায় লয়। দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেহে জয়ৰ সোৱাদ পাইছিল, চীনৰ বিৰুদ্ধেও পৰাস্ত হৈছিল। অসমৰ বেটকুচি হাইস্কুলে নতুন দিল্লীত চলি থকা 65 সুব্রত কাপ অনূর্ধৰ 17-24 আন্তঃৰাষ্ট্ৰীয় ফুটবল টুর্নামেন্টৰ গ্রুপ মেচত কালি লাক্ষাদ্বীপৰ PMC MGSSS এণ্ড্ৰথ স্কুল দলক 2-0 পৰাস্ত কৰে। ৰজকৰি ফুটবল গ্ৰাউণ্ডত বিয়লি 3 বজাত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত অসমৰ দলটোৰ হৈ মেৰী মেচ আৰু লক্ষী গোহাৰীয়ে 1 গ'ল স্ক'ৰ কৰে। কামৰূপ মহানগৰী জিলাৰ বেটকুচি হাইস্কুলৰ দলটোৱে আজি গ্ৰুপৰ অন্তিমখন মেচ আন্দামান নিকোবৰৰ বিৰুদ্ধে খেলিব। চলিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ছিংগলছত ভাৰতৰ প্ৰত্যাহ্বান অন্ত পৰিছে। প্ৰতিযোগিতাৰ কালি হোৱা প্ৰি কোৱাৰ্টাৰ ফাইনেলত আয়ুষ চেট্টী আৰু PV সিন্ধু পুৰুষ আৰু মহিলাৰ ছিংগলছত পৰাস্ত হোৱাৰ লগে লগে ঘৰুৱা দলৰ আশা সমাপ্ত হয়। অৱশ্যে ভাৰতৰ মহিলা ডাবলছ জুটি গায়ত্ৰী গোপীচান্দ আৰু তিশা জলিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ কালি চতুৰ্থ দিনা মহিলাৰ ছিংগলছত প্ৰাক্তন বিশ্ব চেম্পিয়ন সিন্ধুক 3টা ছেটৰ অন্তত চীনৰ তৃতীয় বাছনিৰ ঝাং জিজিয়ে 21-11, 15-21, আৰু 21-17 পৰাস্ত কৰে। 1 ঘণ্টা 28 মিনিট ধৰি চলা মেচখনত পৰাজয়ৰ লগে লগে সিন্ধুৰ ষষ্ঠটো বিশ্ব চেম্পিয়ন পদক জয় কৰাৰ সপোন চুৰমাৰ হয়। ইফালে ভাৰতৰ উদীয়মান তাৰকা আয়ুষ চেট্টীৰ স্বপ্নৰ দৌৰো সমাপ্ত হয়। পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰত ইণ্ডোনেছিয়াৰ আলবি ফাৰানৰ বিৰুদ্ধে 21-19, 21-11 পোনপটীয়া ব্যৱধানত পৰাস্ত হয় আয়ুষ। ৰেংকিঙৰ 11 স্থানৰ ছাটলাৰজনৰ বিৰুদ্ধে 45 মিনিটৰ খেলত চাপৰ বশৱৰ্তী হৈ কেইবাবাৰো ভুল কৰে ভাৰতৰ যুৱ প্ৰতিভাধৰজনে। ইয়াৰ পূৰ্বে পুৱা হোৱা মেচত ভাৰতক আশাৰ আৰম্ভণি দিছিল মহিলাৰ ডাবলছত গায়ত্ৰী গোপীচান্দ আৰু তিশা জলিয়ে। ৰাউণ্ড অৱ 16ৰ মেচত ভাৰতীয় যুটিটোৱে জাপানৰ 7ম বাছনিপ্ৰাপ্ত ৰিন আবাইগনাগা আৰু কি নাকাচিকিক 21-16, 21-12 পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।

ইফালে মিক্সড ডাবলছত ভাৰতীয় জুটি ধ্ৰুৱ কপিলা আৰু তানিষা কৃষ্টিও কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত অভিযান সামৰে। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ সুবাসেনী প্ৰিয়দৰ্শনীয়ে ভুৱনেশ্বৰত চলি থকা 52 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপত কালি ব্ৰঞ্জৰ পদক জয় কৰিছে। খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ ছোৱালী গ্ৰুপ এৰ 800 মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত 9.47.60 ছেকেণ্ড সময়লৈ প্ৰথমটো পদক অৰ্জন কৰে। শুভাংখিনীয়ে 1500 মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক জয় কৰিছিল। ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিক হৰুৱাই 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে মোহন বাগান ছুপাৰ জায়েণ্টছে। অভিলেখ সংখ্যক 17 বাৰ খিতাপ জয় কৰা মোহন বাগানে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফচিক পেনাল্টি শ্বুট আউটৰ জৰিয়তে 4-3 পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত মেচখন গলশূন্যভাৱে সামৰণি পৰিছিল। পেনাল্টিত মোহন বাগানৰ জেমি মেকলাৰেন, লিষ্টন কোলাকো, সুভাশিষ বসু আৰু ৰাহুল ভেকেই গ'ল দিয়ে। নৰ্থ ইষ্টৰ গঞ্জালেছ আজাৰাই আৰু নিকোলাছ নিনকোভিছে গ'ল দিয়াৰ বিপৰীতে পাৰ্থিৱ সুন্দৰ গগৈ আৰু ৰবীন যাদৱৰ শ্বট ব্যৰ্থ হয়। মোহন বাগানে অহা 23 আগষ্টত কলকাতাত ইষ্ট বেংগলৰ বিৰুদ্ধে ফাইনেল খেলিব। বৰাক লিজেণ্ডছে অসম প্ৰিমিয়াৰ লীগৰ কালি নিজৰ অন্তিমখন লীগ মেচত 6 পৰাস্ত কৰে তেজপুৰ টাইটানছক। ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰা বৰাকে এই জয়েৰে 10 মেচৰ পৰা 13 লাভ কৰি তৃতীয় স্থানত থাকে। আনহাতে তেজপুৰ টাইটানছে 4 তালিকাৰ অন্তিম স্থানত থাকি ছিজন সামৰে। গুৱাহাটী এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত 120 বিজয় লক্ষ্যৰে লিজেণ্ডছে 17 4 উইকেট হৰুৱাই অতিক্ৰম কৰে। অধিনায়ক শিৱশংকৰ ৰয়ে 55 অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে ইয়াছিৰ আলীয়ে 43 কৰে। দলটোৱে ইনিংছ আৰম্ভ কৰিয়েই 8 3 উইকেট হেৰুৱাই যদিও শিৱশংকৰ আৰু ইয়াছিৰে 96 জুটি বান্ধি দলক বিজয় লক্ষ্যত উপনীত কৰায়। তেজপুৰৰ আয়ুষ্মান মালাকাৰে 2 উইকেট লয়। ইয়াৰ পূৰ্বে পুনতে বেটিং কৰি তেজপুৰ টাইটানছে 19.1 119 ইনিংছ কামৰে। টাইটানছৰ হৈ ডেনিছ আহমেদে 31, ৰোশন তপনৈ 23, ৱাছিম আক্ৰমে 21 আৰু নিহাৰ ডেকাই 19 কৰাৰ বিপৰীতে লিজেণ্ডছৰ হৈ আব্দুল আজিজে 18 3 উইকেট দখল কৰে। কালিৰে পৰা বিশ্বনাথ জৱাহৰ নবোদয় বিদ্যালয়ত আৰম্ভ হৈছে 34 NBS নেশ্যনেল ফুটবল মিট 2026। মহিলাৰ 17 অনুৰ্ধৰ 19 অনুৰ্ধৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখন আয়োজন কৰিছে জৱাহৰ নবোদয় বিদ্যালয় সমিতিয়ে। 3 অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ প্ৰসিদ্ধ প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মলং আও আৰু বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবীকৰণ শইকীয়া। অনুষ্ঠানত বিশ্বনাথ নবোদয় অধ্যক্ষ ৰাজেশ শৰ্মা, লখিমপুৰৰ নবোদয় অধ্যক্ষ চৈয়দ মহম্মদ নাছিৰ আলী, দেশৰ কেইবাখনো নবোদয় উপাধ্যক্ষ, শিক্ষক, জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়াও উপস্থিত থাকে। প্ৰতিযোগিতাখনত নবোদয় বিদ্যালয়ৰ সমিতিৰ মুঠ 10 অঞ্চলৰ দলে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাৰ পৰাই স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰতিযোগিতালৈ নবোদয় বিদ্যালয় সমিতিৰ দলটো নিৰ্বাচিত কৰা হ'ব। উল্লেখ্য যে দেশৰ মুঠ 611 নবোদয় বিদ্যালয়ক লৈ 10 অঞ্চল গঠিত হৈছে। সেই সূত্ৰে প্ৰতিযোগিতাখনত দেশৰ প্ৰতিটো কোণৰ পৰা খেলুৱৈ সমাগম ঘটিছে। ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ উদীয়মান ফুটবল খেলুৱৈ প্ৰদ্যুম্ন শৰ্মাই অসম ফুটবলৰ প্ৰতিভাৱান খেলুৱৈ হিচাপে ভাৰতৰ অনুৰ্ধৰ 15 দলত স্থান লাভৰ দিশে অগ্ৰসৰ হৈছে। 22 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ আজাৰবাইজানত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধৰ 15 ফিফা ফুটবল বিশ্বকাপৰ বাবে ভাৰতীয় দল গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগীয়া যোগ্যতা নিৰূপণ শিবিৰলৈ প্ৰদ্যুম্নক আমন্ত্ৰণ জনোৱা হৈছে। অহা 22, 23 আৰু 24 আগষ্টত বেংগালুৰুত অনুষ্ঠিত হ'ব এই যোগ্যতা নিৰূপণ শিবিৰ। দেশৰ প্ৰায় 12,000 খেলুৱৈৰ মাজৰ পৰা 150 প্ৰতিভাৱান খেলুৱৈক এই শিবিৰলৈ নিৰ্বাচিত কৰা হৈছে। নিৰ্বাচনী শিবিৰৰ পৰাই বাছনি কৰা হ'ব 20 ভাৰতীয় অনুৰ্ধৰ 15 দলটোক। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ তিমনা অঞ্চলৰ সন্তান প্ৰদ্যুম্নই এই শিবিৰলৈ নিৰ্বাচিত হোৱাত জন্মস্থান তিমনাৰ লগতে সমগ্ৰ লাহোৱাল অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে। তেওঁৰ এই সাফল্য ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাবেও

কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা। প্ৰদ্যুম্ন ডিব্ৰুগড় জিলাৰ ৰাহুৱাল টিমনাৰ প্ৰাঞ্জল চাংমাই আৰু অনিমা চাংমাই পুত্ৰ। সৰুৰে পৰাই ফুটবলৰ প্ৰতি গভীৰ আগ্ৰহী প্ৰদ্যুম্নই কঠোৰ অনুশীলন আৰু অধ্যাৱসায়ৰ জৰিয়তে প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰদ্যুম্নই চূড়ান্ত 20-জনীয়া ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী পৰিয়াল, শুভাকাংক্ষী আৰু ক্ৰীড়াপ্ৰেমীসকল। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত 19 বছৰ অনুৰ্ধ জয়কান্ত বৰুৱা সৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ তৃতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই কলিয়াবৰ ক্ৰিকেট সন্থাক 3 উইকেটত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰাৰ লগতে ক্ৰমাগত দ্বিতীয় জয়েৰে মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু ক্ৰীড়াবিদ আৰু ক্ৰিকেট উপসমিতিৰ ব্যৱস্থাপনাত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত কালিৰ খেলত প্ৰথমে বেটিং কৰি কলিয়াবৰ ক্ৰিকেট সন্থাই 29.1 অভাৰত মাত্ৰ 83 ৰানহে কৰে। মৰিগাঁৱৰ হৈ ৰজনী কিলিঙে 4টা, দীপাংকৰ বৰদলৈ আৰু ৰেকিবুদ্দিন আলিয়ে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত সহজ লক্ষ্য অনুকৰণ কৰি মৰিগাঁও দলে 18.2 অভাৰত আৰিয়ান নাছিফ হুছেইনৰ 26 আৰু ৰজনী কিলিঙৰ 11 ৰানৰ বৰঙণিৰ সহায়ত 7 উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজ ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলে 50 লাখ টকা আৰু ৰাণাৰ্ছ আপ দলটোৱে 25 লাখ টকা লাভ কৰিব। উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত আমাৰ অসম আমাৰ গৌৰৱ মূল মন্ত্ৰেৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ APLৰ ছেমিফাইনেল খেলিব লগা 4টা দল ইতিমধ্যে নিশ্চিত হৈছে। সেই অনুসৰি পইণ্ট তালিকাৰ শীৰ্ষত 4টা দল ক্ৰমে গুৱাহাটী ৰয়েল, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, বৰপেটা ব্ৰেভাৰ্ছ আৰু বৰাক লিজেন্সে আজি 21 আগষ্টত হ'বলগা ছেমিফাইনেলত মেচ দুখনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে অহা 23 আগষ্টত ACS ষ্টেডিয়ামত মিলিত হ'ব ফাইনেলত। ভাৰতে পুৰুষ বিশ্বকাপ হকীৰ নক আউটত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। নেডাৰলেণ্ডছৰ আমষ্টেনভিলাত পূৰ্ণগতিত চলি থকা প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত পুল ডিৰ মৰণপণ যুঁজ মেচত ভাৰতে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 5-3 গ'লত পৰাস্ত কৰি নক আউটত স্থান নিশ্চিত কৰে। বিজয় অপৰিহাৰ্য মেচখনক 5:21 মিনিটত অধিনায়ক হৰমনপ্ৰীত সিঙে 2টা আৰু 11:24 মিনিটত অভিষেকে 2টা গ'ল দিয়াৰ লগতে 34 মিনিটত হাৰ্দিক সিঙে ভাৰতীয় দলটোৰ হৈ 1টা গ'ল স্ক'ৰ কৰাৰ বিপৰীতে পাকিস্তানৰ হৈ 22:46 মিনিটত হান্নান সাজিদে 2টা তথা 24 মিনিটত সুফিয়ান খানে 1টা গ'ল স্ক'ৰ কৰে। গ্ৰুপ ডিত 3খন মেচত 6 পইণ্ট সংগ্ৰহ কৰি ভাৰত দ্বিতীয় স্থানত থকাৰ বিপৰীতে ইংলেণ্ডে 9 পইণ্ট অৰ্জন কৰি শীৰ্ষস্থানত থাকে। ইপিনে কালিৰ বিজয় অপৰিহাৰ্য মেচখনক পৰাজিত হৈ বিশ্বকাপ হকীৰ পৰা বিদায় মাগিলে পাকিস্তানে। অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট এম্পায়াৰ তথা ক্ৰীড়া সংগঠক বৰপেটাৰ নিবাসী সঞ্জিত কুমাৰ দাস ওৰফে সোণৰ অলপতে দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত সঞ্জিতৰ বয়স হৈছিল 63 বছৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা সঞ্জিতে ৰাজ্যৰ ক্ৰীড়া বিভাগৰ অন্তৰ্গত শাৰীৰিক শিক্ষা নিৰ্দেশক হিচাপে চাকৰি জীৱনৰ পৰা 1.5 বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল। দক্ষ ক্ৰিকেট আম্পায়াৰ সঞ্জিতে আন্তঃজিলা ক্ৰিকেটৰ লগতে বৰ্ষাপাৰাত চলি থকা অসম প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট এম্পায়াৰ পেনেলত অন্তৰ্ভুক্ত হৈ তেওঁ আম্পায়াৰ হিচাপে খেল চলাই আছিল। ইয়াৰ পূৰ্বে তেওঁ ক্ৰিকেটাৰ হিচাপে বৰপেটা জিলা দলকো প্ৰতিনিধিত্ব কৰিছিল। আনহাতে বৰপেটা ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদকৰ পদকো অলংকৃত কৰা সঞ্জিত বৰপেটাৰ ৰাইজিং ক্লাবৰ জন্মলগ্নৰ পৰা সক্ৰিয় সদস্য হিচাপেও জড়িত আছিল। ক্লাবটোৰ তেওঁ সম্পাদক হিচাপে দায়িত্ব চম্ভালিছিল। পত্নী পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি যোৱা সঞ্জিতৰ মৃত্যুত BCCIৰ সম্পাদক দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাস, অসম ক্ৰিকেট সন্থাৰ এম্পায়াৰ বৰ্ডৰ লগতে ACA, বৰপেটা জিলা ক্ৰীড়া সন্থা, ৰাইজিং ক্লাব, বৰপেটা জিলা ৰেফাৰী সংস্থাকে ধৰি অগণন লোকে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উজবেকিস্তানৰ তাস্কণ্ডত অনুষ্ঠিত এছিয়ান ইউথ আৰু জুনিয়ৰ ভাৰোত্তোলনত অসমলৈ গৌৰৱ কঢ়িয়াই অনা চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ প্ৰতিভাৱান খেলুৱৈ অভিনৱ গগৈ কালি গৃহত উপস্থিত হয়। কালি পুৱা 9 বজাত অভিনৱ গগৈ বিমানযোগে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয়। সাপেখাতি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু পৰিয়ালৰ লোকে
গামোচা চেলেং ফুলৰ থোপাৰে আদৰণি জনায়।

গৃহলৈ আদৰি আনে। ডিব্ৰুগড়ৰ পৰা গৃহ জিলা সাপেখাতিত উপস্থিত হোৱা বিভিন্ন দল সংগঠনে তেওঁক উষ্ণ আদৰণি জনায়। উল্লেখ্য যে উজবেকিস্তানত অনুষ্ঠিত এছিয়ান ইউথ ভাৰোত্তোলনত চৰাইদেউৰ সাপেখাতিৰ অভিনৱ গগৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুটাকৈ ৰূপৰ পদক। চৰাইদেউ জিলাৰ সাপেখাতিৰ ৰহণৰ সন্তান তথা সাংবাদিক কেশৱ গগৈ আৰু ববিতা গগৈৰ পুত্ৰ অভিনৱ গগৈৰ সফলতাত গৌৰৱান্বিত হৈছে চৰাইদেউ জিলাৰ সাপেখাতিবাসী। শ্ৰোতাসকল, ইমান পৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

0: খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছোঁ বৰ্ণালী অনুষ্ঠানটিৰ পুনঃ প্ৰচাৰ।
1: এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছোঁ আপোনালোকৰ এটি প্ৰিয় অনুষ্ঠান বৰ্ণালী।

0: জোনাক স্নিগ্ধ উজ্জ্বল জোনৰ পোহৰে ধৰাৰ বুকু আলোকিত কৰি তোলা পোহৰেই হৈছে জোনাক। সূৰ্যাস্তৰ ঠিক লগে লগেই আকাশৰ বুকুত তৰাবোৰ জিলিকি উঠাৰ সময়তেই জোনাক নামি আহে পৃথিৱীলৈ, য'ত সাধাৰণ সেই সময়খিনিও হৈ পৰে অসাধাৰণ। জোন গলা ৰূপালী ৰাতিয়েই প্ৰকৃতিৰ প্ৰতিটো সম্পদৰ অনন্য নৃত্যৰ ছন্দত সাৰ পাই উঠে ধৰা। আলহুৱা জোনৰ কোমল পোহৰত তৰাৰ তীৰবিৰণীত স্নানৰত গছ গছনিয়েও আকাশলৈ মূৰপোনাই দৃষ্টি প্ৰসাৰ কৰি তোলে।
1: আকাশবাণী তেজপুৰ।

প্ৰকৃতি সৃষ্ট জোনাক নিশাই অনিৰ্বচনীয় সৌন্দৰ্য প্ৰদান কৰি এক প্ৰকাৰ নিচাগ্ৰস্ত কৰি তোলে মানুহক, যি সৌন্দৰ্যত উতলা হৈ প্ৰতিগৰাকী জোনাকপ্ৰেমী মানুহেই নিমজ্জিত হৈ পৰে সৌৰগীয় সুখত। জোনবাই এতিতৰা দিয়া বুলি শৈশৱত পদ্য পঢ়া বয়সতেই প্ৰতিগৰাকী মাতৃয়ে জোনবাই জোনাক জোনাকী পৰুৱাৰ সৈতে চিনাকি কৰাই দিয়ে নিজ সন্তানক। গ্ৰীষ্মকালৰ জোনাক নিশা চোতালত ধাৰি পাৰি বহিলৈ আইতাৰ মুখৰ ৰসাল সাধু শুনি সৌৰগীয় সুখ বুটলাৰ সময়কণ জানো কোনোবা অসমীয়াই জানো পাহৰিব পাৰে।

শুভ্ৰ জোনাকৰ বৰষুণত তিতিবুৰি জুৰুলি জুপুৰি হয় জোনাক পিপাসু প্ৰতিগৰাকী ব্যক্তি। জোনাকৰ সৈতে আত্মীয়তা গঢ়া প্ৰতিগৰাকী ব্যক্তিয়েই খিৰিকী খুলি বৰপীৰা পাৰি বহিবলৈ দিয়ে জোনাকক, কিয়নো হাজাৰ চিন্তাৰ মাজতো জোনাকে সুনিয়ন্ত্ৰিত কৰি গঢ়ি তুলিব পাৰে মন, আনি দিব পাৰে জীৱনৰ প্ৰতি অপাৰ প্ৰেম ভালপোৱা। হতাশাই আচন্ন কৰি তোলা মন হৈ পৰিব পাৰে সপ্ৰতিভ সজীৱ সতেজ ভাৱময়।

ফৰিং ফুটা জোনাকৰ ৰাতি বুটা বছা আকাশক লৈ মানুহৰ জল্পনা কল্পনাৰ শেষ নাই। প্ৰেমিকৰ প্ৰেমো নিগৰি ওলাই আহে জোনাক নিশা, জোনাক সাৰ পাই উঠে কবিৰ কবিতাত। সেউজীয়া অৰণ্যৰ গছ লতিকা নিগৰি নিগৰি ধৰালৈ নামি অহা জোনাকক আঠে পেঠে বহিবলৈ দিয়া হয় হৃদয় মন্দিৰত।

প্ৰিয় শ্ৰোতা, জোনাকেই আনি দিয়ে আশাৰ বতৰা, নিৰাশাবাদী মনবোৰ একাষৰীয়া কৰি আঁকোৱালি ল'ব পাৰি প্ৰকৃতি প্ৰদত্ত অনাবিল সুখৰ ঢল। প্ৰজন্মৰ পিছত প্ৰজন্মজুৰি জোনাক নিশা অনন্ত আকৰ্ষণৰ উৎস হৈ আছে। এচাম লোক পূৰ্ণিমাৰ সময়ত শান্ত অনুভৱ কৰাৰ বিপৰীতে অন্য এচামে শক্তি সৃজনশীলতা বৃদ্ধি অনুভৱ কৰে। জোনাক নিশাৰ অনন্য সেই লেণ্ডস্কেপ আঁকোৱালি লৈ বিপন্ন সময়ভেদি নেতিবাচক চিন্তাক নেওচি আগবাঢ়ি যাওক প্ৰতিগৰাকী ব্যক্তি। জোনাকৰ শান্ত শীতল কোমল পোহৰত ধৰাৰ বুকু সদায়েই সজীৱ হৈ থাকক।

বৰ্ণালী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰি যুগুতাই আগবঢ়ালে ৰশ্মিৰেখা ভূঞাই আৰু প্ৰযোজনা গৌতম নাথৰ।

বৰ্ণালী অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। যে নিবেদন কৰিছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনক বঞ্চ বোলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ আৰু সুৰেশ ৱাদেকাৰ।

0: হিন্দী বোলছবি গীত অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এয়া আকাশবাণী তেজপুৰ নিবেদন কৰিছো এখনি আলেখ্য পৰিৱেশ আৰু আমি।
1: আকাশবাণী তেজপুৰ।

0: নিবেদন কৰা হৈছে এখনি আলেখ্য, পৰিৱেশ আৰু আমি, ৰচনা বিভা দাসৰ।
1: ঐ ঐ বা, এইটো পুলি মোৰ আৰু সেইটো সেইটো পুলিও মোক লাগিব। দিয়া না বা, দিয়া না।
2: এ দেখিছানে বাৰু কাণ্ডটো, ঐ কৰে কি? ঐ নয়ন, পুলিটো লৰাই নিদিবা আকৌ, গুৰিৰ মাটিবোৰ এৰাই যাব নহয়।
1: এৰালে এৰক, মোকনো সেই পুলিটো কিয় নিদিয়া? দিলেতো মই একো নকৰোঁ।
2: ৰ, মাক মাতি দিওঁ। ঔ মা, মা ঔ, এই টিকলাটোলৈ চোৱাহিচোন, কেনেকৈ দিগদাৰ কৰি আছেহি।
3: নয়নমণি, তুমি গুচি নাহা কিয়? কিয় বাৰু বাক দিগদাৰ কৰি আছা?
1: ইহ, মইনো ক'ত দিগদাৰ কৰিছোঁ, গছপুলি এটাহে খুজিছোঁ ৰুবলৈ। অকল এইজনীয়েহে ৰুব লাগে, আমাকো স্কুলত ছাৰে গছপুলি ৰুবলৈ কৈছে।
2: ঐ ভালে ভালে ইয়াৰ পৰা যা, তই পাছত ৰুলেও হ'ব, আজি মামা আহিব নহয়, তোৰ কথা চব কৈ দিম।
1: কবি, মোৰ কিবা বুদ্ধি নাই নেকি? মই কৈ দিম তোৰ কথা।
2: কবি, মোৰ কথা কচোন, ক কি কবি?
1: এতিয়া কিয় ক'ম, সময় আছে।
2: বাৰু কবি যা, মোক এতিয়া ৰুবলৈ দে।
1: কমে আকৌ।
2: পদূলি মূৰত কোন আহিছে দেখিছ?
1: অ' মামা আহিছে, মামা আহিছে, আহক মামা, আহক আহক।
4: অ' নয়ন, এই তোমাৰ হাতত এইবোৰ কি লগালা?
1: বায়ে মই গছপুলি ৰুইছোঁ যে, সেই পুলিত থকা মাটি লাগিলে।
4: অ' হয় নেকি, বৰ ভাল কথা, গছ থাকিলেহে মানুহ থাকিব।
3: অ' দাদা আহিলা, আহা আহা, মই তোমাৰ মাত শুনিয়ে ভিতৰৰ পৰা ওলাই আহিছোঁ, আহা ভিতৰতে বহাহি।
1: ই নহ'ব নহ'ব, আগতে আমি ৰাস্তাই ৰাস্তাই ফুৰি আহোঁ, ন মামা?
4: হ'ব বাৰু, কিন্তু আজি তোমালোকে মোক বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে ক'ব লাগিব।
1: বাইহে ক'ব, মোকতো তাই গছপুলি ৰুবলৈ নিদিলে, তাইহে ৰুলে।
2: ই এওক চোৱা, বাইহে ক'ব, নাজান যদি মামাক সুধি ল'বি। অঁ সৌৱা জুলিবাও আহিছে, ভালেই হ'ল, আমি আজি সকলোৱে মামাৰ লগত যাব পাৰিম, আহা জুলিবা।
5: জানা মনমি, মই আমাৰ ঘৰৰ পৰা মামাক দেখিয়ে আহিছোঁ। মামা ভালনে আপোনাৰ?
4: তোমালোকক যেতিয়া ভালেই দেখিছোঁ, মোৰো ভাল, নহয়নে বাৰু?
1: হয় হয়, মানে আপোনাৰ ভালেই আমাৰ ভাল।
4: হয় নেকি, বাৰু বলা তেনেহ'লে, আমি সকলোৱে অলপ দূৰ ৰাস্তা ৰাস্তাই ফুৰি আহোঁ, কথাও পাতিম, নহয়নে জুলি?
5: হয় মামা, বলক তেনেহ'লে, আহা নয়ন, আহা মনমি,
4: বলা।

0: বাৰু যিহেতুকে আজি বিশ্ব পৰিৱেশ দিৱস, তেনেহ'লে পৰিৱেশ মানেনো কি জানানে মনমী?
1: মামা, আমাৰ চাৰিওফালে থকা বস্তুসমূহক একেলগে পৰিৱেশ বুলি কয়, নহয়নে বাৰু?
0: কিছু হৈছে। আচলতে আমাক আগুৰি থকা মাটি, পানী, বায়ুৰ এই প্ৰাকৃতিক সমষ্টিকে পৰিৱেশ বুলি কোৱা হয়। প্ৰাণী জগতৰ বাবে পৰিৱেশ সুস্থ হোৱা অতি আৱশ্যক। বাৰু জুলি, বিশ্ব পৰিৱেশ দিৱস কিয় পতা হয় জানানে বাৰু?
2: মামা, প্ৰাকৃতিক সম্পদৰ ওপৰত মানুহে চলাই অহা বিভিন্ন ধৰণৰ ধ্বংসলীলাৰ বাবে আমাৰ পৰিৱেশ বিনষ্ট বা দূষিত হৈছে, যাক আমি পৰিৱেশ প্ৰদূষণ বুলি কওঁ। আৰু
0: এই বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে মানৱ জাতিৰ মাজত পৰিৱেশ সজাগতা সৃষ্টি কৰি প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলোৱা হয়, নহয়নে বাৰু মনমী?
1: হয়, আমাক চাৰিও তেনেকৈয়ে কৈছিল।
0: এৰা, পৰিৱেশ কেতিয়াও নিজে নিজে বিনষ্ট নহয়। যিবিলাক প্ৰাকৃতিক উপাদানে পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখিছে, তেনেবোৰ প্ৰাকৃতিক উপাদানৰ ওপৰতে মানুহে অবিৰতভাৱে চলাই অহা ধ্বংসলীলাৰ পাৰ্শ্বক্ৰিয়া হিচাপে সমগ্ৰ বিশ্বতে প্ৰদূষণে মূৰ দাঙি উঠি পৃথিৱীবাসীক আতংক কৰি তুলিছে।
2: আচৰিত নালাগেনে বাৰু মনমী?
1: এৰা ভাই, মানুহবোৰ যে আৰু ভাবিয়ে নাচায়।
2: বাৰু মামা, এই প্ৰাকৃতিক উপাদানবোৰ কিদৰে মানুহে ধ্বংস কৰিছে অলপ বুজাই ক'বনে?
3: ই জুলিবা, তুমিও এইটো কথা নাজানা।

0: নয়ন, ডাঙৰক তেনেকে ক'ব পাইনে?
1: মই কি জানো, সুধিব নাপায় নেকি? তোকনো কোনে মাতিছে? মইতো তোক সোধা নাই।
2: বাৰু, তোমালোকৰ কথা সামৰা নয়ন, আৰু সকলোৱে শুনা। আমি উশাহ লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ।
0: তেনেহ'লে কাৰ্বন ডাই অক্সাইডবোৰ ক'লৈ যায়?
2: সুন্দৰ প্ৰশ্ন। উদ্ভিদে নিজৰ আহাৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে কাৰ্বন ডাই অক্সাইড নিজে ব্যৱহাৰ কৰি আমাৰ বাবে প্ৰয়োজন হোৱা অক্সিজেন বতাহত এৰি দিয়ে।
3: প্ৰকৃতিয়ে যে আমাক কিমান উপকাৰ কৰিছে, নহয়নে মন্মি?
0: সঁচাকৈ জুলিবা, উদ্ভিদ মানৱ জাতিৰে প্ৰাণস্বৰূপ, তথাপিও যে
2: মানুহে যি ধৰণে বনাঞ্চল ধ্বংস কৰিবলৈ ধৰিছে, তাৰ ফলত উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো হ্ৰাস পাবলৈ ধৰিছে, ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে।
0: ইয়াৰ বাবে নিশ্চয় কিবা প্ৰতিক্ৰিয়া হ'বই।
2: ঠিকেই কৈছা, প্ৰাণী জগতৰ বাবে ই অতিকে ক্ষতিকাৰক। কিয় বাৰু ক্ষতিকাৰক, জানানে জুলি?
3: মামা, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা সৌৰ বিকিৰণো বেছিকৈ শোষিত হ'ব, যাৰ ফলত বায়ুমণ্ডলীয় উষ্ণতাও বৃদ্ধি পাব।
0: অৰ্থাৎ
2: গোলকীয় উষ্ণতা বৃদ্ধি পাব।
0: গোলকীয় উষ্ণতা বাঢ়ি যোৱা মানে দেখোন জীৱ জগতৰ বাবে ভয়ংকৰ বিপদ।
3: এনেকৈয়ে যদি চলি থাকে কি হ'ব বাৰু মামা?
2: ইতিমধ্যে মানুহৰ কৃতকৰ্মৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, এনেকৈ বাঢ়ি থাকিলে যে কেনে ভয়াৱহ ৰূপ ল'ব তাক ভাবিয়েই ভয় লাগে।
3: বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ আৰু কিবা কাৰণ আছে নেকি মামা? অকণমান বুজাই কওকচোন।
1: সেইটো কোনে জানে, জুই জ্বলালে আকৌ।
0: অনয়ন, তই টেপে টেপেকৈ মাতি নাথাকিবিচোন।
1: হ'ব হ'ব, নামাতো বাৰু।
2: আমি শক্তি উৎপাদনৰ বাবে কয়লা আৰু পেট্ৰলিয়ামৰ নিচিনা জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰোঁ। বিশেষকৈ ৰেলগাড়ী আৰু বিভিন্ন যান বাহন, বিভিন্ন কল কাৰখানা, বিজুলী উৎপাদন, আনকি ঘৰুৱা কাম কাজতো এই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা হয়। আৰু জীৱাশ্ম ইন্ধনৰ দহনেই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি কৰে, এইটো এটা মূল কাৰণ।
0: হয় নেকি? বাৰু মামা, বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে কেনেকুৱা প্ৰভাৱ পেলাব পাৰে?
2: মন্মি, তুমি এইটো অতি দৰকাৰী প্ৰশ্ন কৰিছা। উষ্ণতা বৃদ্ধি হ'লে জলবায়ু পৰিৱৰ্তন হৈ কোনো কোনো ঠাইত বৰষুণৰ পৰিমাণ অধিক হ'ব, আকৌ কোনো কোনো ঠাই খৰাঙৰ কবলত পৰিব, যাৰ বাবে কৃষিকাৰ্যত বাধাৰ সৃষ্টি হ'ব।
0: তেতিয়া দেখোন খাদ্য সংকট হ'ব, আমি কি খাম?
1: ৰচোন, খাবলৈ পাবি নহয়, দোকানলৈ বেছি দূৰ নাই।
3: ইয়াৰ কথা শুনা, ভাল বুজিছে ই।
2: নয়নে কিন্তু তাৰ মতে ঠিকেই বুজিছে, নহয়নে নয়ন?
1: ঐ শুনিলি এতিয়া, ফেল ফেলকৈ হাঁহিবহে জান।
2: বাৰু বাৰু হ'ব, আমি কিহৰ কথা কৈছিলোঁ? উষ্ণতাৰ কথা, নহয়নে? আচলতে গোলকীয় উষ্ণতা 1 ডিগ্ৰী চেলচিয়াছ বাঢ়ি যোৱা মানেই খাদ্য উৎপাদন ক্ষতিগ্ৰস্ত হোৱা। ইয়াৰোপৰি
3: ইয়াৰ বাদেও আৰু কিবা প্ৰভাৱ পৰিব পাৰে নেকি মামা?
2: হয়, পৰিব পাৰে। উষ্ণতা বৃদ্ধিয়ে জনস্বাস্থ্যৰ ওপৰতো কুপ্ৰভাৱ পেলাব পাৰে, বিশেষকৈ হৃদপিণ্ড, প্ৰমাষ্টিক আৰু শ্বাসতন্ত্ৰৰ লগত সম্পৰ্ক থকা বিভিন্ন উপসৰ্গয়ো দেখা দিব পাৰে। মেলেৰিয়াৰ দৰে পৰজীৱীসৃষ্ট ৰোগসমূহো বৃদ্ধি হ'ব।
0: মামা, উষ্ণতা যদি বৃদ্ধি হয়, মেৰু অঞ্চলত থকা বৰফবোৰ কি হ'ব?
2: উত্তম প্ৰশ্ন। বাৰু, এইবাৰ জুলিয়ে আমাক এই প্ৰশ্নটোৰ উত্তৰ দিব, নহয়নে জুলি?
3: কওঁ বাৰু, কিন্তু ভুল হ'লে আপুনি শুধৰাই দিব লাগিব মামা। মই জনা মতে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি হোৱা মানে মেৰু অঞ্চলকে ধৰি আন হিমবাহসমূহৰ বৰফ বেছি পৰিমাণে গলিব, যাৰ বাবে সমুদ্ৰপৃষ্ঠৰ উচ্চতা বাঢ়ি যাব, নদ নদীয়েও অধিক পানী ধৰি ৰাখিব নোৱাৰিব, পৰিণতিস্বৰূপে বানপানীৰ সৃষ্টি হ'ব, নহয়নে মামা?
1: ঐ, ভালেই হ'ব, বুজিছ, তেতিয়া মাছ ধৰিব পাৰিম।
0: ইয়াৰ কথা শুনা, বানপানীৰ ঘৰ দুৱাৰ, খেতি বাতি তল যাব, ইয়াকো মাছ ধৰাৰ কথা ভাবিছে?
2: একো নহয় দিয়াচোন, তাৰ মতে সি ভাবিছে। এতিয়া আমি আচল কথালৈ আহোঁ, জুলিয়ে কোৱা কথা একেবাৰে সঁচা। ইতিমধ্যে হিমালয়ৰ পশ্চিম অঞ্চলৰ হিমবাহ 10% আৰু পূবফালৰ হিমবাহ 30% হ্ৰাস পাইছে বুলি কৃত্ৰিম উপগ্ৰহৰ পৰা পোৱা তথ্যমতে জানিব পৰা গৈছে।
0: সেইকাৰণে তেনেহ'লে চীনা বিজ্ঞানীসকলে সকীয়াই দিছে যে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিৰ ফলতেই হিমালয়ৰ হিমবাহসমূহৰ গলনৰ হাৰ বৃদ্ধি পাইছে।
3: আৰু সেইবাবেই এভাৰেষ্টৰ হিমবাহসমূহ

0: বেছিকৈ গলিবলৈ ধৰা বাবে উত্তৰ পূৰ্বাঞ্চলত ভয়ানকভাৱে বানপানী হোৱাৰো আশংকা আহি পৰিছে।
1: বাহ, বঢ়িয়া! এই তোমালোকে দেখিছোঁ এই সম্পৰ্কে যথেষ্ট জ্ঞান আছে, মই বৰ ভাল পাইছোঁ, বুজিছা?
2: মামা, বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায় বাৰু?
1: ইয়াৰ বাবে সেউজ গৃহ প্ৰক্ৰিয়া বৰ্তাই ৰখাটো অতি আৱশ্যকীয়।
2: সেউজ গৃহ মানেনো আকৌ কি?
3: মুনিবা, তই সেইটোও নাজাননে?
2: তই যদি জান কচোন বাৰু।
3: শুন, যিটো ঘৰ চাৰিওফালৰ পৰা সেউজীয়া দেখি সেইটোৱে সেউজীয়া ঘৰ। যিটো ঘৰৰ বেৰবোৰৰ উপৰিও ওপৰৰ টিংচালখনো সেউজীয়া, গতিকে সেইটোৱে সেউজ গৃহ, নহয়নে মামা?
1: সেইটো সেউজীয়া ৰঙৰ ঘৰ হয়, পিছে আমি কোৱা সেউজ গৃহটো অলপ বেলেগ, বুজিছা?
3: শুনিলি মামাই কি ক'লে? এইজনে খালি দাঁত উলিয়াই হাঁহিবহে জানে।
0: তাৰমানে তোৰ মতে কান্দিব লাগে নহয়?
3: জুলিবা, তই কিন্তু মন্মীবাৰ দৰে হৈছ দেই।
1: বাৰু, তোমালোকে এতিয়া মনে মনে থাকা, আৰু শুনা, বায়ুমণ্ডলীয় উষ্ণতা উপযুক্ত মাপত থকা প্ৰক্ৰিয়াটোৱেই হ'ল সেউজ গৃহ প্ৰক্ৰিয়া।
0: হয় নেকি?
1: আচলতে কি জানা, বিজ্ঞানীসকলে উদ্ভিদ সম্পৰ্কীয় বিষয় অধ্যয়ন কৰোঁতে কাঁচেৰে নিৰ্মিত এক বিশেষ ধৰণৰ কক্ষকেই সেউজ গৃহ বুলি কোৱা হয়। এই কক্ষৰ ভিতৰত থকা উষ্ণতা উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে অনুকূল হৈ থকাটো লক্ষণীয়, আৰু এইদৰেই ইয়াৰ লগত তুলনা কৰিয়েই বায়ুমণ্ডলৰ উত্তাপন প্ৰক্ৰিয়াটোক সেউজ গৃহ প্ৰক্ৰিয়া বুলি কোৱা হৈছে।
2: এতিয়াহে বুজিলোঁ পাই, এই বিষয়ে আৰু কওকচোন মামা।
1: কৈছোঁ শুনা, মানুহে সভ্যতাৰ পথত খোজ দিয়াৰ পৰাই মানুহৰ কাৰ্যকলাপৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে, আৰু এইদৰে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিয়ে সেউজ গৃহ প্ৰক্ৰিয়াটোক সেউজ গৃহ সমস্যালৈ পৰিৱৰ্তন কৰিছে।
2: মামা, সেউজ গৃহ সমস্যাৰ সৃষ্টিত আৰু বেলেগ গেছ থাকিব পাৰেনে?
1: থাকে, আৰু বহুতো গেছে সেউজ গৃহ সমস্যাৰ সৃষ্টিত সহায় কৰে। এনেবোৰ গেছক আমি সেউজ গৃহ গেছ বুলি কওঁ। জুলি, এই ধৰণৰ সেউজ গৃহ গেছসমূহ কি জানানে বাৰু?
0: মামা, সেউজ গৃহ সমস্যা সৃষ্টি কৰা সেউজ গৃহ গেছসমূহৰ ভিতৰত প্ৰধানকৈ নাইট্ৰাছ অক্সাইড, মিথেন আৰু মনত পৰা নাই দেখোন মামা।
1: আৰু হৈছে ক্লৰোফ্লোৰোকাৰ্বন আৰু অজন। ইয়াৰ উপৰিও শক্তি উৎপাদনৰ বাবে কয়লা, পেট্ৰলিয়াম আদিৰ দৰে যিবিলাক জীৱাশ্ম ইন্ধন বিভিন্ন কল কাৰখানা, যান বাহন আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ, এই জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ এটা মূল কাৰণ বুলিব পাৰি, আৰু এইবাবে গোলকীয় উত্তাপো বৃদ্ধি পাবলৈ ধৰিছে।
2: এইবোৰ আমি মানুহে সৃষ্টি কৰা সমস্যা, নহয়নে জুলিবা?
0: এৰাটো এইবোৰ সমস্যা মানুহৰে সৃষ্টি।
2: মামা, সেউজ গৃহ গেছ সমস্যাৰ সৃষ্টিৰ পৰা হাত সৰাৰ কিবা উপায় আছেনে?
1: হয়, উন্নত দেশসমূহে অধিক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰি সেউজ গৃহ গেছৰ সৃষ্টিৰ হাৰ কমাবই লাগিব, আৰু তাৰ বাবে প্ৰথমে বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰিব লাগিব।

0: চি, ইমান ধূলি উৰিছে, গাড়ীখনে ইমান ধোঁৱা উলিয়াই গৈছে, উশাহ বন্ধ হোৱা যেন লাগিছে পাই।
1: তোমালোকেও মোৰ দৰে নাক মুখ এই ৰুমালেৰে ঢাকি লোৱা ঢাকি লোৱা।
0: চি, থু থু।
1: বাৰু, এতিয়া ধূলি আৰু ধোঁৱা আঁতৰিল যেতিয়া মুখৰ পৰা ৰুমাল গুচোৱা। তোমালোকে মই কোৱা বায়ু প্ৰদূষণৰ সম্পৰ্কে এয়া গম পালাই নহয়। জীৱৰ বাবে অতিকে আৱশ্যকীয় উপাদান হৈছে বায়ু। আমাৰ বায়ুমণ্ডলত জীৱ ৰক্ষাকাৰী উপাদানৰ উপৰি জীৱৰ ধ্বংসকাৰী উপাদানো থাকে।
0: জীৱ ধ্বংসকাৰী উপাদানসমূহনো কোনবিলাক মামা, অলপ ক'বনে বাৰু?
1: নিশ্চয় ক'ম। শুনা, এই জীৱ ধ্বংসকাৰী উপাদান হৈছে ধূলি বালি, ধোঁৱা, ছাই আৰু বিভিন্ন গেছ, যেনে কাৰ্বন মনক্সাইড, হাইড্ৰ'কাৰ্বন, নাইট্ৰজেন অক্সাইড, ছালফাৰ অক্সাইড আদি। এইবোৰেই মিহলি হৈ বায়ুমণ্ডলত থকা উপাদানসমূহৰ ভাৰসাম্য নষ্ট কৰি বায়ু দূষিত কৰি পেলায়।
2: মামা, বায়ুমণ্ডল দূষিত কৰা গেছসমূহ কেনেকৈ সৃষ্টি হয় অকণমান বুজাই ক'ব নেকি?
1: নিশ্চয় ক'ম।

0: কিয়নো ক'ম? এৰা বিভিন্ন কাৰণতেই গেছসমূহৰ সৃষ্টি হয়। এই ধৰা অলপ আগতে ধোঁৱা উলিয়াই মটৰ গাড়ী পাৰ হৈ গ'ল। এই ধোঁৱা আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াত অতি বিষাক্ত কাৰ্বন মনক্সাইড থাকে।
1: এইবোৰৰ বাবে মানৱ জাতিয়ে দায়ী নহয়নে মামা?
0: এৰা বায়ুমণ্ডল দূষিত কৰা গেছসমূহৰ সৃষ্টিৰ বাবে প্ৰধানকৈ মানুহেই দায়ী। সৌ যে দূৰত ইটা ভাটাটো দেখিছা, তাৰ পৰা ওলোৱা ধোঁৱাই হাইড্ৰজেন ফ্লোৰাইডৰ দৰে বিষাক্ত গেছ এৰি বায়ুমণ্ডল দূষিত কৰে, আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন হয়। গতিকে বুজিলাতো?
2: এইটো বাৰু বুজিলোঁ, কিন্তু বিভিন্ন কল কাৰখানাত ব্যৱহাৰ কৰা কয়লা আৰু তেল পুৰিলেও নিশ্চয় একেধৰণৰ গেছেই ওলাব নহয়নে মামা?
0: ওলাব ওলাব। এই কল কাৰখানাত কয়লা আৰু তেল পুৰিলে তাৰ পৰা ওলোৱা ক'লা ধোঁৱাৰ লগতো ছালফাৰ ডাইঅক্সাইড আৰু কাৰ্বন মনক্সাইড গেছ বাহিৰ হয়, যি আমাৰ বায়ুমণ্ডল দূষিত কৰে। আৰু এই ছালফাৰ ডাইঅক্সাইড গেছে নাক আৰু ডিঙিৰ অনিষ্ট কৰাৰ উপৰি কাণৰো ক্ষতি কৰে।
1: আৰু আনবিলাক গেছেও জীৱৰ কিবা ক্ষতি কৰে নেকি মামা?
0: কৰে, ক্ষতি কৰে। এই যে কাৰ্বন মনক্সাইড গেছ, ইও অতি মাৰাত্মক। ই তেজৰ হিমগ্ল'বিনৰ লগত ক্ৰিয়া কৰি তেজৰ অক্সিজেন বহন ক্ষমতা কম কৰে, যাৰ বাবে মূৰ ঘূৰণি আৰু মূৰৰ বিষ আদি হয়।
2: আৰু বায়ু প্ৰদূষণৰ ফলত হেনো চকু জ্বলা পোৰা কৰাৰ উপৰিও দৃষ্টিশক্তিও নষ্ট কৰে, হয় নেকি মামা?
0: নিশ্চয় নিশ্চয়। ইয়াৰ উপৰিও বায়ু প্ৰদূষণৰ ফলত জীৱৰ অনেক ক্ষতি হয়।
1: মামা, আমি ইয়াৰ পৰাই ঘূৰোঁ নেকি?
3: ইহ, এইজনী উভতিবৰ হ'লেই, আৰু অকণমান গ'লেনো কি হয়, ভৰি বিষাইছে নেকি?
1: জুলিবা, আৰু অকণমান আগবাঢ়ি গ'লে আমি কি পাম?
2: লাল চান্দৰ সেউজীয়া দোকান।
1: বুজিলাতে জুলিবা, আমাৰ এখেতৰ মানে নয়নৰ চকলেট খাবৰ মন, ভৰি কিয় বিষাব, নহয়নে জুলিবা?
3: ঐ মন্মীবা, মোক ইমান খুকুৱা বুলি নেভাবিবি, বুজিছ? মামা আহিলেই মোক তাত চকলেট কিনি দিয়েই জান ন মামা, আৰু তহঁতে নেখাওঁ যদি মোক দি দিবি, মই নষ্ট নকৰোঁ নহয়। ইহ, কেনেকৈ ফেল ফেলকৈ হাঁহি দাঁত উলিয়াইছে চা, আমি যেনিবা দাঁত দেখাহে নাই।
0: বাৰু বাৰু, এইবোৰ কথা বাদ দিয়া এতিয়া। এই তোমালোকে বাৰু পৰিৱেশ প্ৰদূষণৰ কথা কিবা হ'লেও অলপ বুজি পাইছেনে বাৰু?
2: মামা, আপুনি ইমান ভালকৈ বুজাই দিছে, খুব ভাল লাগিছে। আজি আমি বহুত কথাই বুজি পাইছোঁ।
1: কিন্তু পানী কিদৰে প্ৰদূষিত হয় সেই বিষয়ে অলপমান জানিবলৈ মন গৈছে, কি কোৱা জুলিবা?
2: অঁ, মই মামাক এই বিষয়ে সুধিম বুলি ভাবিয়েই আছিলোঁ, এই বিষয়ে ক'বনে মামা?
0: কম কম, হে কিয় নকম?
1: অ' নয়ন, তই দেখোন ইয়াত ৰলি, কি হ'ল?
2: অ' দেখিছানে নাই, লাল চান্দৰ সেউজীয়া দোকান পালোহি নহয়।
3: কিমান দূৰ যাবলৈ লাগে তহঁতক?
0: বাৰু, তোমালোক ইয়াতে অকণমান ৰোৱা, মই সাউতকৈ দোকানৰ পৰা আহিছোঁ।

0: দেখিছা জুলিবা, মই নয়নক ক'ৰবালৈ লগ ধৰিলে সি আকৌ খোজকাঢ়ি নাযায়, ভৰি বিষায় হেনো। কিন্তু মামাৰ লগত ইয়ালৈ আহিলে তাৰ ভৰি নিবিষায়। কিয় বুজিলাতো?
1: ঐ মনিবা, মামাই তহঁতক কিবা দিলে নেখাবি নহয়, মোৰ কথাহে ক'বলৈ আহিছ এনেই কয়নে? বোলে আৰ্যানন্দ গোৱালে খাই বুন্দা খিয়ালে।
2: ঐ মনে মনে থাক, মামা আহিছে নহয়।
1: আছো বাৰু, লাজ পালি নহয়।
3: নয়ন, এইয়া এইয়া লোৱা, এইয়া তুমি ভাল পোৱা চকলেট, আৰু এয়া মনমী আৰু জুলি এলবা।
0: থেংক ইউ মামা।
2: থেংক ইউ মামা।
3: বাৰু তেতিয়াহ'লে আমি ইয়াৰ পৰাই ঘূৰোঁ নহয়নে? আৰু কিছু আলোচনা কৰিলে আমি ঘৰ পামগৈ। মনমীয়ে কি জানিব বিচাৰিছিলা? পানী কিদৰে প্ৰদূষিত হয় নহয় জানো?
0: হয় মামা।
3: ঠিক আছে, কৈছোঁ বাৰু শুনা। শিল্প উদ্যোগসমূহৰ পৰা নিৰ্গমন ঘটা নানা ৰাসায়নিক দ্ৰব্য মিহলি পানী, পেলনীয়া আৱৰ্জনা, জৈৱিক আৰু ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু জীৱ জন্তুৰ মলমূত্ৰ মিহলি হৈ পানী প্ৰদূষিত কৰি জীৱৰ প্ৰতি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে। এনেধৰণৰ প্ৰদূষণক কৃত্ৰিম বা মানৱসৃষ্ট প্ৰদূষণ বুলি ক'ব পাৰি। আনহাতে প্ৰাকৃতিকভাৱেও পানী বা জলৰ প্ৰদূষণ হোৱা কথাটোতো আছেই।
2: মামা, কৃত্ৰিম বা মানৱসৃষ্ট প্ৰদূষণৰ বিষয়ে বাৰু বুজিলোঁ, কিন্তু প্ৰাকৃতিকভাৱেনো কিদৰে পানী প্ৰদূষিত হয় অলপ বুজাই ক'ব নেকি?
3: কম আকৌ শুনা। এই প্ৰাকৃতিকভাৱে পানী প্ৰদূষিত হোৱা কাৰকৰ ভিতৰত আগ্নেয়গিৰি আৰু ভূমিকম্পৰ জৰিয়তে ভূগৰ্ভৰ পৰা বাহিৰ হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থ, আগ্নেয়গিৰি যেতিয়া উদগীৰণ হয় তেতিয়া ধোঁৱা, ছাই, বোকা আৰু গলিত পদাৰ্থ আদিৰ লগতে বিভিন্ন গেছ যেনে নাইট্ৰজেন, কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি বাহিৰ হৈ পানীত সহজে দ্ৰৱিত হৈ সিহঁতৰ এচিডসমূহ উৎপন্ন কৰাৰ ফলত পানী প্ৰদূষিত হয়।
0: ইচ, আচৰিত নালাগেনে জুলিবা?
2: এৰা, মইতো এইবোৰ কথা আগতে জনাই নাছিলোঁ, আজি মামাই কোৱাতহে।
3: অকল সেয়েনে, আগ্নেয়গিৰি উদগীৰণৰ ফলত ভাপৰ ৰূপত নিৰ্গত হোৱা ফছফৰাছ, গন্ধক, হাইড্ৰক্লৰিক এচিড, এমনিয়া, আৰ্চেনিক আদিও সহজেই পানী প্ৰদূষিত কৰিব পাৰে।
2: এই হয় নেকি মামা? আপুনি নোকোৱা হ'লেতো
0: প্ৰদূষণ সম্পৰ্কে আমি নজনাকৈ থাকিলোহেঁতেন, নহয়নে জুলিবা?
2: ঠিক কৈছা মনমী, প্ৰদূষণ সম্পৰ্কে আজিহে মই কিছু বুজিব পাৰিছোঁ।
0: কিন্তু
2: কিন্তু আকৌ কি?
0: মানে মামায়ে যে কৈছিল জল প্ৰদূষণৰ ভয়াৱহতাৰ কথা।
2: অঁ, সেইটো কথা। বাৰু মামা, জল প্ৰদূষণ হ'লে কেনেকুৱা প্ৰভাৱ পৰিব পাৰে অকণমান ক'ব নেকি?
3: নিশ্চয়, শুনা তেতিয়াহ'লে। জল প্ৰদূষণৰ ফলতেই বিভিন্ন ৰোগ, প্ৰধানকৈ গ্ৰহণী, হাইজা, টাইফয়েড আদি ব্যাপক হাৰত বৃদ্ধি পাইছে।
0: হয় নেকি? তেনেহ'লে দেখোন জল প্ৰদূষণ হোৱা মানে সকলোৰে কাৰণে বিপদ।
3: আচৰিত কথা যে ভাৰতত বছৰি প্ৰায় 50 লাখ মানুহৰ গ্ৰহণী, হাইজা, জণ্ডিচ আৰু টাইফয়েড আদি পানীৰ পৰা হোৱা ৰোগত মৃত্যু হয়।
2: মামা, পৰিৱেশ প্ৰদূষণ মানৱ জাতিৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। এই প্ৰদূষণ কিবা প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিনে বাৰু?
0: জুলিবা, তই ভয় খাইছ হ'ব পাৰে।
2: ভয় কেৱল মোৰ বাবেই নে, সকলোৰে বাবে নহয়নে মামা?
3: সঁচা কথা, সম্প্ৰতি প্ৰদূষণ মহাব্যাধিয়ে গোটেই পৃথিৱীতে বিভীষিকাৰ সৃষ্টি কৰিছে, মানৱ জাতিৰ অস্তিত্বই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে প্ৰতিজন নাগৰিকে ইয়াৰ বিৰুদ্ধে সদা জাগ্ৰত হৈ থকা উচিত।
0: মামা, আমিনো ইয়াৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ?
3: ঠিকেই, প্ৰতিজন নাগৰিকেই যদি বিষয়টো গভীৰভাৱে উপলব্ধি কৰি প্ৰকৃতিক সুৰক্ষা দিয়াটো নিজৰ নৈতিক দায়িত্ব বুলি বিচাৰ বিবেচনাৰে সামূহিক প্ৰচেষ্টাৰে প্ৰতিদিনে অন্ততঃ 2টাকৈ গছপুলি ৰোপণ কৰে, তেতিয়াহ'লেও প্ৰকৃতিৰ হেৰাই যোৱা ভাৰসাম্য অলপ হ'লেও ঘূৰি আহিব।
0: মামা, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আৰু কেনেধৰণৰ ব্যৱস্থা ল'ব পৰা যায়?
3: বঢ়িয়া মনমীয়ে, বৰ ভাল কথাটোৱেই কিন্তু চিন্তা কৰিছা।

0: বাৰু এই বিষয়ে জুলিয়ে আমাক অকণমান কোৱাচোন।
1: আমি চাব লাগিব কোনসমূহ কাৰকৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু সেইসমূহ কাৰকৰ প্ৰতি সজাগতা অৱলম্বন কৰিবলৈ বৈজ্ঞানিক পদ্ধতিৰ সহায় ল'ব লাগিব। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ মটৰ গাড়ী, ট্ৰেইন আৰু বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা ইন্ধন যেনে পেট্ৰল, ডিজেল, কয়লা আদি হৈছে প্ৰদূষক ইন্ধন। আমি ইয়াৰ পৰিৱৰ্তে বিদ্যুৎ শক্তি, চুম্বক শক্তি, সৌৰ শক্তি আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, নহয়নে মামা?
0: ঠিক কৈছা, তুমি অতি সুন্দৰ চিন্তা কৰিছা। আৰু কি জানা, ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত প্ৰতি বছৰৰ 5 জুনত উদযাপন কৰা বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত মানৱ জাতিক পৰিৱেশ সম্পৰ্কে সচেতন কৰি তোলা আদি কাৰ্যৰ জৰিয়তেও প্ৰদূষণ হ্ৰাস হোৱাৰ আশা কৰিব পাৰি।
2: বাৰু মামা, আমাৰ দেশৰ চৰকাৰে পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় কিবা আইন প্ৰণয়ন কৰিছেনে?
0: কৰিছে। ভাৰত চৰকাৰেও 1974 চনত আইন প্ৰণয়ন কৰি জল প্ৰদূষণক অপৰাধ বুলি গণ্য কৰিছে। কিন্তু এটা কথা ঠিক যে প্ৰকৃতি সংৰক্ষণ আৰু পৰিৱেশ সম্পৰ্কীয় চিন্তা চৰ্চা বলবৎ কৰা আইন আদি ৰূপায়ণৰ কাৰণে প্ৰতিজন লোকৰ অকুণ্ঠ সহায় সহযোগ অতি আৱশ্যক। তেতিয়াহে আমাৰ উত্তৰ পুৰুষে বাস কৰিবৰ বাবে এখন প্ৰদূষণমুক্ত তথা নিৰ্মল প্ৰাকৃতিক পৰিৱেশৰ পৃথিৱীত বাস কৰিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ।
2: মামা, জুলিবা, আমি দেখোন কথা পাতি পাতি আহি ঘৰ পালোহিহে।
3: ওহ, এইজনীয়ে হ'ব পা এতিয়াহে গম পাইছে।
0: হয়তো ঘৰেই পালোহি দেখোন। গতিকে আমাৰ আলোচনা আজিলৈ ইয়াতে সামৰোঁ। কেতিয়াবা সময় পালে আকৌ ফুৰিম আৰু তোমালোকৰ সৈতে কথা পাতিম।
1: মামা, আজি আপোনাৰ পৰা আমি বহুত কথা জানিলো, বৰ ভাল লাগিল।
0: বেছ ভাল কথা।

0: অ' মা, আমি আহিলোঁ অ'।
1: ইমান দেৰি কৰিলা তোমালোকে। মামাৰা আহিলে তোমালোকৰ পৰা অকণমানো জিৰাবলৈ নাপায়, কেৱল ঘূৰাই ফুৰাবা। আহক দাদা, ভিতৰলৈকে আহক। প্ৰথমে মুখ হাতকেইটা ধুই অলপ বহি লওক।
2: মোৰ অকণো দিগদাৰ হোৱা নাই অ'। ইহঁতক লগ পালে মোৰ খুব ভাল লাগে, বুজিছ?
0: শুনিলি মা, মামাই কি কৈছে? মামা থাকিলে মোৰ চবতকৈ বেছি ভাল লাগে।
3: চকলেট খাবলৈ পাৱতো?
0: সেইটো কথা নহয়, বুজিছ?
3: কোনটোনো?
0: নকওঁ।
4: লাল চান্দৰ সেউজীয়া ঘৰ নহয়নে?
0: ধেত এজনী, কথা ক'বলৈ আৰু নাপালি।
2: শ্ৰোতাই ইমান পৰে পৰিৱেশ আৰু আমি আলেখ্যখনি শুনিলে। আলেখ্যখনি ৰচনা বিভা দাসৰ। বিভিন্ন চৰিত্ৰত আছিল মনমি, প্ৰেৰণা শইকীয়া, নয়নমণি, ৰোহন বৰা, জুলি ঋজু বৰা, মাধৱী জুৰি ভূঞা, মামা মহেন শইকীয়া। আলেখ্যখনিৰ পৰিচালনা মহেন শইকীয়াৰ, প্ৰযোজনা ৰাজীৱ বৰুৱাৰ আৰু সম্পাদনা কৰিলে জুৰি ভূঞাই।
5: পৰিৱেশ আৰু আমি আলেখ্যখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
6: চাকৰি পাই গলো।
7: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
6: নতুন মোবাইল, জিন্স, জ্যাকেট।
7: জবে খুনটু, স্যালারির আগতেই খরচ।
6: টোটালি কে লোন পোয়া যায় নো?
7: প্রথমে বাজেট বনাবলৈ শিক, তারপিছত খরচ কর।
6: কিন্তু বা
7: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নারিবি।
6: ও বাইদেউ, পার্টি মূর বাজেট তোর।
8: আরবিআই কয়
9: সঠিক বিত্তীয় আচরণে আপনার বসায় রাখে।
5: মিৰিয়াম আবৰ 200 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ত সময় নিশা 10:30 আৰু 10 ছেকেণ্ড। লগে লগেই আমাৰ আজি অধিৱেশনৰো ইমানতে অন্ত পৰিল। পৰৱৰ্তী আমাৰ অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু নৱজ্যোতি ৰাভা। তেজপিটাৰত আছিল গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত নৱকৃষ্ণ।